আকাশবাণী তেজপুৰ, আজি দেওবাৰ 1433 ভাস্কৰাব্দৰ, শাওন মাহৰ আজি নৱম দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 26 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz।

0: Mr. Joshi is currently serving as the Minister of Consumer Affairs, Food and Public Distribution, and New and Renewable Energy. President Draupadi Murmu has accepted the resignation of Dharmendra Pradhan from the Union Council of Ministers with immediate effect. The government will introduce the Public Examinations Prevention of Unfair Means Amendment Bill 2026 in the Lok Sabha tomorrow. The bill is listed in the business of the House for Monday. The bill seeks to amend the Public Examinations Prevention of Unfair Means Act 2024. It will be introduced by Union Minister Dr. Jitendra Singh. On Friday, the Union Cabinet had approved a draft bill to set up fast-track courts and to ensure stricter punishment in cases of paper leaks and exam malpractices. Prime Minister Narendra Modi will share his thoughts with the people of the country and abroad in the Mann Ki Baat program on Akashvani at 11 a.m. today. It will be the 136th episode of the monthly radio program. The program will be broadcast across the entire Akashvani and Doordarshan network, the AIR News website and the News on AIR mobile app. It will also be live streamed on the YouTube channels of AIR News, DD News, the Prime Minister's Office and the Ministry of Information and Broadcasting. Akashvani will broadcast the program in regional languages immediately after the Hindi broadcast. Prime Minister Modi will interact with participants of the Viksit Vibrant Village Program 2026 via video conferencing this evening. Over 400 youth participants representing every state and union territory will interact with the Prime Minister. The Viksit Vibrant Village Program 2026 was organized in two phases from 4th to 30th of last month, covering 74 vibrant villages across Ladakh, Himachal Pradesh and Uttarakhand. The participants were selected through a nationwide online quiz competition that witnessed participation from more than 3 lakh youth. As part of the program, participants lived with local communities and undertook activities such as Swachhta drives, awareness campaigns on government schemes, Yuva Sammelans, cultural exchange programs, tree plantation drives, mini model panchayat simulations, interactions with local artisans and visits to institutions of strategic importance. President Draupadi Murmu returned to New Delhi this morning after concluding her state visit to Moldova, North Macedonia and Romania. During the visit, the president held high-level engagements aimed at strengthening India's strategic partnerships with the three European countries. The president also received honorary recognition from the Bucharest University of Economic Studies in Romania, reflecting the growing academic and people-to-people ties between India and Romania. And in squash, top seed Anahat Singh has scripted history by becoming the first Indian to clinch the World Junior Championships. Anahat defeated Egypt's Rukhaya Saleem 3-0 in the girls' singles final of the World Junior Championships at Niagara-on-the-Lake, Canada. Union Minister Mansukh Mandaviya congratulated Anahat Singh after winning the title. And that is the end of this news bulletin.
1: মিডিয়াম ৱেভৰ 4.5 মিটাৰ 7.5 কিলো হাৰ্টছ এফ এম বেণ্ডৰ 101.6 মেগা হাৰ্টছ লগতে নিউজ অন এ আই আৰ মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
2: সাহিত্যিক অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লিখিছিল, মুক্তি বুলিলে যদি মানুহে বুজে যে ই কোনো এটা নিশ্চল অৱস্থা য'ত জীৱন এটাৰ বিচিত্ৰ বিকাশশীল ধৰ্ম পাহৰি গৈ চিন্তা চেতনাবিহীন জড়ত্বৰ অৱস্থা এটা প্ৰাপ্ত হয়, তেন্তে সেইটো ভুল বুজা হ'ব। কাৰণ যাৰ গতি নাই, বিকাশ নাই, প্ৰস্ফুৰণ নাই, বৈচিত্ৰ উন্মেষণৰ লগত যাৰ বিচ্ছেদ ঘটিছে, তাৰ মুক্তিয়েই বাকী আৰু বন্ধনেই বাকী। মুক্তিৰ স্বৰূপ হৈছে পূৰ্ণতা, য'ত গৈ জীৱনৰ যাৱতীয় গতিমানেই পূৰ্ণতাৰ পৰিপুষ্ট সোৱাদ পাই পৰিতৃপ্ত হয়, আত্মানন্দত আপ্লুত হৈ সকলো বিৰোধৰ আস্ফালন নিৰাশ কৰে। আগত মথাউৰি তুলি দি জীৱনৰ স্বাধীন গতিৰ ধাৰটো ভোটা কৰি থৈ দিব খোজাৰ কাৰণেই প্ৰচলিত বিধি ব্যৱস্থা আইন কাৰণৰ লগত বৰ্ধিষ্ণু জীৱনৰ বিৰোধ সদায় চলি আহিছে। সেইবাবে আমি দেখোঁ যুগে যুগে, বছৰে বছৰে, দিনে দিনে, মুহূৰ্তে মুহূৰ্তে পুৰণি বা প্ৰচলিত বিধি ব্যৱস্থা আৰু আইন কাৰণৰ ভেটি খুন্দি ধূলিচ্ছাত কৰি তাৰ ঠাইত নতুন বিধি ব্যৱস্থা প্ৰতিষ্ঠা কৰি তুলিবলৈকে মানুহ উত্তেজিত হৈ উঠে। সেইবাবেই কি ধৰ্মজগত, কি সমাজ জগত, কি ৰাজনৈতিক জগত, সকলোতে উত্থান পতনৰ বাতৰিবোৰ ইতিহাসত আমি ইমানকৈ পাওঁ। আজিও ৰাষ্ট্ৰীয় আৰু সামাজিক জগতত যি ভীষণ পৰিৱৰ্তনৰ সূচনা চলিছে, সেইটো পুৰণিৰ বান্ধোন এৰি নতুনকৈ আগুৱাই যোৱাৰ অদম্য স্পৃহাহে। পুৰণিটো

0: একেবাৰে অবহেলাৰ বস্তু নহলেও নতুনত্ব প্ৰয়াসীৰ পক্ষে সি সম্পূৰ্ণ গ্ৰহণীয় নহয়। নতুন তেজাল ফূৰ্তিৰ লগত পুৰণিৰ বুঢ়া নাৰীৰ থাকে ঠিকে খাপ খোৱা সংযোগৰ ঠাই নাই বোলা মতটোহে আজি প্ৰবল। মানুহৰ জীৱনৰ স্বাধীন বিকাশটো দুফালৰ পৰা দুটা প্ৰবল শক্তিয়ে প্ৰতিহত কৰি ৰাখিবলৈকে সদায় সচেষ্ট হৈ আছে যদিও জীৱনৰ জীৱন্ত শক্তিৰ প্ৰভাৱত তিষ্ঠিব নোৱাৰি সি সদায় পৰাজিত হৈ নতুনৰ বাবে বাট এৰি দিবই লাগিছে। জীৱনৰ মুক্ত গতিক ঠেকাই ৰাখিবলৈকে চেষ্টা কৰা এই দুটি শক্তিৰ এটা হৈছে সামাজিক শক্তি আৰু আনটো হৈছে ৰাষ্ট্ৰীয় শক্তি। জীৱনৰ মুক্ত পথ নিৰ্দেশ কৰি দিবলৈকে এই দুটা শক্তিৰ আৱশ্যকতা নাই বুলি ক'ব নোৱাৰি, কিন্তু জীৱনৰ বিচিত্ৰ বিকাশশীল সনাতন ধৰ্মটোৰ ফালে নেওচা দি পুৰণিৰ ঘূণীয়া দণ্ড হাতত লৈয়ে যেতিয়া এই দুই শক্তিয়ে মানুহ শাসন কৰিবলৈকে দিহা কৰে, তেতিয়া মানুহৰ বিকাশশীল গতিৰ পক্ষে ইয়াৰ আৱশ্যকতা নোহোৱা হয়। তেতিয়া এই দুয়োটা শক্তিয়ে মানুহৰ জীৱনী শক্তিৰ বশৱৰ্তী হৈ চলিব লগাত পৰে। নচলিলে দুয়োফালৰ সংঘৰ্ষণত বিপ্লৱ অশান্তিৰ আৰকাল মাথোন দুয়োপক্ষই সমানে ভোগ কৰিব লাগে। এই ক্ষেত্ৰত সামাজিক শক্তি আৰু ৰাষ্ট্ৰীয় শক্তি দুয়োটাৰ কোনোটো প্ৰভাৱ কম নহয়। এটাৰ সংযোগ মানুহৰ দৈনন্দিন জীৱনৰ লগত আৰু আনটো সংশ্লিষ্ট মানুহৰ ব্যৱহাৰিক জীৱনৰ সৈতে। দুয়োটাৰে প্ৰভাৱ মানুহে এৰাব নোৱাৰে, অথচ দুয়োটাৰ শাসনকেই মানুহে এৰাই আহিছে। যেতিয়া মানুহে দেখিছে যে তাৰ নতুন জীৱনৰ বৰেণ্য আশা আকাংক্ষাৰ পক্ষে এই পুৰণিৰ শাসন উপযোগী নহয়, এই পুৰণিৰ আক্ৰোশ এৰাই মুক্ত হৈ ওলাবৰ নিমিত্তে মানুহৰ জীৱনত এটা বিশেষ মুহূৰ্ত প্ৰতিফলিত হয়। যেতিয়া মানুহে নিজে গম পায় মানুহ এটা অৱহেলাৰ বস্তু নহয়, মানুহৰ এটা আত্মসম্ভ্ৰম আছে, মানুহৰ মনুষ্যত্ব বোলা এটা সত্তা আছে যিটো সি আপোন বুলি গ্ৰহণ কৰিব নোৱাৰা তাৰ জীৱনৰ মুক্ত গতিৰ লগত খাপ খুৱাই ল'ব নোৱাৰা শাসনৰ তলত পৰি অপমানিত হ'বলৈ ধৰিছে, তেতিয়া মানুহে পুৰণিৰ প্ৰভাৱ জাৰি জোকাৰি পেলাই নতুনক আলিংগন কৰিবলৈ আগবাঢ়ি যায়। মুকলিৰ আহ্বানত মতলীয়া হোৱা মানৱ জীৱনৰ এই মুক্ত গতি ঠেকাই ৰাখিবৰ শাসনবিধি কোনো পাৰ্থিৱ শক্তিৰেই নাই।
1: আজিৰ মুকুতামালাৰ কথাখিনি অম্বিকাগিৰি ৰায়চৌধুৰীৰ ৰচনাৰ পৰা লোৱা হ'ল।

অহা মঙ্গলবাৰে দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন আইডিঅ' বুলনিৰ বিষয়ে গৰ্ভাৱস্থাত স্বাস্থ্যৰ যতন অনুষ্ঠানৰ অতিথি স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ সফলা পাটোৱাৰী। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত আমাৰ অতিথিৰ সৈতে পোনপটীয়াকৈ ফোনযোগে কথা পাতিব পাৰিব। অনুষ্ঠান দিৰাত ধৰিব ভাস্বতী কলিতাই। শুনিবলৈ নাপাহৰিব অহা 28 জুলাই মঙলবাৰে দিনৰ 12:30 বজাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো সমূহীয়া গীতৰ পাঠদান অনুষ্ঠান।

0: ভাইটি ভণ্টিহঁত, আজি তোমালোকে এটি উৰিয়া গীত শিকিবা
1: নহয়?
0: এই গীতটি এটা ভজন, যিটো লিখিছে কালিন্দী চৰণ পানীগ্ৰাহীয়ে। কোনে লিখিছে? এতিয়া তোমালোকে গীতটি লিখি লোৱা।
2: ডাকিবি তোমাকো, তুমি যে সর্বনাম, ডাকিবি তোমাকো, তুমি যে সর্বনাম,
0: এইটো হল গীতটোৰ স্থায়ী। এতিয়া প্ৰথম অন্তৰাটি লিখা।
2: আলোক তোমাকো, নপাৰে দেখাই, তুমি যে দেখাও তাহাৰে, আলোক তোমাকো, নপাৰে দেখাই, তুমি যে দেখাও তাহাৰে, তুমি যে বেঢ়িছ, কোটি বিশ্বর, সবুরি ভিতরে বাহারে, তুমি যে বেঢ়িছ, কোটি বিশ্বর, সবুরি ভিতরে বাহারে।
0: এইটো হল প্ৰথম অন্তৰা। ইয়াৰ পিছত লিখা এতিয়া দ্বিতীয় অন্তৰা।
2: লোহ হৈ তুমি, ঝৰি পৰ পৰা, কেতে নয়নৰ কোণৰু, লোহ হৈ তুমি, ঝৰি পৰ পৰা, কেতে নয়নৰ কোণৰু, হস হৈ পুনি, ফুল পৰি ফুট, কেতে যে নৰম অধৰু, হস হৈ পুনি, ফুল পৰি ফুট, কেতে যে নরম অধরু, কেউ নাম ধরি, ডাকিবি তোমাকো।

0: গীতটি মনত ৰাখিবা, পাহৰি নাযাবা। এইটো তোমালোকে গাবা, তোমাৰ ভাইটি ভণ্টিহঁতকো শিকাবা, তোমাৰ বন্ধু বান্ধৱকে শিকাবা। আজিলৈ আহোঁ।
1: আজিৰ সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানত এটি উৰিয়া ভাষাৰ গীতৰ পাঠ আগবঢ়োৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু তাহানীৰ গীত। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ ভূপেন হাজৰিকাৰ কণ্ঠৰীতি গীত। গীতৰ কথা পাৰ্বতী প্ৰসাদ বৰুৱাৰ।

তাহানিৰ গীত অনুষ্ঠানত সেয়া আছিল নিৰ্মল মজুমদাৰ। এইবাৰ শুনাবলৈ লৈছোঁ তৰিকুদ্দিন আহমেদৰ কণ্ঠত মৌলিন চন্দ্ৰ বৰা ৰচিত এটি গীত।

অদিলে আহমেদৰ কণ্ঠগীতটি শুনিলে। তাহানিৰ গীত অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিস্থিতি।

আজি দিনৰ 11 বজাত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। ইয়াৰ ঠিক পাছতেই মন কী বাতৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰা হ'ব। মন কী বাতৰ অসমীয়া ভাষান্তৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব আজি নিশা 8 বজাত। নিশা 9:30 বজাত ফোন ইন কলপটৰো। বিয়লি 5:25ৰ চাহ গছৰ মাজে মাজে অনুষ্ঠানত প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ল'বলগীয়া সাৱধানতা, এই বিষয়ে থানেশ্বৰী কুৰ্মী গঞ্জুৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ নিপা গোৱালাৰ, লগতে থাকিব ঝুমুৰ। সন্ধিয়া 6:10ৰ কৃষি জগত অনুষ্ঠানত বানৰ সময়ত পশুধন আৰু হাঁহ কুকুৰাৰ যতন, এই বিষয়ে আলোচ কৰিব ডক্টৰ ইলাক্ষী ডেকা, ডক্টৰ চন্দন কুমাৰ শৰণীয়া আৰু ভাস্কৰ জ্যোতি আচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। পুৱা 8:30 বজাৰ

মালিকাত ৰাজীৱ ভট্টাচাৰ্য, কংকনা ভাগৱতী আৰু পল কুমাৰ ডেকা, শান্তনু গোস্বামী, কল্পনা ভূঞা আৰু প্ৰণৱজ্যোতি শৰ্মাৰ কণ্ঠ গীত শুনিবলৈ পাব। 10:30 বজাৰ চেমনীয়াৰ চৰা অনুষ্ঠানত জানো আহা আৰু চেমনীয়াৰ গীত মাত।

পুৱা 7:55 জ্ঞান বিজ্ঞান যুগুতে আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। পুৱা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি। 7:15 আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 বজাৰ নিদান অনুষ্ঠানত থালাছেমিয়া ৰোগ, এই বিষয়ে ডক্টৰ জিনা ভট্টাচাৰ্যৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ সঞ্জয় গোস্বামীৰ। 9:15 অকণিৰ মেলত আলহী শিশুৰ অৰিহণা আৰু সাধু শুনিবলৈ পাব। 9:45 একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। 10 বজাত সাধক সুন্দৰৰ অনুষ্ঠানৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱা, সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। 12:30 আদ্য বুলনি অনুষ্ঠানত প্ৰফুল্ল বৰা ৰচিত নাট হৃদয়ৰ চিঞৰৰ দ্বিতীয় খণ্ড, প্ৰযোজনা নয়ন প্ৰসাদ আৰু অৱনী বৰাৰ। দিনৰ 1:10 ধাৰাবাহিক নাট গোবৰ্ধন চৰিতৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব। নাটখনৰ ৰচনা তৰুণ শইকীয়াৰ, প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ এই গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
0: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযোগৰ গান।

বিবিধ ভারতী গুয়াহাটির বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোয়াটসঅ্যাপত মেসেজ করব পাৰে। আমার নম্বর হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়ে টুকি থওক। আমাৰ নম্বৰ হৈছে 6003366944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

আলোকীয় আঁহ হৈছে বিশুদ্ধ কাঁচেৰে নিৰ্মিত অত্যন্ত পাতল মিহি নলী। এই আঁহ ইমানে পাতল যে এক কিলোমিটাৰ দীঘল আঁহ এডাল প্ৰস্তুত কৰিবলৈ মাথোন 10 গ্ৰামমান মানুহে বিশুদ্ধ কাঁচৰ প্ৰয়োজন হয়। আঁহবোৰ সূতাৰ দৰে, সেইবাবে এইবোৰক ঠিক সূতাৰ দৰে ভাঁজ দি ব্যৱহাৰ কৰিব পাৰি। অতি মিহি বা অতি পাতল হ'লেও সেইবোৰ হাতেৰে সহজে ছিঙিব নোৱাৰি। চিকিৎসা বিজ্ঞানত বৰ্তমান আলোকীয় আঁহৰ ব্যৱহাৰ অতি ব্যাপক।

কভাৰ কৰিব পাৰি। অতি মিহি বা অতি পাতল হ'লেও সেইবোৰ হাতেৰে সহজে ছিঙিব নোৱাৰি। চিকিৎসা বিজ্ঞানত বৰ্তমান আলোকীয় আঁহৰ ব্যৱহাৰ অতি ব্যাপক। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মিচিগান স্কুল অৱ মেডিচিনৰ অধ্যাপক বেচিল আই হিৰোছইটছ আৰু লৰেন্স কুৰ্টিছ হ'ল চিকিৎসা বিজ্ঞানত অপ্টিকেল ফাইবাৰ পদ্ধতি প্ৰয়োগৰ বাটকটীয়া। বেচিল আৰু লৰেন্সে 1957 চনতে চিকিৎসা বিজ্ঞানত এই পদ্ধতি প্ৰয়োগৰ সম্ভাৱনীয়তাৰ বিষয়ে চিন্তা কৰিছিল। অৱশ্যে তেওঁলোকে বেছি দূৰলৈ এই ক্ষেত্ৰত আগবাঢ়িব পৰা নাছিল। পাছলৈ অশেষ চেষ্টাৰ যোগেদি তেওঁলোকে ফাইবাৰ স্কোপ নামৰ কিছুমান বিশেষ ধৰণৰ আঁহৰ পৰা প্ৰস্তুত কৰা যন্ত্ৰৰ সহায়ত মানুহৰ পাকস্থলীৰ ভিতৰৰ ৰোগৰ পৰীক্ষা কৰিছিল। বেচিল আৰু লৰেন্সে আগবঢ়োৱা নীতিক ভিত্তি কৰি বৰ্তমানে অপ্টিকেল ফাইবাৰ পদ্ধতিটোক যথেষ্ট উন্নত কৰি চিকিৎসা বিজ্ঞানৰ বিভিন্ন দিশত বহুলভাৱে প্ৰয়োগ কৰা হৈছে। অতি সূক্ষ্ম এই পদ্ধতিৰ প্ৰয়োগেৰে জীৱিত জীৱ জন্তুৰ শৰীৰৰ ভিতৰভাগৰ স্পষ্ট ছবি অতি কম সময়তে পাব পৰাটো সম্ভৱ হৈ উঠিছে। এই পদ্ধতিত অপ্টিকেল ফাইবাৰবিলাকৰ মাজেৰে লেজাৰ ৰশ্মি শৰীৰৰ বিভিন্ন ঠাইলৈ পঠাই দি ভিতৰভাগৰ বিভিন্ন ৰোগৰ চিকিৎসা অতি সুকলমে সম্পন্ন কৰাটো সম্ভৱ হৈ উঠিছে। অপ্টিকেল ফাইবাৰৰ পৰিসৰ কেৱল চিকিৎসা বিজ্ঞানতে সীমাবদ্ধ হৈ আছে এনে কথা নহয়, অন্যান্য দিশতো, বিশেষকৈ দূৰসংযোগ ব্যৱস্থাত বৰ্তমান অপ্টিকেল ফাইবাৰৰ প্ৰয়োগ অতি বহুল। 1964 চনত আমেৰিকাৰ এছেক্সৰ ষ্টেণ্ডাৰ্ড টেলিকমিউনিকেশ্যন লেবৰেটৰীৰ দুগৰাকী বিজ্ঞানী ডক্টৰ চাৰ্লছ কাৱ' আৰু ডক্টৰ জৰ্জ হকহেমে দূৰসংযোগ ব্যৱস্থাত অপ্টিকেল ফাইবাৰৰ প্ৰয়োগৰ বিষয়ে চিন্তা কৰিছিল। এই দুজন বিজ্ঞানীয়ে প্ৰথম এই কথা চিন্তা কৰিছিল যে পৰম্পৰাগত তামৰ কেবুলৰ সলনি যদি অপ্টিকেল ফাইবাৰেৰে তৈয়াৰী কেবুল, টেলিফোন, টেলেক্স আদি দূৰসংযোগ ব্যৱস্থাত ব্যৱহাৰ কৰিব পৰা যায়, তেতিয়াহ'লে এই সেৱাবিলাকৰ প্ৰভূত্ব উন্নতি সাধিব পৰা যাব। বৰ্তমান অপ্টিকেল ফাইবাৰে ইণ্টাৰনেট সেৱাৰ গতি অতি দ্ৰুত কৰি পেলাইছে আৰু দূৰসংযোগ ব্যৱস্থাক ইমানেই সুচল আৰু আধুনিক কৰি তুলিছে যে ইয়াৰ প্ৰভাৱতে এতিয়া সমগ্ৰ পৃথিৱীখন এখন সৰু গাঁৱত পৰিৱৰ্তিত হৈছে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ। বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব, নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকন'লজি বা ইনষ্ট্ৰুমেণ্টেশ্যন, ইয়াৰে যিকোনো বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE অথবা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব।

0: প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITIৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM ৰ 100.8 MHz।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। প্ৰহ্লাদ যোশীক দেশৰ পৰৱৰ্তী শিক্ষামন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। চৰকাৰৰ সৈতে সহমতত উপনীত হোৱাৰ পাছত CJPয়ে তেওঁলোকৰ আন্দোলন প্ৰত্যাহাৰ কৰিছে। কেন্দ্ৰীয় চৰকাৰে লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 কাইলৈ লোকসভাত উত্থাপন কৰিব। আৰু অনাহত সিঙে জুনিয়ৰ বিশ্ব স্কোৱাশ্ব চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰি ইতিহাস ৰচনা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 136 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি 4:30 বজাত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিকশিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী 2026ৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। কাৰ্যসূচীত 400ৰো অধিক যুৱক যুৱতীয়ে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলক প্ৰতিনিধিত্ব কৰিব। লাডাখ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ 74খন ভাইব্ৰেণ্ট ভিলেজ সামৰি যোৱা মাহৰ 4-30 তাৰিখলৈ 2টা পৰ্যায়ত এই বিকশিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী 2026ৰ আয়োজন কৰা হৈছে। সমগ্ৰ দেশজুৰি এই কাৰ্যসূচীৰ বাবে অনলাইন কুইজ প্ৰতিযোগিতাৰ জৰিয়তে প্ৰায় 3 লাখৰো অধিক অংশগ্ৰহণকাৰীক নিৰ্বাচন কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে অংশগ্ৰহণকাৰীসকলে স্থানীয় লোকসকলৰ সৈতে বসবাস কৰি স্বচ্ছতা অভিযান, চৰকাৰী আঁচনিৰ সজাগতা অভিযান, যুৱ সন্মিলন, সাংস্কৃতিক বিনিময় কাৰ্যসূচী, বৃক্ষৰোপণ অভিযান, স্থানীয় শিপিনীসকলৰ সৈতে মত বিনিময়

বীৰত্বৰ প্ৰতি সন্মান জনাই সমগ্ৰ দেশতে আজি 27 সংখ্যক কাৰ্গিল বিজয় দিৱস পালন কৰা হৈছে। এই অভিযানৰ সময়ত ভাৰতীয় সশস্ত্ৰ বাহিনীসমূহে পাকিস্তানী সৈনিক আৰু সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰা জম্মু কাশ্মীৰৰ কাৰ্গিলৰ ভূখণ্ডক নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল। শীৰ্ষ বাছনিপ্ৰাপ্ত অনাহত সিঙে কানাডাত অনুষ্ঠিত জুনিয়ৰ বিশ্ব স্কোৱাশ্ব চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰি ইতিহাস ৰচনা কৰিছে। আনহাতে কালি ছোৱালীৰ ছিংগলছৰ ফাইনেলত ইজিপ্তৰ ৰুকেয়া ছালেমক 11-3, 11-7, 11-9 পোনপটীয়া গেমত পৰাস্ত কৰে। এই জয়ৰ সুবাদত অনাহত জুনিয়ৰ বিশ্ব স্কোৱাশ্ব চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰা দেশৰ প্ৰথমগৰাকী স্কোৱাশ্ব খেলুৱৈ হিচাপে পৰিগণিত হয়। ভাৰতে কালি হাৰাৰেত অনুষ্ঠিত 3খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ঘৰুৱা দল জিম্বাবৱেক 90 ৰাণত পৰাস্ত কৰি শৃংখলাত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰে। জিম্বাবৱে 220 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰ আৰু 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 129 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ অভিষেক শৰ্মাই 3টা উইকেট দখল কৰে। প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় খেলত অৱতীৰ্ণ যশ ঠাকুৰ আৰু প্ৰিন্স যাদৱে 2টাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 219 ৰাণ কৰে। ভাৰতৰ হৈ ঈশান কিষাণে 44টা বলত 81 ৰাণ আৰু তিলক বৰ্মাই 29টা বলত 60 ৰাণ কৰে। FIH ইউথ হকী 5S এছিয়ান চেম্পিয়নশ্বিপৰ কালি অনুষ্ঠিত ফাইনেলত ভাৰতীয় ছাব জুনিয়ৰ পুৰুষ দলটোৱে চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানক 3-1 গলত পৰাস্ত কৰে। ৰোমিত পাল, অধিনায়ক কেতন কুশৱাহা আৰু শ্বাহৰুখ আলীৰ গলৰ সহায়ত ভাৰতে এছিয়ান চেম্পিয়নৰ খিতাপ দখল কৰে। এই জয়ৰ জৰিয়তে ভাৰতীয় পুৰুষ দলটোৱে এলিট পুল তালিকাৰ শীৰ্ষত স্থান লাভ কৰে। আনহাতে মহিলাৰ শাখাত ভাৰতীয় ছাব জুনিয়ৰ মহিলা দলটোৱে চীনৰ বিৰুদ্ধে যুঁজ দি ৰূপৰ পদক অৰ্জন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। প্ৰহ্লাদ যোশীক দেশৰ পৰৱৰ্তী শিক্ষামন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। চৰকাৰৰ সৈতে সহমতত উপনীত হোৱাৰ পাছত CJPয়ে তেওঁলোকৰ আন্দোলন প্ৰত্যাহাৰ কৰিছে। কেন্দ্ৰীয় চৰকাৰে লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 কাইলৈ লোকসভাত উত্থাপন কৰিব। আৰু অনাহত সিঙে জুনিয়ৰ বিশ্ব স্কোৱাশ্ব চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰি ইতিহাস ৰচনা কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সমুজ্জ্বল দত্তই, অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: সময় আৰু পৰিস্থিতিয়ে আপোনাক যদি দুৰ্বল কৰি পেলোৱা নাই, তেন্তে আপুনি মহৎ জীৱন এটা যাপন কৰিছে, কথাষাৰ কৈছিল জন গোছানে। আজি কাৰ্গিল বিজয় দিৱস। কাৰ্গিল যুদ্ধৰ নায়কসকলৰ সন্মানত প্ৰতিবছৰে 26 জুলাইত এই দিৱস পালন কৰা হয়। 1999 চনৰ আজিৰ দিনটোতেই ভাৰতে সফলতাৰে কাৰ্গিলৰ উচ্চ চৌকীসমূহ পুনৰ নিয়ন্ত্ৰণলৈ আনিছিল। কাৰ্গিল বিজয় দিৱসৰ দিনটোত আমাৰ সৈতে এয়া ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত উইং কামাণ্ডাৰ মনোজ কুমাৰ শ্ৰুতিকৰ।
1: আজি কাৰ্গিল বিজয় দিৱস। কাৰ্গিল যুদ্ধৰ 27 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে আজি সমগ্ৰ ভাৰতত বিজয় দিৱস পালন কৰা হ'ব। এই দিনটোত ভাৰতীয় সেনাই নিজৰ প্ৰাণ ত্যাগ কৰা জোৱানসকলক গভীৰভাৱে স্মৰণ কৰে। ভাৰতীয় সেনাৰ বীৰত্বৰ কাহিনীৰে নাগৰিকসকলক জড়িত কৰাৰ বাবে এক স্মৃতিচাৰণ প্ৰচাৰ আৰম্ভ কৰা হ'ব। এইবাৰৰ বিজয়

0: দিৱসৰ উদযাপনৰ কাৰ্যসূচী আন বছৰতকৈ অলপ সুকীয়া হ'ব। 1999 চনত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা ভয়াৱহ সশস্ত্ৰ সংঘাতৰ স্মৃতিত কাৰ্গিল বিজয় দিৱস পালন কৰা হয়। জম্মু কাশ্মীৰৰ কাৰ্গিল জিলাত পাকিস্তানৰ পৰা অহা অনুপ্ৰৱেশকাৰীয়ে নিয়ন্ত্ৰণ ৰেখা অতিক্ৰমী ভাৰতৰ ভিতৰত গুৰুত্বপূৰ্ণ স্থিতি লোৱাৰ পাছতে এই সংঘৰ্ষ আৰম্ভ হয়। ভাৰত আৰু পাকিস্তানৰ মাজত কাশ্মীৰৰ দীৰ্ঘদিনীয়া বিবাদৰ পৰাই আলোচনা চলি থকা স্বত্তেও 1999 চনৰ আৰম্ভণিতে পাকিস্তানৰ সৈন্য আৰু উগ্ৰপন্থীসকলে কাৰ্গিলৰ পাহাৰবোৰত কৌশলগতভাৱে উচ্চতা দখল কৰাৰ লগে লগেই ভাৰতীয় সেনাই 1999 চনৰ জুলাই মাহত এই আগ্ৰাসনৰ বিৰুদ্ধে অপাৰেচন বিজয় আৰম্ভ কৰে। পাকিস্তানী সৈন্যসকলে ইতিমধ্যে পাহাৰৰ চূড়াবোৰ দখল কৰি তাত সামৰিক অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত হৈ আছিল। ভাৰতীয় সেনাই সেই চূড়াবোৰ দখল কৰিবলৈ পাহাৰৰ তলৰ পৰা অভিযান আৰম্ভ কৰে। সেই উচ্চতাত পাহাৰৰ তলৰ পৰা অভিযান আৰম্ভ কৰি চূড়াবোৰত থকা সকলো পাকিস্তানী সৈন্যক পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে। এতিয়ালৈকে বিশ্বত হোৱা যুদ্ধবোৰৰ ভিতৰত এই যুদ্ধ অতি বিৰল। ভাৰতে পাকিস্তানী অনুপ্ৰৱেশকাৰীসকলক সমুলংশে উৎখাত কৰি কাৰ্গিলত বিজয় সাব্যস্ত কৰে। কাৰ্গিল বিজয় দিৱস 2026ৰ স্মৃতিত এইবাৰ চৰকাৰে বিস্তৃত কাৰ্যসূচী হাতত লৈছে। ইয়াৰ বিশেষ লক্ষ্যসমূহ হ'ল কাৰ্গিল যুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈন্যসকলৰ বীৰত্ব আৰু ত্যাগক সন্মান জনোৱা, কাৰ্গিল যুদ্ধৰ বীৰসকলক স্মৰণ কৰাৰ লগতে নিবিড় স্মৃতিচাৰণ সভাৰ দ্বাৰা নাগৰিকসকলকো জড়িত কৰা। এই স্মৃতিচাৰণ সভাবোৰৰ দ্বাৰা নৱপ্ৰজন্মক কাৰ্গিল শ্বহীদসকলৰ প্ৰতি আকৰ্ষণ বঢ়াই তেওঁলোকৰ মাজত দেশপ্ৰেম, ঐক্য আৰু মূল্যবোধৰ মনোভাৱ উজ্জীৱিত কৰা। 2026 চনৰ কাৰ্গিল দিৱস উদযাপনৰ দ্বাৰা দেশৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত কাৰ্গিলৰ শ্বহীদসকলৰ ত্যাগ নৱপ্ৰজন্মৰ বিবেকত অংকুৰিত কৰা। 2026 চনৰ পৰা চৰকাৰ আৰু নাগৰিক সমাজক নিবিড়ভাৱে জড়িত কৰি ভাৰতীয় সেনাৰ মূল লক্ষ্যসমূহ নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি বিজয় দিৱসৰ স্মৃতি শক্তিশালী কৰা। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সহায়ত সমগ্ৰ দেশতে কাৰ্গিল বিজয় দিৱস আনুষ্ঠানিক আৰু শিক্ষামূলক কাৰ্যসূচী ৰূপায়ণ কৰিবৰ বাবে নিৰ্দেশ দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে স্মৃতিচাৰণ অনুষ্ঠান, পেৰেড আৰু জনসজাগতাৰ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে বিশেষ পুঁজিৰ ব্যৱস্থা কৰা হৈছে। স্মৃতিচাৰণৰ সময়ত চৰকাৰী জ্যেষ্ঠ বিষয়া, ৰাজনীতিবিদ, প্ৰতিৰক্ষা আৰু বাহিনীৰ বিষয়াসকলৰ উপস্থিতি আৰু ভাষণৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। চৰকাৰী শিক্ষা বোৰ্ডে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহক বিষয়ভিত্তিক অনুষ্ঠান, দেশপ্ৰেমমূলক প্ৰতিযোগিতা আৰু কাৰ্গিল বিজয় দিৱসৰ প্ৰতি উৎসৰ্গিত বিশেষ সভা অনুষ্ঠিত কৰিবৰ বাবে নিৰ্দেশ দিছে।
1: আমাৰ সৈতে সেয়া আছিল ভাৰতীয় বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত উইং কমাণ্ডাৰ মনোজ কুমাৰ শ্ৰুতিকৰ। লোকসংগীতৰ সাধক উমাকান্ত বৈৰাগী টোকাৰী গীতৰ জৰিয়তে উমাকান্ত বৈৰাগীয়ে লোকসংগীতৰ ক্ষেত্ৰখনলৈ আগবঢ়াইছে অনবদ্য অৱদান। উমাকান্ত বৈৰাগীৰ আদি নাম আছিল উমাকান্ত গগৈ। তেখেতে নাজিৰাপুৰীয়া প্ৰাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰিছিল। ইয়াৰ পিছত খেনচুৱা পুখুৰী মজুলীয়া বিদ্যালয়ত ষষ্ঠ শ্ৰেণীলৈকে পঢ়ি হাইস্কুলত নাম লগায়। কিন্তু সেই সময়ত শিক্ষা গ্ৰহণ কৰাৰ পৰিৱৰ্তে ঘৰৰ অজ্ঞাতে সেনাবাহিনীত ভৰ্তি হয়। সেনাবাহিনীত সৈনিকৰূপে কৰ্মজীৱন আৰম্ভ কৰিলেও তেওঁ বেছিদিন তাত নাথাকি চাকৰি এৰি ঘৰলৈ উভতি আহিছিল। ইয়াৰ কিছুদিনৰ পাছত নকুল বৈৰাগী নামৰ এগৰাকী টোকাৰী বাদকৰ পৰা টোকাৰী বজোৱাৰ শিক্ষা গ্ৰহণ কৰিছিল উমাকান্ত বৈৰাগীয়ে। তেখেতৰ কণ্ঠৰ মাদকতাই টোকাৰী গীত আৰু দেহবিচাৰ গীতসমূহক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল। 1942 চনৰ 5 ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ খোৱাঙৰ চাউলকৰা গাঁৱত জন্ম হৈছিল উমাকান্ত বৈৰাগীৰ। দেহবিচাৰ, টোকাৰী গীত, গায়ন বায়ন, দিহানাম, নাম প্ৰসংগৰ জৰিয়তে অসমৰ লোক সংস্কৃতিক এক বিশেষ মাত্ৰা প্ৰদান কৰিছিল এইগৰাকী শিল্পীয়ে। তেখেতে 1969 চনত ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত নিয়মীয়া কণ্ঠশিল্পীৰূপে স্বীকৃতি লাভ কৰিছিল। 2012 চনত তেখেতে লাভ কৰিছিল শিল্পী পেঞ্চন। 2013 চনত লাভ কৰিছিল সংগীত নাটক একাডেমী বঁটা। উৰেটো জীৱন লোকবাদ্যৰ জৰিয়তে অসমৰ লোক সংগীতক আগবঢ়াই নিয়া উমাকান্ত বৈৰাগীৰ মৃত্যু হয় 2023 চনৰ আজিৰ দিনটোতেই। ব্ৰিটিছ আইৰিছ নাট্যকাৰ, সমালোচক তথা ৰাজনৈতিক কৰ্মী জৰ্জ বাৰ্ণাৰ্ড শ্ব'। তেখেতৰ স্থান ইংৰাজী নাট্য সাহিত্যত উইলিয়াম শ্বেক্সপিয়াৰৰ পাছতেই। ইংৰাজী নাট্য সাহিত্যক চহকী কৰা জৰ্জ বাৰ্ণাৰ্ড শ্ব'য়ে বিশ্ব সাহিত্যৰ বাবে আগবঢ়াইছে বহু অমূল্য সম্পদ। 1925 চনত সাহিত্যৰ নবেল বঁটা লাভ কৰিছিল জৰ্জ বাৰ্ণাৰ্ড শ্ব'য়ে। 1879 চনৰ পৰা 1882 চনৰ ভিতৰত তেখেতে 4খন উপন্যাস লিখি উলিয়াইছিল। তেখেতে ফ্ৰীডম অফ ডাবলিন, ফ্ৰীডম অফ দ্য বৰাফ অফ ষ্টিফেন গ্ৰাছ আদি সন্মান লাভ কৰিছিল। 1950 চনৰ 2 নৱেম্বৰত এইগৰাকী বিশ্ববিখ্যাত নাট্যকাৰৰ মৃত্যু হয়। বিশ্বৰ নাট্য সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়োৱা জৰ্জ বাৰ্ণাৰ্ড শ্ব'ৰ জন্ম হৈছিল 1856 চনৰ আজিৰ দিনটোতেই।

শ্রীমন্ত শঙ্করদেবে ভরা ব্রহ্মপুত্র নদীয়েদি নাৱেৰে 1518 খ্রিস্টাব্দত ধোৱাহাটলৈ আহিছিল। গুরুজনে প্রতিষ্ঠা করা ধোৱাহাট বেলগুৰি থানত 1522 খ্রিস্টাব্দৰ আহিন মাহত ঠিক দুর্গা পূজার আগে আগে শঙ্করদেবর লগত মাধবদেবর সাক্ষাৎ হয়। এই ধোৱাহাট বেলগুৰি থানৰ পৰাই আৰম্ভ হৈছিল এক শৰণ নামধৰ্মৰ বিশ্বজনীন যাত্ৰা। এই মহামিলনক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই মণিকাঞ্চন সংযোগ আখ্যা দিয়ে। এই মাজুলীতে 1633 খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰতাপ সিংহই পক্ষীকুলৰ সুৰক্ষাৰ বাবে উজনীৰ চৰাইচুঙক পক্ষী ক্ষেত্ৰৰূপে সংৰক্ষিত ৰূপত গঢ়ি তুলিছিল। পৰৱৰ্তী কালত বিষয়াসকলেও চৰাইচুঙৰ পৰা কিছু লোকৰ হতুৱাই সেন চৰাই ধৰাই নি প্ৰশিক্ষণৰত চৰাইবোৰক যুঁজত অৱতীৰ্ণ কৰোৱাইছিল, যি সেন চৰাইৰ যুঁজ বিহু আৰু উৎসৱ পাৰ্বণত স্বৰ্গদেউসকলে উপভোগ কৰিছিল।

0: এই শেনচোৰাই ধৰা আৰু প্ৰশিক্ষণ দিয়া লোকসকলক শেনচোৱা নামেৰে জনা গৈছিল। এই ইতিহাসৰ সাক্ষীস্বৰূপে মাজুলীৰ শেনচোৱা গাঁওখনে আজিও ঐতিহ্য বহন কৰি আছে। জিলাৰ ঐতিহ্য শিতানত আজি আপোনালোকে শুনিলে মাজুলী জিলাৰ বিষয়ে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
4: এক প্ৰকাৰ পি এম জয় অব গৰীবৰ কি জয় বন গৈ হে।

0: আয়ুষ্মান ভারত প্রধানমন্ত্রী জন আরোগ্য যোজনার অধীনত প্রায় 60 কোটি লোকে 5 লাখ টাকালৈকে বিনামূলীয়া চিকিৎসার অধিকার লাভ করেছে। এতিয়ালৈকে 12 কোটিরও অধিক লোকক বিনামূলীয়া চিকিৎসা প্রদান করা হয়েছে, যার ফলত দরিদ্র পরিয়ালৰ চিকিৎসার ব্যয় প্রায় 2 লাখ কোটি টাকা রাহি হয়েছে। আজিয়ে আয়ুষ্মান এপ ডাউনলোড করে আয়ুষ্মান কার্ড এখন বনাও। বিশদ বিবরণের বাবে 1455 নম্বরত ফোন করক।
1: বেমার ভাল হওয়ার পর বড় ফুটনি দেখুন তোর কথাটো কি
2: নহব কিয়? হোমিওর চিকিৎসায় মোক নতুন জীবন দিলে যে,
1: তার মানে
2: মানেটো হল হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান।
1: কি হয়
2: হেরো নহয় কি? যক্ষ্মা রোগ ধরা পেলোয়া, মাতৃ শিশু তথা সাধারণ বহির্বিভাগ, সুলভ সরকারি হারত ঔষধ প্রদান আর পরীক্ষার লগতে বিনামূলীয়া পরামর্শ। আর তোর যদি বিপিএল কার্ড আছে তেতিয়া হলে তো গাখিরতে মোহর খুঁটি,
1: মানে
2: তোর কারণে সকলো বিনামূলীয়া আর জ্যেষ্ঠ নাগরিকর বাবে 50% রেহায়।
1: তেতিয়া হলে ফুটনি মরাটো তোর এক্তিয়ার।
0: হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান, ভেটাপাড়া, গুৱাহাটী।
3: এবাৰ আহিছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতত প্ৰকাশ হোৱা মুখ্য বাতৰিসমূহলৈ। অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ ফোন, সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস। 36 দিনীয়া ছাত্ৰ আন্দোলনৰ সফল সামৰণি, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ, নতুন শিক্ষামন্ত্ৰীৰ দায়িত্ব প্ৰহ্লাদ যোশীক, কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা জিতেন্দ্ৰ সিঙৰ সৈতে যুটীয়া সংবাদমেলত আনুষ্ঠানিকভাৱে আন্দোলন বন্ধৰ কথা ঘোষণা চিজেপিৰ। এবুকু পৰ্যন্ত পলসে পুতি পেলাইছে বন্যাৰ্তৰ ঘৰ খেতিপথাৰ। তৃতীয় দিনাও নিপকুৱে এৰিছে পানী। শনিবাৰলৈ বানত মৃত্যু 61 গৰাকী লোকৰ, ক্ষতিগ্ৰস্ত 7 লক্ষাধিক লোক। শিৱসাগৰ, নাজিৰা, চৰাইদেউ, টিয়কত অব্যাহত দুৰ্দশা। ৰাজ্যৰ মেডিকেল কলেজত অসমৰ স্থায়ী বাসিন্দা অনাথ শিক্ষাৰ্থীৰ বাবে 2খন আসন সংৰক্ষণ। মহিলা আত্মসহায়ক গোটৰ সদস্যাই 10 লাখ টকালৈকে লোৱাৰ ঋণত ষ্টাম্প শুল্কৰ ৰেহাই। আয়ুৰ্বেদিক স্বাস্থ্যসেৱা বিধিত অনুমোদন কেবিনেটৰ। শিৱসাগৰত বন্যাক্ৰান্তৰ কাষত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, একাধিক শিবিৰ পৰিদৰ্শন, বুজ ললে সাহায্য ব্যৱস্থাৰ, কেন্দ্ৰীয় চৰকাৰৰ পৰা পৰ্যাপ্ত সহায় সহযোগৰ আশ্বাস। ফ্ৰান্স স্পেইনত বিধ্বংসী বনজুই, 2 লক্ষাধিক লোক গৃহহীন, সহায়ৰ বাবে আগবাঢ়ি আহিছে ইউৰোপৰ কেইবাখনো দেশ। প্ৰথমবাৰ ইৰাণৰ ওপৰত আক্ৰমণ কুৱেইট, বাহৰেইনৰ, মধ্যপ্ৰাচ্যত সংঘৰ্ষ অব্যাহত। খেলৰ পৃষ্ঠাত 23 সংখ্যক গ্লাছগো কমনৱেলথ গেমছত পেৰা শক্তি উত্তোলনত সফলতা, ভাৰতৰ হৈ প্ৰথমটো পদক জয়ন্ত কুমাৰৰ। জিম্বাবৱেৰ বিৰুদ্ধে টি-20 ছিৰিজ দখল ভাৰতৰ, দ্বিতীয় মেচত ঈশান কিষণৰ বিস্ফোৰক ইনিংছ। 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবলৰ উদ্বোধনী মেচত ইষ্ট বেংগলক পৰাস্ত কৰি মোহন বাগানৰ জয়। আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই সমীজ্জ্বল দত্তই আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: এতিয়া নিবেদন কৰা হৈছে স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদান। শুভেচ্ছা।

0: জনাই আৰম্ভ কৰিছোঁ নিদান। আজি নিদান অনুষ্ঠানৰ অতিথি তেজৰ ৰোগ বিভাগৰ অধ্যাপক ডাক্তৰ জিনা ভট্টাচাৰ্যী, আৰু তেখেতৰ সৈতে পাতিবলগীয়া বিষয়টি হ'ল থেলাচেমিয়াৰ ৰোগ। নমস্কাৰ ডক্টৰ ভট্টাচাৰ্য।
1: নমস্কাৰ।
0: প্ৰথমতে আমি থেলাচেমিয়াৰ ৰোগটোনো কি, বা এই শব্দটোনো কেনেকৈ আমাৰ মাজত আহিল, বা চিকিৎসা বিজ্ঞানত এই ৰোগটো কেনেধৰণে বৰ্ণনা কৰে, এই সম্পৰ্কে আপোনাৰ পৰা দুআষাৰমান কথা জানিব বিচাৰিছোঁ।
1: থেলাচেমিয়াৰ ৰোগ বুলি ক'লে এটা আমাৰ হিমগ্লোবিন থাকে তেজত, ৰক্তকণিকাৰ ভিতৰত হিমগ্লোবিন থাকে, যি আমাৰ শৰীৰত অক্সিজেন টো চলাচল কৰাত সহায় কৰে, অক্সিজেনটো মানে কেৰি কৰে একচুৱেলি। চ' সেই হিমগ্লোবিনৰ বিসংগতি হয়, এইটো সাধাৰণতে জন্মগতভাৱে আহে, মাক দেউতাকৰ পৰা আহে। আৰু থেলাচেমিয়াটো বেছিকে সাধাৰণতে সেই মেডিটেৰিয়ান চি, চ' তাত সেইখিনি এৰিয়াত প্ৰথমতে ধৰা পৰিছিলে। মেডিটেৰিয়ান চিৰ ওচৰে পাজৰে মানুহখিনি, মানে ইউৰোপৰ ওচৰে পাজৰে, ইউৰোপৰ কিছুমান কাণ্ট্ৰি আছে, আফ্ৰিকাৰ কিছুমান কাণ্ট্ৰি আছে, তাৰ ওচৰৰ মানুহখিনি ধৰা পৰিছিলে। আৰু থেলাচেমিয়া শব্দটো উৎপত্তি হৈছে একচুৱেলি এটা গ্ৰীক ৱৰ্ডৰ পৰা, থেলাচা, থেলাচা মানে চি, সেই সাগৰৰ ওচৰে পাজৰে প্ৰথমতে ধৰা পৰাৰ কাৰণে থেলাচা শব্দৰ পৰা বস্তুটো হ'ল। আৰু মিয়া মানে এনি মানে ব্লাডৰ হেৰিক মিয়া বুলি কৈছিলে, যে থেলাচেমিয়াটো গ্ৰীক ৱৰ্ড এটা পৰা আৰম্ভ হৈছে, থেলাচা মানে চি। আৰু থেলাচেমিয়া প্ৰথমতে তাৰে ধৰা পৰি পিছত দেখা গ'ল যে বহুত ৱৰ্ল্ডৰ বহুত জেগাতে আছে। এতিয়া আমাৰ অসমতো বহুত এটা প্ৰব্লেম মানে এটা আমাৰ হৈ পৰিছে, সমস্যা হৈ আহিছে। আৰু থেলাচেমিয়া অসমতকৈ বা মানে উত্তৰ প্ৰদেশ বা মধ্যপ্ৰদেশৰ মানুহৰ বেছিকৈ দেখা যায়। তাতে মানে
0: থেলাচেমিয়া
1: এটা জেনেটিক যিটো এইটো হৈছে জন্মগতভাৱে আহে, গতিকে তাৰ মাক দেউতাকৰ যিটো জেনেটিক ডিফেক্ট তাতে বেছি প্ৰিভেলেণ্ট বেছিকৈ আছে। আৰু সেই তাতে বহুত মানে গোটেই যদি আমি পপুলেশ্যনটো চাওঁ, শতকৰা 4-5% মানুহেও মানে ডিফেক্ট বিসংগতিটো কেৰি কৰে, তেওঁলোকৰ বেমাৰ নহ'বও পাৰে কিন্তু তেওঁলোকৰ গাত ডিফেক্টটো আছে, যাৰ পৰা পিছলৈ ল'ৰা
0: ছোৱালী
1: হয় সেইটো লৈ নৰ্মেলভাৱে জীয়াই থাকে, কিন্তু সেইটোৰ পৰা পিছলৈ গৈ তেওঁলোকৰ ল'ৰা ছোৱালী সমস্যাত পৰিব পাৰে।
0: এতিয়া কাৰোবাৰ ক্ষেত্ৰত লৈ পেলাই জীয়াই থাকিলে ধৰি লওক, এতিয়া কাৰোবাৰ ক্ষেত্ৰত আপুনি কৈছে যে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ধৰা পৰিব পাৰে বা তেওঁলোকে অসুবিধা আহিব পাৰে, এতিয়া কেনেধৰণৰ অসুবিধা আহিব পাৰে?
1: এইটো একচুৱেলি কি হয়, থেলাচেমিয়াৰ দুটা ষ্টেট থাকে, এটা হৈছে কেৰিয়াৰ ষ্টেট, সেইটো সাধাৰণ এটা মানে এইটো এটা এইটো আমাৰ জিন থাকে, জিনৰ এটা জিনৰ ডিফেক্ট হ'লে সেইটো কেৰিয়াৰ ষ্টেট বুলি কয়। কেৰিয়াৰসকলে যি ডিফেক্টটো কেৰি কৰে আৰু তেওঁলোকৰ নিজৰ কোনো অসুবিধা নাই, তেওঁলোকৰ নৰ্মেলভাৱে থাকে। আৰু এজন কেৰিয়াৰে যদি আৰু এজন কেৰিয়াৰৰ লগত বিয়া হয়, তেতিয়াহ'লে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে ডিফেক্টটো তেওঁলোকৰ তাত বেছিকৈ দেখা দিয়ে, তেতিয়া তেওঁলোকৰ শৰীৰৰ পৰা ধৰক ব্লাড লৈ থকা এটা বেমাৰ, জন্মৰ 3-4 মাহৰ পিছৰ পৰা তেওঁলোকক বাহিৰৰ পৰা যদি আমি ব্লাড নিদিওঁ, তেতিয়াহ'লে হিমগ্ল'বিনটো নৰয়, নিজৰ পৰা হিমগ্ল'বিন গঠন কৰিব নোৱাৰে, সোনকালে গঠন হ'লেও ভাঙি ভাঙি যায়। চ' সেইকাৰণে কেৰিয়াৰ ষ্টেটবিলাকৰ একো নহয়, মাক দেউতাকে দুজন কেৰিয়াৰ ষ্টেটৰ যদি বিয়া হয়, মাকো কেৰিয়াৰ দেউতাকো কেৰিয়াৰ, তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে থেলাচেমিয়া বেমাৰটো লক্ষণ হিচাপে সৰুতে জন্মতে একচুৱেলি হিমগ্ল'বিনটো হঠাৎ কমি যায় আৰু ব্লাড দিব লগাকে কমি যায়। আৰু সেই যে ব্লাড দিয়া আৰম্ভ হ'ল, গোটেই জীৱন প্ৰত্যেক মাহে মাহে ব্লাড লৈ নাথাকিলে, বাহিৰৰ পৰা ব্লাডটো নিদিলে নিজৰ হিমগ্ল'বিনটো কমি যায়, বাৰে বাৰে কমি যায়। আৰু মানুহৰ সাধাৰণতে ল'ৰা ছোৱালীৰ পিছতে দেখা দিয়ে যে এনিমিয়া হয়, ছিভিয়াৰ এনিমিয়া হয়, মুখমণ্ডলত কিছুমান চেঞ্জ আহে, যেনে মুখৰ আমাৰ কপালখন খহি উঠে, মুখখনৰ ফ্লেটনিং এটা হয়, তাৰপিছতে স্প্লিনটো বাঢ়ি যায়, কেতিয়াবা বহুত ডাঙৰকেই বাঢ়ি যায়, দেখিবলৈ দেখা যায় যে একদম পেটটো ফুলি থকাৰ নিচিনা দেখি। চ' এইবিলাক সাধাৰণতে দেখা যায়। আৰু অলপ অলপ সামান্য পৰিমাণে চকুটো হালধীয়া পৰি থাকে, যিটো বহুতে জণ্ডিচ বুলি ভাবি পেলাই জণ্ডিচৰ ট্ৰিটমেণ্টটো লোৱা দেখা যায়। গতিকে জণ্ডিচ আচলতে এইটো লিভাৰৰ কাৰণে নহয়, এইটো হিমগ্ল'বিনৰ ডিফেক্টটোৰ কাৰণে চেলবিলাক ভাঙি যায় যে আৰু বিচাৰিবিলাক, তাৰপৰা অকণমান বিলিৰবিন ওলাই আহি পেলাই চকুটো হালধীয়া বৰণৰ নিচিনা কৰে, যিটো বহুতে ভুলতে জণ্ডিচৰ ট্ৰিটমেণ্ট লৈ থাকে, দেৰিকৈ আহে তেতিয়া আমাৰ ওচৰলৈ।
0: এতিয়া আমাৰ ইয়াত আপুনি ধৰা পৰে বুলি ক'লে, অসমত কেতিয়াৰ পৰা এই ৰোগটো ধৰা পৰিছে?
1: অসমতো একচুৱেলি অসমত যদি আমি চাওঁ ভাৰতবৰ্ষৰ বাকী ৰাজ্যবিলাকৰ তুলনাত, অসমত ইয়াৰ কেৰিয়াৰ ষ্টেটটো কম। ভাৰতবৰ্ষত যদি এইটো 4-5% জেনেৰেল, কিছুমান এৰিয়াত তাতকৈ বেছি আছে, কিছুমান এৰিয়াত 10%লৈকে আছে, কিন্তু এভাৰেজ যদি আমি ধৰোঁ এইটো এবাউট 4-5% মানুহৰ, ভাৰতবৰ্ষৰ গোটেই মানুহখিনি যদি আমি কনচিডাৰ কৰোঁ, সেই হিচাপে অসমত সেইটো কম। অসমত 1-2% মানুহৰ আছে থেলাচেমিয়া ডিফেক্টটো আছে, কিন্তু অসম

0: আন এটা সমস্যা আছে অসমৰ মানুহৰ, নৰ্থ ইষ্টৰ গোটেইখিনি মানুহৰ, অসমৰ বুলিয়ে নহয় নৰ্থ ইষ্টৰ বিশেষকৈ ট্ৰাইবেল পপুলেশ্যন যিটো আছে, যিটো আমাৰ এবাউট আই থিংক 70% মানুহৰে ট্ৰাইবেল পপুলেশ্যন আছে আমাৰ নৰ্থ ইষ্টৰ গোটেইখিনি কম্বাইন কৰিলে, সেই মানুহখিনিৰ এটা ডিফেক্ট আছে হিমগ্লোবিনৰ অন্য এটা বিসংগতি দেখা যায়, সেইটো হিমগ্লোবিন ই ডিফেক্ট বুলি কয়। ই ডিফেক্টটো ইমানেই কমন যে আমাৰ মানে কিছুমান এৰিয়াত 65%লৈকে মানে ৰেকৰ্ড কৰিছে, যিটো কেৰিয়াৰ ষ্টেটটো আছে 65%লৈকে আছে, চ' ইমানেই হাই। চ' হিমগ্লোবিন ই ডিফেক্টটো এনেই সাধাৰণতে ই একো মানে হিমগ্লোবিন নকমায়, সচৰাচৰ কমালেও খুব কম পৰিমাণে হয়, কিন্তু চিকিৎসা ল'ব লগা নহয় তাৰ কাৰণে। কিন্তু প্ৰব্লেমটো আহি পৰে যেতিয়া হিমগ্লোবিন ই ডিফেক্ট থকা মানুহে থেলাছেমিয়া কেৰিয়াৰ থকা মানুহজনৰ লগত বিয়া হয়, তেতিয়া হয় ই কম্বিনেশ্যন ডিফেক্ট আৰু বিসংগতিটো আহিলে, থেলাছেমিয়া বিসংগতিটো আহিলে, আহি পেলাই ই থেলাছেমিয়া বুলি কয়, হিমগ্লোবিন ই বিটা থেলাছেমিয়া বুলি কয়। আৰু এই ই বিটা থেলাছেমিয়াটো থেলাছেমিয়া মেজৰৰ নিচিনা, মানে যিটো মই কৈছিলোঁ যে এটা কেৰিয়াৰ ষ্টেট থাকে, এটা ব্লাড লৈ থকা ষ্টেট থাকে, সেই ব্লাড লৈ থকা ষ্টেটলৈ পৰিৱৰ্তন হৈ যায়। চ' ই ডিফেক্টটো যদিও মাইল্ড, থেলাছেমিয়া ডিফেক্টটো যদিও কেৰিয়াৰ ষ্টেটটো মাইল্ড ডিফেক্ট, কিন্তু দুইটা কম্বাইন হৈ গ'লে ই থেলাছেমিয়া হৈ পেলাই আকৌ শৰীৰৰ পৰা তেজ লৈ থকা থেলাছেমিয়া মেজৰৰ নিচিনা মানে
1: সমস্যা
0: এটা আহি পৰে। লক্ষণবিলাক একে হয়, কাৰণ তেজ লৈ থাকিব লাগে, স্প্লিনটো বাঢ়ি যায়, গ্ৰোথ ডেভেলপমেণ্ট ভালদৰে নহয়, ষ্টান্টেড গ্ৰোথ হয়, মুখমণ্ডলত কিছুমান বিসংগতিয়ে দেখা দিয়ে, এই ধৰণৰ একে ধৰণৰ হয়। অকল ই ডিফেক্ট থাকিলে, ই ডিফেক্টৰ তেনেকে এটা কেৰিয়াৰ ষ্টেট আছে, এটা মানে পাৰ্চেণ্টেজ বেছি থাকে, যদি 50%ৰ তলত ই ডিফেক্টটো থাকে, মানে ই আমাৰ হিমগ্লোবিন হৈছে নৰ্মেলি এ এ হিমগ্লোবিন এ, চ' বিসংগতি যেতিয়া থাকে ই ডিফেক্ট ই বুলি কয়, চ' হিমগ্লোবিন এ আৰু ই যদি কম্বাইন হৈ থাকে 50%ৰ তলত যদি ইটো থাকে, তেতিয়া আমি কেৰিয়াৰ ষ্টেট বুলি কওঁ, আৰু তাতকৈ বেছি থাকিলে আমি ডিজিজ ষ্টেট বুলি কওঁ। এতিয়া কি হয়, যদি কেৰিয়াৰ ষ্টেট হয় তাৰমানে মাক দেউতাক দুইজনৰ পৰা আহি পেলাই তেওঁ জিন দুইটা জিনে যদি ডিফেক্টিভ হয়, তেতিয়াহ'লে কেৰিয়াৰ ষ্টেটত কি হয়, কোনো ধৰণৰ বাহিৰৰ পৰা একো গমেই নাপায়, একোৱে একেবাৰে গম নাপায়। আমি ব্লাড টেষ্ট, ৰুটিন ব্লাড টেষ্ট কৰি কিছুমান ব্লাডৰ ৰিপৰ্টত কিছুমান চেঞ্জ দেখি পেলাই আমি টেষ্টটো কৰিব দিওঁ, সন্দেহ কৰা হয়। আদাৰৱাইজ পেচেণ্টক পৰীক্ষা কৰি চালেও বা এক্সামিন কৰি চালেও কোনো
1: আমি, আপুনি যিহেতু উল্লেখ কৰিলে যে বহুত লোকৰে এই সমস্যাটো আছে, গতিকে তেনে সমস্যা থকা দুজন ব্যক্তিৰো বিবাহ হ'ব পাৰে, বা তেনে সমস্যা থকা এজন ব্যক্তি
0: হিমগ্লোবিন এই ডিফেক্ট থকা যদি দুজন মানুহৰ বিয়া হয়, তেতিয়াহ'লে সমস্যাটো খুব ডাঙৰ হিচাপে দেখা নিদিয়ে, কাৰণ ই ডিফেক্টটো খুব মাইল্ড ডিফেক্ট, মই আগতেও কৈছোঁ, গতিকে তেওঁলোকৰ সাধাৰণতে একো ধৰণৰ অন্য সমস্যা নহয়। সাধাৰণ কেতিয়াবা অলপমান চকুটো হালধীয়া পৰে, কিছুমান সময়ত হিমগ্লোবিন অকণমান ফল হ'ব পাৰে, নৰ্মেল হিমগ্লোবিন যদি 14-15 থাকে হয়তো 10 বা 12-11 হ'ব পাৰে, তাতকৈ কম নহয়, স্প্ৰিনটো অলপমান এলাৰ্জ থাকে ডিফেক্টটো থকাৰ কাৰণে, কিন্তু সি একো দিগদাৰি নকৰে, তাৰ কাৰণে নৰ্মেল মানে আপোনাৰ যিটো মানুহৰ লাইফত দৈনন্দিন জীৱনত কোনো ধৰণৰ ই মানে
1: কিন্তু তেনেধৰণৰ এজন ব্যক্তি নজনাকে যিহেতু তেওঁ আছে তেনেধৰণে থাকি, কিন্তু ই
0: থেলাছেমিয়াৰ লগত বিয়া হয়, তেতিয়া সমস্যাই দেখা দিয়ে। সেইকাৰণে আমি ই ডিফেক্টটো আমি জানো, চবেই জানে, আমাৰ মানুহৰ মাজতো চবৰে ডক্টৰলে চবতে চবেই জানে যে ই ডিফেক্টটো আছে আৰু সাধাৰণ ডিফেক্ট, গতিকে ই ডিফেক্ট হ'লে কোনো চিন্তাই নকৰে, ঘৰৰ মানুহেও চিন্তা নকৰে, ডক্টৰে চিন্তা নকৰে, সেইটো কৰিব নালাগে। আমি মানে চবকে গোটেই ফেমিলিটো স্ক্ৰীন কৰি পেলাই চবকে আইডেণ্টিফাই কৰিব লাগে যে কাৰ কাৰ ডিফেক্টটো আছে, যাতে তেওঁলোকে বিয়া বাৰুৰ ক্ষেত্ৰত আগলৈ অকণ
1: সাৱধানতা ল'ব লাগে। গতিকে আমাক এইখিনি ক্ষেত্ৰত সজাগতাৰ প্ৰয়োজনীয়তা আছে।
0: এটা কথা কওঁ, থেলাছেমিয়া যে ট্ৰিটমেণ্টৰ কথা আহে, থেলাছেমিয়া ট্ৰিটমেণ্ট কি আছে, যেতিয়া ল'ৰা বা ছোৱালী থেলাছেমিয়া হৈ পেলাই জন্ম হয়, ই বিটা থেলাছেমিয়াই হওক বা বিটা থেলাছেমিয়া মেজৰে হওক, ট্ৰিটমেণ্ট হিচাপে সদায় গোটেই জীৱন তেজ লৈ থাকিব লাগিব। তেজ লোৱাৰো অপকাৰ আছে, তেজ নল'লে ছাৰ্ভাইভ নকৰে, হিমগ্ল'বিনটো নলয়, তেজ ল'লেও কিছুমান ছাইড ইফেক্ট দেখা দিয়ে, কাৰণ তেজটো জমা হৈ বডিত শৰীৰত আইৰণৰ সংখ্যা বাঢ়ি গৈ বহুত ধৰণৰ সমস্যা দেখা দিয়ে, ইনফেকশ্যন হ'ব পাৰে। আৰু যদি আমি কিয়ৰৰ কথালৈ যাওঁ, তেতিয়াহ'লে এটা বোন মেৰ ট্ৰান্সপ্লান্টেশ্যন কৰিলে কিয়ৰ হোৱাৰ চান্স থাকে, শতকৰা 80% বোন মেৰ ট্ৰান্সপ্লান্টেশ্যন কৰিলে কিয়ৰ হ'ব পাৰে। কিন্তু কথাটো হৈছে বোন মেৰ ট্ৰান্সপ্লান্টেশ্যনৰ কাৰণে আমাৰ ডনৰ লাগিব, ডনৰ আমাৰ মানে ইণ্ডিয়াত আমাৰ ভাৰতবৰ্ষত ডনৰ হিচাপে আমাৰ ককাই ভাইৰ মাজত মিলিব লাগিব, আচ্ছা মিলিব লাগিব মানে ব্লাড গ্ৰুপ যেনেকৈ আমি ব্লাড ট্ৰান্সপ্লেশ্যনৰ কাৰণে মিলাওঁ, বোন মেৰ ট্ৰান্সপ্লান্টেশ্যনত HLA বুলি এটা এণ্টিজেন আছে যিটো আমাৰ সেই ডনৰ লগত পেচেণ্টৰ মিলিব লাগিব, আৰু সেইজন নিজৰ ককাই ভাই বাই ভনী হ'ব লাগিব। কিছুমান ক্ষেত্ৰত মাকৰ পৰা লোৱা দেখা যায়, কিন্তু মাকৰ পৰা ল'লে

0: যিমান মানে ৰেছপন্সটো অকণমান কম দেখা যায় বা বহুত চেণ্টাৰে নকৰে, খালি নিজৰ ককাই ভাই বা ভনীৰ পৰা লৈ পেলাই যদি আমি বনোৱা ট্ৰান্সপ্লান্টেশ্যন দিব পাৰোঁ, সেইটোৱে একদম ডিজিজটো ভাল কৰি দিয়াৰ 80% সম্ভাৱনা থাকে। সেইটো ব্যয়বহুল। আৰু দুই নম্বৰতে আমি যেতিয়া ব্লাড লৈ থকাটো খুবেই ব্যয়বহুল। একচুৱেলি ব্লাড যদি আমি ক'বলৈ সহজে মাহে মাহে ব্লাড দি থাকিব
1: তেতিয়া
0: ব্লাড ডনৰৰ সমস্যা, ব্লাডত আমাৰ ব্লাডৰ এনেও ৰিচোৰ্চেছ খুব কম, ব্লাড নাপায়ে, চ' খুব সমস্যাত পৰে মানুহখিনি। আমি দেখি থাকোঁ মানুহখিনি খুব সমস্যাত পৰে, মাক দেউতাকে খুব যন্ত্ৰণা পায়, ল'ৰা ছোৱালীক ব্লাডটো দিব নোৱাৰিলেও কষ্ট নিদিলেও দিব যোগাৰ কৰাও দাম টান। আৰু তাৰোপৰি ব্লাডটো দিয়াৰ লগে লগে মই ক'লো যে আইৰণবিলাক বডিত জমা হৈ থাকে, গৈ থাকে, কাৰণ তেওঁক হিমগ্ল'বিনটো বঢ়াবৰ কাৰণেহে লাগে, আৰ বি চিটো হেৰি কৰিবৰ কাৰণে লাগে, কিন্তু আইৰণটোতো নালাগে, আইৰণ ডেফিচিয়েঞ্চি নাই। চ' ব্লাড এটা দিওঁতে সদায় এবাউট 200 মিলিগ্ৰামমান আইৰণ বডিলৈ যায়গৈ। চ' সেই আইৰণখিনি বডিত মানে আমাৰ শৰীৰৰ বিভিন্ন অংশত জমা হ'বলৈ ধৰে। এটা সময়ত এনেকুৱা হয়গৈ যে লিভাৰ ফেইলিয়াৰ হ'ব পাৰে, কিডনি বহুত ধৰণৰ চব হাৰ্টৰ ফেইলিয়াৰ হ'ব পাৰে, গতিকে সেই সমস্যাটো এটা ডাঙৰ সমস্যা। আৰু সেই আইৰণখিনি আমি বাহিৰ যিখিনি জমা হৈ যোৱা আইৰণ সেইখিনি উলিয়াবৰ কাৰণে যিটো দৰৱ আছে সেই দৰৱটো খুব দামী দৰৱ, আৰু সেইটো আমাৰ বেছিভাগে বেছিভাগ মানুহেই নোৱাৰে ল'বলে। সেইকাৰণে আমি এতিয়া আজিকালি আমি মানে বেছিকে প্ৰিভেনশ্যনৰ কাৰণে যাতে বেমাৰটো আমি হেৰি কৰিব পাৰোঁ, নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰোঁ, যাতে বা কম যিমান পাৰি সিমান কম থেলাচিমিয়া চাইল্ড বৰ্ণ হয়, তাৰ কাৰণে আমি যিমান পাৰোঁ সিমান
1: ব্যৱস্থা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত থেলাচিমিয়া ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, চিনাক্তকৰণৰ ক্ষেত্ৰত বৃদ্ধি পাইছে, চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ কাৰণে বৃদ্ধি পাইছে,
0: বৃদ্ধি পাইছে পেচেণ্টৰ। এতিয়া আমি লাহে লাহে মানুহে গম পোৱা হৈছে যে ই ডিজিজটো আমি সাধাৰণভাৱে ল'ব নালাগে, কাৰণ ই বিটা থেলাচেমিয়া আমাৰ নৰ্থ ইষ্টত আৰু ইষ্টত কলিকতাৰ পৰা বিয়ণ্ড ইষ্টাৰ্ণ ৰিজন গোটেইখিনিতে ই বিটা থেলাচেমিয়া খুবেই কমন, যিটো আমাৰ বাকী ভাৰতবৰ্ষৰ বাকী ৰাজ্যবিলাকত নেদেখোঁ, নৰ্থত নেদেখোঁ, নৰ্থত অকণ বিটা থেলাচেমিয়া মেজৰহে দেখা যায়। চ' এই ই বিটা থেলাচেমিয়া মানুহৰ সজাগতা বাঢ়িছে আৰু আমাৰ ডক্টৰৰ মানে ইনভেষ্টিগেশ্যন সজাগতা বাঢ়িছে ডেফিনেটলি, মানে কিছুমান ইনভেষ্টিগেশ্যন ফেচিলিটিজ আমি সহজে উপলব্ধ হৈছে আজিকালি, খুব সহজে হিমগ্ল'বিন টাইপিংটো অতি হেৰিকে কৰিব পৰা যায় আৰু খুব সাধাৰণ টেষ্টতে আমি গম পাওঁ, গতিকে সেইকাৰণে আৰু কাউন্সিলিং বা স্ক্ৰিনিঙৰ কাৰণেও বহুতখিনি।
1: এতিয়া আপুনি এটা কথা উল্লেখ কৰিছিল যে ইৰ ক্ষেত্ৰত জনজাতীয় সম্প্ৰদায়ৰ কেইটা কথা উল্লেখ কৰিছিল, দেখা যায় তেনেধৰণৰ থেলাচেমিয়াৰ ক্ষেত্ৰত কিবা কোনখিনি মানুহ বেছি হাই ৰিস্ক বা কোনখিনি মানুহৰ মাজত হ'ব পাৰে এনেকুৱা কিবা কথা আছে নেকি?
0: এতিয়া এতিয়া ভাৰতবৰ্ষৰ বাকী ঠাইখিনি দেখিলে দেখা যায় নৰ্থৰ যিখিনি মানুহ আছে, পাঞ্জাবৰ মানুহ বা আগতে ইষ্ট পাকিস্তানৰ পৰা অহা মানুহখিনি, তেওঁলোকৰ মাজত থেলাচেমিয়াটো বেছিকে দেখা যায়। আৰু সেইখিনি একেধৰণৰ ৰিফ্লেকশ্যন হৈছে অসমতো, অসমতো বিশেষকে পাঞ্জাবৰ মানুহ বা ইষ্ট পাকিস্তানৰ পৰা অহা মানুহ, বাংলাদেশৰ মানুহখিনি যিখিনি আমাৰ ময়মনসিংহ মানুহখিনি আছে, তেওঁলোকৰ মাজত খুব থেলাচেমিয়া ধৰা পৰিছে।
1: ঠিক তেনেধৰণে তেওঁলোকৰ লগত যেতিয়া আমাৰ বিবাহ
0: হয়, এতিয়া যিটো সমানে
1: হয়,
0: গতিকে আমি এতিয়া আজিকালি খুব দেখা হৈছে যে ই ডিফেক্ট থকা জানে, গোটেই ঘৰৰ মানুহে জানে যে ই ডিফেক্টটো আছে, তথাপিও মানে গম পায়ো জানি শুনি কৰা নিচিনাকে থেলাচেমিয়া মানুহৰ বিয়া হৈছে, থেলাচেমিয়া চাইল্ড বৰ্ণ হৈছে, তাৰপিছত মানে হাহাকাৰ লাগিছে,
1: সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। এতিয়া চিকিৎসা ব্যৱস্থাৰ ক্ষেত্ৰত আপুনি যিটো ব্যৱস্থাৰ কথা ক'লে, এইটো এটা ব্যয়বহুল চিকিৎসা ব্যৱস্থা, কিন্তু অসম চৰকাৰে বৰ্তমান থেলাচেমিয়া সম্পৰ্কে বিশেষ সহায় আগবঢ়োৱা কথা ঘোষণা কৰিছে, এই সহায় কিমান দূৰ সম্ভৱ এজন ৰোগীক চিকিৎসা?
0: অসম চৰকাৰ নম্বৰ ব্যৱস্থা হৈছে যে থেলাচেমিয়া যিখিনি পেচেণ্ট আছে তেওঁলোকক এটা দিছে, স্পেচিয়েল গ্ৰুপ হিচাপে দিছে, সেইখিনি গোটেই হেণ্ডিকেপ যিটো হেৰি তেওঁলোকক সেইটো সেয়া দিছে,
1: পুনৰ সংস্থাপনৰ কাৰণে
0: পুনৰ সংস্থাপন যিখিনি কৰিব লাগে সেইখিনি হ'ব। দুই নম্বৰতে তেওঁলোকৰ কাৰণে ব্লাড ট্ৰান্সফিউশ্যনৰ যিখিনি এতিয়া ধৰক ডনৰ অনা বা মাক দেউতাকৰ কাৰণে বৰ অসুবিধা, ডনৰখিনি তেওঁলোকৰ কাৰণে সাধাৰণতে যিমান পাৰি ফ্ৰী কৰি দিয়া হয়, মানে ডনৰ নোহোৱাকৈও ব্লাড ট্ৰান্সফিউশ্যনৰ ব্যৱস্থা কৰা হৈছে, আৰু তাৰ কাৰণে যিখিনি খৰচ পাতি হয় সেইখিনি তেওঁলোকে বহন কৰিব নালাগে। আৰু মই যিটো কৈছিলোঁ খুব দামী ঔষধটো, মানে বডিৰ এক্সেছ আইৰণখিনি উলিয়াই দিবৰ কাৰণে যিখিনি যিটো মেডিচিন আছে, সেইটো মেডিচিন এতিয়া সেইটো
1: উপলব্ধ
0: তেওঁলোকৰ কাৰণে।
1: গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে এইখিনি সুবিধা আছে নে অসমৰ
0: মেডিকেল কলেজৰ, গুৱাহাটী মেডিকেল কলেজ আৰু বাকী মেডিকেল কলেজৰ মানে যিখিনি আমাৰ হয়
1: সুবিধা আছে, আপুনি বিশেষকৈ আমাৰ শ্ৰোতাসকলক এই সম্পৰ্কে কোনখিনি পৰামৰ্শ দিব?
0: মানে প্ৰথম কথা হৈছে আমি আৰু মই আগতে কৈছোঁ যিহেতু চিকিৎসাটো ব্যয় হ'ল, তেতিয়া আমি সেইকাৰণে প্ৰিভেনশ্যনত খুব গুৰুত্ব দিব লাগিব। প্ৰিভেনশ্যন কেনেকৈ কৰিম, একদম স্কুল লেভেলৰ পৰা আমি এৱেৰনেছটো আনিব লাগিব।

0: ইনভলভ কৰিব পাৰোঁ বা বিভিন্ন ধৰণৰ অনুষ্ঠান ইনভলভ কৰি পেলাই যাতে স্কুল লেভেলৰ পৰা আমি মানুহখিনি মানে সজাগ কৰি তুলিব পাৰোঁ যে এনেকুৱা ডিফেক্টটো সহজে ল'ব নালাগে বা এনেকুৱা ডিফেক্ট আছে বা এইটো ডিফেক্টলৈ এনেকুৱা ধৰণৰ হ'ব পাৰে। আৰু যিখিনি মানুহৰ অলৰেডি আমি জানো যে এজন মানুহ আহিলে আজি হেমগ্লবিন ই ডিফেক্ট ওলালে বা থেলাচেমিয়া ডিফেক্ট কেৰিয়াৰ ওলালে তেওঁলোকক লগে লগে মানে পিছৰ যদি বিয়া বাৰুৰ ক্ষেত্ৰত সাৱধান হয় বা বিয়া ক'ব নোৱাৰাকৈ হ'লেও তেওঁৰ ই ডিফেক্ট আছে, বিয়া হ'ল, বিয়া হোৱাৰ লগে লগে মানে হাজবেণ্ড বা ৱাইফৰ হিমগ্লবিন টাইপিং কৰি আমি জানি ল'ব লাগিব যে নৰ্মেল হয় নে কি আছে। যদি নৰ্মেল হয় তো কথাই নাই, ই ডিফেক্ট হ'লেও আমি ইমান চিন্তা নকৰোঁ। যদি থেলাচেমিয়া ডিফেক্ট হয় তেতিয়াহ'লে ডেফিনেটলি ডেফিনেটলি যদি ল'ৰা ছোৱালী জন্মৰ ক্ষেত্ৰত আমি মানে সাৱধান হ'ব লাগিব। কেনেকৈ সাৱধান হ'ম, মানে গৰ্ভাৱস্থাত গৰ্ভধাৰণ কৰাৰ লগে লগে কিছুমান টেষ্ট কৰিব পাৰি, মানে পৰীক্ষা কৰিব পাৰি। এটা আমি কৰিনিক ভিলাজ বুলি কয় যিটো গৰ্ভধাৰণৰ ছসপ্তাহৰ পৰা আঠ সপ্তাহৰ ভিতৰতে কৰিব পাৰি। সেই টেষ্টটো কৰি পেলাই গম পোৱা যায় যে ফিটাছটোৱে বা স্থিতি লাভ কৰিছে, ডিফেক্টটো আছে নেকি, ডিফেক্টটো মানে ব্লাড লৈ থাকিবলগীয়া ডিফেক্টটো আছে নেকি। যদি আছে তেতিয়াহ'লে আমি তেওঁলোকক অপশ্যন দিব পাৰোঁ যে এইটো ডিফেক্ট আছে, গতিকে তোমালোকে প্ৰেগনেঞ্চিটো কণ্টিনিউ কৰিব পাৰা বা আমি এডভাইচ কৰোঁ যে
1: যিসকল এই ধৰণৰ সমস্যাত ভুগি ভুগিব পৰাৰ সম্ভাৱনা থাকে বা যে বিবাহ কাৰ্য হলেও তেওঁলোকক এই পৰামৰ্শখিনি
0: মানি
1: নললে বা তেওঁলোকে সন্তান জন্ম দিব বিচাৰিলে বা নজনাকৈ তেওঁলোকৰ সন্তান জন্ম হল, পৰৱৰ্তী সময়ত আপুনি যিখিনি কথা উল্লেখ কৰিলে বিশেষকৈ সন্তান জন্মৰ পিছৰে পৰা এই ব্লাড লৈ থকা বা ৰক্ত লৈ থকাৰ পৰা আৰম্ভ কৰি বোন মৰ ট্ৰান্সপ্লেণ্টেচনলৈকে বহু কাম কৰিবলৈ
0: চলি। যদি এতিয়া ধৰ থেলাচেমিয়া হয় বৰ্ণ হ'ল, আমি এইটো আশা যে এইটো নহয় যে খুবেই বেয়া হ'লে, হ'লটো হ'ল এতিয়া আমি তেওঁলোকক আমি হেৰিটো দিব লাগিব, মানে যিমান পাৰি আমি চেষ্টা কৰিব লাগিব যে তেওঁলোকে অন্য ল'ৰা ছোৱালীৰ নিচিনাকৈ নৰ্মেল এটা লাইফ পায়। আৰু এইটো থেলাচেমিয়া ছ'চাইটিবিলাক আছে বা বিভিন্ন ধৰণৰ অনুষ্ঠান এই ক্ষেত্ৰত আগবাঢ়ি আহিছে তেওঁলোকক সহায় কৰিবৰ কাৰণে। আৰু আজিকালি বহুত ল'ৰা ছোৱালীয়ে ধুনীয়াকৈ ব্লাড ট্ৰান্সফিউশ্যন লৈ আছে, তাৰপিছতে ব্লাড ট্ৰান্সফিউশ্যন লৈ থাকে, প্ৰত্যেক মাহে মাহে আহিব, ধুনীয়াকৈ আহিব, কলেজত পঢ়ি আছে বা স্কুলত পঢ়িছে, বিয়া বাৰু হৈছে, কিন্তু ব্লাডটো ল'বলৈ আহিছে, ব্লাড লৈছে, লগে লগে ব্লাডৰ যিটো ছাইড ইফেক্ট হয় ভেকচিন লৈছে, বি আৰু চি মানে নহ'বৰ কাৰণে, বি ইনফেকশ্যন নহ'বৰ কাৰণে ভেকচিন লৈছে, আৰু ট্ৰান্সমিশ্যনৰ কাৰণে যিটো আইৰণৰ কাৰণে হয় তাৰ কাৰণে দৰৱ খাইছে। চ' এইধৰণৰ গোটেইখিনি তেওঁলোকে ট্ৰিটমেণ্টটো লৈ পেলাই বহুত ল'ৰা ছোৱালীয়ে নৰ্মেল লাইফ এটা লিড কৰি আছে। সেইটো কথা আমি এনেকুৱা হ'ব নালাগে যে থেলাচেমিয়া জন্ম হ'ল বুলি আমাৰ চিটুৱেশ্যনটো মানে সেইটো অৱস্থাটো খুব বেয়া, এনেকুৱা হ'ব নালাগে। আমি সেইটো আগবাঢ়ি পেলাই সকলোৱে সহযোগ লৈ পেলাই তাৰ চিকিৎসা কৰি পেলাই সেই জন্ম যিহেতু হ'লেই তেওঁ যাতে নৰ্মেল যিমান দূৰ পাৰি নৰ্মেল যাতে লাইফ পায় সেইটো কাৰণে আমি চবেই চেষ্টা কৰিব পাৰি। এইটো অতি কৰি আছে, থেলাচেমিয়া ল'ৰা ছোৱালী বিয়া বাৰু হৈছে, চাকৰি কৰি আছে, আৰু এইবিলাকত খুব তেওঁলোকৰ ছ'চাইটিবিলাকত তেওঁলোকে খুব এক্টিভ মানে পাৰ্টিচিপেট কৰে, তেওঁ দেখি ভাল লাগে।
1: গতিকে নিৰাশ নহয়, আচলতে চিকিৎসা ব্যৱস্থা যথেষ্ট উন্নত হৈ আহিছে আৰু ভৱিষ্যতে আৰু উন্নত হ'ব।
0: আৰু থেলাচেমিয়া ট্ৰান্সপ্লাণ্টেচন আজিকালি বহুত সহজে উপলব্ধ হৈ আহিছে, ট্ৰান্সপ্লাণ্টেচন কৰিলেতো ডিজিজটো একদম কিয়ৰে হৈ যায়, বহুত ল'ৰা ছোৱালী ট্ৰান্সপ্লাণ্টেচনলৈ ভালে আছে এতিয়ালৈকে।
1: আজিলৈ ইমানতে সামৰিছোঁ, নমস্কাৰ।
0: নমস্কাৰ।
2: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছোঁ।
2: কোন ঠাই অ?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰো কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে মই এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: আজিটো পাৰ্টি লাগিব, প্ৰথমে চেম্পিয়নৰ লগত চেলফি লম। আইডিয়া, ইয়াতেই পাৰ্টি কৰিম, পিজ্জা পাৰ্টি, ইয়ে। তোমাৰ কাৰ্ড আৰু পিন দিয়া, মোৰ কাৰ্ডৰ ডিটেইলছ মই মোৰ নিজেই দি দিম। আৰ বি আইয়ে কয় আপোনাৰ পিন, অ'টিপি, চিভিভি বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা ছিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
7: বাই গাৰ্লছ, কোন ফালে গৈছা?
6: শুনা নাই?
7: নো শ্বেয়াৰিং।
6: আৰ বি আই কয় জানি লওক, সতৰ্ক হওক।
8: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
9: হয়,
8: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি? গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক।

0: গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
0: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
0: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

অহা 28 জুলাই মঙলবাৰে দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন আদ্ৰ বুলনিৰ বিষয়ে গৰ্ভাৱস্থাত স্বাস্থ্যৰ যতন। অনুষ্ঠানৰ অতিথি স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ সপলা পাটোৱাৰী। শ্ৰোতাসকলে, অনুষ্ঠান চলি থকাৰ সময়ত আমাৰ অতিথিৰ সৈতে পোনপটীয়াকৈ ফোনযোগে কথা পাতিব পাৰিব। অনুষ্ঠানটি ৰাত ধৰিব ভাস্বতী কলিতাই। শুনিবলৈ নাপাহৰিব, অহা মঙলবাৰে দিনৰ 12:30 বজাত ফোন ইন আইডৰ বুলনি।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। ৰাজ্যত নতুন প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয়ৰ আসন বৃদ্ধিৰ ফলত চলিত শিক্ষাবৰ্ষৰ পৰা মৰাণ, মটক, টাই আহোম, চুতীয়া আৰু কোচ ৰাজবংশী সম্প্ৰদায়ৰ বাবে থকা আসনৰ সংখ্যা এখনকৈ বৃদ্ধি কৰা হৈছে। দিছপুৰৰ লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। মন্ত্ৰীসভাই কালি অসম চিকিৎসা মহাবিদ্যালয় আৰু দন্ত চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষৰ MBBS আৰু BDS পাঠ্যক্ৰমত নামভৰ্তি নিয়ন্ত্ৰণ অধিনিয়ম 2017ৰ সংশোধনীত অনুমোদন জনায়। এই সংশোধনৰ ফলত মৰাণ আৰু মটক সম্প্ৰদায়ৰ আসনৰ সংখ্যা 8-9, টাই আহোমৰ 10-11, চুতীয়াৰ 9-10 আৰু কোচ ৰাজবংশী সম্প্ৰদায়ৰ আসনৰ সংখ্যা 13-14 হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হোৱা বুলি উল্লেখ কৰি কয় যে পানী হ্ৰাস পোৱাৰ ফলত এতিয়া শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অতি ভিতৰুৱা অঞ্চলসমূহলৈও সাহায্য সামগ্ৰী প্ৰেৰণ কৰিব পৰা যাব। বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত এই জিলা দুখনৰ বানত ক্ষতিগ্ৰস্তসকলৰ বাবে চৰকাৰে ফেমিলি কিট বিতৰণৰ ব্যৱস্থা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
2: শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে আমি এটা ফেমিলি কিট বনাইছোঁ, দুজন দেউতাক মাক, দুজন ল'ৰা ছোৱালী, এই ধৰণে আমি এটা ফেমিলি কিট বনাই যাতে একেবাৰে ওজন কৰি কৰি বস্তু দি থাকিব নালাগে, মানুহখিনি বিপদত আছে, একেবাৰতে 8 কেজি চাউল, 2 কেজি দালি, 1 লিটাৰ মিঠাতেল, এই ধৰণে আমি এটা পেকেট কৰিছোঁ আৰু আজিৰ পৰা তাত আমি ৰিলিফৰ ব্যৱস্থাটো অলপ পৰিৱৰ্তন কৰি কোনো মণ্ডল মহৰীয়া গৈ আকৌ জুখি জুখি থাকি দাগাপাল্লা দি দি যাতে বস্তু দি থাকিব নালাগে, প্ৰত্যেকটো পৰিয়াল বুলি আমি এটা পেকেট দি দিব পাৰোঁ। তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও, যোৰহাট আৰু গুৱাহাটীত এই পেকেটবোৰ আমি পেকেটিং কৰি আছোঁ, যিহেতু শিৱসাগৰ বা চৰাই

0: বাইদেউ সম্ভৱ নহয়। আজিও কিছু পেকেজ গৈছে, অহাকালিও যাব। তিনিদিনৰ ভিতৰত আমি আশা কৰো লুজ চাউল দালি দি আছে, অতিৰিক্তভাৱে ফেমিলি পেকেট এটা দিয়াৰ বাবে আমি আগবাঢ়ি গৈছো।
1: ৰাজ্যিক মন্ত্ৰীসভাই আত্মসহায়ক গোটৰ মহিলাই ব্যক্তিগত ঋণৰ বাবদ 10 লাখ টকা পৰ্যন্ত ষ্টাম্প ডিউটি ৰেহাই দিয়াৰ সিদ্ধান্তত অনুমোদন জনায়। ডঃ শৰ্মাই কয় যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলে জীৱিকা আৰু উদ্যোগৰ উদ্দেশ্যে নিৰ্ধাৰিত বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰামীণ বেংক, সমবায় বেংক অথবা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ন্ত্ৰণৰ অধীনত থকা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ পৰা 10 লাখ টকালৈকে লোৱা ঋণৰ ষ্টাম্প শুল্ক ৰেহাই দিয়া হ'ব। প্ৰহ্লাদ যোশী দেশৰ পৰৱৰ্তী শিক্ষামন্ত্ৰী হ'ব। শ্ৰীযোশী বৰ্তমানৰ গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্ৰীৰ উপৰিও শিক্ষামন্ত্ৰীৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে। ইপিনে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 136 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণীৰ

সুগম সংগীতৰ অনুষ্ঠানটি শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ ৰাজীৱ ভট্টাচাৰ্যৰ কণ্ঠৰে গীত, গীতিকাৰ প্ৰবীণ লহকৰ, প্ৰযোজনা প্ৰেম সমূহৰ।

ৰাজীৱ ভট্টাচাৰ্যৰ কণ্ঠত প্ৰবীণ লহকৰ ৰচিত আৰু প্ৰেম সমূহা প্ৰযোজিত গীতটি শুনিলে। এইবাৰ এয়া কংকনা ভাগৱতী আৰু পল কুমাৰ ডেকা, গীতৰ কথা প্ৰদীপ বৰুৱাৰ, প্ৰযোজনা মণি মহন্তৰ।

0: কঙ্গনা ভাগৱতী আৰু পল কুমাৰ ডেকাৰ দ্বৈত কণ্ঠৰ গীতটি শুনিলে। গীতিকাৰ আছিল প্ৰদীপ বৰুৱা, প্ৰযোজনা মণি মহন্তৰ।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
6: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
5: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ শান্তনু গোস্বামীৰ কণ্ঠত পুষ্পকান্ত বৰা ৰচিত আৰু মোহনলাল ব্ৰহ্মৰ প্ৰযোজিত এটি গীত।

0: পুষ্পকান্ত বৰাৰ কথা আৰু মোহনলাল বৰ্মাৰ প্ৰযোজনাত শান্তনু গোস্বামীৰ কণ্ঠগীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: শ্ৰোতাগলি গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰৰ শিল্পী কল্পনা ভূঞা, গীতিকাৰ দীনেশ বৈশ্য, প্ৰযোজনা জ্যোতিপ্ৰকাশ দাসৰ।

0: কল্পনা ভূঞাৰ কণ্ঠত দীনেশ বৈশ্য ৰচিত আৰু জ্যোতিপ্ৰকাশ দাস প্ৰযোজিত গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ প্ৰণৱজ্যোতি শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা তৰুণ শৰ্মাৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

প্ৰণৱজ্যোতি শৰ্মাৰ কণ্ঠত তৰুণ শৰ্মা ৰচিত আৰু ৰমেন চৌধুৰী প্ৰযোজিত গীতটি শুনিলে। আৰু এই গীতটিৰে সামৰা হ'ল গীতিমালিকা অনুষ্ঠানটি।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু কণ্টেক্ট পাছতেই পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 65লৈ বৃদ্ধি, বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে ফেমিলি কিট বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীক দেশৰ পৰৱৰ্তী শিক্ষামন্ত্ৰীৰ অতিৰিক্ত দায়িত্ব অৰ্পণ। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ প্ৰকাশ। আৰু কানাডাত অনুষ্ঠিত জুনিয়ৰ বিশ্ব স্কোৱাশ্ব চেম্পিয়নশ্বিপত অনাহত সিঙৰ খিতাপ দখল কৰি ইতিহাস ৰচনা। ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে, অৱশ্যে এতিয়াও 10খন জিলাৰ 810খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 6,54,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 4জন লোকে প্ৰাণ হেৰুওৱাৰ বাতৰি পোৱা গৈছে। ইয়াৰে ভিতৰত শিৱসাগৰত 3জন আৰু চৰাইদেউত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 65 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 34,970 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অসমৰ সাম্প্ৰতিক প্ৰলয়ংকাৰী বানত হোৱা ধনজনৰ ক্ষয় ক্ষতিৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি শ্ৰীমতী মুৰ্মুৱে এই দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে উদ্ধাৰ আৰু সাহায্য অভিযানত জড়িত হৈ থকা প্ৰতিগৰাকী ব্যক্তিৰ কুশল কামনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে কথা পাতে আৰু বানৰ ফলত হোৱা ক্ষয় ক্ষতি, উদ্ধাৰ অভিযান আৰু প্ৰত্যাহ্বানৰ বুজ লয়। কথোপকথনৰ সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰভাৱিত পৰিয়ালসমূহলৈ সাহায্য আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে শ্ৰীমোদীক অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে বানৰ ফলত ধনজন হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা ব্যক্ত কৰে আৰু প্ৰাকৃতিক সমস্যাটো সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে সাহায্য, পুনৰ্বাসন আৰু পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াত সৰ্বতোপ্ৰকাৰে সহায় কৰিব বুলিও তেওঁ আশ্বাস দিয়ে। বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, SDRF, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশুখাদ্য যোগানৰ ব্যৱস্থা কৰিছে। চৰকাৰে বান প্ৰভাৱিত এলেকাসমূহত ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে কাম কৰি আছে বুলি কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটে প্ৰকাশ কৰিছে। ক্ষতিগ্ৰস্ত এলেকাত বাহৰ পাতি থকা মন্ত্ৰীগৰাকীয়ে কালি কয় যে স্বাস্থ্য বিভাগে বানৰ কবলত পৰা এলেকাসমূহত ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে অহৰ্নিশে কাম কৰি আছে। মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ বান প্ৰভাৱিত এলেকাসমূহলৈ প্ৰেৰণৰ বাবে 10,000 কিলোগ্ৰাম ব্লিচিং পাউডাৰ আৰু 7,500 লিটাৰ ফেনাইলৰ ব্যৱস্থা কৰিছে। ৰাইজৰ আন প্ৰতিনিধিসকলেও সম্ভাৱ্য ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ কৰাৰ বাবে নিজাববীয়াকৈ চেষ্টা চলাই আছে বুলি তেওঁ উল্লেখ কৰে। প্ৰভাৱিত লোকসকলৰ বাবে সাহায্য সন্দৰ্ভত শ্ৰীমাৰ্ঘেৰিটাই কয় যে সাহায্য সামগ্ৰীৰ কোনোধৰণৰ নাটনি হোৱা নাই। চৰকাৰৰ উপৰি ভালেমান সংস্থাই প্ৰভাৱিত লোকসকললৈ সহায় আগবঢ়োৱাৰ বাবে আগবাঢ়ি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে

0: মন্তব্য কৰে। তেওঁ কয় যে বৰ্তমান পানী শুকুৱাবলৈ লৈছে যদিও জনসাধাৰণৰ দুৰ্দশা কম হোৱা নাই আৰু চৰকাৰী সংস্থাসমূহে ঠাইতে গৈ ক্ষয়ক্ষতিৰ মূল্যায়ন কৰি আছে। তেওঁ কয় যে কাপোৰ, শিক্ষাৰ্থীৰ বাবে কিতাপ, আঁঠুৱা আদিৰ প্ৰয়োজন বাৰুকৈ অনুভৱ কৰা হৈছে। ইপিনে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কালি শিৱসাগৰৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। শ্ৰীশইকীয়াই বানৰ ক্ষয়ক্ষতিৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে।
1: অত্যন্ত দুৰ্যোগপূৰ্ণ এটা মুহূৰ্ত বা সময় এইখিনি, গতিকে আমাৰ চৰকাৰে যিমানখিনি পাৰে সম্ভৱপৰ সকলো ব্যৱস্থা কৰিছে, কিন্তু ইমান ভয়াৱহ পৰিস্থিতি যে এতিয়ালৈকে আমি বহু অঞ্চলত যাবও পৰা নাই বা যাবৰ কাৰণে চেষ্টা কৰি আছোঁ যদিও সফল হোৱা নাই। বহু মানুহ 40,000+ অধিক আজি শিৱসাগৰতে ৰিলিফ কেম্প আছে, 4,00,000+ অধিক লোক আজি ক্ষতিগ্ৰস্ত হৈছে। ঘৰচীয়া জীৱ জন্তু, পোহনীয়া জীৱ জন্তুৰ পৰা আৰম্ভ কৰি ঘৰ, খেতি পথাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন আন্তঃগাঁথনি আজি ভাঙি থানবান হৈ গৈছে। গতিকে ইতিমধ্যে কেন্দ্ৰীয় প্ৰতিনিধি দল এটা আজি আহি ডিব্ৰুগড়ত উপস্থিত হৈছেহি।
0: মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগষ্টৰ ভিতৰত বান প্ৰভাৱিতসকলৰ পুনৰ্বাসনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি প্ৰকাশ কৰিছে। মন্ত্ৰীসভাৰ বৈঠকৰ পাছত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ এটা প্ৰতিনিধি দল ৰাজ্যত উপস্থিত হৈছে। ইয়াৰ উপৰি সকলো বিভাগৰ মন্ত্ৰীসকলক ক্ষয় ক্ষতিৰ মূল্যায়নৰ লগতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দায়িত্ব অৰ্পণ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। ডিব্ৰুগড় জিলা প্ৰশাসনে মানৱ সেৱা আৰু আন্তঃজিলা সহযোগিতাত অগ্ৰাধিকাৰ দি বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ সাহায্য সামগ্ৰীৰ যোগান ধৰিছে। জিলাখনে বৰ্তমানলৈকে 3,33,624 লিটাৰতকৈ অধিক খোৱাপানীৰ বটল, 1,95,852 অধিক বিস্কুটৰ পেকেট, 45,000 লোকৰ বাবে 7 দিনৰ উপযোগী পৰ্যাপ্ত সামগ্ৰী প্ৰেৰণ কৰিছে। ডিব্ৰুগড় জিলা প্ৰশাসনে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সাহায্য কাৰ্যসূচীৰ বাবে 96খন সামগ্ৰী কঢ়িওৱা বাহন আৰু 58খন ট্ৰাক প্ৰদান কৰিছে। তদুপৰি দুয়োখন জিলাত SDRFৰ কৰ্মীসহ উদ্ধাৰ অভিযানত সহায় হোৱাকৈ নাৱৰো যোগান ধৰা হৈছে। শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰাও কালি শিৱসাগৰ জিলাৰ বান ক্ষতিগ্ৰস্ত লোকসকললৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হয়। জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে ব্যক্তিগতভাৱে এই সামগ্ৰীসমূহৰ প্ৰেৰণৰ কাৰ্য তদাৰক কৰে। শিৱসাগৰ জিলা প্ৰশাসনৰ এগৰাকী কাৰ্যবাহী দণ্ডাধীশৰ নেতৃত্বত খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াসকলে কালি জিলাখনৰ বিভিন্ন পাইকাৰী আৰু খুচুৰা বজাৰত আকস্মিক অভিযান চলায়। উল্লেখযোগ্য যে চলিত বান পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি কৰাৰ অভিযোগ লাভ কৰাৰ পাছতেই এই অভিযান আৰম্ভ কৰা হয়। জিলা প্ৰশাসনে চলিত বান পৰিস্থিতিৰ সুযোগ লৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নীতি বহিৰ্ভূতভাৱে মজুত ৰখা আৰু আন কোনো অসাধু বাণিজ্যিক কাৰ্যকলাপত লিপ্ত নহবৰ বাবে পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকলক আহ্বান জনাইছে। এনে কাৰ্যকলাপত জড়িত ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও জিলা প্ৰশাসনে সকীয়াই দিছে। ৰাজ্যত নৱনিৰ্মিত প্ৰাগজ্যোতি চিকিৎসা মহাবিদ্যালয়ৰ আসন বৃদ্ধিৰ ফলত চলিত শিক্ষাবৰ্ষৰ পৰা মৰাণ, মটক, টাই আহোম, চুতীয়া আৰু কোচ ৰাজবংশী সম্প্ৰদায়ৰ বাবে থকা আসনৰ সংখ্যা এখনকৈ বৃদ্ধি কৰা হৈছে। দিছপুৰৰ লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। মন্ত্ৰীসভাই কালি অসম চিকিৎসা মহাবিদ্যালয় আৰু দন্ত চিকিৎসা মহাবিদ্যালয় প্ৰথম বৰ্ষৰ MBBS আৰু BDS পাঠ্যক্ৰমত নামভৰ্তি নিয়ন্ত্ৰণ অধিনিয়ম 2017ৰ সংশোধনীত অনুমোদন জনায়। এই সংশোধনৰ ফলত মৰাণ আৰু মটক সম্প্ৰদায়ৰ আসনৰ সংখ্যা 8ৰ পৰা 9খনলৈ, টাই আহোমৰ 10ৰ পৰা 11খন, চুতীয়াৰ 9ৰ পৰা 10খন আৰু কোচ ৰাজবংশী সম্প্ৰদায়ৰ আসনৰ সংখ্যা 13ৰ পৰা 14খন হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হোৱা বুলি উল্লেখ কৰি কয় যে পানী হ্ৰাস পোৱাৰ ফলত এতিয়া শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অতি ভিতৰুৱা অঞ্চলসমূহলৈও সাহায্য সামগ্ৰী প্ৰেৰণ কৰিব পৰা যাব। বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত এই জিলা দুখনৰ প্ৰভাৱিত লোকসকলৰ বাবে চৰকাৰে ফেমিলি কিট বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
2: শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে আমি এটা ফেমিলি কিট বনাইছো, দুজন দেউতাক মাক, দুজন ল'ৰা ছোৱালী, এই ধৰণে আমি এটা ফেমিলি কিট বনাই যাতে একেবাৰে ওজন কৰি কৰি বস্তু দি থাকিব নালাগে, মানুহখিনি বিপদত আছে, একেবাৰতে 8 কেজি চাউল, 2 কেজি দালি, 1 লিটাৰ মিঠাতেল, এই ধৰণে আমি এটা পেকেট কৰিছো আৰু আজিৰ পৰা তাত আমি ৰিলিফৰ ব্যৱস্থাটো অলপ পৰিৱৰ্তন কৰি কোনো মণ্ডল মহৰীয়া গৈ আকৌ জুখি জুখি থাকি দাগাপাল্লা দি যাতে বস্তু দি থাকিব নালাগে, প্ৰত্যেকটো পৰিয়াল বুলি আমি এটা পেকেট দি দিব পাৰোঁ। তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও, যোৰহাট আৰু গুৱাহাটীত এই পেকেটবোৰ আমি পেকেটিং কৰি আছো, যিহেতু শিৱসাগৰ বা চৰাইদেউত সম্ভৱ নহয়। আজিও কিছু পেকেট গৈছে, অহাকালিও যাব। 3 দিনৰ ভিতৰত আমি আশা কৰোঁ লু চাউল দালি দি আছে, অতিৰিক্তভাৱে ফেমিলি পেকেট এটা দিয়াৰ বাবে আমি আগবাঢ়ি গৈছোঁ।
0: ৰাজ্যিক মন্ত্ৰীসভাই আত্মসহায়ক গোটৰ মহিলাই ব্যক্তিগত ঋণৰ বাবদ 10 লাখ টকা পৰ্যন্ত ষ্টাম্প শুল্ক ৰেহাই

0: কেবিনেটৰ সিদ্ধান্তত অনুমোদন জনায়। ডক্টৰ শৰ্মাই কয় যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলে জীৱিকা আৰু উদ্যোগৰ উদ্দেশ্যে নিৰ্ধাৰিত বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰামীণ বেংক, সমবায় বেংক অথবা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ন্ত্ৰণাধীন অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ পৰা 10 লাখ টকালৈকে লোৱা ঋণৰ ষ্টাম্প শুল্ক ৰেহাই দিয়া হ'ব। মন্ত্ৰীসভাই আয়ুৰ্বেদিক স্বাস্থ্য সেৱা বিধি 2026ত অনুমোদন জনায়। এই বিধিৰ জৰিয়তে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত অসম আয়ুৰ্বেদিক স্বাস্থ্য সেৱাত নিয়োজিত চিকিৎসা বিষয়াসকলৰ নিয়োগ আৰু সেৱাৰ চৰ্তসমূহ নিয়ন্ত্ৰণ কৰা হ'ব। ডক্টৰ শৰ্মাই অহা অক্টোবৰৰ পৰা 2027ৰ মাৰ্চলৈ মচুৰ দাইল আৰু চেনি ক্ৰয় কৰাৰ ব্যৱস্থাত অনুমোদন জনোৱাৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে ইয়াৰ অধীনত ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফাউণ্ডেশ্যন অব ইণ্ডিয়া লিমিটেডে বজাৰ মূল্যৰ ভিত্তিত নিবিদা আহ্বান কৰি মচুৰ দাইল আৰু চেনি যোগানৰ মূল্য নিৰ্ধাৰণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অহা 3 আগষ্টৰ পৰা অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰা হ'ব বুলি প্ৰকাশ কৰে। এই আঁচনিখনৰ পৰিচালনাৰ বাবে প্ৰত্যেক সমষ্টিত এজনকৈ অৰুণোদয় সহায়ক নিয়োগ কৰা হ'ব বুলি ডক্টৰ শৰ্মাই সংবাদমেলত উল্লেখ কৰে।
1: 3 তাৰিখৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম। এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয়। ফিল্ডত আমাৰ কোনো এই আঁচনিখন পৰিচালনাৰ বাবে অফিচাৰ বা আমাৰ কোনো মানুহ নাছিল। এতিয়া আমি প্ৰত্যেক সমষ্টিতে 1জনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি কৰাৰ বাবে সিদ্ধান্ত লৈছো। নামটো হয়তো সহায়ক নহয়, অৰুণোদয় সাৰথী ধৰণৰ হ'ব, কিন্তু এতিয়া প্ৰত্যেক সমষ্টিৰে ব্লক অফিচত নহ'লে SDCৰ অফিচত নহ'লে DC অফিচত এজনকৈ অৰুণোদয় সহায়ক বা অৰুণোদয় সাৰথী বহি থাকিব। অৰুণোদয় ৰিলেটেড সমস্যাবিলাক তেওঁলোকে ল'বও পাৰিব আৰু সমাধান কৰাৰ বাবে চেষ্টাও কৰিব পাৰিব।
0: প্ৰহ্লাদ যোশী দেশৰ পৰৱৰ্তী শিক্ষামন্ত্ৰী হ'ব। শ্ৰীযোশীক বৰ্তমানৰ গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰীৰ উপৰিও শিক্ষামন্ত্ৰীৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে। ইপিনে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে আজি দিনের 11 বজাত আকাশবাণীর মন কি বাত অনুষ্ঠানের জড়িয়ে দেশ বিদেশের জনসাধারণের আগত মনের ভাব ব্যক্ত করব। এয়া হব অনুষ্ঠানটির 136 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আর দূরদর্শনের আটাইবর নেটওয়ার্কের উপরি আকাশবাণীর ওয়েবসাইট আর নিউজ অন AIR মোবাইল এপর জড়িয়ে শুনবলে পাওয়া যাব। প্রধানমন্ত্রীর কার্যালয়, তথ্য আর সম্প্রচার মন্ত্রালয়, আকাশবাণী আর দূরদর্শনের ইউটিউব চ্যানেল যোগেও এই অনুষ্ঠান প্রচার করা হব। আকাশবাণীয়ে অনুষ্ঠানটি প্রচার হওয়ার ঠিক পাছতে ইয়ার অসমীয়া ভাষান্তর প্রচার করব। শীৰ্ষ বাছনিপ্ৰাপ্ত অনাহত সিঙে কানাডাত অনুষ্ঠিত জুনিয়ৰ বিশ্ব স্কোৱাশ্ব চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰি ইতিহাস ৰচনা কৰিছে। অনাহতে কালি ছোৱালীৰ ছিংগলছৰ ফাইনেলত ইজিপ্তৰ ৰুকেয়া ছালেমক 11-3, 11-7, 11-9 পোনপটীয়া গেমত পৰাভূত কৰে। এই জয়ৰ সুবাদত অনাহত জুনিয়ৰ বিশ্ব স্কোৱাশ্ব চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰা দেশৰ প্ৰথমগৰাকী স্কোৱাশ্ব খেলুৱৈ হিচাপে পৰিগণিত হয়। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চকু ফুৰা অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
2: ৰাজ্যৰ বান পৰিস্থিতি, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ, CJPৰ আন্দোলন প্ৰত্যাহাৰ, কেন্দ্ৰীয় খাদ্যমন্ত্ৰী প্ৰহ্লাদ যোশীক শিক্ষা দপ্তৰৰ অতিৰিক্ত দায়িত্ব অৰ্পণ আদি বা বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হলেও লক্ষ লক্ষ লোক এতিয়াও বিপৰ্যস্ত হৈ থকা আৰু প্ৰধানমন্ত্ৰী বান পৰিস্থিতিৰ বুজ লোৱাৰ বাতৰি পানী শুকালেও লক্ষ লক্ষজনৰ শুকোৱা নাই চকুলো শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। এই বাতৰি দুটা প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ছাত্ৰ বিক্ষোভত নটহিৰ কেন্দ্ৰ, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ শিৰোনামেৰে CJPৰ প্ৰতিবাদ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে ৰাজ্যৰ মেডিকেল কলেজত অসমৰ স্থায়ী বাসিন্দা অনাথ শিক্ষাৰ্থীৰ বাবে দুখন আসন সংৰক্ষণকে ধৰি ৰাজ্যিক মন্ত্ৰীসভাই কালি গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তৰ বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰি আমাৰ অসম কাকতে 3 প্ৰজন্মৰ অসমীয়াৰ বাবে শিক্ষাক্ষেত্ৰত বিশেষ সুবিধা শিৰোনামেৰে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীত আয়োজিত কৃষি আন্তঃগাঁথনি পুঁজিৰ ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাত অসমলৈ কৃষি আন্তঃগাঁথনিৰ পুঁজি হিচাপে 2050 কোটি টকা আবণ্টন দিয়া হৈছে বুলি কৰা মন্তব্য সন্দৰ্ভত অসমলৈ কৃষি আন্তঃগাঁথনিৰ পুঁজি 2050 কোটি, পুনৰ আহিব 4000 কোটি শিৰোনামেৰে অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছত মন্ত্ৰী প্ৰহ্লাদ যোশীক শিক্ষা দপ্তৰৰ অতিৰিক্ত দায়িত্ব অৰ্পণৰ বাতৰিক গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছত CJPয়ে 36-দিনীয়া আন্দোলন প্ৰত্যাহাৰ কৰাৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতে CJP কলছ অফ স্থিৰ আৰ্থৰ প্ৰধান কুইজ গভমেণ্ট একচেপ্টছ কি ডিমাণ্ড শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ আৰু CJPৰ আন্দোলন প্ৰত্যাহাৰৰ দুটা বাতৰি বক্স বাতৰি হিচাপে

0: প্ৰকাশ কৰিছে। আহক এতিয়া বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
1: ধন্যবাদ অৰূপ কুমাৰ শৰ্মা। ডিব্ৰুগড়ৰ কদমনি নিবাসী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বাণীকান্ত গগৈৰ কালি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 85 বছৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় জিলা শাখাৰ প্ৰাক্তন সভাপতি বাণীকান্ত গগৈ জিলাখনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ধেৰেকণিৰে 2000 বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত। বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 65লৈ বৃদ্ধি। বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে ফেমিলি কিট বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীক দেশৰ পৰৱৰ্তী শিক্ষামন্ত্ৰীৰ অতিৰিক্ত দায়িত্ব অৰ্পণ। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ প্ৰকাশ। আৰু কানাডাত অনুষ্ঠিত জুনিয়ৰ বিশ্ব স্কোৱাশ চেম্পিয়নশ্বিপত অনাহত সিঙৰ খিতাপ দখল কৰি ইতিহাস ৰচনা। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, সাত 34 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজ, লগতে নিউজ অন AIR মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: মোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া আগবঢ়াইছো অকণিৰ মেল।

0: নমস্কাৰ অকনিহঁত, তোমালোক আটাইলৈকে মৰম আৰু চেনেহ যাচি মই ভাস্বতী বাইদেৱে আজিৰ মেল মুকলি কৰিছোঁ। অকনিহঁত, আজিৰ মেলত তোমালোকৰ গীত মাতবোৰ শুনিম, লগতে মই আজি এটি শিশু গল্পও ক'ম। তেতিয়াহ'লে আহা, প্ৰথমতে তোমালোকৰ গীত মাতবোৰ শুনো। তোমালোকৰ লগত কথা পাতিবলৈ মামণি বাইদেউ ৰৈ আছে।
1: অকণমানি ভণ্টি, কি নাম তোমাৰ?
2: ভাৰ্গৱী দাস।
1: ভাৰ্গৱী, ক'ৰ পৰা আহিছা?
2: হাপুৰৰ পৰা।
1: আজি আমাক মেলত কি শুনাবা?
2: গান
1: গান শুনাবা, গোৱা।

0: হৈ গ'ল, ভাৰ্গৱী অকণমানি, মাতটো অকণমানি। এতিয়া ভাৰ্গৱীৰ কাৰণে আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। এইবাৰ অকণমানি ভাইটি, কি নাম তোমাৰ?
1: নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজেশ ৰাজবংশী।
0: ৰাজেশ, ৰাজেশে কি শুনাবা যে আমাক মেলত?
1: গান।
0: গান শুনাবা? বাৰু ৰাজেশ, ক'ৰ পৰা আহিছা তুমি?
1: মই দিজাৰী।
0: বাৰু এতিয়া আমাক গানটো শুনাই দিয়া।
1: আমি পৰো আহ এনে মজা বাহ বাহ, হচৰি দীৰ্ঘ খৰত পৰুই, কুলিয়ে মাতে কোন কোন, হচৰি গৌ ৰভু কোৱা আৰি কাৱে ৰিগিৰি, এ ঐ বাকী থাকিল মাত অ আৰু অ বিদ্যালয় ছুটি হ'ল খৰা হৰি যাবল, বিদ্যালয় ছুটি হ'ল খৰা হৰি যাবল, বিদ্যালয় ছুটি হ'ল খৰা হৰি যাবল।
0: বিদ্যালয় ছুটি হ'ল, এতিয়া আমি ঘৰা ঘৰি যামগৈ, নহয়নে? ছুটি হ'লে ভাল লাগে নে ছুটি নহ'লে ভাল লাগে বিদ্যালয়? ছুটি হ'লে ভাল লাগে, ঘৰলৈ আহিব পাৰি, নহয়নে? বাৰু আমি এতিয়া ৰাজেশৰ কাৰণে কি কৰিম, ডাঙৰকৈ এইবাৰ অকণমানি ভণ্টি, চোলাটোত কি লিখা আছে জানানে? স্মাইল, মানে কি? হাঁহা। আৰু সুন্দৰকৈ দুকোচা বেনী গুঠি আহিছে, কি নাম তোমাৰ?
2: নমস্কাৰ, মোৰ নাম শ্ৰী পৰিণীতা কৌশিক।
0: পৰিণীতা, ক'ৰ পৰা আহিছা?
2: মই অংগদেৱ নিকেতন নলবাৰীৰ পৰা আহিছোঁ।
0: বাৰু আজি আমাক কি শুনাবা?
2: কবিতা। কবিতাৰ হিৰো নাম গছ ভাল পোৱা ককায়েক, কবি ভৱেন্দ্ৰ নাথ শইকীয়াক, ভাল পালোঁ ৰঘুনাথ তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলাক, পিছে ৰবাখন দিবলৈ আমলখি গছজোপাক কিয়নো কাটিলাক, আলহী অতিথি যাব ৰবাখনো নাইকিয়া হ'ব, বোৱাৰীয়ে ঘৰখন দিবহি পূৰাই, পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই, দৰাটিক মাতাচোন এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ, গছজোপা কটাৰ বাবে লুচি বাজি ৰসগোল্লা একোকেই নাখাওঁ, ধন্যবাদ।
0: গছ ভাল পোৱা ককাৰ কথা হয়নে? আমি গছ ৰুব লাগে নে কাটিব লাগে বাৰু? ৰুব লাগে, নহয়নে? গছ কাটিব নাপায়। আৰু গছে আমাক কি কি দিয়ে বাৰু, কোৱাচোন? গছৰ পৰা আমি কি কি উপকাৰ পাওঁ?
3: অক্সিজেন।
0: আৰু
3: আৰু
0: ফল মূল, ফুল। আৰু গছে আমাক ছাঁ দিয়ে, জোৰ বতাহ দিয়ে, হয়নে? গছৰ পৰা আমি বহুত উপকাৰ পাওঁ, গতিকে আমি সদায় গছ ৰুব লাগে, কাটিব নালাগে, নহয়নে? বাৰু এতিয়া আমি কি কৰিম, পৰিণীতাৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। আৰু এজনী অকণমানি ভণ্টি, আজি পিছে আমাৰ মেলত অকণমানি ভণ্টি ঢেৰ আহিছে, অকণি অকণি, হয়নে? অঁ। বাৰু এতিয়া অকণমানি ভণ্টি, তোমাৰ নামটো কোৱা।
4: নমস্কাৰ, মোৰ নাম শ্ৰী দীক্ষা কলিতা।
0: দীক্ষা, অকণমানি ক'ৰ পৰা আহিছা?
4: মই লৰবাৰীৰ পৰা আহিছোঁ।
0: বাৰু আজি আমাক মেলত কি শুনাবা?
4: গান।
0: গান শুনাবা, গোৱা।

0: পাৰে বৈ।
1: এতিয়া যে বৰষুণ দিছে, তোমালোকে কাগজৰ নাও বনাইছিলা নে বনোৱা নে? কাগজৰ নাও বনোৱা? বা আৰু কেনেকুৱা?

0: পাৰে কাগজখনৰ পানীত টুৱাই দিলে ভাল লাগে। বাৰু এতিয়া আমি দীক্ষাৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপি
1: নমস্কাৰ, মোৰ নাম শ্ৰী জিয়ান বৰ্মন।
0: জিয়ান ক'ৰ পৰা আহিছা?
1: মই নলবাৰীৰ পৰা আহিছো।
0: বাৰু আমাক আজি জিয়ানে কি শুনাব?
1: গান
0: গোৱা।

0: ককাই শিকালে মৰমেৰে শিকায় নহয়নে, আৰু আইতাই শিকালে খং কৰে, সঁচা জানো? আইতাই ককাই মৰম কৰে নে নকৰে? ককা দেউতাও মৰম কৰে, আইতায়ো মৰম কৰে, নহয়নে? বাৰু এতিয়া আমি কি কৰিম সুন্দৰ গীতটিৰ কাৰণে? তোমাৰ নামটো ক।
1: নমস্কাৰ, মোৰ নাম প্ৰাণবীৰ এছ কলিতা।
0: প্ৰাণবীৰ ক'ৰ পৰা আহিছা?
1: বিৰকুচি নাৰেঙ্গী গুৱাহাটী।
0: আজি আমাক মেলাত কি শুনাবা?
1: কবিতা আৰু গান। বুঢ়া আঙুলি বুঢ় বুদ্ধিয়ক মুঠি বাজন কৰে, তৰ্জনী আঙুলি তৰ্জন গৰ্জন কোনেও সহিব নোৱাৰে, মধ্যমা আঙুলিৰ মাজত থিয় হৈ দন্ত মজন কৰে, অনামিকা আঙুলিৰ মাজত থিয় হৈ কইনাক ফুট দিয়ে, খুনিষ্ঠা আঙুলি বহুতৰো কাণ খোজাই থাকে।
0: সুন্দৰ হৈছে কবিতাটি, আমি ডাঙৰকৈ হাত চাপৰি বজাই দিওঁ।
2: নমস্কাৰ, মোৰ নাম শিলিলিটো মমো, মই নলবাৰীৰ পৰা আহিছোঁ, মই এটা গান গাম।
0: গীত গাবা?

0: Ζωντιδάνο χαχανία, ο Ιμανού, λας παμπογούν ενώ κουά, κομονία, μανού, εμμανού, χωρβά, μπέ.
1: সুন্দৰ হৈছে। গীতিকাৰ জানানে? তোমালোকে জানানে গীতিকাৰ কাৰ বাৰু?
2: ভূপেন হাজৰিকা।
1: ভূপেন হাজৰিকাৰ গীত খুব সুন্দৰ। এতিয়া কি কৰিম? এবাৰ তোমাৰ নামটো কোৱা।
3: নমস্কাৰ, মোৰ নাম নভন্যা শইকীয়া।
1: নভন্যা ক'ৰ পৰা আহিছা?
3: মই বামুণি মৈদাম জ্যোতিনগৰৰ পৰা আহিছো।
1: আজি আমাক কি শুনাবা মেলত?
3: মই গধূলি আহিন তৰা জিলিকিন গীতটো গাম।
1: গধূলি আহিল তৰা জিলিকিল গোৱা।
3: কণ্ঠ মনীষা হাজৰিকা, কথা নিৰ্মল প্ৰভা বৰদলৈ, সুৰ জয়ন্ত হাজৰিকা।

0: উজনি আগসি উড়াজে মারিন গধুনি আহিন তারাজিনে কিন এধানি নিয়রত গধুনি গোপানে উজনি উঠিন উজনি উঠিন উজনি উঠিন। ধন্যবাদ।
1: বাৰু এতিয়া আমি সুন্দৰ গীতটিৰ কাৰণে কি কৰিম ডাঙৰকৈ আচ্ছা কৰিব যাওঁ। তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম পৰিস্মিতা ৰাজখোৱা।
1: পৰিস্মিতা ক'ৰ পৰা আহিছা?
2: মই জ্যোতিনগৰৰ পৰা আহিছোঁ।
1: কি শুনাবা আজি আমাক মেলত?
2: মই দীপালী বৰঠাকুৰৰ যোনধনে জোনালী তেতুঙা।
1: গোৱা, সুন্দৰ গীত গোৱা।

0: ধন্যবাদ।
1: তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী বিদিশা দত্ত চৌধুৰী।
1: বিদিশা, ক'ৰ পৰা আহিছা?
2: মই মংগলদৈৰ পৰা আহিছোঁ।
1: ইমান সুন্দৰকৈ জেতুকা লগাই দিছে কোনে?
2: মোৰ দাদাই।
1: দাদাই লগাই দিছে, বা খুব মৰম কৰে দাদা, নহয়নে? তুমি মৰম কৰা নে নকৰা?
2: কৰোঁ।
1: বাৰু, এতিয়া বিদিশা আমাক কি শুনাব মেলত?
2: গীত।
1: গীত গাবা।

0: তোমাৰ নামটো কোৱা।
1: নমস্কাৰ, মোৰ নাম শ্ৰী জুস্মিতা তালুকদাৰ।
0: জুস্মিতা, ক'ৰ পৰা আহিছা?
1: মই নলবাৰীৰ পৰা আহিছোঁ।
0: কি শুনাবা আজি আমাক মেলত?
1: গীত।
0: গীত গাবা, কোৱা।

0: 보리야 건너발.
1: 훈들 허세. 네, 하체 보이 보자 이제.
2: 어건이헌 এটি আমাৰ সাধু শুনা সময়। আজিৰ মেলত তোমালোকলৈ বুলি এটি শিশু গল্প লিখি পঠিয়াইছিল শিশু সাহিত্যিক প্ৰদীপ পাটগিৰিয়ে। গল্পটি তোমালোকে মন দি শুনিবা। অকণিহঁত চাওঁতে চাওঁতে তোমালোকৰ গৰমৰ বন্ধ শেষেই হ'বৰ হ'ল নহয়নে? তোমালোকেও চাগে এই গৰমৰ বন্ধত বিভিন্ন অভিজ্ঞতা বুটলিলা আমাৰ আজি শিশু গল্পটি এই বিষয়ক। তোমালোকে মন দি শুনিবা। শিশু গল্পটিৰ নাম হৈছে জিয়ানৰ অঘটন। গৰমৰ বন্ধত জিয়ানে মোমায়েকৰ ঘৰলৈ যাবলৈ অনুমতি পালে। ইয়াকে

লৈ জীয়ানৰ আনন্দ তৎনাইকিয়া হ'ল। দেউতাকক সাবটি ধৰি ক'লে, দেউতা তুমি ইমান ভাল, মই মামাহঁতৰ ঘৰত সম্পূৰ্ণ এমাহ থাকিম কিন্তু। দেউতাকে ক'লে, থাকিবা বাবা, কিন্তু স্কুলৰ কিতাপ পত্ৰ লৈ যাব লাগিব আৰু পুৱা সন্ধিয়া কিতাপ পঢ়িব লাগিব। জীয়ানে তপৰাই উত্তৰ দিলে, পঢ়িম পঢ়িম দেউতা, পুৱা সন্ধিয়া সদায় কিতাপ পঢ়িম, আবেলি মৌচম দাদাৰ লগত খেলিম আৰু ৰাতি শুবৰ পৰত ককাৰ পৰা সাধু শুনিম। দেউতাকে ক'লে, বৰ ভাল কথা, খোৱাৰ সময়ত কিন্তু মামী আৰু আইতাক আমনি নকৰিবা, যি দিয়ে তাকে খাবা। মৌচম দাদাক দেখিছা, যি দিয়ে তাকে সুন্দৰকৈ খায়, সেয়ে তাৰ স্বাস্থ্য ভাল, লগতে শক্তিশালীও। জীয়ানৰ ঘৰ গুৱাহাটীত, দেউতাক বেংকৰ চাকৰিয়াল, মাক গৃহিণী, মহানগৰৰ অসমীয়া মাধ্যমৰ বিদ্যালয় এখনৰ চতুৰ্থ শ্ৰেণীত পঢ়ে জীয়ানে। আৰু জীয়ানৰ মোমায়েকৰ ঘৰ গাঁৱত, গাঁওখন হৈছে বাক্সা জিলাৰ মানা অভয়াৰণ্যৰ সমীপত। গাঁওখনৰ কিছু আঁতৰেৰে বৈ গৈছে বেকী নদী। গাঁওখন সেউজীয়া, সৌন্দৰ্যত অপৰূপা, নিজান নিতাল পৰি থাকে গাঁওখন। পুৱা পোহৰ হোৱাৰ পৰা সন্ধিয়ালৈকে শুনা যায় চৰাইৰ হু ডিমাত। মৌচম জীয়ানৰ মোমায়েকৰ ল'ৰা, গাঁৱৰ মাধ্যমিক বিদ্যালয়খনৰ সপ্তম শ্ৰেণীত পঢ়ে সি। জীয়ানক বহুত মৰম কৰে, জীয়ানেও তাক বহুত ভাল পায়, দুয়োটা লগ হ'লে খাবলৈ শুবলৈ পাহৰি যায়। গৰম বন্ধ দিয়াৰ পাছদিনাখন জীয়ান মাক দেউতাকৰ লগত মোমায়েকৰ ঘৰলৈ গ'ল। মাক দেউতাকে দুদিন থাকি গুৱাহাটীলৈ উভতি আহিল। উভতি আহিবৰ পৰত মাক দেউতাকে জীয়ানক বাৰে বাৰে ক'লে, জীয়ান পুৱা সন্ধিয়া সদায় কিতাপ পঢ়িবা আৰু ৰ'দত বেছি ঘূৰি নুফুৰিবা। মাক দেউতাক যোৱাৰ পাছত জীয়ান মুকলি চৰাই যেন হ'ল। মৌচমৰ লগত সি পুখুৰীত বৰশীৰে মাছ ধৰিলে, পথাৰত কলৰ ভূৰত উঠিলে, গছ বগাই আম কঁঠাল লেটেকু পাৰি খালে, আবেলি ফুটবল খেলিলে আৰু সন্ধিয়া অলপ সময় কিতাপ পঢ়ি ককাকক কুতুৰিলে। ককা, অ ককা, ৰামায়ণৰ সাধু এটি কোৱা। ককাকে ৰামায়ণৰ সাধু ক'বলৈ ধৰিলে। সাধু শুনি শুনি ককাকৰ কোলাতে টোপনি গ'ল জীয়ানে। এদিন কি হ'ল জানানে মইনাহঁত, দুপৰীয়া জীয়ান আৰু মৌচমে পুখুৰীত বৰশী বাই আছিল। ককাকো সিহঁতৰ লগতেই বহি আছিল। সেইদিনা বহুত গৰম পৰিছিল। ককাকে দুটা ডাব নাৰিকল পাৰি সিহঁতক ডাবৰ পানী খাবলৈ দিছিল, তথাপি সিহঁতৰ গা হাত পৰা নাছিল। মৌচমে উহ বৰ গৰম বুলি সেই পুখুৰীটোতে জঁপিয়াই দিলে। পুখুৰীত বহু সময় সাঁতুৰি থাকিল। ইয়াকে দেখি জীয়ানৰো সাঁতুৰিবলৈ বহুত মন গ'ল। এপাকত সি পুখুৰীত জঁপিয়াই পৰিল, কিন্তু সি সাঁতুৰিব নাজানে। জীয়ান পানীত ডুব যাবলৈ ধৰিলে। কথা বিষম দেখি ককাকে পানীত জঁপিয়ালে আৰু জীয়ানক পুখুৰীৰ পৰা পাৰলৈ তুলি আনিলে। দুঢোকমান পানী খাইছিল জীয়ানে, অলপ অসুস্থও হৈ পৰিল, সি বৰ ভয় খালে। মাক দেউতাকে এইবোৰ কথা গম পালে তাক কমখন গালি পাৰিবনে? প্ৰাথমিক চিকিৎসাৰ কিছু সময় পাছত জীয়ান সুস্থ হ'ল। তেতিয়া ককাকে তাক সুধিলে, তুমি কিয় পুখুৰীত জঁপিয়াইছিলা, তুমিতো সাঁতুৰিব নাজানা। জীয়ানে দীঘলকৈ উশাহ লৈ হেঁহাই হেঁহাই ক'লে, মৌচম দা মোতকৈ ডাঙৰ, ওখ পাখ শকতাবত, মোতকৈ তাৰ ওজনো বেছি, ভাবিছিলোঁ সি যদি সাঁতুৰিব পাৰে পানীত উপঙি থাকিব পাৰে, মইনো নোৱাৰিম কিয়, মইতো তাতকৈ বহুত সৰু আৰু পাতল ক্ষীণ। জীয়ানৰ কথা শুনি ককাকে মিচিকিয়ে হাঁহি ক'লে, জীয়ান ক্ষীণ পাতল হ'লেই পানীত উপঙি থাকিব নোৱাৰি, সাঁতোৰৰ কৌশল জানিলেহে পানীত উপঙি থাকিব পাৰি। জীয়ানে তেতিয়া ককাকক ক'লে, মোক সাঁতুৰিবলৈ শিকাবানে ককা? ককাকেও ক'লে, শিকাম, কাইলৈৰ পৰাই শিকাম, নিশিকালে কোনদিনা অঘটন ঘটোৱা তাৰ কোনো ঠিকনা নাই, আজি মই আছিলোঁ কাৰণেহে অঘটন নঘটিল। জীয়ানৰ ৰাতি ভালকৈ টোপনি নাহিল। সাঁতোৰ শিকাৰ কথা ভাবি ভাবি ৰাতিপুৱালৈ গভীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকিল। অকণিহঁত, এই শিশু গল্পটিৰ পৰা আমি

0: বুজি পালোঁ যে আমি কিছুমান ভালপোৱা কাম কৰাৰ আগতে সেইবিলাকৰ শিক্ষা ল'ব লাগে বা সেই বিদ্যাটো আগে আমি জানি ল'ব লাগে। আমি যদি নজনাকৈ এই ক্ষেত্ৰত আগবাঢ়ি যাওঁ হয়তো বিপদত পৰিব পাৰোঁ, নহয়নে? অকণিহঁত, এই গৰমৰ বন্ধত তোমালোকৰো নিশ্চয় এনেকুৱা বিভিন্ন অভিজ্ঞতা হৈছে, মেললৈ আহিলে আমাক কিন্তু ক'বা দেই। আহা পুনৰবাৰ তোমালোকৰ গীত মাতবোৰ শুনো।
1: এবাৰ অকণমানি ভাইটি, কি নাম তোমাৰ?
2: মোৰ নাম শ্ৰী ধ্যান বৰ্মন।
1: ধ্যান, ক'ৰ পৰা আহিছা তুমি?
2: মই নৰবালিৰ পৰা আহিছোঁ।
1: কি শুনাবা যে আমাক মেলত?
2: কবিতা
1: আবৃত্তি কৰিবা, কৰা।
2: মা মোৰ আপোন, মোৰ মন আকাশৰ পূৰ্ণিমাৰ জোন, তুমি জন্ম দিলা মোক অতি কষ্ট কৰি, তুলি তালি ডাঙৰ কৰিলা মোক অশেষ ত্যাগ স্বীকাৰ কৰে, নোৱাৰো পাৰিব তোমাৰ ত্যাগৰ কাহিনী, মা হোৱা তুমি দীৰ্ঘজীৱী।
1: মা আমাৰ সকলোৰে খুব মৰমৰ, নহয়নে? মাক আমি সকলোৱে মৰম কৰিব লাগে, লাগেনে? মা দেউতা সন্মান কৰিব লাগে আৰু মৰম কৰিব লাগে, কৰানে তোমালোকে?
0: অকণিহঁত, চাওঁতে চাওঁতে আজি আমাৰ মেল সামৰাৰ সময় হৈ আহিল, সেয়েহে আমি আজিৰ মেল ইমানতে সামৰিছোঁ। তোমালোকক পুনৰ লগ পাম অহা দেওবাৰৰ মেলত এই একেই সময়তে।

0: O con el mel junile.
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰু কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
6: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
5: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত।
7: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
8: নহ'ব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
7: তাৰ মানে?
8: মানেটো হ'ল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
7: তাত কি হয়?
8: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
7: মানে
8: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
7: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এতিয়া আগবঢ়াইছোঁ মেইনে পিয়াৰ কিউ কিয়া ছবিৰ কেইটিমান গীত। গীতকেইটিৰ কথা সমীৰৰ, সংগীত হিমেশ ৰেশমীয়াৰ। প্ৰথমে শুনক উদিত নাৰায়ণ আৰু অলকা ইগনেকৰ দ্বৈতকণ্ঠৰ এটি গীত।

শান, প্ৰিয়া, নীৰজ আৰু শেষ দিনৰ কণ্ঠগীতটি শুনিলে। একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানৰ শেষত মেনে প্যাৰ কিউ কিয়া ছবিখনক অলকা য়াগনিক আৰু কামাল খানৰ দ্বৈত কণ্ঠৰ এটি গীত

0: মেনে পিয়াৰ কিয় কিয়া ছবিত সেয়া আছিল অলকা য়াগনিক আৰু কমল খান। একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।
1: আর্থিক জরুরি অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু সাধক সুন্দৰৰ।

শ্রোতাসকলে বিশিষ্ট কণ্ঠশিল্পী বিউটি শর্মা বৰুৱাৰ সুৰীয়া জীৱনৰ কথা শুনি আছে আৰু বিভিন্ন মাধ্যমযোগে শ্রোতাসকলে আমাক এই কথা জনাইছে যে তেখেতৰ সুৰীয়া জীৱন স্বামীয়ে কিদৰে সমৃদ্ধ কৰিছিল, লগতে এতিয়াও তেওঁৰ কন্যা সন্তান দুগৰাকী ইমান সুন্দৰকৈ তেখেতৰ স্বামীৰ অপূৰ্ব সৃষ্টি ইমান সুন্দৰকৈ শুনাইছে, সকলো শ্রোতাই ভাল পাইছে আৰু আমালৈ সেই বিষয়ে বিভিন্ন বাৰ্তা আহিছে। আৰু বিশেষকৈ শ্রোতাসকলে ভাল পাইছে যে আকাশবাণীক তেখেতে মন্দিৰৰ সৈতে তুলনা কৰিছে আৰু লগতে শ্রোতাসকলক উদ্দেশ্যি তেওঁ যিখিনি কথা কৈছে যোৱা খণ্ডকেইটিত সকলো আপ্লুত হৈছে।

0: বাইদেউ পুনৰবাৰ আজি আপোনাৰ সৈতে কথা পাতিবলৈ টেলিফোন যোগে আমি সংযুক্ত হৈছো। আমাৰ অনুষ্ঠানটিলৈ আপোনাক আদৰিছো।
1: বহুত ধন্যবাদ ইন্দ্ৰজিৎ, তোমাৰ যোগেদি সকলো মোৰ অতি শ্ৰদ্ধাৰ মৰমৰ শ্ৰোতাক মই দুআষাৰ কথা পাতিবলৈ লগ পাইছো। বৰ কাষতে পোৱা যেন লাগিছে আৰু বহু দিনৰ মূৰত আকৌ বহুত ভাল লাগিছে মনটো, আৰু বহুত দিন গীত গাই থাকিম মই, এয়াই প্ৰতিশ্ৰুতি দিছো আজি। শ্ৰোতাসকল, আপোনালোক নিশ্চয় ভালে আছে আৰু মোৰ বহুত শ্ৰদ্ধা আৰু মৰম জনাইছো আপোনালোকক, মই বহুত ভাল পাওঁ আৰু আপোনালোকৰ আশীৰ্বাদখিনি মই মৰমখিনি হিয়া ভৰি লৈছো আৰু মই বহুত ধনী, মৰমৰ ধনী, মই মনৰ ধনী, মই বহুত ধন্যবাদ জনাইছো।
0: খুব ভাল লাগিছে বাইদেউ আপোনাৰ সৈতে কথা পাতি থাকি। আৰু যোৱা খণ্ডটিত আমি যিহেতু আপোনাৰ স্বামী বিশিষ্ট সংগীতজ্ঞ দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ বিষয়ে বহুতো নজনা কথা আমি গম পাইছো, কিন্তু আৰু হয়তো এনেকুৱা কথা থাকিব যি কথা আপুনি আমাৰ শ্ৰোতাসকলক জনাব বিচাৰিব, আমাক জনাব বিচাৰিব, তেনে এটি প্ৰসংগৰে যদি আজিৰ খণ্ডটি আৰম্ভ হয় ভাল লাগিব।
1: হয় ইন্দ্ৰজিৎ, আচলতে এনেকুৱা কথা বহুতেই থাকে মানুহৰ, আৰু ঠিক তেনেদৰে এওঁৰ কথা কিছুমানো আছে এনেকুৱা কথা, কাৰণ এওঁ কণ্ঠ ইমান সুন্দৰ আছিল যাক উদাত্ত কণ্ঠ বুলি কয় আৰু অন্তৰৰ পৰা গীত গোৱা বুলি কয়, তেনেধৰণেৰে এওঁ গীত গাইছিল। তুমি বা শ্ৰোতাসকলে

0: কোনে কোনে কিমানখিনি জানে মই নাজানো, হয়তো ক'ৰবাত কোনোবাই জানিবও পাৰে, এওঁক হয়তো লগ পোৱা মানুহে, কিন্তু এওঁ বৰ সুন্দৰ গীত গাইছিলে আৰু মই বিয়াৰ আগতেও এওঁ গীত গাইছে, গীত পৰিৱেশন কৰিছে বিভিন্ন মঞ্চত, আৰু মই বিয়া হৈ অহাৰ পিছতো এওঁৰ লগত যেতিয়া মই গীত পৰিৱেশন কৰিছোঁ, এওঁ মোৰ লগত হাৰমনিয়ামখন লৈছিলে, বজাইছিলে আৰু লগত এওঁ গীত পৰিৱেশন কৰিছিল, তাৰ বাবে আমি কিছু গীত ডুৱেট দ্বৈত সংগীতৰ উপযোগী হিচাপে আমি তৈয়াৰী কৰি তেনেকৈ পৰিৱেশন কৰিছিলোঁ। পিছত কেতিয়াবা এওঁ কেতিয়াবা গাব নোখোজে যে মই নাগাওঁ আজি, কিন্তু তেতিয়া মই কি কৰোঁ, সেই গীতটি এওঁৰ যিখিনি গাব লগা অংশ তাৰ আগতে যেতিয়া মাজত সংগীত বাজি থাকে বা ইণ্টাৰলিউড বাজি থাকে, তেতিয়া মই কিন্তু সেইখিনিৰ পৰা অকণমান আঁতৰি দিওঁ মাইকৰ পৰা, এওঁক কৈ দিওঁ যে মই নাগাওঁ কিন্তু তুমি ধৰিবা, তেতিয়া এওঁ গাবলৈ বাধ্য হৈছিল আৰু ৰাইজে খুব ভাল পাইছিলে। ঠিক তেনেদৰে এনেকুৱা কিছুমান উপহাৰৰ মানে স্থিৰ লয় মানুহৰ জীৱনত, উপহাৰ কিছুমান ৰৈ যায়, ঠিক তেনেকৈ মোৰ বাবে এনেকৈ ৰৈ গৈছে এওঁৰ উপহাৰ, কিয়নো তাৰ বাবেও আকৌ মই আকাশবাণী গুৱাহাটীক ধন্যবাদ দিব লাগিব আৰু বহুত কৃতজ্ঞতা যাচিব লাগিব, কিয়নো মই গীত পৰিৱেশন কৰি থকা কালত সেই সময়ত আমি শিল্পীসকলে বহুত জেগাত বেলেগ বেলেগ ৰেডিঅ' ষ্টেচনত গীত গাবৰ কাৰণে আমাক নিমন্ত্ৰণ জনাইছিল বা আমাক পঠাইছিল। ঠিক সেই সূত্ৰে এটি প্ৰগ্ৰাম মই কৰিব লগা হৈছিল মণিপুৰ ৰেডিঅ' ষ্টেচনত।
1: অলপ কওকচোন সেই বিষয়ে।
0: মণিপুৰ আমি দুয়ো গৈছিলোঁ আৰু তাতে আমি খুব ভাল ভাল সংগীতজ্ঞসকলক লগ পাইছিলোঁ। মোৰ মনত আছে এজন আছিলে ডাব্লিউ ছেমছাং বুলি, তেওঁ খুব সুন্দৰ মানে সংগীত ব্যৱস্থাপনা কৰে আৰু ৰেডিঅ' ষ্টেচনত তেনেকৈ ইমান মানে মোৰ কি ক'ম, মই সেইকাৰণে বৰ ধন্য, বুজিছা, ভগৱানে বহুত আশীৰ্বাদ দিছে। আমাৰ সকলোৰে পৰিচিত আৰু তোমালোকেও হয়তো জানা শ্ৰীযুত এন পাহাৰী সিং, মণিপুৰৰ বিখ্যাত সংগীতজ্ঞ গায়ক, তেখেতৰ গীত মই আগতে গীতিমালিকাত শুনিছিলোঁ,
1: এতিয়াও প্ৰচাৰ হয়,
0: উদাক্ত কণ্ঠ সুন্দৰ গীত পৰিৱেশন কৰে আৰু সেই তেখেতৰে ৰচনা কৰা গীত আৰু সুৰ মই মণিপুৰ ৰেডিঅ' ষ্টেচনত মই পৰিৱেশন কৰিছিলোঁ আৰু শিকাই দিছিল মোক, সুৰ সুন্দৰ, গীতো সুন্দৰ, সেইটো এটি গীত, সেইটো এটা উপহাৰ মোৰ বাবে। তাৰপিছত আৰু এটা ডাঙৰ উপহাৰ কি, তাতে আমি চিনাকি হৈ খুব ভাল লগা কাৰণে তাত কেইটামান গীত বাণীবদ্ধ কৰিছিলোঁ, এওঁৰ মানে অকলে গোৱা গীতো আছিল আৰু এওঁ মোৰ কাৰণে লিখি আমি দুয়োটাই গাব পৰাকৈ লিখি পেলাই এটা গীত সৃষ্টি কৰি তাতে সুৰ সংযোগ কৰি পেলাই আমি ৰেকৰ্ডিং কৰিছিলোঁ, সেই গীতটো মোৰ খুব ভাল লাগে। সেইটো গীত আচলতে তাত আছে, যাওঁ বুলি নক'বা দেই, ৰাতি আছে বহু বাকী, আৰু মই কৈছিলোঁ এতিয়া যাওঁ, নুমি যে গ'ল নিশাৰ জোনাক তৰা চাকি, এই গীতটি এওঁ মোক কৈছিল যাওঁ বুলি নক'বা দেই, কিন্তু বৰ দুখৰ কথা এওঁৱে আগতে গুচি গ'ল। গতিকে গীতটোতো এটা আছে বহুত মানে গভীৰ ভাষা আৰু সুন্দৰকে সৃষ্টি হৈছিল সুৰেৰে আৰু সংগীতেৰে।
1: এই গীতটিৰ কথা যদি আপুনি এতিয়াও ভাবে হয়তো আপুনিও আবেগিক হৈ উঠে।
0: বহুত আবেগিক হৈ যাওঁ আৰু বহুত কথাতে মই বহুতেই আবেগিক হওঁ, কিন্তু ক'ৰ পৰা মনৰ জোৰ পাওঁ মই নাজানো, এওঁৱে দিয়ে নেকি মনৰ জোৰ চাগে, সেইকাৰণে মই বিশ্বাস নকৰোঁ কোনোবা নোহোৱা হ'লেই যে নোহোৱা হৈ যায়, এনেকুৱা কেতিয়াও নহয়, তেওঁক যদি তুমি শ্ৰদ্ধাৰে অন্তৰত ৰাখা সকলো সময়তে যেতিয়া লাগে মনত আহে সকলো কথাৰ ভাগ দিব পাৰা, তেতিয়াহ'লে নিশ্চয় তেওঁ লগত থাকে আৰু শ্ৰদ্ধা আৰু মৰমে মানুহক সদায় লগত ৰাখে।
1: বাইদেউ আমাৰ সকলোৰে ভাল লাগিব যদি আপুনি এই গীতটি আজি অলপ গাই শুনায়।
0: নিশ্চয় মই অকণমান গাই শুনাইছো।

0: আৰু যিটি গীতৰ কথা মই কৈছিলো, এন পাহাৰী সিঙৰ আমাৰ খুব শ্ৰদ্ধাৰ এজন সংগীতজ্ঞ
1: হয়, তেখেত আকাশবাণীৰ কেন্দ্ৰ সঞ্চালকো হৈছিল।
0: তেখেতে লিখা আৰু সুৰ কৰা গীত মই জীৱনত গাবলৈ পাম বুলি মই কেতিয়াও ভবা নাছিলো। সেই সময়তটো মই মানে মোৰ সিমানখিনি জ্ঞানেই নাছিল যে মই কাৰ গান গাইছো, কোনে লিখিছে, কোনে শিকাইছে বা গাইছো মই। কিন্তু মই এটাই কথা জানিছিলো যে মই গীতটো প্ৰাণ ভৰি ভাল পাইছিলো, কাৰণ গীতৰ কথাখিনি বৰ সুন্দৰ আছিলে। মণিপুৰী ভাষাৰ গীত মই চেষ্টা কৰিছিলো গাবলে, আৰু সেই গীতটিয়ে কৈছে, প্ৰথম পেৰাগ্ৰাফটোত কৈছে যে ছোৱালীজনীয়ে মানে ল'ৰাজনক, তাই প্ৰেমিকজনক কৈছে, তুমি আহা, তুমি ক'ত আছা, তুমি মোক ভাল পোৱাৰ কথা শুনোৱাহি, কিমান দিন হৈ গ'ল তোমাক দেখা পোৱা নাই, আৰু সেইকাৰণেই তুমি আকৌ আহা মোৰ কাষলৈ আৰু মোক ভাল পোৱাৰ কথা শুনোৱাহি।
2: লাকলো লাকলো পামো বা

আৰু অন্তৰাটোত কৈছে, বসন্ত কাল আহিছে, বাগিচাত কিমান ধুনীয়া ফুল ফুলিছে আৰু ভুমুৰাই গুণগুণাইছে, তুমিও আহা,

আগবঢ়াই নিব আপুনি? তেতিয়া দেউতাই ক'লে মই যিমান পাৰোঁ মই আগবঢ়াই নিছোঁ, এতিয়া আপোনালোকে তাইক সহায় কৰিব লাগিব আগবাঢ়ি যাবৰ বাবে। সেইখিনি কথা হ'ল। তাৰপিছৰ পৰা লাহে লাহে কেতিয়াবা ৰাণাদা জয়ন্ত হাজৰিকা আমাৰ ঘৰলৈ আহে, যদিহে ভূপেন্দাৰ সেইফালে যোৰহাটৰ ফালে ডিগবৈ এইফালে দলিয়াজান ডিব্ৰুগড় এনেকুৱা ফালে যদি ফাংচন থাকে তেতিয়া ভূপেন্দাই মোক লগত লৈ গৈছিল প্ৰগ্ৰেম কৰিবৰ কাৰণে। গতিকে এনেকে এনেকে ভূপেন্দাৰ সান্নিধ্যত মই ভালকেই আছিলোঁ আৰু তেতিয়া ইমান ভবা নাছিলোঁ, মই খুব ভাল পাওঁ, ভাল মানুহ, খুব ভাল, ইমান ডাঙৰ গায়ক হিচাপে যিখিনি সন্মান কৰোঁ অন্তৰত স্থান আছিলে, তেতিয়া ভবা নাছিলোঁ পিছত কি হ'ব কি নাই। তাৰপিছত এনেকে থাকোঁতেই ভূপেন্দাই এবাৰ খবৰ দিলে যে গুৱাহাটীলৈ যাব লাগে, এইবাৰ HMV ৰেকৰ্ডিং গুৱাহাটীতে হ'ব, অডিশ্যন হ'ব, এবাৰ আহিলে ভাল হ'ব। তেতিয়া মোৰ দাদাক লগত লৈ পেলাই মই গুৱাহাটীলৈ গ'লোঁ। সেই HMV পাণবজাৰ গুৱাহাটী আমাৰ আগতে তাতেই হৈছিল ৰেকৰ্ডিং, পাণবজাৰ ষ্টুডিঅ' এটা আছিলে, তাতে গৈ অডিশ্যন দিওঁতে মই তোমালৈ মনত পৰে এই গীতটি গাইছিলোঁ। সেইটো মুহূৰ্তত একো ঠিক হোৱা নাছিলে। তাৰপিছত ভূপেন্দাই মই যেতিয়া অডিশ্যন মোৰ ভাল হ'ল আৰু মই পাছ কৰিলোঁ, তেতিয়া ভূপেন্দাই ক'লে নাহৰ ফুলে নুফুৱাই তগৰ ফুলে ফুৱাব এই গীতটি, মানে এটা ডুৱেট মানে ভূপেন্দাই কৰিবই আৰু এটা চ'লো মই গাম, এনেকুৱাকৈ ঠিক হ'ল। তাৰপিছত নাজানো ভূপেন্দাৰ তোমালৈ মনত পৰে গীতটো ইমান ভাল লাগিলে, ভূপেন্দাই আদৰিলে, ক'লে যে মই এইটো গান গাম।

সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পঞ্চম খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।

0: আর্থিক জরুরী অবস্থা কেতিয়া আহি পড়ে হেয়া আগতীয়াকৈ কেতিয়াও কব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ললে যিকোনো অসুবিধা সহজে অতিক্রম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনান্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আর্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মার্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনান্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্রি নম্বৰ 1800-420-2233 নম্বৰত।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া আগবঢ়াইছো চেমনীয়াৰ চোৰা।

চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰোঁ তোমালোক সকলোৱে কুশলে আছা। ভাইটি ভণ্টিহঁত, এইকেইদিন আমাৰ ৰাজ্যখনত চলি থকা বান পৰিস্থিতিৰ কথা তোমালোক সকলোৱে গম পাইছাই নিশ্চয়। হয়তো তোমালোকৰ মাজৰে অনেক ভাইটি ভণ্টিৰ পৰিয়ালে এই বানত দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এই সময়খিনিত তোমালোক সকলোৱে সাৱধানে থাকিবা। বানপানী হৈ থকা সময়খিনিৰ সমানেই বান শুকোৱাৰ পাছৰ সময়খিনিও বৰ ভয়াৱহ, কাৰণ বানপানীত উটি অহা নানা বয় বস্তু, মৰা জীৱ জন্তু আদি গেলি পচি পৰিৱেশ বিনষ্ট হৈ পৰে। এনেবোৰ কাৰণতে নানা ধৰণৰ বেমাৰ আজাৰ হোৱাৰ আশংকা থাকে। গতিকে পাৰ্যমানে সতৰ্কতা অৱলম্বন কৰিবা। তোমালোকৰ মাজৰ যিসকলে এই বানৰ কবলত পৰা নাই, যিসকলে এই দুৰ্যোগৰ সময়ত আনৰ বাবে এধানি সহায়ৰ হাত আগবঢ়াবলৈ সমৰ্থ, তোমালোকক কওঁ, বান দুৰ্গতসকললৈ অলপ হ'লেও সহায় আগবঢ়াবা। ঘৰৰ ডাঙৰসকলকো এই কথাটো কবাহক। আমি সকলোৱে অলপ অলপকৈ কৰা সহায়েও অনেক মানুহক এই দুখৰ দিনত সামান্য হ'লেও সকাহ দিব। মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, ভাবিব কোনে নোকোৱা। সুধাকণ্ঠ ভূপেন হাজৰিকাই কৈ যোৱা নাই জানো? বাৰু আহাচোন, এতিয়া চোৰা আৰম্ভ কৰোঁ। আজিৰ চোৰাৰ প্ৰথমেই শুনাবলৈ লৈছোঁ আকাশবাণী গুৱাহাটীৰ চেমনীয়া চোৰাৰ বৰগীতৰ শাখাত নতুনকৈ উত্তীৰ্ণ হোৱা চেমনীয়া ভাইটি ভণ্টিহঁতে পৰিৱেশন কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি বৰগীত। আহাচোন শুনো।

ইমান পৰে আকাশবাণী গুৱাহাটীৰ চেমনীয়া চোৰাৰ বৰগীতৰ শাখাত নতুনকৈ উত্তীৰ্ণ হোৱা চেমনীয়া ভাইটি ভণ্টিহঁতে পৰিৱেশন কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীতটি শুনিলা। বৰগীতটি শিকাইছে প্ৰশান্ত ৰাজখোৱাই, পৰিৱেশন কৰিলে ক্ৰমে শ্ৰেয়সী দীপ ভট্টাচাৰ্য, স্বীতি চৌধুৰী, নিবিড় কুমাৰ নাথ, ধৃতিস্মিতা দাস, কাশ্যপী শৰ্মা, গৰিমা বেজবৰুৱা, কৃষ্ণাক্ষী দাস, হিয়াক্ষী কাশ্যপ, ত্ৰিয়াক্ষ এছ চৌধুৰী, চুফিয়ানা ৰহমান আৰু ধৃতিস্মিতা বৰাই। বৰগীতটিত খোল সংগত কৰিলে গিৰেণ কলিতাই, তালত গোবিন্দ ডেকা, বাঁহী বাদনত প্ৰসন্ন বৰুৱা আৰু ভায়লিন বাদনত আছিল ময়ূখ ডেকা। চোৰাত এইবাৰ আগবঢ়াইছো বৈশালী বসাকৰ কণ্ঠত বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি গীত।

এয়া আকাশবাণী তেজপুৰ। আজি দেওবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 9 দিন, 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 26 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আমাৰ আজিৰ বিশেষ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰত, কিলোহাৰ্টছ 1125 আৰু FM বেণ্ডৰ 102.4 MHz, লগতে নিউজ অন এয়াৰ এপৰ জৰিয়তেও। আমাৰ আজিৰ বিশেষ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত প্ৰমোদ চন্দ্ৰ ৰাইট, সমীৰ নাৰ্জাৰী, ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো, ৰতন দেৱনাথ আৰু পৰিবহণ ব্যৱস্থাত নয়ন দৈমাৰী। শ্ৰোতাসকল, প্ৰচাৰণ কক্ষত মই আপোনাৰ লগত আছোঁ, চিত্ৰমণি বড়ো।

0: से माननीय प्रधानमंत्री श्री नरेंद्र मोदी अपने मन की बातें साझा कर रहे थे। हम आपको बता दें कि माननीय प्रधानमंत्री के इस प्रसारण के बाद मन की बात के क्षेत्रीय भाषा में अनुवाद का प्रसारण आकाशवाणी और दूरदर्शन के संबद्ध प्रादेशिक केंद्रों से तथा संस्कृत भाषा में अनुवाद का प्रसारण आकाशवाणी दिल्ली के इंद्रप्रस्थ चैनल मीडियम वेव 366.3 मीटर अर्थात 819 किलोहर्ट्ज और एफएम गोल्ड 100.1 मेगाहर्ट्ज पर अभी किया जाएगा। मन की बात के क्षेत्रीय भाषाओं का पुनः प्रसारण आज रात 8 बजे आकाशवाणी के संबद्ध प्रादेशिक केंद्रों से और अंग्रेजी अनुवाद का प्रसारण एफएम रेनबो 102.6 मेगाहर्ट्ज पर किया जाएगा।
1: क्या आप परेशानियों से घिरे हैं? मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है। टेलीमानस के निशुल्क नंबर 14416 पर कॉल करें। कहीं से भी कभी भी 24 घंटे यह सुविधा उपलब्ध है। यहाँ आपकी बात सुनी जाती है, समझी जाती है और आपको सही दिशा दी जाती है। आप अकेले नहीं है, मदद बस एक कॉल दूर है।
0: ये कार्यक्रम आकाशवाणी के दिल्ली केंद्र से प्रसारित किया गया।
2: मन की बात हुनिले इतिया हुनक मन की बातर अहोमिया भाषांतर ए भाषांतर अहोमर आकाशवाणी केंद्र समूहे रिले करी हुनाइसे।
3: मोर प्रिय देशवासी नमस्कार। আমাৰ জীৱনত কিছু তাৰিখ এনেধৰণৰ যাক মনত ৰখাৰ বাবে কেলেণ্ডাৰ চোৱাৰ প্ৰয়োজনেই নহয়। আজি 26 জুলাইও এনে এটা তাৰিখ। আজি কাৰ্গিল বিজয় দিৱস। এই দিনটোৱে আমাক গৰ্বৰে উপচাই পেলায়। এই দিনটোৱে আমাক আমাৰ বীৰ জোৱানসকলৰ অদ্ভুত সাহসক সোঁৱৰাই দিয়ে। কাৰ্গিলৰ উচ্চ শিখৰ, কঠিন জলবায়ু, শত্ৰুৰ প্ৰত্যাহ্বান, সকলো পৰিস্থিতি আমাৰ সৈনিকসকলৰ সন্মুখত আছিল, কিন্তু তেওঁলোকৰ মনোবল সকলো প্ৰত্যাহ্বান ৰক্ষাৰ বাবে সকলো অৰ্পণ কৰে। আজি কাৰ্গিল বিজয় দিৱসত মই সকলো বীৰ শ্বহীদ আৰু বীৰ সৈনিকক শ্ৰদ্ধাৰে নমস্কাৰ জনাইছোঁ। বন্ধুসকল, আজিৰ ভাৰতে নিজৰ বীৰসকলক কেৱল স্মৰণ কৰাই নহয়, কেইবাটাও প্ৰজন্মলৈ তেওঁলোকৰ গাথাক পৰিচিত কৰায়। এই উদ্দেশ্যেৰে এই বছৰত এক বিশেষ শৌৰ্য বিজয় যাত্ৰাৰ আয়োজন কৰা হৈছিল। 14 জুলাইত দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা আৰম্ভ হোৱা এই মটৰচাইকেল যাত্ৰা দ্ৰাছৰ কাৰ্গিল যুদ্ধ স্মাৰকত উপস্থিত হ'ব। ইয়াৰ বাৰ্তা হ'ল ওৱান ৰাইড ওৱান নেশ্যন ওৱান চেলিউট। এই যাত্ৰাই আমাক স্মৰণ কৰায় যে দেশৰ হকে দিয়া বলিদান কেতিয়াও পাহৰিব নোৱাৰি। বন্ধুসকল, আজি ভাৰতে নিজৰ সৈনিকসকলৰ সাহসৰ লগে লগে প্ৰযুক্তিগত ক্ষমতাকো শক্তিশালী কৰিছে। কিছুদিন পূৰ্বে ভাৰতীয় নৌসেনাত INS মহেন্দ্ৰগিৰি সংযুক্ত হৈছে। এইখন আধুনিক যুদ্ধ জাহাজৰ চানেকী ভাৰততে কৰা হৈছে, নিৰ্মাণো ভাৰততে কৰা হৈছে। ইয়াত 75%তকৈও অধিক স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰা হৈছে। এয়া আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত শক্তিৰ প্ৰতীক। এই মাহতেই DRDOই পিনাকা লং ৰেঞ্জ গাইডেড ৰকেটৰ সফল উৎক্ষেপণ সম্পন্ন কৰিছে। এই সফলতাৰ আঁৰত আমাৰ বৈজ্ঞানিক আৰু অভিযন্তাসকলৰ সামূহিক পৰিশ্ৰম নিহিত হৈ আছে। 2-3 দিন পূৰ্বে DRDOই কুছা মিছাইলৰো সফল পৰীক্ষণ কৰিছে। বন্ধুসকল, আজি প্ৰতিৰক্ষা উৎপাদন বা প্ৰতিৰক্ষা ৰপ্তানি অথবা মিত্ৰ দেশৰ সৈতে ৰাজনৈতিক সহযোগৰ ক্ষেত্ৰত ভাৰতে নিৰন্তৰ নতুন শিখৰত আৰোহণ কৰিছে। এই মাহৰ আৰম্ভণিতে মই ইণ্ডোনেছিয়াত আছিলোঁ, য'ত ব্ৰহ্মছ আৰু অস্ত্ৰ মিছাইলৰ বাবে এক বৃহৎ বুজাপৰা চুক্তি হৈছিল। ভাৰতৰ প্ৰতিৰক্ষা উপকৰণ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ ভৰসা বাঢ়িছে। আহক, এই কাৰ্গিল বিজয় দিৱসত আমি আমাৰ অমৰ শ্বহীদসকলক স্মৰণ কৰোঁ আৰু এক সুৰক্ষিত, সক্ষম আৰু আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণত আমাৰ সংকল্প আৰু দৃঢ় কৰোঁ। মোৰ প্ৰিয় দেশবাসী, মন কী বাতৰ যোৱাটো খণ্ডত মই আপোনালোকৰ সৈতে কেটচ দ্য ৰেইন অভিযানৰ বিষয়ে কথা পাতিছিলোঁ। মই অনুৰোধ কৰিছিলোঁ যে বৰষুণৰ প্ৰতিটোপাল পানী সংৰক্ষণৰ এই অভিযানক জন আন্দোলন হিচাপে গঢ়ি তোলক। কেটচ দ্য ৰেইনৰ বাৰ্তা একেবাৰে পোনপটীয়া, য'ত বৰষুণ পৰে, যেতিয়া বৰষুণ পৰে তাতে পানী সংৰক্ষণ কৰক। সেইবাবেই 4 জুলাইৰ পৰা সমগ্ৰ দেশতে এক বিশেষ অভিযান আৰম্ভ কৰা হৈছে। ইয়াৰ জৰিয়তে বৰষুণৰ পানী সঞ্চয়, ভূগৰ্ভৰ পানীক পুনৰাই আহৰণ, পুৰণি জলস্তৰক পুনৰ জীৱন আৰু গছপুলি ৰোপণ কাৰ্যসূচীক

নতুন গতি প্ৰদান কৰা হৈছে। মই খুবেই সুখী যে গাঁৱেই হওক বা চহৰ, পঞ্চায়তেই হওক বা সামাজিক সংস্থা, সকলো স্থানতেই সকলোৱে আগবাঢ়ি আহি অংশগ্ৰহণ কৰিছে। ক'ৰবাত পুৰণি পুখুৰীৰ পৰা বোকা খান্দি উলিওৱা হৈছে, ক'ৰবাত কুঁৱাসমূহক পুনৰ্জীৱন দিয়া হৈছে, বন্ধ হৈ থকা বোৰৱেলসমূহক ভূগৰ্ভৰ পানী ৰিচাৰ্জৰ মাধ্যম কৰা হৈছে। বন্ধুসকল, মধ্যপ্ৰদেশৰ সিধি জিলাত প্ৰায় 1500 পুখুৰী নিৰ্মাণ কৰা হৈছে, নৰসিংহপুৰত অমৃত সৰোবৰ নিৰ্মাণ কৰা হৈছে, মহাৰাষ্ট্ৰৰ নাছিকৰ পানীৰ ধাৰণ ক্ষমতা বৃদ্ধি পাইছে, অন্ধ্ৰপ্ৰদেশৰ নন্দয়ালৰ প্ৰতিখন গাঁও পঞ্চায়ততে পুৰণি পুখুৰীবোৰ ব্যৱহাৰৰ উপযোগী কৰি তোলা হৈছে, আমাৰ নগৰবোৰো পিছপৰি থকা নাই, ছত্তীশগড়ৰ কোৰবা, উৰিষ্যাৰ ভুৱনেশ্বৰ আৰু অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰমত এই অভিযানৰ ফল ভালকৈ দেখা পোৱা গৈছে। আহক আমিও আমাৰ ওচৰৰ কোনো এটা পুখুৰী বা কুঁৱাৰ দায়িত্ব লওঁ, পানীৰ প্ৰতিটো টোপাল বচাওঁ। আজি সাঁচি ৰখা প্ৰতিটো টোপাল ভৱিষ্যতৰ প্ৰজন্মৰ বাবে ডাঙৰ সম্পদ। মোৰ প্ৰিয় দেশবাসী, কেইদিনমান আগতে গ্লাছগোত কমনৱেলথ গেমছ আৰম্ভ হৈছে। প্ৰতিজন দেশবাসীয়ে ভাৰতীয় দলটোক শুভেচ্ছা যাচিছে। তেওঁলোক আটাইয়ে বিচাৰিছে আমাৰ প্ৰতিজন খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰি আটাইৰে অন্তৰ জয় কৰিব। বন্ধুসকল, শেহতীয়াকৈ আমাৰ যুৱকসকলে ক্ৰীড়াক্ষেত্ৰত সুন্দৰ প্ৰদৰ্শন কৰি আছে। পি ভি সিন্ধু বেডমিণ্টনত জাপান অ'পেনত খিতাপ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হ'ল। ই গোটেই দেশৰ বাবে গৌৰৱৰ কথা। ভাৰতীয় মহিলা ক্ৰিকেটৰ দলটোৱে লণ্ডনৰ লৰ্ডছ ষ্টেডিয়ামত নিজৰ প্ৰথমখন টেষ্ট মেচত জয়ী হয়। আমাৰ দলে 270 ৰাণৰ বিশাল ব্যৱধানত বিজয়ী হৈ ইতিহাস ৰচনা কৰে। কিন্তু সেইটোৱেই একমাত্ৰ কথা নহয়, লৰ্ডছ ষ্টেডিয়ামৰ সুদীৰ্ঘ ইতিহাসত এইখন আছিল প্ৰথমখন মহিলা দলৰ টেষ্ট মেচ। এই ষ্টেডিয়ামতে 1983 চনত ভাৰতে প্ৰথমবাৰৰ বাবে ক্ৰিকেটৰ বিশ্বকাপ জয় কৰিছিল। এতিয়া আমাৰ নাৰী শক্তিয়েও ইয়াতেই দেশৰ নাম উজ্জ্বল কৰিলে। বন্ধুসকল, কিছুমান সৰু সৰু প্ৰয়াসৰে বহুত গুৰুত্ব থাকে। কেৰালামৰ এৰ্ণাকুলামৰ দক্ষিণে চিত্তুৰত এখন বিদ্যালয়ত এটা সংস্কৃত ক্লাব আছে। ইয়াত এজন শিক্ষক অভিলাষ ডাঙৰীয়াই বেলেগ ধৰণেৰে সংস্কৃত ভাষাক জনপ্ৰিয় কৰিছে। অক্ষৰকন্দুক নামৰ এই প্ৰকল্পটোত সংস্কৃত ভাষাৰ প্ৰতিটো আখৰক ফুটবল খেলৰ ব্যৱহৃত শব্দৰ সৈতে সংযুক্ত কৰি সহজবোধ্য কৰি তোলা হৈছে, ফলত শিকোতেও আনন্দ পোৱা যায় আৰু খেলৰ প্ৰতিও ধাউতি বাঢ়ে। মোৰ প্ৰিয় দেশবাসী, যোৱা দেওবাৰে হোৱা বিক্ৰম ১ৰ সফল উৎক্ষেপণে প্ৰতিজন দেশবাসীকে গৌৰৱান্বিত কৰিছে। আমি প্ৰতিজন ভাৰতীয় মহাকাশ ক্ষেত্ৰৰ এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হলোঁ। ই আছিল ব্যক্তিগত খণ্ডত নিৰ্মিত প্ৰথমটো ৰকেট। আমাৰ যুৱ উদ্ভাৱকে এই অকল্পনীয় কামটো কৰি দেখুৱালে। তেওঁ কৌশল্য, আগ্ৰহ আৰু ধৈৰ্যৰ সমন্বয়ৰ সুন্দৰ উদাহৰণ দাঙি ধৰিলে। দীৰ্ঘদিন ধৰি মহাকাশ ক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ বাবে মুকলি নোহোৱাকৈ আছিল। এই ক্ষেত্ৰত আগ্ৰহ থকা বহু যুৱকে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ নাপাইছিল। যুৱকসকলৰ হিতৰ বাবে আমি মহাকাশ ক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিলোঁ। ইয়াৰ ফল আজি বিশ্বই দেখা পাইছে। বন্ধুসকল, আমাৰ যুৱকসকলে বিজ্ঞানতো ভাৰতৰ শিৰ উচ্চ কৰিবলৈ সক্ষম হৈছে। ছায়েন্স অলিম্পিয়াডজ পৃথিৱীৰ এটি গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা। ইয়াত বহুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে ভাগ লয়। এই মাহতে ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি আৰু মেথমেটিক্স বিষয়ৰ অলিম্পিয়াড হৈছিল। এই প্ৰতিযোগিতাসমূহত ভাৰতীয় দলটোৱে সুন্দৰ প্ৰদৰ্শন কৰে। ফিজিক্স অলিম্পিয়াডত আমাৰ 5 প্ৰতিযোগীয়ে স্বৰ্ণ পদক জয় কৰে আৰু ভাৰতে প্ৰথম স্থান লাভ কৰে। যোৱা এটা দশকত প্ৰতিটো ফিজিক্স অলিম্পিয়াডত আমাৰ ছাত্ৰসকলে সোণৰ বা ৰূপৰ পদক অৰ্জন কৰি আহিছে। কেমিষ্ট্ৰি অলিম্পিয়াডতে আমাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে স্বৰ্ণ পদক লাভ কৰিলে। এইটো এতিয়ালৈকে হোৱা প্ৰদৰ্শনসমূহৰ ভিতৰত শ্ৰেষ্ঠ প্ৰদৰ্শন। বায়'লজি অলিম্পিয়াডতো আমাৰ প্ৰতিজন প্ৰতিযোগীয়ে স্বৰ্ণ পদককে ধৰি বিভিন্ন পদক লাভ কৰিছে। মেথমেটিক্স অলিম্পিয়াডত আমাৰ প্ৰতিযোগীসকলে 2 সোণৰ আৰু 4 ৰূপৰ পদক অৰ্জন কৰে। দেশৰ যুৱশক্তিক লৈ মই গৌৰৱান্বিত। ভাৰতত অলিম্পিয়াড আৰু হেকাথনৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পাই আহিছে। মোৰ বিশ্বাস দেশৰ যুৱকসকল আৰু অধিককৈ এই প্ৰতিযোগিতা

সমূহৰ সৈতে জড়িত হ'ব আৰু ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিব। মোৰ প্ৰিয় দেশবাসীসকল, শক্তি আৰু সাহসেৰে আগবাঢ়ি গ'লে যিকোনো পথ সহজে অতিক্ৰম কৰিব পাৰি। কাশ্মীৰৰ পৰম্পৰাগতভাৱে নিৰ্মাণ কৰা ৱগু নামৰ কঠবিধ ইয়াৰ উদাহৰণ। প্ৰথমতে দলনিৰ পৰা দলঘাঁহজাতীয় তৃণ উঠাই আনি ৰ'দত শুকুৱাই লোৱা হয় আৰু পিছত ধানখেৰৰ সৈতে বৈ এই বিশেষ কঠবিধ তৈয়াৰ কৰা হয়। দুজন কাৰিকৰক একোখন কঠ প্ৰস্তুত কৰিবলৈ চাৰিদিনমান সময় লাগে। এই কঠবিধ পৰিৱেশ অনুকূল আৰু এই কঠবিধ ব্যৱহাৰ কৰিলে গৰম দিনত ঠাণ্ডা লাগে আৰু ঠাণ্ডা দিনত গৰম লাগে। মাজতে এই পৰম্পৰাগত কঠৰ প্ৰচলন কমি গৈছিল। পিছে শ্ৰীনগৰৰ গোলাম হুছেইন আৰু তেখেতৰ জী তঞ্জিলাই এই ৱগু কঠবিধক পুনৰ জীৱন দিয়াৰ সংকল্প ল'লে। সাধাৰণ পৰিয়ালৰ এই ব্যক্তি দুজনে অনেক বাধা বিঘিনি অতিক্ৰম কৰি এই কঠ নিৰ্মাণ কৰি গ'ল। চাওঁতে চাওঁতে আন লোকসকলো এই কাৰ্যত লাগি পৰিল। তেওঁলোকে চৰকাৰী সহযোগো লাভ কৰিলে। জনপ্ৰিয় হৈ উঠা এই ৱগু কঠবিধ এতিয়া আন ঠাইলৈও বিক্ৰীৰ বাবে পঠিয়াব পৰা হৈছে। আমি আজি সকলো স্থানীয় দ্ৰব্যকে গুৰুত্ব দিছোঁ। স্থানীয় দ্ৰব্যৰ বাবে সৰব হোৱা, অৰ্থাৎ ভোকেল ফৰ লোকেল, আমি এই মন্ত্ৰৰে আগবাঢ়িছোঁ। কাশ্মীৰৰ ৱগুক আপোনাৰ ঘৰতো ঠাই দিব পাৰি নেকি এবাৰ ভাবি চাবচোন। বন্ধুসকল, আমাৰ দেশত চাহ কেৱল এবিধ পানীয় নহয়, ই হৈছে আপোন কৰি লোৱাৰ আহিলা। পুৱাৰ আৰম্ভণিয়েই হওক, বন্ধুক লগ পোৱাৰ মুহূৰ্তই হওক, পৰিয়ালৰ আটাইৰে সৈতে কটোৱা মুহূৰ্তই হওক, সকলোতে চাহে সংগ দিয়ে। চাহৰ সৈতে মোৰ সম্পৰ্কৰ বিষয়টো আপোনালোকে ভালদৰেই জানে। পিছে আজি মই যিবিধ চাহৰ কথা ক'বলৈ ওলাইছোঁ, সি সোৱাদৰ লগতে কেইবাগৰাকী মহিলাৰ জীৱনলৈ আত্মনিৰ্ভৰতাৰ নতুন সুগন্ধিও বৈ আনিছে। উত্তৰ প্ৰদেশৰ বিজনোৰ জিলাৰ লক্ষীৱালা গাঁৱৰ মহিলাসকলে আত্মসহায়ক গোটৰ জৰিয়তে বিদুৰ প্ৰেৰণা স্বদেশী হাৰ্বেল টি তৈয়াৰ কৰিছে। ইয়াত গন্ধবিৰিণা, তুলসী, গিলয়, মুলেঠি, কেঁচা হালধি, ডালচেনি, ইলাচি, চফ আদি কেইবাবিধো প্ৰাকৃতিক উপকৰণ মিহলোৱা আছে। সুন্দৰ সোৱাদ আৰু উপকাৰিতাৰ বাবে এই চাহবিধ অতি সোনকালে জনপ্ৰিয় হৈ উঠিছে। প্ৰয়াগৰাজৰ মহাকুম্ভ আৰু দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় খাদ্য উৎসৱত ই বহু সমাদৰ লাভ কৰিছে। বিদেশী পৰ্যটকো এই চাহবিধৰ প্ৰতি আগ্ৰহী হৈ উঠিছে। জ্ঞান, প্ৰকৃতি আৰু মহিলাসকলৰ আত্মবিশ্বাস জড়িত হৈ পৰিলে সৰু সৰু প্ৰচেষ্টাও গৈ বৃহৎ কলেবৰলৈ পৰিৱৰ্তিত হ'ব পাৰে। মোৰ প্ৰিয় দেশবাসী, আজি সমগ্ৰ দেশতে এক পেড় মা কে নাম অভিযানৰ মাজেৰে দেশবাসীয়ে প্ৰকৃতিৰ প্ৰতি তেওঁলোকৰ দায়িত্ব পালন কৰিছে। যেতিয়া সমাজখন এই ভাৱনাৰে একগোট হয়, তেতিয়া বহু সুন্দৰ আৰু প্ৰেৰণাদায়ক উদাহৰণ আমি দেখিবলৈ পাওঁ। বন্ধুসকল, আহমেদাবাদত জন অংশীদাৰিত্বৰ শক্তি আৰু প্ৰভাৱৰ এটি উদাহৰণ আমি দেখিবলৈ পাইছোঁ। ইয়াৰ ভাৰজ অঞ্চলত 25,000 লোক লগ হৈ মাথো এঘণ্টা সময়ৰ ভিতৰত 3,00,000তকৈও অধিক গছপুলি ৰোপণ কৰিছিল। স্কুলীয়া ছাত্ৰ ছাত্ৰী, NCC কেডেট, স্বেচ্ছাসেৱী সংস্থা আৰু আন সাধাৰণ জনতাই ইয়াত অংশ লয়। আহিব ধৰা বছৰসমূহত এই গছপুলিবোৰেই এখন ঘন বননিৰ ৰূপ ল'ব। এই প্ৰচেষ্টাই গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডতো স্থান লাভ কৰিছে। এক পেড় মা কে নাম অভিযানত উত্তৰ প্ৰদেশতো জনশক্তিৰ প্ৰেৰণাদায়ক উদাহৰণ দেখিবলৈ পোৱা গৈছে। 12 জুলাই তাৰিখে ইয়াত এদিনৰ ভিতৰতে 35 কোটিৰো অধিক গছপুলি ৰোপণ কৰা হয়। উত্তৰ প্ৰদেশৰ সাংসদ হিচাপে মই এই কথাত গৰ্ববোধ কৰোঁ। মোৰ প্ৰিয় দেশবাসী, বৃক্ষ মাত্ৰ মানুহৰ প্ৰয়োজনৰ বাবে নহয়, ই অগণন জীৱৰো আৱাসস্থল। গুজৰাটৰ গিৰ বনাঞ্চলত প্ৰায় 60 বছৰৰ পাছত ইণ্ডিয়ান গ্ৰে হৰ্ণবিল চৰায়ে পুনৰ আৱাসস্থল গঢ়ি তুলিছে। গিৰ অৰণ্যত বহু বছৰ ধৰি চলা সংৰক্ষণ আৰু পুনৰ সংস্থাপন প্ৰচেষ্টাৰ ফলত ই সম্ভৱপৰ হৈ উঠিছে। হৰ্ণবিল পক্ষীক অৰণ্যৰ কৃষক বুলি কোৱা হয়। ইহঁতে ফল খাই তাৰ গুটিবোৰ দূৰ দূৰণিলৈকে সিঁচি দিয়ে আৰু তাৰ ফলস্বৰূপে অৰণ্যত নতুন নতুন গছ গছনিৰ জন্ম হয় আৰু অৰণ্যখন সেউজ সজীৱ হৈ থাকে। মই আপোনালোক সকলোকে অনুৰোধ কৰোঁ যেন আপোনালোকে জীৱনৰ কিছু বিশেষ সময় প্ৰকৃতিৰ সৈতে নিয়োজিত কৰে। নিজৰ মাতৃৰ নামত এটা গছপুলি ৰোপণ কৰক। আজি ৰোপণ কৰা এটি গছপুলি এদিন সেউজ প্ৰকৃতি, নিৰ্মল বতাহ আৰু এটি সুন্দৰ ভৱিষ্যতৰ আৰম্ভণি হ'ব। মোৰ প্ৰিয় দেশবাসী,

জানো যে বৰ্তমানৰ প্লাষ্টিক প্ৰদূষণ সমগ্ৰ বিশ্বৰ পৰিৱেশৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে। ছিংগল ইউজ প্লাষ্টিক অৰ্থাৎ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ আৱৰ্জনাই বহু বছৰলৈকে প্ৰকৃতিৰ ক্ষতি সাধন কৰে। গতিকে প্লাষ্টিকৰ সঠিক ব্যৱহাৰ অত্যন্ত জৰুৰী হৈ পৰিছে। বন্ধুসকল, বিহাৰৰ সীতামাৰীত আৱৰ্জনাৰ পৰা সম্পদ অৰ্থাৎ ৱেষ্ট টু ৱেলথৰ এটি সুন্দৰ উদাহৰণ দেখিবলৈ পোৱা গৈছে। ইয়াত আৱৰ্জনাৰ ৰিচাইক্লিঙৰ জৰিয়তে তাৰ পৰা বেঞ্চ তৈয়াৰ কৰা হৈছে। এখন বেঞ্চ তৈয়াৰ কৰোঁতে প্ৰায় 40 কিলো ছিংগল ইউজ প্লাষ্টিকৰ ব্যৱহাৰ হয়। এই বেঞ্চবোৰ মজবুত, আৰামদায়ক হোৱাৰ লগতে পৰিৱেশ অনুকূল। এইসমূহ চৰকাৰী বিদ্যালয়, উদ্যান আদিত ব্যৱহাৰ কৰা হয়। ইয়াৰ যোগেদি মানুহৰ মাজত পৰিৱেশ সংৰক্ষণৰ প্ৰতি সচেতনতাও বৃদ্ধি পায়। এই প্ৰচেষ্টাত স্থানীয় আৰু জিলা কৰ্তৃপক্ষৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে। স্থানীয় পৰ্যায়ত কিছু কৰ্মসংস্থানৰ সৃষ্টি হৈছে। সীতামাৰীৰ এই উদাহৰণে আমাক কয় যে ৰিডিউজ, ৰিইউজ আৰু ৰিচাইকল আজি এটি ধনী হৈ থকা নাই, ই আমাৰ জীৱনৰ এটি অংশ হৈ পৰিছে। বন্ধুসকল, আপোনাসবৰ নিশ্চয় মনত আছে যে যোৱা খণ্ডৰ মন কী বাতত মই গণেশ উৎসৱৰ কথা কৈছিলোঁ। মই কৈছিলোঁ যে আমি স্বদেশৰ মাটিৰে নিৰ্মিত গণেশ দেৱতাৰ পূজা কৰা উচিত। পি অ' পিৰে নিৰ্মিত প্ৰতিমা বিদেশৰ পৰা আমদানি কৰা হয় আৰু সেইবাবেই আমি আমাৰ মাটিৰে তৈয়াৰী প্ৰতিমা আমাৰ ঘৰত স্থাপন কৰিব লাগে। এই বিষয়ে বহু ব্যক্তিয়ে মোলৈ নিজৰ বিবেচনা ব্যক্ত কৰি বাৰ্তা প্ৰেৰণ কৰিছে। তেখেতসকলে লিখিছে যে মন কী বাতত এই বিষয়ে আলোচনা হোৱাৰ বাবে তেওঁলোকে সঠিক সময়ত সিদ্ধান্ত ল'ব পাৰিছে আৰু মাটিৰে নিৰ্মিত গণেশৰ প্ৰতিমা স্থাপন কৰিবলৈ সংকল্প গ্ৰহণ কৰিছে। মই পুনৰবাৰ অনুৰোধ কৰিছোঁ যাতে এইবাৰ গণপতি পূজাৰ সময়ত আপোনালোকে মাটিৰে তৈয়াৰী প্ৰতিমাহে স্থাপন কৰে। আপোনালোকৰ এই কাৰ্য এক অৰ্থত প্ৰকৃতি পূজাৰ সমতুল্য হ'ব। মোৰ প্ৰিয় দেশবাসী, এইবাৰ মই আপোনালোকক এনে এগৰাকী ব্যক্তিৰ বিষয়ে জনাম যাৰ কথাই আপোনালোকক গৌৰৱান্বিত কৰিব। এই ব্যক্তিগৰাকী বিজ্ঞান আৰু উদ্ভাৱনৰ ক্ষেত্ৰৰ সৈতে জড়িত। বিশ্বব্যাপী তেখেতৰ পৰিচয় আছে আৰু তথাপি তেখেতৰ মাটিৰ সৈতে আছে গভীৰ সম্পৰ্ক। তেখেত হৈছে মণিপুৰৰ ডক্টৰ ৰোনাল্ডো লেইশ্ৰাম মহাশয়। তেওঁৰ নাম যদিও ৰোনাল্ডো, তেওঁ কিন্তু এগৰাকী জ্যোতিৰ্পদাৰ্থ বিজ্ঞানী। তেওঁ বৰ্তমান জাপানত কৰ্মৰত আৰু তৰুণ তাৰকামণ্ডলৰ বিষয়ে গৱেষণা কৰা এটি গৱেষক দলৰ সৈতে জড়িত। আপোনালোকে নিশ্চয় জানিব বিচাৰিব যে তেওঁনো প্ৰকৃততে কৰিছে কি। এই বিজ্ঞানীজনে এটি বিশাল তৰুণ তাৰকামণ্ডলৰ নাম ৰাখিছে লোকটাক প্ৰট' ক্লাষ্টাৰ। লোকটাক হৈছে মণিপুৰৰ এটি বিশাল হ্ৰদ। লোকটাক হ্ৰদত থকা ভাসমান সৰু সৰু উদ্ভিদজাত দ্বীপসমূহে ইয়াৰ এক অনন্য দৃশ্য অংকন কৰিছে। এনে লাগে যেন এনে বিশাল সমুদ্ৰত বহু সৰু সৰু দ্বীপ উটি ফুৰিছে। একেধৰণে ব্ৰহ্মাণ্ডত তৰুণ তাৰকামণ্ডলেও সদৃশ দৃশ্যৰ সৃষ্টি কৰে। আজি মণিপুৰৰ লোকটাক হ্ৰদে দেশৰ মানচিত্ৰতেই নহয়, ব্ৰহ্মাণ্ডৰ বিশালতাতো ইয়াৰ পৰিচয়ৰ জিলিকনি তুলিছে। এই কথাই সকলো ভাৰতীয়কে গৌৰৱান্বিত কৰিব। আমাৰ যুৱ বন্ধুসকলে এই শিক্ষা লাভ কৰিব যে তেওঁলোকে নিজৰ পৰম্পৰাৰ সৈতে জড়িত থাকিও সফলতাৰ উচ্চ শিখৰলৈ আৰোহণ কৰিব পাৰে। মোৰ প্ৰিয় দেশবাসী, আৰু কিছুদিন পাছত 7 আগষ্ট তাৰিখে আমাৰ দেশে নেশ্যনেল হেণ্ডলুম ডে পালন কৰিব। এই দিৱসত আমি আমাৰ দেশৰ শিপিনীসকলৰ দক্ষতা আৰু সৃজনীশীলতাৰ উৎসৱ উদযাপন কৰোঁ। আমাৰ এই শিপিনীসকলে বংশানুক্ৰমে চলি অহা পৰম্পৰাক চলমান কৰি ৰাখিছে। বন্ধুসকল, হাতেৰে নিৰ্মিত পোছাক পৰিধানে কোনো নহয় কোনো ক্ষেত্ৰ, সম্প্ৰদায় আৰু ইয়াৰ সৈতে জড়িত অগণন লোকৰ কাহিনী ব্যক্ত কৰে। এইসকল লোকে গৰ্বেৰে সৈতে ভাৰতৰ সংস্কৃতিক, ঐতিহ্যক আমাৰ পোছাক পৰিধানৰ সৈতে জড়িত কৰে। মই অনুৰোধ কৰিছোঁ যে আমি যেন এই হস্তকলাক উৎসাহিত কৰোঁ আৰু আমাৰ শিপিনীসকলক সন্মান জনাওঁ। আহক আমি ভোকেল ফৰ লোকেলৰ ধাৰণাক আৰু শক্তিশালী কৰি তোলোঁ। বন্ধুসকল, আজি দেশত যিধৰণে হস্ততাঁতক উদগনি যোগোৱা হৈছে তাৰ তুলনাত বহু লোকৰ জীৱন উন্নত হৈছে। পোচামপল্লীৰ পৰা পাটনালৈ আৰু কুঠামপল্লীৰ পৰা কচ্ছলৈকে ইয়াৰ বহুতো উদাহৰণ আছে। আজি এনে বহু লোক আৰু গোট আছে যিয়ে আমাৰ হস্ততাঁতৰ গৌৰৱোজ্জ্বল পৰম্পৰাক নতুন শক্তি আৰু পৰিচয় প্ৰদান কৰিছে।

কোনোবাই পোচামপল্লী ইক্তৰ সুন্দৰ পৰম্পৰাক আগবঢ়াই লৈ গৈছে, কোনোবাই আকৌ মহিলা তাঁতীসকলক একেলগ কৰি ঊলৰ সামগ্ৰী প্ৰস্তুত কৰি আছে, কিছুমানে কেৰালমৰ পৰম্পৰাগত কাছাভু কলা সংৰক্ষণ কৰি আছে। ইয়াৰ দ্বাৰা আমাৰ মাতৃভগ্নীসকলকো কৰ্মসংস্থাপন প্ৰদান কৰা হৈছে। বন্ধুসকল, মই বিশেষভাৱে উল্লেখ কৰিব বিচৰা আন এটা বিষয় হ'ল খাদী। আমি সকলোৱে জানো যে খাদী মহাত্মা গান্ধীৰ অতি প্ৰিয় আছিল। যোৱা কেইবছৰমানৰ ভিতৰত খাদী অতি জনপ্ৰিয় হৈ পৰিছে। যোৱা 12 বছৰত ইয়াৰ বিক্ৰী ছগুণ বৃদ্ধি পাইছে। বিক্ৰীৰ পৰিমাণ এতিয়া 8,000 কোটি টকাৰ ওচৰ চাপিছে। মই আপোনালোক সকলোকে আগন্তুক উৎসৱত খাদীৰ কিবা নহয় কিবা সামগ্ৰী, হস্ততাঁত বা হস্তশিল্পৰ কিবা নহয় কিবা সামগ্ৰী নিশ্চিতভাৱে ক্ৰয় কৰিবলৈ অনুৰোধ জনাইছোঁ। মোৰ প্ৰিয় দেশবাসী, যদি আপোনাক প্ৰশ্ন কৰা হয় যে ভাৰতত কিমান ধৰণৰ বাদ্যযন্ত্ৰ আছে, আপুনি হয়তো ভাবিব লগা হ'ব। ইয়াৰ কাৰণ হ'ল আমাৰ ইয়াত বহুতো বাদ্যযন্ত্ৰ আছে আৰু তাৰ সৈতে বিভিন্ন পৰম্পৰা জড়িত হৈ আছে। এনেধৰণৰ এবিধ বাদ্য আছে ত্ৰিপুৰাৰ ছুং প্ৰেং। জনজাতীয় সম্প্ৰদায়সমূহৰ মাজত ই যথেষ্ট জনপ্ৰিয়। বাঁহেৰে সজা এই বাদ্যযন্ত্ৰটোত 3ডাল তাঁৰ আছে। ইয়াৰ পৰা ওলোৱা সুৰ অতি সুমধুৰ, যি স্বৰদৰ দৰে। কোনো কাৰণত যুৱক যুৱতীসকলৰ মাজত ইয়াৰ জনপ্ৰিয়তা হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল। এনে পৰিস্থিতিত সুৰজ কুমাৰ দেৱবৰ্মাই ইয়াক পুনৰ জনপ্ৰিয় কৰাৰ সংকল্প লৈছিল। আজি তেওঁ প্ৰচেষ্টা সফল হৈছে। তেওঁ তাত ছুং প্ৰেঙৰ লগতে অন্যান্য পৰম্পৰাগত বাদ্যযন্ত্ৰও পৰিৱেশন কৰি আহিছে। ককবৰক লোকসংগীত, বাউল গীত, বাংলা লোকসংগীত তেওঁ খুব ভাল পায়। এতিয়া মই আপোনাক এটি সৰু অডিঅ' ক্লিপ শুনাব বিচাৰিছোঁ। এই সংগীত আপুনি কেতিয়াও পাহৰিব নোৱাৰিব।

বন্ধুসকল, মই নিশ্চিত যে এয়া শুনি আপোনালোকৰ মন অতি আনন্দিত হৈছে। মই দেৱ বাৰ্মাজীৰ বাবে অতি গৌৰৱান্বিত। পৰম্পৰাগত সংগীতক জনপ্ৰিয় কৰাৰ বাবে তেওঁৰ প্ৰচেষ্টা অত্যন্ত প্ৰশংসনীয়। মই আপোনালোককো অনুৰোধ জনাইছোঁ যে আপোনালোকৰ চাৰিওফালে থকা পৰম্পৰাগত বাদ্যযন্ত্ৰৰ বিষয়েও তথ্য ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰক। আপোনাৰ এই প্ৰচেষ্টাই নিশ্চিতভাৱে আনকো পৰম্পৰাগত ভাৰতীয় সংগীতৰ সৈতে সংযোগ কৰিব। মোৰ প্ৰিয় দেশবাসী, কাইলৈ 27 জুলাইত ভাৰত ৰত্ন ডক্টৰ APJ আব্দুল কালামৰ পুণ্যতিথি। ডক্টৰ কালামৰ ব্যক্তিত্বৰ বহুতো অনুপ্ৰেৰণাদায়ক দিশ আছিল, কিন্তু তেওঁৰ হৃদয়ৰ আটাইতকৈ ওচৰত আছিল এগৰাকী শিক্ষকৰ ভূমিকা। তেওঁ শিশু আৰু যুৱক যুৱতীসকলক ডাঙৰ সপোন দেখিবলৈ অনুপ্ৰাণিত কৰিছিল। কাকতালীয়ভাৱে এই সপ্তাহতে আমি পবিত্ৰ গুৰু পূৰ্ণিমা উদযাপন কৰিম। আমাৰ পিতৃ মাতৃ আমাৰ প্ৰথম শিক্ষাগুৰু। বিদ্যালয়ৰ শিক্ষকসকলে আমাক সদায় জ্ঞান দিয়ে। গুৰু পূৰ্ণিমা হৈছে এনে সকলো গুৰুৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপনৰ এক উপলক্ষ। মই দেশৰ সকলো শিক্ষক আৰু গুৰুক শ্ৰদ্ধাৰে প্ৰণাম জনাইছোঁ। বন্ধুসকল, কেইসপ্তাহমানৰ ভিতৰতে আমি আমাৰ স্বাধীনতাৰ মহান উৎসৱো উদযাপন কৰিম। 15 আগষ্ট প্ৰতিজন ভাৰতীয়ৰ বাবে এক গৌৰৱৰ দিন। এই দিনটো ভাৰত মাতাৰ স্বাধীনতাৰ বাবে নিজৰ সৰ্বস্ব ত্যাগ কৰা অগণন সাহসীবীৰক স্মৰণ কৰাৰ দিন। তেওঁলোকৰ ত্যাগ আৰু তপস্যাৰ বাবেই আজি আমাৰ হাতত ত্ৰিৰংগ পতাকা আছে। এই ত্ৰিৰংগাত আমাৰ সংবিধানৰ আদৰ্শ আছে। বন্ধুসকল, যোৱা কেইবছৰমানৰ ভিতৰত হৰ ঘৰ ত্ৰিৰংগা অভিযানে সমগ্ৰ দেশক এক অনন্য ভাৱনাৰে উজ্জীৱিত কৰিছে, একগোট কৰিছে। ত্ৰিৰংগ পতাকাৰ এই উৎসৱ প্ৰতিখন ঘৰতে, প্ৰতিটো ৰাস্তাত দেখিবলৈ পোৱা যায়। এই বছৰো আমি সম্পূৰ্ণ উৎসাহেৰে হৰ ঘৰ ত্ৰিৰংগা অভিযানক আগুৱাই নিব লাগিব। আপোনাৰ ঘৰত সম্পূৰ্ণ সন্মান সহকাৰে ত্ৰিৰংগ পতাকা উত্তোলন কৰিব লাগিব। বন্ধুসকল, প্ৰতিবছৰে 15 আগষ্টৰ আগে আগে আপোনালোকে মোক বহুতো ন ন ধাৰণা আৰু পৰামৰ্শ প্ৰেৰণ কৰে। এই বছৰতো MyGovত আপোনালোকৰ ন ন চিন্তা আৰু পৰামৰ্শ প্ৰেৰণ কৰিব। আপোনালোকৰ পৰামৰ্শৰ বাবে মই অপেক্ষাৰত। বন্ধুসকল,

0: মন কী বাত আজিলৈ ইমানেই। অহা মাহত দেশবাসীৰ বহুতো নতুন উপলব্ধি আৰু প্ৰেৰণাদায়ক প্ৰয়াসৰ বতৰাৰ সৈতে পুনৰ লগ পাম। তেতিয়ালৈকে মোক অনুমতি দিয়ক। বহুত বহুত ধন্যবাদ, নমস্কাৰ।
1: শ্ৰোতাসকলে ইমান পৰে মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিলে। এই ভাষান্তৰ অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনালে। মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব আজি নিশা 8 বজাত।
2: শ্ৰোতা, ইমান পৰে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ 136 সংখ্যক মন কী বাত অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈ আছিল মিডিয়াম ৱেভৰ 266.66 মিটাৰত, কিলোহাৰ্টছ 1125 আৰু এফএম বেণ্ডৰ 102.4 মেগাহাৰ্টছ, লগতে নিউজ অন এয়াৰ এপৰ জৰিয়তেও। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীত সময় 11:55 হৈছে। ইয়াৰ লগে লগে আমাৰ বিশেষ অধিৱেশনৰ ইমানতেই অন্ত পৰিল। আমাৰ আজিৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব 5:25 এই 1 মিটাৰ আৰু 1 বেণ্ডতে। প্ৰিয় শ্ৰোতাবন্ধু, এই অনুষ্ঠানৰ পিছতেই আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অনুষ্ঠান শুনিবলৈ পাব FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত। আজি আমাৰ বিশেষ অধিৱেশনৰ বিভিন্ন দায়িত্বত থকা ব্যক্তিসকল হ'ল নিয়ন্ত্ৰণ কক্ষত প্ৰমোদ চন্দ্ৰ টাইট, সমীৰ নাৰ্জাৰী, ট্ৰেন্সমিটাৰত নিৰঞ্জন বড়ো, ৰতন দেৱনাথ, পৰিবহণ ব্যৱস্থাত নয়ন দৈমাৰী। শ্ৰোতাসকল, এতিয়া চিত্ৰামণি বড়োৱে প্ৰচাৰণ কক্ষৰ পৰা অনুষ্ঠান সামৰি পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। নমস্কাৰ।
0: অগ্নিযুগৰ গান।
3: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
4: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: সাম্প্ৰতিক বানত 6,54,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন। বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে ফেমিলি কিট বিতৰণৰ ব্যৱস্থা লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। চৰকাৰে বান প্ৰভাৱিত এলেকাসমূহত ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে কাম কৰি আছে বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰকাশ। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে, অৱশ্যে এতিয়াও 10খন জিলাৰ 810খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 6,54,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 4জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত শিৱসাগৰত 3জন আৰু চৰাইদেউত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 65 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 34,970 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, SDRF, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰো ব্যৱস্থা কৰিছে। চৰাইদেউ জিলাৰ সাম্প্ৰতিক বানত 151খন গাঁৱৰ কেইবালাখো লোক প্ৰভাৱিত হৈছে। বানত খেতিপথাৰ সম্পূৰ্ণৰূপে ধবংস হোৱাৰ উপৰি ভালেসংখ্যক পশুধনৰ হানি হৈছে। জিলাখনত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 15লৈ বৃদ্ধি পাইছে। জিলা প্ৰশাসনে ইতিমধ্যে নিহতসকলৰ পৰিয়ালক এককালীন সাহায্য বিতৰণ কৰিছে। জিলাখনৰ বান পৰিস্থিতি সন্দৰ্ভত জিলা আয়ুক্ত ডাঃ নেহা যাদৱে এইদৰে কয়।
1: আমাৰ 151 গাঁও ইফেক্ট হৈছে, ৰেভিনিউ ভিলেজেছ যিখিনি আমি কওঁ, ইমান ইফেক্ট হৈছে টোটেল। আৰু যদি আপুনি পপুলেশ্যন চাই, আমাৰ প্ৰায় 2 লাখ ওপৰত আমাৰ পপুলেশ্যন ইফেক্ট হৈছে। আৰু যদি আপুনি এগ্ৰিকালচাৰ এৰিয়া চাই, আমাৰ বহুখিনি হেক্টৰ যিটো আমাৰ যিখিনি কঠীয়া আছিলে, বহুখিনি এনেকুৱা আমাৰ এগ্ৰিকালচাৰ আছিলে। আমাৰ পশু আপুনি যদি আপুনি চাই আছে, বহুখিনি ইফেক্ট হ'ল। আৰু যদি আপোনাৰ ডেথ নম্বৰ মই কওঁ, এতিয়া একদম লেটেষ্ট যিখিনি মোৰ হাতত আছে, আমাৰ 15 মানুহ কা আমি অলৰেডি ইনফৰ্মেশ্যন পাই গৈছোঁ। ইয়াৰ ভিতৰত একটা আনআইডেণ্টিফাইড বডি আছে, একটা মানুহৰ কিবা এনেকে ইছ্যু চলি আছে, তাত কিবা ফেমিলি মানুহ আছে, এইটো আমি ইয়াত নাত থাকি কিবা বাহিৰত থাকি আৰু এইটো মানুহক আমি কণ্টেক্ট কৰিব পৰা নাই।
0: গোলাঘাট জিলাত বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে, জিলাখনৰ 4টা ৰাজহ চক্ৰৰ 117খন গাঁও বানত বুৰ গৈছে। জিলা প্ৰশাসনে আজি পুৱা প্ৰকাশ কৰা তথ্য অনুসৰি গোলাঘাট ৰাজহ চক্ৰৰ 33খন, দেৰগাঁৱৰ 43খন, খুমটাইৰ 20খন আৰু বোকাখাট ৰাজহ চক্ৰৰ 21খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। বানত 40,830জন লোক প্ৰভাৱিত হৈছে। এইবাৰৰ বানত জিলাখনত 2,969.44 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বান ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে স্থাপন কৰা 13টা সাহায্য শিবিৰত 1,210জন লোক আশ্ৰয় লৈ আছে। ইপিনে চুবুৰীয়া নাগালেণ্ডৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলপৃষ্ঠ আজি পুৱাৰ ভাগত 322.80 মিটাৰলৈ বৃদ্ধি পোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। প্ৰকল্পটোৰ 4খন স্পিলৱে গেটেৰে পানী এৰি দিয়া হৈছে। প্ৰকল্পটোৰ পৰা প্ৰতি ছেকেণ্ডত 150.61 ঘন মিটাৰ পানী এৰি দিয়া হৈছে। দৈয়াং নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত গোলাঘাট জিলাৰ নামনি অঞ্চলত জিলা প্ৰশাসনে জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আগষ্টৰ ভিতৰত বান প্ৰভাৱিতসকলৰ পুনৰ্বাসন প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি প্ৰকাশ কৰিছে। কালি মন্ত্ৰীসভাৰ বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ এটা প্ৰতিনিধি দল ৰাজ্যত উপস্থিত হৈছে। ইয়াৰ উপৰি সকলো বিভাগৰ মন্ত্ৰীসকলক ক্ষয় ক্ষতিৰ মূল্যায়নৰ লগতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দায়িত্ব অৰ্পণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। ডঃ শৰ্মাই ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হোৱা বুলি উল্লেখ কৰি কয় যে পানী হ্ৰাস হোৱাৰ ফলত এতিয়া শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অতি ভিতৰুৱা অঞ্চলসমূহলৈও সাহায্য সামগ্ৰী প্ৰেৰণ কৰিব পৰা যাব। বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত এই জিলা দুখনৰ প্ৰভাৱিত লোকসকলৰ বাবে চৰকাৰে ফেমিলি কিট বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
2: আৰু চৰাইদেউ জিলাৰ বাবে আমি এটা ফেমিলি কিট বনাইছো, দুজন দেউতাক মাক, দুজন ল'ৰা ছোৱালী, এই ধৰণে আমি এটা ফেমিলি কিট বনাই যাতে একেবাৰে ওজন কৰি কৰি বস্তু দি থাকিব নালাগে, মানুহখিনি বিপদত আছে, একেবাৰতে 8 কেজি চাউল, 2 কেজি দালি, 1 লিটাৰ মিঠাতেল, এই ধৰণে আমি এটা পেকেট কৰিছো। আৰু আজিৰ পৰা তাত আমি ৰিলিফৰ ব্যৱস্থাটো অলপ পৰিৱৰ্তন কৰি কোনো মণ্ডল মহৰীয়া গৈ আকৌ জুখি জুখি থাকি দাগা পাল্লা দি দি যাতে বস্তু দি থাকিব নালাগে, প্ৰত্যেকটো

0: পৰিয়াল বুলি আমি এটা পেকেট দি দিব পাৰোঁ। তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও, যোৰহাট আৰু গুৱাহাটীত এই পেকেটবোৰ আমি পেকেটিং কৰি আছো, যিহেতু শিৱসাগৰ বা চৰাইদেউত সম্ভৱ নহয়। আজিও কিছু পেকেট গৈছে, অহাকালিও যাব। তিনিদিনৰ ভিতৰত আমি আশা কৰোঁ লু চাউল দালি দি আছে, অতিৰিক্তভাৱে ফেমিলি পেকেট এটা দিয়াৰ বাবে আমি আগবাঢ়ি গৈছোঁ।
1: চৰকাৰে বান প্ৰভাৱিত এলেকাসমূহত ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে কাম কৰি আছে বুলি কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰকাশ কৰিছে। ক্ষতিগ্ৰস্ত এলেকাত বাহৰ পাতি থকা মন্ত্ৰীগৰাকীয়ে কালি কয় যে স্বাস্থ্য বিভাগে বানৰ কবলত পৰা এলেকাসমূহত ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে অহৰ্নিশে কাম কৰি আছে। মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ বান প্ৰভাৱিত এলেকাসমূহলৈ প্ৰেৰণৰ বাবে 10,000 কিলোগ্ৰাম ব্লিচিং পাউডাৰ আৰু 7,500 লিটাৰ ফেনাইলৰ ব্যৱস্থা কৰিছে। ৰাইজৰ আন প্ৰতিনিধিসকলেও সম্ভাৱ্য ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ কৰাৰ বাবে নিজাববীয়াকৈ চেষ্টা চলাইছে বুলি তেওঁ উল্লেখ কৰে। প্ৰভাৱিত লোকৰ বাবে সাহায্য সন্দৰ্ভত শ্ৰীমাৰ্ঘেৰিটাই কয় যে সাহায্য সামগ্ৰীৰ কোনো ধৰণৰ নাটনি হোৱা নাই। চৰকাৰৰ উপৰি ভালেমান সংস্থাই প্ৰভাৱিত লোকসকললৈ সহায় আগবঢ়োৱাৰ বাবে আগবাঢ়ি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে পানী শুকাবলৈ লৈছে যদিও জনসাধাৰণৰ দুৰ্দশা কম হোৱা নাই আৰু চৰকাৰী সংস্থাসমূহে ঠাইতে গৈ ক্ষয়ক্ষতিৰ মূল্যায়ন কৰি আহিছে। শ্ৰোতাসকলে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ কৰে। তেওঁ কয় যে দেশে প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন, ৰপ্তানি অথবা মৈত্ৰী ৰাষ্ট্ৰসমূহৰ সৈতে ৰাজনৈতিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত অবিৰতভাৱে নতুন শিখৰত উপনীত হৈছে। তেওঁ কয় যে কাৰ্গিল বিজয় দিৱস উদযাপন কৰাৰ বাবেই 26 জুলাইৰ দিনটো মনত ৰাখিবলৈ দিনপঞ্জীৰ প্ৰয়োজন নহয়। শ্ৰীমোদীয়ে কয় যে এই দিনটোৱে সকলোৰে মন গৌৰৱৰ ভাৱনাৰে ভৰাই তোলে আৰু জনসাধাৰণক দেশৰ বীৰ সৈনিকৰ অসীম সাহসৰ বিষয়ে সোঁৱৰাই দিয়ে। শ্বহীদসকলৰ প্ৰতি প্ৰণিপাত জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে দেশ মাতৃৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি গৈছে। শ্ৰীমোদীয়ে সকলোকে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ আৰু নিৰাপদ, সামৰ্থ্যৱান আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্প সুদৃঢ় কৰিবলৈ আহ্বান জনায়। কাৰ্গিল বিজয় দিৱসৰ লগত সংগতি ৰাখি যোৱা 14 জুলাইত দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা বিশেষ শৌৰ্য বিজয় যাত্ৰা উলিওৱা হৈছে আৰু আজি মটৰচাইকেল শোভাযাত্ৰা দ্ৰাছত থকা কাৰ্গিল যুদ্ধ স্মাৰকত উপস্থিত হ'ব। তেওঁ কয় যে এটা যাত্ৰা, এখন ৰাষ্ট্ৰ, একেধৰণৰ অভিবাদন বাৰ্তাৰে উলিওৱা এই যাত্ৰাই সকলোকে এই কথা সোঁৱৰাই দিয়ে যে ৰাষ্ট্ৰৰ বাবে ত্যাগৰ বিষয়ে কেতিয়াও পাহৰিব নোৱাৰি। দেশে অহৰহভাৱে প্ৰযুক্তিগত সামৰ্থ্য বৃদ্ধি কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অলপতে INS মহেন্দ্ৰগিৰি নামৰ দেশতে আৰ্হি প্ৰস্তুত কৰা আৰু নিৰ্মাণ কৰা এখন অত্যাধুনিক যুদ্ধ জাহাজ নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছে। পাকিস্তানৰ সৈতে যোগসূত্ৰ থকাৰ অভিযোগত কালি অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনীয়ে ধুবুৰীৰ এজন যুৱকক আটক কৰে। ধৃত যুৱকজন ধৰ্মশালা গাঁও পঞ্চায়তৰ বেপাৰীপাৰাৰ একৰামুল ইছলাম বুলি আৰক্ষীয়ে জনাইছে। বিশেষ কাৰ্যবাহিনীয়ে ইতিমধ্যে অধিক সোধা পোছাৰ বাবে যুৱকজনক গুৱাহাটীলৈ লৈ আহে। পাকিস্তানৰ সৈতে সংযোগ থকা বুলি সন্দেহ কৰা এখন মোবাইল চিম কাৰ্ড পুনৰ সক্ৰিয় হোৱাৰ পাছতে আৰক্ষী অভিযান চলাই যুৱকজনক আটক কৰে। তদন্তকাৰী সংস্থাৰ প্ৰাৰম্ভিক তথ্যত প্ৰকাশ পোৱা মতে কেৰালাত শিক্ষা গ্ৰহণ কৰা একৰামুলে পূৰ্বে ব্যৱহাৰ কৰা এখন চিম কাৰ্ডৰ জৰিয়তে পাকিস্তানৰ সন্দেহযুক্ত সন্ত্ৰাসবাদী নেটৱৰ্কৰ সৈতে যোগাযোগ কৰিছিল। ভাৰতে কালি হাৰাৰেত অনুষ্ঠিত 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ঘৰুৱা দল জিম্বাবুৱেক 90 ৰাণত পৰাস্ত কৰি শৃংখলাত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰে। জিম্বাবুৱে 220 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰ আৰু 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 129 ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ অভিষেক শৰ্মাই 3টা উইকেট দখল কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত। সাম্প্ৰতিক বানত 6,54,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন। বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে ফেমিলি কিট বিতৰণৰ ব্যৱস্থা লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা। চৰকাৰে বান প্ৰভাৱিত এলেকাসমূহত ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে কাম কৰি আছে বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰকাশ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছোঁ

শ্রোতার অনুরোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। অনুষ্ঠানত প্ৰথমে এয়া মন যায় ছবিখনৰ ইতিকি জুবিন গাৰ্গৰ কণ্ঠত, গীতৰ ৰচনা দিগন্ত ভাৰতীৰ। এই গীতটিৰ বাবে অনুৰোধ কৰিছে হাতগাঁও গুৱাহাটীৰ পৰা অনামিল আকাশ আৰু মূৰ্চনা দত্তই। আহকচোন গীতটি শুনো।

কল্পতৰু অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ সন্তোষ আনন্দ ৰচিত আৰু লতা মংগেশকাৰে কণ্ঠদান কৰা এটি গীত, ছবি প্যাসা সাৱন। অনুৰোধকাৰী শ্ৰোতা ছয়গাঁৱৰ পৰা মহিতুল, বিদ্যুৎ নিজৰা, নিৰ্মালী আৰু সবিতা।

অনুষ্ঠানৰ শেষত এয়া ৰাস্তে প্যাৰ কে ছবিখনৰ এটি গীত। কিশোৰ কুমাৰ, আশা ভোছলে আৰু উষা মংগেশকাৰে কণ্ঠদান কৰা এই গীতটিৰ বাবে অনুৰোধ কৰি আমালৈ বাৰ্তা প্ৰেৰণ কৰিছে শিৱাঝৰৰ পৰা অমল ডেকা, মানৱী ডেকা আৰু মানসে।

আই ডি বুলনীৰ সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই আজিৰ বুলনী মুকলি কৰিবলৈ লৈছো। আজিৰ বুলনীত আপোনালোকক শুনাবলৈ লৈছো এটি বিচিত্ৰানুষ্ঠান, পৰিৱেশন কৰিছে গুৱাহাটীৰ মেৰিগল্ড ফাউণ্ডেশ্যনৰ আইদেউসকলে। অনুষ্ঠানৰ আৰম্ভণিতে তেওঁলোকে পৰিৱেশন কৰিবলৈ লৈছে এটি সমবেত সংগীত।

সমবেত সংগীতটি শুনিলে। ইয়াত ভাগ ললে অঞ্জুমণি নাথ বৰা, মীনা কলিতা দাস, পূৰ্ণিমা শৰ্মা গোস্বামী, দীপামণি গোস্বামী আৰু নমিতা শৰ্মাই। অনুষ্ঠানত এইবাৰ এটি জ্যোতি সংগীত পৰিৱেশন কৰিবলৈ লৈছে অঞ্জুমণি নাথ বৰাই।

0: দীপামণি গোস্বামীয়ে এইবাৰ এটি প্ৰবন্ধ পাঠ কৰিবলৈ লৈছে।
1: প্ৰবন্ধটো হৈছে বৰ্তমান সময়ত শিশুৰ মানসিকতা। বৰ্তমান সময়ত সকলো শিশুৱে মানসিক চাপত থাকে মই ভাবোঁ, কিয়নো বৰ্তমান কেৱল প্ৰতিযোগিতা সকলো ক্ষেত্ৰতে। শুই উঠাৰ লগে লগে আমি অভিভাৱকসকলে শিশুটোক বিদ্যালয়লৈ যোৱাৰ বাবে প্ৰস্তুতি চলাওঁ। শিশুটোৰ মনৰ অৱস্থা কি হৈ আছে বা ৰাতি পৰ্যাপ্ত টোপনি হৈছে নে নাই সেইবোৰ বিষয়লৈ কাণসাৰ নকৰোঁ। আমি ভাবোঁ স্কুল ক্ষতি হোৱা মানে শিশুটো সকলো ক্ষেত্ৰতে পিছপৰি থাকিব। স্কুলৰ পৰা অহাৰ লগে লগে টিউচন, হোমৱৰ্ক, নাচ, গান, খেল আদি বিভিন্ন কামত ব্যস্ত কৰি ৰাখোঁ। ফলত শিশুটোৰ গোটেই দিনটোৰ অন্তত আমি অভিভাৱকসকলে নিজৰ নিজৰ ব্যস্ততাৰ কাৰণে তেওঁলোকৰ মনৰ খবৰ ৰাখিবলৈ সুবিধাই নাপাওঁ। ফলস্বৰূপে শিশুসকল এখন ৰুটিনৰ মাজত সীমাবদ্ধ হৈ থাকে। তেওঁলোকে নিজে ভাল লগা কামবোৰৰ মাজেৰে আগবাঢ়ি যাবলৈ সুবিধাই নাপায়। মাকেই শিশুৰ প্ৰধান শিক্ষাগুৰু বুলি কোৱা হয় যদিও বৰ্তমান সময়ত পৰিৱেশৰ লগত খাপ খাবলৈ গৈ মাতৃসকলো কৰ্মব্যস্ততাত সোমাই পৰিছে বা পৰিবলৈ বাধ্য হৈছে। ফলত সন্তান আৰু শিশুৰ মাজতো সময়ৰ ব্যৱধান আহি পৰিছে। মাক সন্তানৰ মাজত মূল্যৱান সময়ৰ পৰিৱৰ্তে পাৰ্থিৱ বস্তুৱে স্থান পাইছে। এইবোৰ সকলো পৰিস্থিতিয়ে বাধ্য কৰিছে। শিশুৰ মানসিক অৱস্থা সুস্থ ৰাখিবলৈ হ'লে মই ভাবোঁ শিশুটোৰ যিটো বিষয়ত দখল থাকে বা যিবোৰ কাম কৰি ভাল পায় সেইবোৰৰ মাজেৰে আগুৱাই যাবলৈ দিব লাগে। কোনো ধৰণৰ বাধ্যবাধকতাৰ মাজত থাকিব নালাগে, কিন্তু সংস্কাৰ, সামাজিক দায়বদ্ধতাৰ বিষয়ে শিক্ষা দিব লাগে। প্ৰত্যেকজন শিশুৰ দক্ষতা বেলেগ বেলেগ। কেতিয়াও শিশুসকলৰ মাজত তুলনা কৰা উচিত নহয়, যিয়ে নেকি তেওঁলোকৰ মানসিকভাৱে দুৰ্বল কৰিব পাৰে। সমাজত সুস্বাস্থ্য, সুসংস্কাৰ, নিজৰ ভাল লগা ধৰণেৰে সুনিৰাপত্তাত থাকিব পাৰিলে মোৰ বোধেৰে প্ৰত্যেকজন শিশুৱে মানসিকভাৱে সুস্থ হৈ থাকিব। শিশুসকলক শিক্ষাগত অৰ্হতাৰ লগত ব্যৱহাৰিক শিক্ষা দিয়াৰো প্ৰয়োজন আছে। ঘৰখন, লগতে লগ সমনীয়া, শিক্ষাগুৰু, লগতে খেলা ধূলাৰ দ্বাৰাও শিশুসকলৰ মানসিকতাটো সুস্থ হৈ থাকে। শিক্ষাগুৰুৰ মৰম শুনা, কঠোৰ শাসনৰ লগতে গঠনমূলক উপদেশৰ দ্বাৰা তেওঁলোকে প্ৰভাৱিত হয়। আৰু এটা কথা, এখন ঘৰত যদি শিশু এটাই সুসংস্কাৰ পায়, ঘৰখনত আধ্যাত্মিক ভাৱ, বয়োজ্যেষ্ঠজনক সন্মান, লগতে যিকোনো কামক সন্মান জনোৱা পৰিৱেশ দেখি ডাঙৰ হয়, সেইজন শিশুৱে কেতিয়াও মানসিকভাৱে অসুস্থ হ'ব নোৱাৰে। পৰিৱেশৰ প্ৰভাৱ পৰি হয়তো স্বভাৱৰ ব্যতিক্ৰম হ'ব পাৰে, কিন্তু একেবাৰে নিকৃষ্ট কাম কৰিবলৈ আগ নাবাঢ়ে। শেষত এটা কথা কওঁ, আমি সকলোৱে মিলি এখন সুস্থ সমাজ গঢ়িব পাৰিলে উঠি অহা শিশুসকলো সুস্থ মানসিকতাৰে গঢ় লৈ উঠিব, ভৱিষ্যতে সুনাগৰিক হ'ব।
0: আধুনিক গীত পৰিৱেশন কৰিছে মীনা কলিতা দাসে।

0: এটি গল্প পাঠ কৰিছে পূর্ণিমা শর্মা গোস্বামীয়ে।
1: চুটি গল্প পুনৰ জন্ম। প্ৰতিটো সোমবাৰে মোৰ মন্দিৰলৈ যোৱাটো এটা নিয়মত পৰিণত হৈছে। নগ'লে এজন নহ'ব, যাওঁৱেই, নহ'লে মনে নামানে। বিয়াৰ 3 বছৰ পাৰ হোৱাৰ পাছৰ পৰাই শাহুৱে মোৰ শাৰীৰিক দুখ দূৰ কৰিবলৈ মন্দিৰলৈ লৈ যায়। পাকে প্ৰকাৰে শুনাই থাকে লোকৰ কেঁচুৱা হোৱাৰ খবৰবোৰ। মোৰ দুখ লাগে, মোতকৈ বহুত পিছত বিয়া হোৱাবিলাকৰ সংসাৰ সম্পূৰ্ণ হ'ল, নদন বদন হ'ল, কিন্তু মোৰ সন্তান হোৱাৰ কোনো লক্ষণেই নাই। মোৰ সন্তানৰ আশা কৰিয়েই শাহুৱে মন্দিৰে মন্দিৰে মোক লৈ শৰাই দি আশীৰ্বাদ লৈ ফুৰিছিল। জ্যোতিষী, সাধক, তপস্বী, বাবা সকলোৱে মোক বহুত নিয়ম কৰিবলৈ দিছিল। মই নিয়ম পালন কৰিছিলোঁ শাহুৰ নিৰ্দেশত। স্বামীয়েও মোক কেইবাজনো ডাক্তৰৰ ওচৰলৈ লৈ গৈছিল, কিন্তু কোনো ফল নধৰিল। শেষত টেষ্ট টিউব বেবীৰ বাবে মোক সাজু কৰিবলৈ ডাক্তৰে চেষ্টা কৰিলে, উপদেশো দিলে, সেয়াও মোৰ দ্বাৰা নহ'ল। সেইবোৰ এতিয়া পুৰণা কথা হৈ গ'ল। যদিও এতিয়া মই অভ্যাসবশতঃ প্ৰতিটো সোমবাৰে মন্দিৰলৈ গৈ মনক সান্ত্বনা দি থাকোঁ আৰু আনৰ ল'ৰা ছোৱালী আৰু মাকবোৰক দেখি নিজকে ধিক্কাৰ দিওঁ। মোৰ শাহু এতিয়া নাই, শাহুৰ বহুত আগতেই দুৰ্ঘটনাত ঢুকাল। তেওঁৰ আশা মই পূৰ্ণ কৰিব নোৱাৰিলোঁ। স্বামীয়ে বেলেগ এজনী ছোৱালী বিয়া কৰি মোক তেওঁলোকৰ পুৰণা ঘৰখনতে, শাহুৰ শহুৰৰ মূল যিখন ঘৰ, সেই ঘৰখনতে অকলে এৰি বেলেগ এখন চহৰৰ ভাল এপাৰ্টমেণ্ট এটাত থাকে। তেওঁ নতুন সংসাৰ বৈভৱপূৰ্ণ, তেওঁ নিজৰ ভাল চাকৰি আছেই আৰু নতুন গৰাকী জীৱনসংগীয়েও ভাল চাকৰি কৰে। ল'ৰা ছোৱালী আৰু নতুন পৰিবাৰৰ লগত তেওঁ সুখী। অৱশ্যে মই আৰু শাহুৰ অনুমতি সাপেক্ষেই তেওঁ বিবাহত বহিছিল। স্বামীৰ পুৰণা ঘৰখন ৰখীয়া হৈ মই আছোঁ এইকাৰণেই যে এই ঘৰৰ ওচৰতে মই কলেজত অধ্যাপনা কৰোঁ। এইখনেই মোৰ শাহুৱে গৰকা ঘৰ। তাতে আকৌ মোৰ কলেজৰ কাষতে থকা মন্দিৰটোলৈ যাব পাৰোঁ। মন্দিৰলৈ গ'লেই দেখোঁ মন্দিৰটোৰ সন্মুখভাগত বহুত কেইজন ভিক্ষাৰীৰ মাজত ভিক্ষাৰ পাত্ৰ লৈ

ভিক্ষা খুঁজি বহি থকা দুটা সৰু ল'ৰা ছোৱালী আৰু মাকৰ এটা পৰিয়াল। পৰিয়ালটো দেখিলে মনলৈ আহে, এইবোৰ ল'ৰা ছোৱালী স্কুলীয়া শিক্ষা দীক্ষাৰ পৰা বঞ্চিত হৈ এনেকৈ আছে, এইবোৰৰ মাজতে যে কিমান প্ৰতিভা সামৰ খাই গৈছে, তীক্ষ্ণ বুদ্ধি কিমান হেৰাই গৈছে, সিহঁতৰ ভৱিষ্যত, অন্যান্য জীৱনৰ কামবোৰ নাই। মোৰ আৰু ভাবিবলৈ মন নগ'ল, মানে নোৱাৰিলোঁ ভাবিব। দেশখনত দিনে দিনে ভিক্ষাৰীৰ সংখ্যা বাঢ়ি গৈ আছে, এইবোৰ মানুহৰ জীৱনৰ মূল্য হেৰাই গৈছে, অস্থিৰ, কোনো উত্তৰ উলিয়াব নোৱাৰা কথা। ভাবি ভাবি মন্দিৰৰ পৰা ওলাই গৈ কিছু দূৰৰ দোকানৰ পৰা ভিক্ষাৰীবোৰলৈ খোৱা বস্তু, পানীৰ বটল কিনি সিহঁতৰ হাতত দি আহিলোঁ আৰু গধুৰ মন এটালৈ ঘৰৰ ফালে খোজ ল'লোঁ। মনত মাজতে ভিক্ষাৰী সমস্যা সমাধানৰ উপায় বিচাৰি বিচাৰি ঘৰ পালোঁ। পিছৰবাৰ মন্দিৰলৈ গৈ সিহঁতক দেখিলোঁ, সেই পৰিয়ালটো। মই ওচৰ চাপি গৈ সুধিলোঁ, তহঁত ইয়াত ক'ত থাক? হাতখন দাঙি অভাৰ ব্ৰিজখনৰ তললৈ দেখুৱাই ক'লে, সেই তাত থাকোঁ। মোৰ গাটো দেখোন কঁপি উঠিল, বৰ অস্থিৰ যেন অনুভৱ কৰিলোঁ। এই ভয়াৱহ পৰিৱেশ, ৰাতিৰ আন্ধাৰত এই কণমানি ছোৱালীজনী লৈ এই মানুহজনী এনেকৈ মুক্ত আকাশৰ তলত ৰ'দ বৰষুণ ৰাতি দিন পাৰ কৰিছে, মাতাল দুৰ্দান্ত চৰিত্ৰহীন মানুহবোৰৰ পৰা এই ছোৱালীজনী আৰু মানুহজনী সীমাহীন মৌন আৰ্তনাদ মই মৰ্মে মৰ্মে অনুভৱ কৰিলোঁ। মই আকৌ সুধিলোঁ, তহঁতৰ ঘৰ নাই নেকি? ঘৰ আছিল, এতিয়া নাই, বানপানীয়ে আমাৰ গাঁওখন উটুৱাই লৈ গ'ল, গৰু গাই ঘৰ দুৱাৰ খেতি পথাৰ সকলো উটি গ'ল। উটি যোৱা গৰুকেইটা ধৰিবলৈ যাওঁতে মোৰ মানুহজন সোঁতত উটি গ'ল। মই বিধৱা জীৱন কটাবলৈ জীয়াই আছোঁ বাইদেউ। মানুহজনী চকু চলচলীয়া লেতেৰা হৈ যোৱা চাদৰখনেৰে চকু মুচি লৈ আকৌ ক'লে, সহায় বিচাৰি কেইবাজনো আত্মীয় ঘৰলৈ গৈছিলোঁ, সকলোৱে লেইলে চেচে কৰিলে, সেয়ে ভাবিলোঁ এনেকৈয়ে ভিক্ষা কৰিয়েই জীয়াই থাকিম, আহি এই মন্দিৰ পালোহি। মন্দিৰলৈ অহা ভক্তসকলে যি দিয়ে তাকে খাই ব্ৰিজৰ তলত পৰি থাকোঁ। শুনি শুনি মোৰ গা বেছিকৈ অৱহ লাগিল। এনেদৰে অনাদৰ, অৱহেলা, অপমানৰ বোজা লৈ এই ঠাইখনতে শেষ আশ্ৰয় লৈছেহি এই দুৰ্দশাগ্ৰস্ত পৰিয়ালটোৱে। এই ল'ৰা ছোৱালীহালৰ আশা আকাংক্ষাবোৰ বানৰে উটুৱাই লৈ গ'ল এই জনায়ণ্যত সিহঁতৰ অকলশৰীয়া উদ্দেশ্যহীন জীৱন। সিহঁতৰ বাবে খোৱা বস্তু আনিবলৈ হোটেল এখনলৈ গৈ সিহঁতৰ পেট ভৰি যোৱাকৈ বহু কেইবিধ খাদ্যৰ পেকিং আৰু পানী বটল লৈ আহি সিহঁতক দি ক'লোঁ, ভালকৈ খাই ল, তহঁত বৰ দুৰ্বল হৈ পৰিছ। সিহঁতে খাই থাকোঁতেই সুধিলোঁ, তহঁতক ইয়াৰ পৰা লৈ গ'লে যাবিনে? মাকে ক'লে, ল'ৰা ছোৱালীহালৰ বাবে যাম, কলৈ যাম? ভাল ব্যৱস্থা এটা যদি হয় তেতিয়াহ'লে যাম, মানে ঘৰুৱা ভাল পৰিৱেশ এটা, পঢ়া শুনা কৰিব পৰাকৈ ব্যৱস্থা হ'লে ভাল পাম বাইদেউ, যাম। ইহঁত পঢ়াত ভাল আছিল, পঢ়াৰ ইচ্ছাও আছিল। মনলৈ আহিল এনেধৰণৰ কিমান ল'ৰা ছোৱালী এ চি ৰুমত বহি ভিডিঅ' গেমত সময় পাৰ কৰিছে, ইহঁতে এসাঁজ খোৱা আৰু থকাৰ অভাৱত এনেদৰে পদপথত আশ্ৰয় লৈছে। মোৰ ঘৰলৈকে সিহঁতক লৈ যাব পৰা হ'লে কিছু সময় ৰৈ চিন্তা কৰিলোঁ। শাহুৱে এৰি যোৱা ডাঙৰ আৰু কাঁহ পৰি জিন যোৱা ঘৰটোত মই অকলে থাকোঁ, অথচ এই পৰিয়ালটোৰ এনেকৈ মুক্ত আকাশৰ তলত দিন গৈছে, ৰাতি আহিছে। মোৰ ঘৰটোৰ এটা ৰুমৰ এটা চুকত সিহঁতক ৰাখি এই ভয়াৱহ পৰিস্থিতিৰ পৰা নিস্তাৰ দিব পৰা হ'লে? বাৰে বাৰে এই কথাটোকেই ভাবিলোঁ আৰু লগে লগে সিদ্ধান্ত ল'লোঁ, মই ৰাস্তাৰ পৰা মানুহ উঠাই নিয়াৰ আগতে পুলিচক খবৰ দিব লাগিব, নহ'লে মই যদি বিপদত পৰোঁ কোনেও সহায় নকৰিব। বিপদত পৰিলে ৰং চাবলৈ অহা মানুহৰ সংখ্যা বহুত বেছি। সেয়ে এছ পি অফিচলৈ আগবঢ়ালোঁ আৰু সিহঁতক গৈ কৈ আহিলোঁ, তহঁত ইয়াতে ৰৈ থাক, মই গৈ ভাল ঘৰ এটাত ৰখাৰ ব্যৱস্থা কৰিম। এছ পি অফিচলৈ সোমাই তেখেতৰ লগত কথা পাতিলোঁ। এছ পিয়ে কথাটো গুৰুত্ব সহকাৰে ল'লে আৰু কনিষ্টবল এজনক দি সিহঁতক মোৰ ঘৰলৈ নিয়াত সহায় কৰি দিলে। তেখেতে দিয়া প্ৰতিশ্ৰুতি মতে পিছদিনা এছ পিক আকৌ লগ ধৰি কনিষ্টবল এজনৰ লগত লৈ মোৰ ঘৰলৈ সিহঁতক লৈ আহিলোঁ। ঘৰ আহি পাই শাহু শহুৰে নাতি নাতিনী থাকিবলৈ সাজি ৰখা ডাঙৰ কোঠাটোত সিহঁতক ভালকৈ থাকিবলৈ দিলোঁ, গা ধুবলৈ দিলোঁ, নতুন কাপোৰ দিলোঁ, মোৰ ৰান্ধনিক কৈ সিহঁতৰ খোৱা বোৱাৰ ভাল ব্যৱস্থা কৰিবলৈ দিলোঁ। এতিয়া মই কিছু শান্তি লভিলোঁ, কাৰণ এই ডাঙৰ ঘৰটোত মোক অন্ততঃ মাত মাতিবলৈ কোনো

0: থাকিব। লগতে এইটোও ভাবিছোঁ, এই ল'ৰা ছোৱালী দুটাৰ থকা খোৱাৰ ব্যৱস্থাৰ উপৰিও সিহঁতক দেশৰ সুনাগৰিক কৰি গঢ়ি তুলিবলৈ সক্ষম হ'লে মোৰ পাৰ হৈ যোৱা দিনবোৰ ভেঙুচালি হৈ ৰ'ব আৰু সেউজীয়া ভৰুণ দিনবোৰ মোক আৱৰি ধৰিব।
1: অনুষ্ঠানত এইবাৰ এটি কবিতা আবৃত্তি কৰিছে নমিতা শৰ্মাই।
2: কবি নলিনীবালা দেৱীৰ কথা নামৰ কবিতাটি আবৃত্তি কৰিব লৈছোঁ। কোন আদি অৰুণালোকত অমৃত কলসীলৈ জাগিছিল প্ৰকৃতি গোসানী, কোন শুভ মুহূৰ্তত বাজিছিল সৃষ্টিবীণা উদাত্ত সুৰৰ আগমনী, সেই সুৰে সৃজনৰ আদিম পুৱাতে খুলি দিলে প্ৰকৃতিৰ জড় আৱৰণ, উশাই দুচকু মেলি নিয়ৰ আজলি ঢালি কৰি গ'ল পুষ্প বৰিষণ, অৰুণৰ হেঙুলি ৰঙত সুকুমাৰী ধৰাৰ বুকুত পুলকৰ জাগিল চেতন খহি গ'ল হিমানী বসন, সেইদিনা সুৰখী ধৰাই সেউজীয়া সাজ পিন্ধি সবিতাক কৰিলে বৰণ, ৰূপকোঁৱৰৰ পৰশত ধৰাৰ কঠিন হিয়া ভেদি বাজিল সৃষ্টিৰ বিনা প্ৰকৃতিয়ে পালে বাণী নিমাতি মুখত, প্ৰাণে প্ৰাণে জাগিল চেতনা উঠিল মিলন সুৰ, সুৰে পালে গীতি প্ৰাণে পালে প্ৰাণ, দিশে দিশে গ'ল বৈ সুৰৰ কপনি হৈ মিলনৰ গীতি, সি সুৰৰে প্ৰতি চন্দ প্ৰতি তাল বাজি উঠে কপি কপি বোম সাগৰত, কথাৰূপে গীতিৰূপে ভাৱৰূপে ফুটি উঠে কবিতাৰে কবিৰ চন্দত।
1: অনুষ্ঠানৰ শেষত আন এটি কবিতা পাঠ কৰিছে পূৰ্ণিমা শৰ্মা গোস্বামীয়ে।
2: কবিতাৰে কবিৰ চন্দত।
0: দুখ দুখৰ কোনো দিন ৰাতি পুৱা গধূলি নাই, আহে সন্তৰ্পণে হঠাৎ দি যায় অনাবিল অভিজ্ঞতা, দুখ আহে আন্ধাৰতো দুখ আহে পোহৰতো, কোনো আকাৰ কোনো পৰিধি দুখৰ নাথাকে, দিঘ বাণী দূৰ ওচৰ নিবিড় আবিৰ একো নাথাকে বা নৱৰঙৰ কোনো ৰঙো নাথাকে, আহে আহে মাত্ৰ আহে দি যায় দুখ, কিন্তু পিছত সুখ নিশ্চয় ভুমুকিয়াই।
1: ইমান পৰে শ্ৰোতাসকলে গুৱাহাটীৰ মেৰিগ'ল্ড ফাউণ্ডেশ্যনৰ আইদেউসকলে পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত তবলা সংগত কৰিলে কনক গোস্বামীয়ে আৰু কীবৰ্ডত বিকাশ শৰ্মাই। ইয়াৰ লগে লগে আজি আমাৰ বোলনি সামৰি বৰু সময় হ'ল। আপোনালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ বোলনিৰ পৰা মই মামণি তালুকদাৰে বিদায় লৈছোঁ। নমস্কাৰ।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। কণ্টেক্ট পাছতেই অৰ্থাৎ 1 বজাত হিন্দীত আৰু 1:05 মিনিটত ইংৰাজীত বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই বিশাল শৰ্মা। प्रधानमंत्री नरेंद्र मोदी ने कहा है कि भारत रक्षा

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম ৱেণ্ডৰ 101.6 মেগাহাৰ্টজত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: নিবেদন কৰা হৈছে আমাৰ দেওবৰীয়া কাৰ্যানুষ্ঠান।

0: কালো মায়া দিরো অধিকারী, আরে বলো শুনি শোনে ময়না যান কোট নো থাকে যে জানো এইবুল বিধিখানে দেরি হল নয়
1: মানুহ এটা থাকোতে খৰি ফালি মৰিব লাগে মই হয় দাৰ কাপোৰবোৰ খেচাই মেচাই কৰি ফুৰিছ কিয় জানিছোঁ
0: হেৰি নহয় এই এইখিনিতে যে চোলা মানে সেই ঘিৰঙী চোলাটো থৈছিলোঁ কলৈ গ'ল
1: কৰবালৈ যাবলৈ তাক হেং কৰিব জানাই নহয়
0: তোক এটা জিজ্ঞাসাহে কৰিছো দেৰি হ'ল নহয়
1: লোকৰ বিয়াৰ গাখীৰ বন্দবস্ত কৰিবলৈ যে তোৰ ইমান তোক খদণ্ডম লাগিছে কিয় তোৰ যে এখন ঘৰ আছে এজনী তিৰোতা আছে সেইবোৰ এটা খেল আছেনে নাই
0: খেলে নাথাকিব আছে
1: কাজলী গাজলী ঘৰলৈ নহয় কিমান দিন হ'ল
0: মানে
1: হেৰি কেৰি
0: মানে মই গণকৰ ওচৰত হেৰি চোৱাবলৈ গৈছিলো নহয় তোক কথাটো ক'বলৈ পাহৰিলো
1: কি ক'লে গণকে
0: গণকেতো ভালে মান পিলটত কিবা কিবি অংক টংক কৰিলে বুজিছ
1: কি ক'লে নি
0: ক'লে বোলে হেৰৌ গোবৰ্ধন কাই তোৰ আছে আছে বুলি কওঁতেই বুজিছ মই হিয়াখন তোৰ একেবাৰে নাচিছিলো হেজাৰ নিজৰ গাই দেচোন তাৰপিছত দেউক বোলো দেউ তাই মৰটো ক'ত আছে একেবাৰে ভেদটো ভাঙি
1: দিয়ে
0: আছে তোৰ গাই য'ত থাকিব লাগে ত'তেই আছে তই বিচাৰিলে সেই জেগাতে পাবি মানে দিগম্বৰক বাটতে পাই পঞ্চাছ পইচি দুটা লৈ গৈছিলো বুজিছ তাতে সেৱা এটা কৰি দিলো আৰু গাইজনীতকৈ টকা এটা একো ডাঙৰ বস্তু নহয় তাতে গণক বাপুৰ কষ্টও আছে দেচোন সেই ফিলখনত তোৰ কিবা কিবি এবাৰ লেখি এবাৰ মূৰ্তি ড্ৰোন খটুৱাই থকাটো জানো এলা পেচাৰ কথা মই তাহানি সেই প্ৰায় মই স্কুলত পঢ়োতে নিজেই মচলাটো পাই থৈছো নহয় শিকতা মাষ্টৰে তোৰ অংক পঢ়ায় কৰিব নোৱাৰিলে চকু টোপনিয়ালৈ যি কৰিম হালৰ গৰু যুঁৱলী পথাৰত শুই ফুৰি তেনেকে নকবাই বুজিছ আজিকালি ল'ৰাটো আৰু খঙেৰে চকুলে চালেই ঘৰত একেবাৰে ৰিপৰ্ট কৰে আমাৰ আৰু কি কৰিবি মাৰ ভয়ত এবাৰ চিলেটত অংক পাতি এবাৰ থুৰিৰে মুচি আকৌ পাতি আকৌ থুৰিৰে মুচি থাকোঁতে থাকোঁতে পাছত মুচিবলৈ মুখত থুৰিয়ে
1: যায় আচল কথাটো কি কৰিবি
0: আচল কথাটো মানে
1: গাইজনী ক'ত আছে
0: সেইটোৱেইতো ডাঙৰ কথা বুজিছ মই তোৰ আকৌ এই সোধো আৰু বাপু এনে পৰতে ওলালহি যাওঁ বুঢ়া বিয়াৰ জোৰা চোৱা চোৱাবলৈ তাৰপিছত আৰু গাখীৰৰ কথা ওলালত আৰু মই আৰু
1: নিজৰ গাজনীৰ কথা পাহৰি গ'লো নিজৰ কামটো টকা এটা ভাঙি মোক মূৰটো কৰিলে
0: ৰ ইমান চিন্তিয়াই নাহি দিছোঁ যদি গাইজনী নানো তেতিয়া কবি এতিয়া চোলাটো দে
1: চোলা ক'ৰ পৰা দিম মই
0: মানে
1: মানে মলিয়ে গোটেই চোলাটো পেৰেপা মাৰি ধৰি আছিল মই অকণমান আগতে কলাখানি দি সিজাই দিছিলো
0: সিজাই দিলি খালি খালি খালি খালি মোৰ মনটো খালি সেইটো গাঁওবোৰে বাৰু কি ভাবিব এতিয়া তহঁত মানে মাইকী মানুহবোৰৰ মানে সোধ নাই কোচ নাই দিলে সিজাই পচক কৰি চোলাটো পিন্ধচোন কি পিন্ধ পিন্ধ এতিয়া
1: হ'ল হ'ল দাঁত মোৰ কৰিব নালাগে নহয় সাউট কৰি দি দিমগৈ ৰ'দ টান শুকাই যাব
0: শুকাই যাব সিটো দে
1: সেইটো চোলা হৈ আছে দে চাপলি মাৰোঁতে মাৰোঁতে আগৰ কাপোৰটো নাই চাপলি ফাটি
0: তাকে আম
1: সেই কিবা আকৌ ক'ত থাকি
0: থৈছিলো
1: কিবা এটা ভাবি চিন্তি পাছে পেলা হবহে লাগিব যেন পাইছো
0: আৰু
1: এইটো দেখোন বিয়াৰ চোলাটোহে হাতৰ বুটাম এটাও নাই
0: হ'ব দে দেৰি হ'ল
1: ৰ তাত মেৰুৱাবি হাতৰ বুটাম নোহোৱা চোলাটো পিন্ধি হাত ভগা মানুহৰ দৰে কৈ

0: diyor.
1: তো একদম কিবা
0: কি কিবা
1: মূলতে মৰম নালাগে নহয়,
0: এই মানে লাগে, এই কিয় নালাগিব
1: কতা? তই দেখোন মোক মৰম চৰম নকৰ, ভালদৰে কথা খাৰকে নকৰ,
0: সময় নাপাওঁ ক'ত?
1: এ যা যা, লোকৰ গোলামী কৰগৈ, একেবাৰে যেন ফকতটোহে।
0: সোনকালে বুটামুখি দেচোন।
1: ৰ বাপুকনী ছোৱালী তে
0: এই শিৱসাগৰ বৰ ফাৰ্ষ্ট ক্লাছ ছোৱালী অ, একদম নেমনিহেন।
1: তইনো দেখিলিতো
0: ফটো ফটো ফটো পঠিয়াইছে নহয়, চালে চাই থাকিব মন যায় অ।
1: হয়নে?
0: মোৰ বুজিছ, সেৱা এটা কৰি দিবলৈ মন গৈছে।
1: এতিয়া আনি থাপনা গৈ থৈ দিলি, মোকো চাবলৈ আহোঁতে হেনো মানুহে কোৱা কৰি কৈছিল বোলে বোকাত পদুম ফুল ফুলি আছে। জয়ৰামেতো বাটত দেখিলে এতিয়াও সোমনীয়া কাহে।
0: হ'ব আৰু, কি নালাগে গাঁঠি মাৰ, এই ৰওঁতে ৰওঁতে ভৰি একেবাৰে জিনজিনাই গ'ল।
1: ল
0: দে, নোসোমাইছিল
1: দামটো খুলি নলওঁ কিলৈ
0: কোনটোৱে খুলি দেখি খুলিলে
1: ভাত খাই নাযাওঁ জানো,
0: সেই গাঁওবোৰে তাতে কিবা এটা নিদিব জানো চাগে, চোলাটো চাইছন কিন্তু বঢ়িয়া হ'ব হে, এই বৰ বঢ়িয়া হৈ আছে দেই এতিয়া।

0: কি লিখিম পিতা?
1: আৰু লেখ সমুদায় আপা ময়দা তিনি বস্তা। আৰু লেখ বোম্বাই আলু লেখ সমুদায় তিনি কুইণ্টল।
0: তিনি কুইণ্টল বৰ বেছি হ'ব নেকি পিতা? গভৰ্ণমেণ্টেতো এইবোৰ কৰিবলৈ মানা কৰিছে।
1: আৰু মানুহৰ লাজ গভৰ্ণমেণ্টে নাপায় নহয় সমুদায়, বুজিছ? ইয়াত যেতিয়া পাতিছো সমুদায় বহুৰাই মনত পৰি থাকিব লাগিব যে এসময়ত গাঁওবুঢ়া পুতেকৰ বিয়াখনকে সমুদায় খাই আছিলো। সেই মেধিয়ে গিৰিয়েকৰ বিয়াত বোলে সমুদায় 7,000 খৰচ কৰিলে, মই 10,000 খৰচ কৰিম। লেখ লেখ লেখ লেখ লেখ
2: গাঁওবুঢ়া খাই
1: কোন তই সমুদায় সাৰ পালিনে?
2: সেয়ানো কি হিচাপ কৰিছে?
1: খেনা আৰু খেনা মাকন লিখ লিখ লিখ হেৰ কব এই তই বাপুকলৰ ষ্টেণ্ডাৰ চাই কচোন বাৰু কি খেনা খোৱালেনো সমুদায় ভাল হ'ব।
2: মোৰ মানে ৰুটি পিঠা দম আৰু টক হ'লে কিবা এটা গহীন গহীন লাগে।
0: তাৰ লগতে খিৰি বুন্দিয়া ৰসগোল্লা জেলেপি হ'লে আৰু গহীন গহীন লাগে, নহয়নে
1: গোবৰ? এটা সমুদায় কথা নহয়, বাপুকলৰ অফিচৰ মানুহটো আহিব। এখন তামোলকে লৈ আন গোবৰ। মাকন চাওচোন শুন, সেই কামি যোৱা জেলেপতে টকা কুইটা আছে লৈ আহিবি।
2: গাঁওবুঢ়া গাই চাকোন নহলে
1: হেৰ গোবৰ 3 মাইল সমুদায় ৰাস্তা
2: নহয় মানে
1: ফচকীয়ে দৈনিক মানুহ অহা যোৱা কৰি আছে। চাৰ্কেলখনতো কৈছে দিব পোৱা হ'লে সমুদায় ভালেই পালোহেঁতেন, কিন্তু বাপুকন বোলে আবেলি যাব চেণ্টাৰলৈ, 1.5 মাইল ৰাস্তা নহয় নিয়ো, সি খচকি ফুৰিবনে?
0: গোবৰকাৰ তামোল খা পিতা পইচা
1: সমুদায় 20 টকা দিবি আৰু তাক কবি

0: কিনিমো, এই দুই মোন সমুদায় বিয়া দিনা ফুৰি ফুৰি পুৰস্কাৰ দিব লাগিব।
1: কম কম কম
0: শুন, আৰু বস্তু কিন্তু ফাৰ্ষ্ট ক্লাছ হ'ব লাগিব বুলি কবি, শুনিছ? অলপ ইফাল সিফাল হলে কবি, বোলো দৈ খাই মানুহে পাবলৈ হাত ধুই যাব লাগিব। পাউডাৰ গাখীৰো আছে নহয়, তই এতিয়া সমুদায় যা, ঘূৰি আহি খবৰ দিয়া দে। আৰু এটা কথা শুনচোন, তই যাওঁতে একেবাৰে চিধাই নগৈ লাল চিকা কাৰণে হে কেৰেচিয়া কৈ যাবি, যোৱাই কবি যে বিয়ালৈ হাত কুৰি পাণ সমুদায় পাৰি আনি।
1: বাৰু
0: আৰু শুনচোন শুন, আৰু এটা কাম কৰিবি, আহোঁতে পোনাই নাহি কেৰেচিয়া পইচা নিদি মই আজি ঘূৰি আহিবিচোন।
1: দুমাইল ঘূৰিব লাগিব,
0: হয় তাত গেৰেলা কবি যে খোবা খুবি দিয়া ৰান্ধনি দিয়া ভোগ তোৰ সমুদায় পাতি পেলাম, গতিকে এটা কলা খাৰী সমুদায় সি যাতে পৌঁছাই দিম। যা যা এতিয়া দেৰি নকৰিবি, বৰ যা যা গোব। শুন শুন শুন শুন শুন, এই সমুদায় তই ভাত পানী খালি নে নাই?
1: নাই মানে
0: চাহ পানী এটোপাকে খাই যাব পাৰিলিহেঁতেন, পাছে সমুদায় দেৰি কৰিলে দিগদাৰি আকৌ তোৰহে হ'ব। যা যা তই এতিয়া যা। ঐ মাকন মাকন, অলপ ভাত বাঢ়িবলৈ কওঁ, সমুদায়টো পৰিয়ে হ'ল এতিয়া।

তাই কিবা আহোঁতে কৈ গ'ল বোলে বাইদেউ তহঁতে এইবোৰ কি চাহপাতৰ চাহ খাইছ

0: আমাৰ মোমায়ে বাগানৰ পৰা দিয়া চাহপাত খাইছ। মই মোমাইদেউ তাৰ পৰা আনি থওঁ, কোনোবা এটা গৈ লৈ আহিবি, ফাৰ্ষ্ট ক্লাছ চাহ হ'ব। নিজেতো এক পইচা ইনকাম কৰিব নোৱাৰে, লোকে এনেই দিয়া বস্তু এটাও আনি খাব নোৱাৰে। কৈছো নহয়, নহ'ব নহ'ব নহ'ব, লাগিলে সব কথা এটা কওঁতে উঠো।
1: যদি নিজৰ বৌজনী থাকিলহেঁতেন, ইমান কষ্ট কৰি বোপাইটো আহিছে বুলি আগত জলপানৰ বাতিটো দি এহাতে বিচি বিচি এহাতে চুলিৰ মাজত আঙুলিয়ে ফুট ফুট লগাই,
0: এতিয়া যেন আমুকে তাক বিশেষ পাই খাবলৈ দিছে, কথাটোতে একেবাৰে গাজত লাগি যায়। তোৰনো বাৰু অলপো বেয়া নালাগেনে? মই মানুহজনীয়ে লোকৰ কাপোৰ বৈ ধান কাটি খুৰাকি উলিয়াইছোঁ। ঐ চা চাও, নাকেৰে খুটখুটা বেজাকৈ দেখুৱাব নালাগে। চাচোন মোক খুৱাইছোঁ, খা মুখখন খেল। কিয় কথা এটা ক'লে মানে মুখখন চাচোন একেবাৰে চৰ্টো হৈছে। খা খা খাব, ঐ চাচোন দুখ বাৰু মোৰেই হ'ল, চাওঁ মুখখন খেল। সিদিনা ভাওনা চাই সিহঁতৰ ঘৰতে দুপৰীয়া মাছ ভাত খাই গৈছে নহয়, সেইজনী এটা কাম কৰালে নে
1: নহয়? ছোৱালীটো সেইজনী পিছে কিবা এটা ঘেটনেট লাগিছে বোলে। মই আকৌ সেই চাৰ্কলত আহি থাকোঁতে গেন্দুক ওৰপিটি ওৰপিটি কথাটো সুধিলোঁ, সি মুখ খুলি কথাটো নক'লে যদিও অনুমান কৰিলোঁ কথা অলপ গহীন, বৰ বেয়া লাগিছে অ' মনটো।
0: কথা আদ্যোপান্ত নজনাকৈ তোৰ আকৌ বেয়া লাগিবলৈ কি ভাল হ'ল?
1: এই গেন্দুৰ থাউকতে যিটো বেকত কৰিলে মানে আচল কথাটো সেই বিহুৰ মাজত অভিমন্য সময়তে সোমাই আছে, বুজিছ? বেয়া লাগে দেচোন, নিজে ভাল পাই এই বিয়া কৰাম বিয়া কৰাম বুলি ভবা ছোৱালী এজনীক বিয়া কৰাবলৈ নাপালে তই বেছি দূৰলৈ যাবই নালাগে। আমাৰ কথাকে ভাবচোন, মোৰ হৈ পিতায়ে তোক ধৰিবলৈ যোৱাৰ দিনা পিতায়ে ঘাট মাউৰাটোলৈহে মোৰ ছোৱালী দিবলৈ তামোল কাটি থৈছোঁ বুলি গেৰুখনি মাৰি সেই হুপি থকা ভাঙৰ চিলিমটো যেতিয়াই পিতাম্বৰৰ কোমলে মাৰি পঠিয়াইছিল।
0: আগতে
1: জামালৰ চাহ দোকানত খবৰ কাগজতহে দিনেছে পৰা শুনিছিলো, বুজিছ? আত্মহত্যাৰ কথা সেইদিনাহে বুজিছিলো আচলতে কিয় কৰে। তই সেইদিনাই আবেলি ভাগ্যে টোপলাই তাপলিয়ে ওলালিহি বুলি।
0: মই আকৌ আগদিনাখন নিচাই টোপলা বান্ধি ৰেডি হৈ আছিলো নহয়।
2: ভাত কাহিনী কথাটো বুঝছ নাই?
1: তাইৰ মন

0: ধৰি গৈ তাই মাহত দাঁতি হাতত তাই উঠাই দিব লাগে। তৰা কথা লিখি দিছো নে নাই যে উত্তৰ দিবা, উত্তৰ দিছো দিছো, তাই তাই উত্তৰে মোক শিকাইছে বুঝা নাই। যদি মাতি হৈ বুঝা নাই একদম পেক ফিল হৈছে গুৱাহাটী, তাত চিভিল কৰি একদম মই কৃষ্ণ ৰূপ ল'ম বুজন নাই, চিভিল কৰাৰ পাছত মোক আক্ৰমণ কৰা মানে জেল পোৱা বুজন নাই। আৰু মই মইতো দিমেই, সি মোক কেলেকুৱা কয় মাৰৰ কোবত তাক ডিচেণ্ড কৰিম বুজন নাই। তাৰ ভনীয়েক কাৰণে মই মই মাতি বেছি বিয়া পাতিব লাগে, অলপততো বুজা নাই কিয় তাৰ পাছত ভনীয়েক খাব কি
1: পাছে কেচ চেচ দিলে তোৰ আকৌ টকা পইচাও নাই নহয়,
0: সি কেচ দিব হেৰু একবাৰ মই বুজন নাই। ইমান কেঁচা নহয় নহয়, চৰকাৰে বিয়াৰ চিষ্টেম উঠাব নিয়ম কৰিছে বুজন নাই, কিন্তু নিজে চৰকাৰী চাকৰি কৰে চিভিল কৰিব ধৰিছে বুলি

0: গাছত ৰাখিব তেওঁ ছোৱালীত হেৰি নহয় মাইক জানৰ লগত মানে মিলে মিলি ভাঙি আনো নেকি
1: Thank you.

Bob.

0: No,
1: I'm

0: ơi bolo শুনিছ নে ơi মোৰ ফোনৰ কাউণ্টাৰ ঐ মনা মনা
1: কোন
0: দুৱাৰখন খুল
1: উভতিলে নে বিয়া বৰ সোনকালে থাকিব আৰে কিৰালে তই বহি দেখোন
0: গাটো দাঙিব মন যোৱা নাই হ'লে

0: তৰুণ শইকীয়া ৰচিত নাটক গোবৰ্ধন চৰিতৰ দ্বিতীয় খণ্ড শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ কৰে। আই এন এছ মহেন্দ্ৰগিৰি নামৰ অত্যাধুনিক যুদ্ধজাহাজ আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত শক্তিৰ প্ৰতীক বুলি প্ৰধানমন্ত্ৰীয়ে অভিহিত কৰিছে। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে, অৱশ্যে এতিয়াও 810 গাঁও বানত ডুব গৈ আছে। প্ৰধানমন্ত্ৰীয়ে আজি টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি অসমৰ বান পৰিস্থিতিৰ বুজ লয় আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজৰ তিনিখনীয়া T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। ঊনৈছশ 1999 চনত কাৰ্গিল যুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিকৰ অসীম বীৰত্ব

0: ৰ প্ৰতি সন্মান জনাই সমগ্ৰ দেশতে আজি 27 সংখ্যক কাৰ্গিল বিজয় দিৱস পালন কৰা হৈছে। এই অভিযানৰ সময়ত ভাৰতীয় সশস্ত্ৰ বাহিনীসমূহে পাকিস্তানী সৈনিক আৰু সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰা জম্মু কাশ্মীৰৰ কাৰ্গিলৰ ভূখণ্ডক নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ কৰে। তেওঁ কয় যে দেশে প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন, ৰপ্তানি অথবা মৈত্ৰী ৰাষ্ট্ৰসমূহৰ সৈতে ৰাজনৈতিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত অবিৰতভাৱে নতুন শিখৰত উপনীত হৈছে। তেওঁ কয় যে কাৰ্গিল বিজয় দিৱস উদযাপন কৰাৰ বাবে 26 জুলাইৰ দিনটো মনত ৰাখিবলৈ দিনপঞ্জীৰ প্ৰয়োজন নহয়। শ্ৰীমোদীয়ে কয় যে এই দিনটোৱে সকলোৰে মন গৌৰৱৰ ভাৱনাৰে ভৰাই তোলে আৰু জনসাধাৰণক দেশৰ বীৰ সৈনিকৰ অসীম সাহসৰ বিষয়ে সোঁৱৰাই দিয়ে। শ্বহীদসকলৰ প্ৰতি প্ৰণিপাত জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে দেশ মাতৃৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি গৈছে। শ্ৰীমোদীয়ে সকলোকে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ আৰু নিৰাপদ, সমৰ্থ আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্প সুদৃঢ় কৰিবলৈ আহান জনায়। কাৰ্গিল বিজয় দিৱসৰ সৈতে সংগতি ৰাখি যোৱা 14 জুলাইত দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা বিশেষ শৌৰ্য বিজয় যাত্ৰা উলিওৱা হৈছে আৰু আজি মটৰচাইকেল শোভাযাত্ৰা দ্ৰাছত থকা কাৰ্গিল যুদ্ধ স্মাৰকত উপস্থিত হ'ব। তেওঁ কয় যে এটা যাত্ৰা, এখন ৰাষ্ট্ৰ, একেটা অভিবাদন বাৰ্তাৰে উলিওৱা এই যাত্ৰাই সকলোকে এই কথা সোঁৱৰাই দিয়ে যে ৰাষ্ট্ৰৰ বাবে কৰা ত্যাগৰ বিষয়ে কেতিয়াও পাহৰিব নোৱাৰি। দেশে অহৰহভাৱে প্ৰযুক্তিগত সামৰ্থ্য বৃদ্ধি কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অলপতে INS মহেন্দ্ৰগিৰি নামৰ দেশতে নিৰ্মিত এখন অত্যাধুনিক যুদ্ধ জাহাজ নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছে। জাহাজখনত ব্যৱহৃত 75%ৰো অধিক সামগ্ৰী স্বদেশী বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে জাহাজখনক আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত শক্তিৰ প্ৰতীক বুলিও
1: रक्षा उत्पादन हो, रक्षा निर्यात हो या मित्र देशों के साथ राजनीतिक सहयोग, भारत लगातार नई ऊंचाइयों की ओर बढ़ रहा है। इस महीने की शुरुआत में मैं इंडोनेशिया में था जहां ब्रह्मोस और अस्त्र मिसाइलों के लिए एक बड़ा समझौता हुआ है। दुनिया का भरोसा भारत के रक्षा उपकरणों और तकनीक पर बढ़ रहा है।
0: প্ৰধানমন্ত্ৰীয়ে কেট দ্য ৰেইন অভিযানৰ কথা উল্লেখ কৰি কয় যে এই বিশেষ ৰাষ্ট্ৰজোৰা অভিযান 4 জুলাইৰ পৰা চলি আছে। এই অভিযানৰ দ্বাৰা বৰষুণৰ পানী সংৰক্ষণ, ভূগৰ্ভৰ পানী পুনৰ আহৰণ, পুৰণি জলস্তৰ পুনৰ উদ্ধাৰ তথা গছপুলি ৰোপণ কাৰ্যসূচীক নতুন গতি দিয়া হৈছে। শ্ৰীমোদীয়ে গাঁও কিম্বা চহৰ, পঞ্চায়ত অথবা সামাজিক সংস্থাসমূহকে ধৰি সকলোকে জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে কোনো কোনো অঞ্চলত পুৰণি পুখুৰীসমূহৰ পৰা বোকা আঁতৰোৱাৰ লগতে বিভিন্ন ঠাইত কুঁৱাবোৰ পুনৰ উদ্ধাৰ কৰা হৈছে। মধ্যপ্ৰদেশৰ সিদ্ধি জিলাত 1500টা পুখুৰী খন্দা হৈছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে নাৰসিংপুৰত অমৃত সৰোবৰ নিৰ্মাণ কৰাৰ লগতে নাছিকত পানী মজুত কৰি ৰখাৰ ব্যৱস্থাও গঢ়ি তোলা হৈছে। একেদৰে অন্ধ্ৰপ্ৰদেশৰ নন্দালত সকলো গাঁও পঞ্চায়তে এই অভিযানত অংশ লৈ পুৰণি পুখুৰীসমূহ পুনৰ উদ্ধাৰ কৰিছে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে কিছুদিন পূৰ্বে গ্লাছগোত আৰম্ভ হোৱা কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা এথলীটসকলক প্ৰতিজন ভাৰতীয়ই শুভেচ্ছা জনাইছে। প্ৰতিগৰাকী খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন কৰিব বুলি দেশবাসীয়ে আশা প্ৰকাশ কৰিছে। শেহতীয়াকৈ ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ যুৱক যুৱতীসকলে উল্লেখনীয় সাফল্য লাভ কৰাক লৈ গৌৰৱ প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে PV সিন্ধু হৈছে জাপান অপেনৰ খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ভাৰতীয় মহিলা ক্ৰিকেট দলেও লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত জয়লাভ কৰাৰ কথা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই জয়ক ঐতিহাসিক বুলি অভিহিত কৰে। শ্ৰীমোদীয়ে ছায়েন্স অলিম্পিয়াডৰ কথা প্ৰকাশ কৰি কয় যে এই অলিম্পিয়াডত বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে ৰাষ্ট্ৰই অহা 7 আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰিব। এই দিনটোত দেশৰ শিপিনীসকলৰ দক্ষতা আৰু সৃজনশীলতাক উদযাপন কৰা হয় বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে হস্তনিৰ্মিত সামগ্ৰীৰ ব্যৱহাৰৰ জৰিয়তে শিপিনীসকলক উৎসাহিত কৰাৰ লগতে ভোকেল ফৰ লোকেল ধাৰণাক অধিক শক্তিশালী কৰি তুলিবলৈ জনসাধাৰণক আহ্বান জনায়।
1: हथकरघे से बना हर परिधान किसी न किसी क्षेत्र, समुदाय और इससे जुड़े असंख्य लोगों की कहानी को सामने लाता है। ये वो लोग हैं जो गर्व के साथ भारत की सांस्कृतिक विरासत को संजोने में जुटे हैं। आज के दिन मेरा आग्रह है कि हम हस्तकला को प्रोत्साहित कर अपने बुनकर साथियों का सम्मान करें। आइए हम वोकल फॉर लोकल की भावना को और सशक्त करें।
0: মন কী বাতৰ সামৰণিত শ্ৰীমোদীয়ে অহা 15 আগষ্টত উদযাপন কৰিবলগীয়া স্বাধীনতা দিৱসৰ কথা উল্লেখ কৰি কয় যে এই দিনটোত দেশৰ স্বাধীনতাৰ হকে সৰ্বোচ্চ ত্যাগ কৰা সহস্ৰ বীৰক স্মৰণ কৰা হয়। তেওঁ কয় যে বিগত বছৰসমূহত হৰ ঘৰ তিৰংগা অভিযানে সমগ্ৰ দেশক একত্ৰিত কৰি ৰাখিছে। তেওঁ জনসাধাৰণক 15 আগষ্টৰ পূৰ্বে মাই গভত তেওঁলোকৰ ন ন ধাৰণা আৰু পৰামৰ্শসমূহ আগবঢ়াবলৈ আহ্বান জনায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ বাবে সৰ্বোচ্চ বলিদান দিয়া সাহসী জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে।

0: সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে কাৰ্গিল বিজয় দিৱস হৈছে ভাৰতীয় সেনাৰ অদম্য সাহস আৰু বীৰত্বৰ প্ৰতীক। তেওঁ কয় যে 1999 চনত হিমালয়ৰ বৰফাবৃত পৰ্বতৰ সুউচ্চ স্থানত শত্ৰুপক্ষৰ অৱস্থান আৰু প্ৰতিকূল পৰিস্থিতিৰ মাজত ভাৰতৰ সাহসী জোৱানসকলে অপাৰেচন বিজয়ৰ জৰিয়তে শত্ৰুক নিশ্চিহ্ন কৰিবলৈ সমৰ্থ হৈছিল। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো এই দিৱস উপলক্ষে কাৰ্গিলত নিহত বীৰ জোৱানসকললৈ শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত শ্ৰীবিৰলাই কাৰ্গিল যুদ্ধৰ জোৱানসকলৰ অদম্য সাহস আৰু অটল সমৰ্পণে পৰৱৰ্তী প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব বুলি উল্লেখ কৰে। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। অৱশ্যে এতিয়াও 10খন জিলাৰ 810খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 6,54,000ৰ অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 4জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত শিৱসাগৰত 3জন আৰু চৰাইদেউত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 65 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 34,970 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, SDRF, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰো ব্যৱস্থা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতে আৰু অসমৰ বান পৰিস্থিতিৰ বিতংভাৱে বুজ লয়। শ্ৰীসোণোৱালে সামাজিক মাধ্যমযোগে কয় যে তেওঁ সম্প্ৰতি ডিব্ৰুগড়তে আছে আৰু বান ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ মূল্যায়ন কৰি আছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীয়ে অসমক সদায় হৃদয়ত বিশেষ স্থান দি আহিছে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰীৰ ক্ষীপ্ৰ ব্যৱস্থাৰ প্ৰতিশ্ৰুতি অনুযায়ী আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ এটা প্ৰতিনিধি দল ইতিমধ্যে ৰাজ্যত উপস্থিত হৈছে আৰু দলটোৱে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি আছে। শ্ৰীসোণোৱালে কয় যে কেন্দ্ৰীয় চৰকাৰে বিপদৰ এই মুহূৰ্তত অসমৰ জনসাধাৰণৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছে আৰু উদ্ধাৰ তথা পুনৰ্বাসনৰ বাবে প্ৰয়োজনীয় সকলো সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে। ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 4:30 বজাত আৰম্ভ হ'ব। ভাৰতে কালি একেটা স্থানত অনুষ্ঠিত দ্বিতীয়খন খেলত ঘৰুৱা দল জিম্বাবৱেক 90 ৰাণত পৰাস্ত কৰি শৃংখলাত অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰে। জিম্বাবৱে 220 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰ আৰু 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 129 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 219 ৰাণ কৰে। উল্লেখযোগ্য যে ভাৰতে শুকুৰবাৰে অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত জিম্বাবৱেৰ বিৰুদ্ধে 7 উইকেটত জয়লাভ কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰথম বাতৰিকেইটা পুনৰবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ কৰে। INS মহেন্দ্ৰগিৰি নামৰ অত্যাধুনিক যুদ্ধ জাহাজ আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত শক্তিৰ প্ৰতীক বুলি প্ৰধানমন্ত্ৰীয়ে অভিহিত কৰিছে। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। অৱশ্যে এতিয়াও 10খন জিলাৰ 810খন গাঁও বানত বুৰ গৈ আছে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি অসমৰ বান পৰিস্থিতিৰ বুজ লয়। আৰু ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰি পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজ।
2: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
3: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
3: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
3: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়োৱা হৈছে বৃন্দগানৰ অনুষ্ঠান। অনুষ্ঠানত এয়া প্ৰথম গীতৰ কথা, ৰজনী হাজৰিকাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বিয়লিৰ আঞ্চলিক বাতৰি।
1: নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ কৰে। তেওঁ কয় যে কাৰ্গিল বিজয় দিৱস উদযাপন কৰাৰ বাবে 26 জুলাইৰ দিনটো মনত ৰাখিবলৈ দিনপঞ্জীৰ প্ৰয়োজন নহয়। শ্বহীদসকলৰ প্ৰতি প্ৰণিপাত জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে দেশমাতৃৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি গৈছে। শ্ৰীমোদীয়ে সকলোকে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ আৰু নিৰাপদ, সমৰ্থবান আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্প সুদৃঢ় কৰিবলৈ আহান জনায়। কাৰ্গিল বিজয় দিৱসৰ লগত সংগতি ৰাখি যোৱা 14 জুলাইত দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা বিশেষ শৌৰ্য বিজয় যাত্ৰা উলিওৱা হৈছে আৰু আজি মটৰচাইকেল শোভাযাত্ৰা দ্ৰাছত থকা কাৰ্গিল যুদ্ধ স্মাৰকত উপস্থিত হ'ব। তেওঁ কয় যে এটা যাত্ৰা, এখন ৰাষ্ট্ৰ, একেটা অভিবাদন বাৰ্তাৰে উলিওৱা এই যাত্ৰাই সকলোকে এই কথা সোঁৱৰাই দিয়ে যে ৰাষ্ট্ৰৰ বাবে কৰা ত্যাগৰ বিষয়ে কেতিয়াও পাহৰিব নোৱাৰি।
2: আজ কাৰ্গিল বিজয় দিৱস হে, এই দিন হামে গৰ্ব সে ভৰ দেতা হে, এই দিন হামে আপনে বীৰ জৱানো কে অদ্ভুত সাহস কি যাদ দিলাতা হে। কাৰ্গিল কি উঁচি উঁচি চোটিয়া, কঠিন মৌসম, দুশ্মন কি চুনৌতি, হৰ পৰিস্থিতি হমাৰে সৈন্য

0: सैनिकों के सामने थी, लेकिन उनका हौसला हर चुनौती से बड़ा था। उन्होंने मां भारती की रक्षा के लिए अपना सर्वस्व अर्पित कर दिया। आज कारगिल विजय दिवस पर मैं सभी वीर शहीदों और वीर सैनिकों को श्रद्धापूर्वक नमन करता हूँ।
1: দেশে অহৰহভাৱে প্ৰযুক্তিগত সামৰ্থ বৃদ্ধি কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অলপতে INS মহেন্দ্ৰগিৰি নামৰ দেশতে নিৰ্মিত এখন অত্যাধুনিক যুদ্ধ জাহাজ নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছে। জাহাজখনত ব্যৱহৃত 75% অধিক সামগ্ৰী স্বদেশী বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মন কী বাতৰ সামৰণিত শ্ৰীমোদীয়ে অহা 15 আগষ্টত উদযাপন কৰিবলগীয়া স্বাধীনতা দিৱসৰ কথা উল্লেখ কৰি কয় যে এই দিনটোত দেশৰ স্বাধীনতাৰ হকে সৰ্বোচ্চ ত্যাগ কৰা সহস্ৰবীৰক স্মৰণ কৰা হয়। তেওঁ কয় যে বিগত বছৰসমূহত হৰ ঘৰ তিৰংগা অভিযানে সমগ্ৰ দেশক একত্ৰিত কৰি ৰাখিছে। তেওঁ জনসাধাৰণক 15 আগষ্টৰ পূৰ্বে মাই গভ তেওঁলোকৰ ন ন ধাৰণা আৰু পৰামৰ্শসমূহ আগবঢ়াবলৈ আহ্বান জনায়। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে, অৱশ্যে এতিয়াও 10খন জিলাৰ 800

0: তেওঁ কয় যে বিগত বছৰসমূহত হৰ ঘৰ তিৰংগা অভিযানে সমগ্ৰ দেশক একত্ৰিত কৰি ৰাখিছে। তেওঁ জনসাধাৰণক 15 আগষ্টৰ পূৰ্বে মাই গভ তেওঁলোকৰ ন ন ধাৰণা আৰু পৰামৰ্শসমূহ আগবঢ়াবলৈ আহান জনায়। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে, অৱশ্যে এতিয়াও 10খন জিলাৰ 810খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 6,54,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু চাৰিজন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰত 3জন আৰু চৰাইদেউত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 65 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 34,970 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি চৰাইদেউ জিলাৰ মাহমৰাৰ 1 নম্বৰ পৰশনি হাবি প্ৰাথমিক বিদ্যালয়ত স্থাপিত বান শিবিৰ পৰিদৰ্শন কৰে। তেওঁ শিবিৰত থকা ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভাৱ অভিযোগৰ বুজ লয়। উল্লেখযোগ্য যে এই শিবিৰটোত 303গৰাকী লোকে আশ্ৰয় লৈ আছে। যোৰহাট জিলাৰ মৰিয়নীৰ হেমলাই পঞ্চায়তৰ পৰা আজি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত পৰিৱেশ স্বচ্ছতা আৰু অনাময় অভিযান শুভাৰম্ভ কৰা হয়। জিলাখনৰ টিয়কৰ ধনতোলা আৰু টিয়ক চাহ বাগিচা অঞ্চলত খোৱাপানী বিশুদ্ধ কৰাৰ লক্ষ্যৰে কেমিকেল পেকেট বিতৰণ কৰা হয়। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ আমগুৰি পঞ্চায়তৰ বালিগাঁও আৰু মেৰবিলত স্থানীয় বিধায়ক তৰংগ গগৈয়ে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, SDRF, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলৰ যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতে আৰু অসমৰ বান পৰিস্থিতি বিতংভাৱে বুজ লয়। শ্ৰীসোণোৱালে সামাজিক মাধ্যমযোগে কয় যে তেওঁ সম্প্ৰতি ডিব্ৰুগড়ত আছে আৰু বান প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ মূল্যায়ন কৰি আছে। ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ 3য় তথা অন্তিমখন খেল আজি হাৰাৰেত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 4:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আগবঢ়োৱা হৈছে তৰালী শৰ্মাৰ কণ্ঠৰ আধুনিক গীত।

তৰালী শৰ্মাৰ কণ্ঠৰ গীতটোতেই শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি ৰবিবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 9 দিন, 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 26 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ নিয়মীয়া অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্চত। শ্ৰোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে নিৰঞ্জন বড়ো আৰু মৃগাংগ শৰ্মা। ট্ৰান্সমিটাৰৰ দায়িত্বত আছে সমীৰ নাৰ্জাৰী আৰু ৰতন দেৱনাথ। আনহাতে পৰিবহণ ব্যৱস্থাত আছে নয়ন দৈমাৰী। ডিউটি ৰুমত থকা প্ৰচাৰণ সহায়ক ইমতিয়াজ হুছেইনৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা আপোনালোকৰ লগত আছো মই, ৰূপলী বৰা শইকীয়া।

স্বামী বিবেকানন্দই কৈছিল, সত্যৰ কাৰণে সকলো কৰিব পাৰি, কিন্তু কোনো কাৰণতে সত্যক ত্যাগ কৰিব নোৱাৰি।

মহাভাৰতত লিখা আছে, বিদ্যাহীন মানুহক যিজনে বিদ্যা দান কৰে তেওঁ সেই বিদ্যাহীনৰ পিতৃৰ তুল্য। বুদ্ধদেৱে কৈছিল, যিসকলে কেৱল নিজৰ কথামতে কাম কৰে তেওঁলোকৰ কথাবোৰ গোন্ধ নোহোৱা ধুনীয়া ফুলৰ দৰেই সুন্দৰ, কিন্তু ফলহীন। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছো মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। শ্ৰোতাসকল, অনুষ্ঠানত আজি শুনক লতা মংগেশকাৰৰ কণ্ঠৰ কেইটিমান হিন্দী বোলছবিৰ গীত। অনুষ্ঠানৰ প্ৰথমেই আগবঢ়াইছো লেকিন বোলছবিৰ লতা মংগেশকাৰৰ কণ্ঠত য়াৰা চিলি চিলি শীৰ্ষক গীতটি।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, অৰ্ধ আকাশ অনুষ্ঠানত এইবাৰ আগবঢ়াইছো লতা মংগেশকাৰৰ কণ্ঠত কাৰৱা ভুল ছবিৰ দিলবৰ দিলছে প্যাৰে শীৰ্ষক গীতটি।

শ্ৰোতা ইমান পৰে ভক্তিমূলক গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। আজি অনুষ্ঠান পৰিস্থিতিৰ ঠিক পিছতেই শুনিবলৈ পাব গীতৰ অনুষ্ঠান গীতালী। আজি এই অনুষ্ঠানত শুনক অসমীয়া বোলছবিৰ গীত। 6:45 ক্ৰমে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী, 7:05 ইংৰাজী আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। সাত বাজি বিশ মিনিটত কণকণ শিশুসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান উমলা ঘৰ। আজি এই অনুষ্ঠানত জামুগুৰিহাটৰ শোণিতকোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান শুনিবলৈ পাব। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা প্ৰিয়ংকা দাসৰ, প্ৰযোজনা প্ৰচাৰণ কাৰ্যবাহী গৌতম নাথৰ। 7:50 আজিৰ দিনটো। নিশা 8:00 আজি দিনৰ 11:00 দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ 136 মন কী বাত অনুষ্ঠানটিৰ অসমীয়া ভাষান্তৰ শ্ৰোতাই শুনিবলৈ পাব। নিশা 8:30 নিউজ হেডলাইনছ। 8:32 আগবঢ়োৱা হ'ব অসমীয়া আধুনিক গীত। আঠ বাজি 45 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধিয়া, 9:00 News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। নিশা 9:15 আগবঢ়োৱা হ'ব কেইটিমান গজল। আজি আন্তৰ্জাতিক মেনগ্ৰোভ দিৱস। এই উপলক্ষে নিশা 9:30 আগবঢ়োৱা হ'ব এটি বিশেষ অনুষ্ঠান। সমল ব্যক্তিৰূপে উপস্থিত থাকিব ডক্টৰ চিত্তৰঞ্জন বৰুৱা, সহযোগী অধ্যাপক প্ৰাণীবিজ্ঞান বিভাগ দৰং মহাবিদ্যালয়। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা দিশা শইকীয়াৰ, প্ৰযোজনা প্ৰচাৰণ কাৰ্যবাহী গৌতম নাথৰ। আৰু নিশা 10:00 শ্ৰোতাৰ বাবে আগবঢ়োৱা হ'ব হিন্দী বোলছবিৰ গীত। শ্ৰোতাসকল, এয়া আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক গীতৰ অনুষ্ঠান গীতালী। আজি এই অনুষ্ঠানত শ্ৰোতাৰ বাবে আগবঢ়াবলৈ লৈছোঁ কেইটিমান অসমীয়া

অমনা হাত নেমেলো আনি বলৈ দূৰ আকাশৰ মণি দি হয় হয় হাত নেমেলো আনি বলৈ দূৰ আকাশৰ মণি দি মোৰ মন হাকুতি লগাই পাৰিম।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, গীতালি অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ হাততে দিছা মোক ফুল শীৰ্ষক গীতটি। বোলছবি হৈছে শ্ৰীমতী মহিমাময়ী।

শ্ৰোতাই গীতালী অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। খন্তেক পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি। 7 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী, 7:05 ইংৰাজী আৰু 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল, বানত মৃত্যুৰ সংখ্যা 66লৈ বৃদ্ধি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে অসমৰ বান পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা। বান ক্ষতিগ্ৰস্ত অঞ্চলৰ জনসাধাৰণৰ সুবিধাৰ বাবে পৰ্যাপ্ত ঔষধ মজুত ৰখা হৈছে বুলি স্বাস্থ্যমন্ত্ৰী প্ৰকাশ। কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশজুৰি বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ। মন কী বাতত প্ৰধানমন্ত্ৰীৰ সাহসী জোৱানসকললৈ শ্ৰদ্ধা নিবেদন। আৰু হাৰাৰেত অনুষ্ঠিত তিনিখনীয়া T20 ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত জিম্বাবৱে জয়ৰ বাবে ভাৰতৰ 193 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ 500+ গাঁও এতিয়াও বানৰ কবলত আছে। ৰাজ্যৰ 10 জিলাৰ সৰ্বমুঠ 810 গাঁও বানত বুৰ গৈ আছে। এইবাৰৰ বানত 6,54,000+ অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 4 লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰ 3 আৰু চৰাইদেউত 1 লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 66 হৈছেগৈ। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি ৰাজ্যৰ বান পৰিস্থিতি বিতংভাৱে বুজ লয়। শ্ৰীসোণোৱালে এই সন্দৰ্ভত কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বান পৰিস্থিতি জোৰা মৰাৰ বাবে সকলো সাহায্য আগবঢ়াব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিছে। ৰাজ্যৰ অভূতপূৰ্ব বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকতো আলোচনা হৈছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা আন্তঃ মন্ত্ৰালয়ৰ দল ৰাজ্যত উপস্থিত হৈ ক্ষতিগ্ৰস্ত জিলাসমূহৰ দ্ৰুতগতিত পৰিস্থিতি মূল্যায়ন আৰম্ভ কৰিছে বুলি শ্ৰীসোণোৱালে জানিবলৈ দিছে।
1: অলপতে হোৱা কেবিনেট বৈঠকতো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা, অসম চৰকাৰৰ তৰফৰ প্ৰেৰণ কৰা প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ময়ো এই বিষয়টো কেন্দ্ৰীয় কেবিনেটত বিতংভাৱে উল্লেখ কৰিলোঁ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লগে লগে নিৰ্দেশ দিলে যে ইণ্টাৰ মিনিষ্ট্ৰিয়েল আমাৰ উচ্চস্তৰীয় এটা প্ৰতিনিধি দল ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰিব লাগিব আৰু ৰাজ্য চৰকাৰৰ সৈতে কথা বতৰা পাতি ক্ষয় ক্ষতিৰ বুজ লৈ প্ৰতিবেদন প্ৰস্তুত কৰি আগন্তুক দিনত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা অসম চৰকাৰক আগবঢ়াব লগা সকলো সাহায্য বা সকলো সহযোগিতা সম্ভৱ কৰি তুলিব লাগিব।
0: কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বান প্ৰভাৱিত এলেকাসমূহৰ ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ চৰকাৰে কাম কৰি আছে বুলি জানিবলৈ দিয়ে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি চৰাইদেউ জিলাৰ মাহমৰাৰ 1 প্ৰশাসনী হাবি প্ৰাথমিক বিদ্যালয়ত স্থাপিত বান শিবিৰ পৰিদৰ্শন কৰে। তেওঁ শিবিৰত থকা ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভাৱ অভিযোগৰ বুজ লয়। উল্লেখযোগ্য যে এই শিবিৰটোত 303 লোকে আশ্ৰয় লৈ আছে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰ জিলাৰ লক্ষ্মীনগৰ বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি লোকসকলৰ অৱস্থাৰ বুজ লয়।
2: হেলথ কেম্পবোৰত যোৱা হ'ল আৰু বানত আক্ৰান্ত হোৱা গাঁৱতো যোৱা হ'ল। স্বাস্থ্য বিভাগে তৎপৰতাৰে মানুহৰ কাষ চাপিছে আৰু য'ত চেক আপ কৰিব লাগে, ঔষধ দিব লাগে, ঔষধো পৰ্যাপ্ত মাত্ৰাত উপলব্ধ আছে। এই জিলাবোৰ য'ত বানপানীৰ সমস্যা হৈ উঠিছে, তাত প্ৰত্যেক ধৰণৰ স্বাস্থ্যজনিত সুবিধা দিয়াৰ বাবে চৰকাৰ সংকল্পবদ্ধ আছে আৰু আমাৰ ডক্টৰ, পেৰামেডিকেল, ANM, GNM সকলোৱে প্ৰয়োজন সাপেক্ষে নিজৰ সেৱা আগবঢ়াই আছে। আমাৰ 3 মন্ত্ৰী ইতিমধ্যে এই জিলাত কেম্প কৰি

0: আছে। মই আজি আহিছোঁ, দুই এদিনতে কৃষিমন্ত্ৰী ডাঙৰীয়াও আহিব, আৰু এই অঞ্চলবাসী ৰাইজক কেনেকে সকাহ দিব পাৰি আৰু কেনেকে পুনৰ সংস্থাপন কৰিব পাৰি, অকল পৰিয়াল আৰু ব্যক্তিৰ নহয় আন্তঃগাঁথনিৰো কেনেকে পুনৰ সংস্থাপন হ'ব পাৰে, তাৰ বাবে আমি সকলো ধৰণৰ চেষ্টা আগবঢ়াম আৰু দেখোঁতে দেখোঁতে শিৱসাগৰ, চৰাইদেউ এই বিভিন্ন জিলা আকৌ জীৱন্ত হৈ উঠিব।
1: যোৰহাট জিলাৰ মৰিয়নিৰ হেমলাই পঞ্চায়তৰ পৰা আজি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত পৰিৱেশ স্বচ্ছতা আৰু অনাময় অভিযান শুভাৰম্ভ কৰা হয়। জিলাখনৰ বানৰ কবলত পৰা পশুপালকসকলৰ পশুধনসমূহ সংক্ৰামক ৰোগৰ পৰা সুৰক্ষিত কৰাৰ উদ্দেশ্যৰে পশুপালন আৰু পশু চিকিৎসা বিভাগে টিয়ক বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ আয়োজন কৰে। ইয়াৰ অংশ হিচাপে এক নম্বৰ খঙীয়া প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত পশু চিকিৎসা শিবিৰত বিধায়ক বিকাশ শইকীয়া উপস্থিত থাকে শিবিৰটোত কাম কাজ পৰিচালনা কৰে। জিলাখনৰ টিয়কৰ ধন তোলা আৰু টিয়ক চাহ বাগিচা অঞ্চলত খোৱাপানী বিশুদ্ধ কৰাৰ লক্ষ্যৰে কেমিকেল পেকেট বিতৰণ কৰা হয়। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ আমগুৰি পঞ্চায়তৰ বালিগাঁও আৰু মেৰবিলত স্থানীয় বিধায়ক তৰংগ গগৈয়ে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। বাক্সা জিলাত পি পি এফ দলৰ নীতি নিৰ্ধাৰক সমিতিয়ে উজনিত প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্তসকললৈ গভীৰ সমবেদনা প্ৰদৰ্শন কৰি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ 50 লাখ টকা অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত লয়। শিৱসাগৰ জিলাৰ সাম্প্ৰতিক বান পৰিস্থিতি কিছু উন্নত হৈছে। বিগত দুদিনমানত নদীসমূহৰ জলস্তৰ হ্ৰাস পোৱাত বানৰ প্ৰকোপ কিছু কমিছে যদিও ভালেমান অঞ্চল পানীৰ তলত আছে। শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলি পথৰ লগতে জেঙনিকটীয়াৰ সৈতে সংযোগ স্থাপন কৰা এম আই বৰাপথ, যমুনা ৰোড আদি এতিয়াও পানীত বুৰ গৈ আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, এছ ডি আৰ এফ, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। জাগীৰ ৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে উজনি অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চলৰ লোকসকলৰ বাবে 4,500 লিটাৰ গাখীৰ প্ৰেৰণ কৰিছে। মন্ত্ৰী পীযুষ হাজৰিকাই আজি এই বাহনখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ভাস্বতী দেৱীৰ পৰা।
2: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ কৰে। তেওঁ কয় যে কাৰ্গিল বিজয় দিৱস উদযাপন কৰাৰ বাবেই 26 জুলাইৰ দিনটো মনত ৰাখিবলৈ দিনপঞ্জীৰ প্ৰয়োজন নহয়। শ্ৰীমোদীয়ে কয় যে এই দিনটোৱে সকলোৰে মন গৌৰৱৰ ভাৱনাৰে ভৰাই তোলে আৰু জনসাধাৰণক দেশৰ বীৰ সৈনিকৰ অসীম সাহসৰ বিষয়ে সোঁৱৰাই দিয়ে। শ্বহীদসকলৰ প্ৰতি প্ৰণিপাত জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে দেশ মাতৃৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি গৈছে। শ্ৰীমোদীয়ে সকলোকে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি আৰু নিৰাপদ, সমৰ্থবান আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্প সুদৃঢ় কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে এটা যাত্ৰা, এখন ৰাষ্ট্ৰ, একেটা অভিবাদনৰ বাৰ্তাৰে উলিওৱা এই যাত্ৰাই সকলোকে এই কথা সোঁৱৰাই দিয়ে যে ৰাষ্ট্ৰৰ বাবে কৰা ত্যাগৰ বিষয়ে কেতিয়াও পাহৰিব নোৱাৰি। দেশে অহৰহভাৱে প্ৰযুক্তিগত সামৰ্থ্য বৃদ্ধি কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অলপতে আই এন এছ মহেন্দ্ৰগিৰি নামৰ দেশতে নিৰ্মিত এখন অত্যাধুনিক যুদ্ধ জাহাজ নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছে। জাহাজখনত ব্যৱহৃত 75% অধিক সামগ্ৰী স্বদেশী বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীয়ে জাহাজখনক আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত শক্তিৰ প্ৰতীক বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে যোৱা দেওবাৰে বিক্ৰম 1 ৰকেটৰ সফল উৎক্ষেপণক লৈও সন্তুষ্টি প্ৰকাশ কৰে।
3: মেৰে প্যাৰে দেশবাসীও, পিছলে ৰবিবাৰ বিক্ৰম 1 ইছকে সফল লঞ্চ সে হৰ দেশবাসী গৌৰৱ সে ভৰা হুৱা হে। হম সবি ভাৰতীয় স্পেচ সেক্টৰ কে ইছ ঐতিহাসিক ক্ষণ কে সাক্ষী বনে। ইয়ে প্ৰাইভেট সেক্টৰ দ্বাৰা বিকশিত ভাৰত কা পহলা ৰকেট হে। हमारे युवा इनोवेटर्स ने वो कर दिखाया जिसकी कल्पना तक मुश्किल थी। उन्होंने गजब की स्किल, पैशन और पेशेंस दिखाया। लंबे समय तक हमारा स्पेस सेक्टर निजी क्षेत्र के लिए बंद रहा था। इस सेक्टर में रुचि रखने वाले काफी युवाओं को अपनी प्रतिभा दिखाने का अवसर नहीं मिल पा रहा था। युवा हित को देखते हुए हमने स्पेस सेक्टर को प्राइवेट सेक्टर के लिए खोला। आज इसका परिणाम दुनिया देख रही है।
2: প্ৰধানমন্ত্ৰীয়ে কেট ষ্টাৰ ৰেইন অভিযানৰ কথা উল্লেখ কৰি কয় যে এই বিশেষ ৰাষ্ট্ৰজোৰা অভিযান 4 জুলাইৰ পৰা চলি আছে। এই অভিযানৰ দ্বাৰা বৰষুণৰ পানী সংৰক্ষণ, ভূগৰ্ভৰ পানী পুনৰ আহৰণ, পুৰণি জলস্তৰ পুনৰ উদ্ধাৰ তথা গছপুলি ৰোপণ কাৰ্যসূচীক নতুন গতি প্ৰদান কৰা হৈছে। শ্ৰীমোদীয়ে গাঁও কিম্বা চহৰ, পঞ্চায়ত অথবা সামাজিক সংস্থাসমূহকে ধৰি সকলোতে জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে কোনো কোনো অঞ্চলত পুৰণি পুখুৰীসমূহৰ পৰা বোকা আঁতৰোৱাৰ লগতে বিভিন্ন ঠাইত কুয়াবোৰ পুনৰ

0: উদ্ধাৰ কৰা হৈছে। মধ্যপ্ৰদেশৰ সিন্ধি জিলাত 1500টা পুখুৰী খন্দা হৈছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে নাছিকপুৰত অমৃত সৰোবৰ নিৰ্মাণ কৰাৰ লগতে নাছিকত পানী মজুত কৰাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে। একেদৰে অন্ধ্ৰপ্ৰদেশৰ নাইনিতালত সকলো গাঁও পঞ্চায়তে এই অভিযানত অংশ লৈ পুৰণি পুখুৰীসমূহ পুনৰ উদ্ধাৰ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে।
1: मेरे प्यारे देशवासियों, मन की बात के पिछले एपिसोड में मैंने आपसे कैच द रेन अभियान की चर्चा की थी। मैंने आग्रह किया था कि बारिश की हर बूंद को सहजने के इस अभियान को जन आंदोलन बनाएं। कैच द रेन का संदेश बहुत सीधा है, जहां बारिश गिरे, जब बारिश गिरे, पानी को वहीं सहेजिए। इसलिए 4 जुलाई से देश भर में एक विशेष अभियान भी चलाया जा रहा है। इसके तहत बारिश के पानी के संचयन, ग्राउंड वाटर रिचार्ज, पुराने जल स्रोतों के पुनर्जीवन और वृक्षारोपण को नई गति दी जा रही है। मुझे बहुत खुशी है कि गांव हो या शहर, पंचायतें हो या सामाजिक संस्थाएं, हर जगह लोगों ने बढ़ चढ़कर भागीदारी की है।
0: শ্ৰীমোদীয়ে কয় যে কিছুদিন পূৰ্বে গ্লাছগোত আৰম্ভ হোৱা কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা এথলীটসকলক প্ৰতিজন ভাৰতীয়ই শুভেচ্ছা জনাইছে। প্ৰতিগৰাকী খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন কৰিব বুলি দেশবাসীয়ে আশা প্ৰকাশ কৰিছে। শেহতীয়াকৈ ক্ৰীড়াক্ষেত্ৰত ভাৰতৰ যুৱক যুৱতীয়ে উল্লেখনীয় সাফল্য লাভ কৰাক লৈ গৌৰৱ প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে পি ভি সিন্ধু হৈছে জাপান অপেনৰ খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ভাৰতীয় মহিলা ক্ৰিকেট দলেও লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত জয়লাভ কৰাৰ কথা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই জয়ক ঐতিহাসিক বুলি অভিহিত কৰে। শ্ৰীমোদীয়ে ছায়েন্স অলিম্পিয়াডৰ কথা প্ৰকাশ কৰি কয় যে এই অলিম্পিয়াডত বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে ৰাষ্ট্ৰই অহা 7 আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰিব। এই দিনটোত দেশৰ শিপিনীসকলৰ দক্ষতা আৰু সৃজনীশীলতাক উদযাপন কৰা হয় বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে হস্তনিৰ্মিত সামগ্ৰীৰ ব্যৱহাৰৰ জৰিয়তে শিপিনীসকলক উৎসাহিত কৰাৰ লগতে ভকেল ফৰ লোকেল ধাৰণাক অধিক শক্তিশালী কৰি তুলিবলৈ জনসাধাৰণক আহান জনায়। মন কী বাতৰ সামৰণিত শ্ৰীমোদীয়ে অহা 15 আগষ্টত উদযাপন কৰিবলগীয়া স্বাধীনতা দিৱসৰ কথা উল্লেখ কৰি কয় যে এই দিনটোত দেশৰ স্বাধীনতাৰ হকে সৰ্বোচ্চ ত্যাগ কৰা সহস্ৰবীৰক স্মৰণ কৰা হয়। তেওঁ কয় যে বিগত বছৰসমূহত হৰ ঘৰ তিৰংগা অভিযানে সমগ্ৰ দেশক একত্ৰিত কৰি ৰাখিছে। তেওঁ জনসাধাৰণক 15 আগষ্টৰ পূৰ্বে মাই গভটো তেওঁলোকৰ ন ন ধাৰণা আৰু পৰামৰ্শসমূহ আগবঢ়াবলৈ আহান জনায়। 1999 চনত কাৰ্গিল যুদ্ধত প্ৰাণাহুতি দিয়া ভাৰতীয় সৈনিকৰ অসীম বীৰত্বৰ প্ৰতি সন্মান জনাই সমগ্ৰ দেশত আজি 27 সংখ্যক কাৰ্গিল বিজয় দিৱস পালন কৰা হৈছে। এই অভিযানৰ সময়ত ভাৰতীয় সশস্ত্ৰ বাহিনীসমূহে পাকিস্তানী সৈনিক আৰু সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰা জম্মু কাশ্মীৰৰ কাৰ্গিলৰ ভূখণ্ডত নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ বাবে সৰ্বোচ্চ বলিদান দিয়া সাহসী জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে কাৰ্গিল বিজয় দিৱস হৈছে ভাৰতীয় সেনাৰ অদম্য সাহস আৰু বীৰত্বৰ প্ৰতীক। লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো এই দিৱস উপলক্ষে কাৰ্গিলত নিহত বীৰ জোৱানসকললৈ শ্ৰদ্ধা নিবেদন কৰে। এই বাৰ্তাত শ্ৰীবিৰলাই কাৰ্গিল যুদ্ধৰ জোৱানসকলক অদম্য সাহস আৰু অটল সমৰ্পণে পৰৱৰ্তী প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব বুলি উল্লেখ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কাৰ্গিল বিজয় দিৱস উপলক্ষে দীঘলী পুখুৰীৰ যুদ্ধ স্মাৰকত বীৰ জোৱানসকলৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰে। এই উপলক্ষে দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে কয় যে কাৰ্গিল বিজয় দিৱসে ভাৰতীয় সেনা জোৱানৰ অতুলনীয় সাহস, ত্যাগ আৰু অদম্য উদ্যমকে প্ৰতিফলিত কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাৰ্গিল বিজয় দিৱস উপলক্ষে 27 বছৰ পূৰ্বে দেশমাতৃৰ সুৰক্ষাৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। এই উপলক্ষে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে এই দিনটোৱে কেৱল সামৰিক বিজয়ৰ স্মৃতি নহয় বৰং সেনাবাহিনীৰ অতুলনীয় সাহস, অদম্য সংকল্প আৰু সৰ্বোচ্চ ত্যাগক প্ৰতিফলিত কৰে বুলি উল্লেখ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি কাৰ্গিল বিজয় দিৱস উপলক্ষে শ্বহীদৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰা হৈছে। কাছাৰ জিলাৰ শ্ৰীকোণাত আজি আছাম ৰাইফলছে এই দিৱস পালন কৰে। এই উপলক্ষে আয়োজিত একতাৰ দৌৰত আছাম ৰাইফলছৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে অংশগ্ৰহণ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
2: অধ্যাপক তাবুৰাম টাইট সোঁৱৰণী ন্যাসে 2026 বৰ্ষৰ সাহিত্য বঁটাসমূহৰ নাম ঘোষণা কৰিছে। এই অনুসৰি এইবাৰ অধ্যাপক তাবুৰাম টাইট সাহিত্য বঁটা 2026ৰ বাবে খাচী আৰু ইংৰাজী ভাষাৰ লেখক, কবি, ঔপন্যাসিক, শ্বিলঙত অৱস্থিত উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ অধ্যাপক কিন ফাম সিং নংকিন ৰিহক তেখেতৰ ফিউনাৰেল নাইট নামৰ উপন্যাসখনৰ বাবে নিৰ্বাচিত কৰা হৈছে। আনহাতে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ সমন্বয় সাহিত্য বঁটা 2026ৰ বাবে প্ৰথিতযশা সাহিত্যিক সাহিত্য একাডেমী বঁটা প্ৰাপক অনুৰাধা শৰ্মা পূজাৰীলৈ তেখেতৰ মেৰেং

0: In reply, Zimbabwe 67 for 4 in 8 overs when reports last came in. Early opting to bat, India posted 192 for the loss of 5 wickets in the allotted 20 overs. Vaibhav Suryavanshi starred with the bat, scoring 81 of 49 balls. Meanwhile, India have reclaimed the number one spot in the ICC men's T20I rankings after taking an unassailable 2-0 lead against Zimbabwe in the ongoing 3-match series at Harare. And that is the end of this news bulletin.
1: বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন, ৰপ্তানি অথবা মৈত্ৰীৰ ৰাষ্ট্ৰসমূহৰ সৈতে ৰাজনৈতিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰত অবিৰতভাৱে নতুন শিখৰত উপনীত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। প্ৰহ্লাদ যোশীয়ে আজি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ৰাজ্যখনৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ 5 শতাধিক গাঁও এতিয়াও বানৰ কবলত আছে। আৰু 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতে জিম্বাবৱেক জয়ৰ বাবে 193 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন, ৰপ্তানি অথবা মৈত্ৰীৰ ৰাষ্ট্ৰসমূহৰ সৈতে ৰাজনৈতিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰত অবিৰতভাৱে নতুন শিখৰত উপনীত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত এইদৰে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে লগতে আজি কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ কৰে। তেওঁ কয় যে কাৰ্গিল বিজয় দিৱস উদযাপন কৰাৰ বাবেই 26 জুলাই দিনটো মনত ৰাখিবলৈ দিনপঞ্জীৰ প্ৰয়োজন নহয়। এই দিনটোৱে সকলোৰে মন গৌৰৱৰ ভাৱনাৰে ভৰাই তোলে আৰু জনসাধাৰণক দেশৰ বীৰ সৈনিকৰ অসীম সাহসৰ বিষয়ে সোঁৱৰাই দিয়ে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্বহীদসকলৰ প্ৰতি প্ৰণিপাত জনাই তেওঁ কয় যে তেওঁলোকে দেশ মাতৃৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি গৈছে। শ্ৰীমোদীয়ে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে নিৰাপদ, সামৰ্থ্যৱান আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্প সুদৃঢ় কৰিবলৈ দেশবাসীক আহ্বান জনায়।
2: आज कारगिल विजय दिवस है। ये दिन हमें गर्व से भर देता है। ये दिन हमें अपने वीर जवानों के अद्भुत साहस की याद दिलाता है। कारगिल की ऊंची ऊंची चोटियां, कठिन मौसम, दुश्मन की चुनौती, हर परिस्थिति हमारे सैनिकों के सामने थी, लेकिन उनका हौसला हर चुनौती से बड़ा था। उन्होंने माँ भारती की रक्षा के लिए अपना सर्वस्व अर्पित कर दिया। आज कारगिल विजय दिवस पर मैं सभी वीर शहीदों और वीर सैनिकों को श्रद्धापूर्वक नमन करता हूँ।
1: দেশে অহৰহভাৱে প্ৰযুক্তিগত সামৰ্থ্য বৃদ্ধি কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অলপতে INS মহেন্দ্ৰগিৰি নামৰ দেশতে নিৰ্মিত এখন অত্যাধুনিক যুদ্ধ জাহাজ নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছে। জাহাজখনত ব্যৱহৃত 75% অধিক সামগ্ৰী স্বদেশী বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীয়ে জাহাজখনক আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত শক্তিৰ প্ৰতীক বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে কেটছ দ্য ৰেইন অভিযানৰ কথা উল্লেখ কৰি কয় যে 4 জুলাইৰ পৰা চলি থকা এই অভিযানৰ দ্বাৰা বৰষুণৰ পানী সংৰক্ষণ, ভূগৰ্ভৰ পানী পুনৰ আহৰণ, পুৰণি জলস্তৰ পুনৰ উদ্ধাৰ তথা গছপুলি ৰোপণ কাৰ্যসূচীক নতুন গতি প্ৰদান কৰা হৈছে। তেওঁ কয় যে কোনো অঞ্চলত পুৰণি পুখুৰীসমূহৰ পৰা বোকা আঁতৰোৱাৰ লগতে বিভিন্ন ঠাইত কুঁৱাবোৰ পুনৰ উদ্ধাৰ কৰা হৈছে। মন কী বাতৰ সামৰণিত শ্ৰীমোদীয়ে অহা 15 আগষ্টত উদযাপন কৰিবলগীয়া স্বাধীনতা দিৱসৰ কথা উল্লেখ কৰি কয় যে এই দিনটোত দেশৰ স্বাধীনতাৰ হকে সৰ্বোচ্চ ত্যাগ কৰা অজস্ৰ বীৰক স্মৰণ কৰা হয়। তেওঁ কয় যে বিগত বছৰসমূহত হৰ ঘৰ ত্ৰিৰংগা অভিযানে সমগ্ৰ দেশক একত্ৰিত কৰি ৰাখিছে। তেওঁ জনসাধাৰণক 15 আগষ্টৰ পূৰ্বে মাইকফ মুকলি মঞ্চত তেওঁলোকৰ ন ন ধাৰণা আৰু পৰামৰ্শসমূহ আগবঢ়াবলৈ আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি শিক্ষামন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পাছতে কালি শ্ৰীযোশীক এই পদত নিযুক্তি দিয়া হয়। শ্ৰীযোশীয়ে গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণৰ লগতে নতুন তথা নবীকৰণযোগ্য শক্তি বিভাগৰ মন্ত্ৰী হিচাপেও দায়িত্ব অব্যাহত ৰাখিছে। দায়িত্বভাৰ গ্ৰহণ কৰাৰ লগে লগে শ্ৰীযোশীয়ে শিক্ষা মন্ত্ৰালয়ৰ বিভিন্ন আঁচনি আৰু গুৰুত্বপূৰ্ণ পদক্ষেপৰ ৰূপায়ণ মূল্যায়ন কৰাৰ উদ্দেশ্যে এক পৰ্যালোচনামূলক বৈঠকত অধ্যক্ষতা কৰে। শিক্ষা বিভাগৰ ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীৰ লগতে মন্ত্ৰালয় কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া বৈঠকত উপস্থিত থাকে। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই দায়িত্ব প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। মন্ত্ৰালয়ৰ কাম কাজ, নীতি নিয়ম তথা বৰ্তমান অব্যাহত থকা পদক্ষেপসমূহ বিশেষভাৱে অনুধাৱন কৰিবলৈ তেওঁ পৰ্যালোচনা বৈঠকত

অংশগ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰে। শিক্ষা বিভাগক এটা বৃহৎ আৰু গুৰুত্বপূৰ্ণ বিভাগ বুলি মত প্ৰকাশ কৰি তেওঁ কয় যে শিক্ষা মন্ত্ৰালয়ৰ কাৰ্যসূচীসমূহক আগুৱাই নিয়া আৰু নতুন পদক্ষেপসমূহ ৰূপায়ণ কৰাৰ লগতে এই সম্পৰ্কীয় প্ৰক্ৰিয়াসমূহ ভালদৰে বুজি পোৱাত সম্প্ৰতি অগ্ৰাধিকাৰ দিয়া হৈছে। প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয়ত আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ AI হলবক্স উদ্বোধন কৰা হয়। এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ লোক উপস্থিত থাকে। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ জীৱনৰ অভিজ্ঞতা, নেতৃত্ব আৰু দেশৰ প্ৰতি আগবঢ়োৱা অৱদানৰ সন্মানাৰ্থে এই হলবক্স উদ্বোধন কৰা হয়। প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ দিনত হোৱা 1999 চনৰ কাৰ্গিল যুদ্ধৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয়ত কাৰ্গিল বিজয় দিৱসৰ প্ৰদৰ্শনীৰো আয়োজন কৰা হয়। এই পদক্ষেপৰ দ্বাৰা অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বৰ লগতে দেশৰ সশস্ত্ৰ বাহিনীৰ প্ৰতিও সন্মান প্ৰদৰ্শন কৰা হয়। এই AI হলবক্সে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে দেশৰ বিশিষ্ট নেতাসকলৰ অৱদান, দৃষ্টিভংগী আৰু ধাৰণা 3D ৰূপত উপস্থাপন কৰিব। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ৰাজ্যখনৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ 5 শতাধিক গাঁও এতিয়াও বানৰ কবলত আছে। ৰাজ্যখনৰ 10খন জিলাৰ সৰ্বমুঠ 810খন গাঁও বানৰ বুৰ গৈছে। এইবাৰ বানত 6,54,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 4জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰত 3জন আৰু চৰাইদেউত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যখনত এইবাৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 66 হৈছেগৈ। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি ৰাজ্যখনৰ বান পৰিস্থিতিৰ বিতংভাৱে বুজ লয়। শ্ৰীসোণোৱালে এই সন্দৰ্ভত কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বান পৰিস্থিতি জোৰা মৰাৰ সকলো সাহায্য আগবঢ়াব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিছে। বৈজ্ঞানিক পৰিকল্পনা আৰু সামূহিক অংশগ্ৰহণৰ জৰিয়তে কেটচ দ্য ৰেইন অভিযান আৰু মিছন জল ৰক্ষাৰ অধীনত ছত্তীশগড়ৰ ৰাজনন্দগাঁও জিলাই জল সংৰক্ষণৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰতে নজিৰ সৃষ্টি কৰা বুলি জল শক্তি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। 662খন গাঁৱত 60,000তকৈ অধিক পানী সংৰক্ষণ আৰু জল পুনৰ্বহতিৰ সুবিধা সৃষ্টি কৰা হৈছে। 500ৰো অধিক নিষ্ক্ৰিয় হৈ থকা পানীৰ উৎসক ৰিচাৰ্জ শ্বাফ্টলৈ ৰূপান্তৰিত কৰাৰ লগতে 6 শতাধিক বিশেষ কুঁৱাক 1,700 মিনি পাৰ্কুলেশ্যন টেংকৰ সৈতে সংযোগ কৰাৰ উপৰি 2,500 পানীৰ উৎসক জিঅ'টেক কৰা হৈছে। মন্ত্ৰালয়ে কয় যে এই পদক্ষেপৰ অধীনত সাম্ভাৱ্য ভূগৰ্ভস্থ পানী পুনৰ ভৰ্তি কৰা স্থান চিনাক্ত কৰিবলৈ GIS মেপিং, ৰিম'ট চেন্সিং, একুইফাৰ মেপিং আৰু ডিজিটেল এলিভেশ্যন মডেলৰ দৰে উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। এই বৈজ্ঞানিক পদক্ষেপসমূহে বৰষুণৰ পানী সংগ্ৰহ আৰু ভূগৰ্ভস্থ পানী পুনৰ ভৰ্তি কৰা প্ৰক্ৰিয়া উল্লেখযোগ্যভাৱে ত্বৰান্বিত কৰা বুলি মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি ভাৰত বিভাজনক ইতিহাসৰ আটাইতকৈ ডাঙৰ ভুল আখ্যা দি কয় যে পাকিস্তান অধিকৃত জম্মু কাশ্মীৰ PUK বিষয়টো ভাৰত আৰু পাকিস্তানৰ মাজত একমাত্ৰ অমীমাংসিত হৈ আছে। নতুন দিল্লীৰ কাশ্মীৰী সাংস্কৃতিক কেন্দ্ৰত POJK ইউথ ফৰামৰ সহযোগিতাত জম্মু কাশ্মীৰ পিপলছ ফৰামে আয়োজন কৰা 27 সংখ্যক কাৰ্গিল বিজয় দিৱস স্মাৰক অনুষ্ঠানত ভাষণ দি ডঃ সিঙে এই কথা প্ৰকাশ কৰে। ডঃ সিঙে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰতিৰক্ষা কৌশলক এক প্ৰক্ৰিয়াশীল দৃষ্টিভংগীৰ পৰা ৰূপান্তৰ ঘটাই বাহ্যিক আক্ৰমণৰ বিৰুদ্ধে নিৰ্ণায়ক আৰু সক্ৰিয় সঁহাৰি হিচাপে গঢ় দিছে। মন্ত্ৰীগৰাকীয়ে কাৰ্গিল বিজয় দিৱসক ভাৰতৰ একতা আৰু সাৰ্বভৌমত্ব সুৰক্ষিত কৰাৰ বাবে ৰাষ্ট্ৰৰ অটল প্ৰতিশ্ৰুতিৰ এক স্মাৰক হাৰাৰেত অনুষ্ঠিত ভাৰত আৰু জিম্বাবৱেৰ মাজৰ 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ভাৰতে জিম্বাবৱেক জয়ৰ বাবে 193 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। টছত জিকি প্রথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 192 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ বৈভৱ সূৰ্যবংশীয়ে সৰ্বাধিক 81 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত জিম্বাবৱেই এই বাতৰি যুগুতোৱাৰ পৰলৈকে 10 অভাৰত 4টা উইকেট হেৰুৱাই 77 ৰাণ কৰি খেলি আছে। ভাৰতে কালি একেটা স্থানত অনুষ্ঠিত দ্বিতীয়খন খেলত ঘৰুৱা দল জিম্বাবৱেক 90 ৰাণত পৰাস্ত কৰি শৃংখলাত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰে। উল্লেখযোগ্য যে ভাৰতে শুকুৰবাৰে অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত জিম্বাবৱেৰ বিৰুদ্ধে 7 উইকেটত জয়লাভ কৰিছিল। প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন, ৰপ্তানি অথবা মৈত্ৰী ৰাষ্ট্ৰসমূহৰ সৈতে ৰাজনৈতিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰত অবিৰতভাৱে নতুন শিখৰত উপনীত হৈছে বুলি

0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। প্ৰহ্লাদ যোশীয়ে আজি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ৰাজ্যখনৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ 5 শতাধিক গাঁও এতিয়াও বানৰ কবলত আছে। আৰু 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতে জিম্বাবৱেক জয়ৰ বাবে 193 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া আগবঢ়াইছোঁ কণ কণ শিশুসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান উমলা ঘৰ। আজি এই অনুষ্ঠানত জামুগুৰিহাটৰ শোণিতকোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান শুনিবলৈ পাব। বাণীবন্ধন আৰু সম্পাদনা প্ৰিয়ংকা বৰাৰ, প্ৰযোজনা প্ৰচাৰণ কাৰ্যবাহী গৌতম নাথৰ।
2: আকাশবাণী তেজপুৰ আগবঢ়াইছো কণ কণ মইনাহঁতৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান উমলা ঘৰ।

শ্ৰোতাসকল, আজিৰ উমলাঘৰ অনুষ্ঠানত লৈ আহিছো জামুগুৰিৰ শোণিতকোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা অনুষ্ঠান। প্ৰথমে শুনোৱা হওকচোন এটি সমবেত কণ্ঠৰ গীত।

0: গাব্ৰিয়েল বৰুৱা। মই এটা কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ। কবিতাৰ শিৰোনাম ন সমাজ। কবি কলা গুৰু বিষ্ণু প্ৰসাদ ৰাভা। অ' জুমে জুমে আহ কেঁচা সোণ, আহ বনোৱাৰ দল, ন পোহৰৰ জিলিখানি যাওঁ আগুৱাই বল, চুগমীয়া সাঁচতীয়া যা জাবৰিমলি, চিকুণাই যাওঁ গা জোকাৰি দেহাৰ পুৰণি ধূলি, নতুন সাজত নতুন ভাৱত ন ধৰাত উজলি, আগুৱাই যাওঁ লগৰীয়া দেখুৱাওঁ গাৰ বল, মুকুতিৰ পাত পোহৰাই যাওঁ আগবাঢ়ো বল বল, শাৰী শাৰী পজা বাৰী লাখে লাখে খাল, নীলগৰ পিটনিটোৰ পিত খোৱা জঞ্জাল, আলান ঢকলীয়া ধূলাৰে ৰান্ধোন শাল, চাফ কৰি ঘাট সাজি আলি বাট দেখুৱাওঁ গাৰ বল, আহ আহ সমনীয়া ন সমাজ গঢ়ো বল। ধন্যবাদ।
1: নমস্কাৰ, মোৰ নাম শ্ৰী অনিকেত জি এছ ওৰাং। মই শোণিতকোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ ছাত্ৰ। মই পাৰ্বতী প্ৰসাদ বৰুৱাৰ এটি গীত গাম।

0: নমস্কাৰ
1: নমস্কাৰ, মোৰ নাম শ্ৰী গুঞ্জন প্ৰতিম নাথ। আজি মই এটি আধুনিক গীত পৰিৱেশন কৰিম। এই গীতটি লিখিছে মোৰ ককা আৰু সুৰ দিছে মোৰ মা।

0: ধন্যবাদ।
1: শ্ৰোতাসকলে ইমান পৰে আজিৰ উমলা ঘৰ অনুষ্ঠানত জামুগুৰিৰ শোণিতকোঁৱৰ গজেন বৰুৱা সংগীত মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত বাদ্যযন্ত্ৰ সংগত কৰিলে হাৰমনিয়ামত কৰবী শইকীয়া আৰু তবলাত জয়ন্ত নাথে। অনুষ্ঠানটিৰ পৰিচালনা মহাবিদ্যালয়খনিৰ অধ্যক্ষা কৰবী শইকীয়াৰ, বাণীবন্ধন আৰু সম্পাদনা প্ৰিয়ংকা দাসৰ, প্ৰযোজনা গৌতম নাথৰ।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, এতিয়া মই ৰূপলী বৰা শইকীয়াই আগবঢ়াবলৈ লৈছোঁ আমাৰ দৈনন্দিন অনুষ্ঠান আজিৰ দিনটো। আজি 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ 26 তাৰিখ।

আজি কাৰ্গিল বিজয় দিৱস। কাৰ্গিল যুদ্ধৰ বিজয়ৰ লগতে বীৰ শ্বহীদসকলক স্মৰণ কৰি প্ৰতি বছৰে আজিৰ দিনটোত এই দিৱস পালন কৰা হয়। 1999 চনত সংঘটিত কাৰ্গিল যুদ্ধত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে যি সাহস বীৰত্ব দেখুৱাইছিল, তেওঁলোকৰ আত্মত্যাগক দেশবাসীয়ে সদায় স্মৰণ কৰি থাকিব। জম্মু কাশ্মীৰৰ কাৰ্গিল অঞ্চলৰ দুৰ্গম আৰু বৰফে আবৃত হৈ থকা পাহাৰীয়া অঞ্চলত সংঘটিত এই যুদ্ধ সহজ নাছিল। তৎসত্ত্বেও দেশৰ বীৰ সন্তানসকলে এই যুদ্ধত দেশৰ শত্ৰুক বীৰত্বৰে পৰাস্ত কৰিছিল। অপাৰেশ্যন বিজয়ৰ অধীনত ভাৰতীয় সেনাই পাকিস্তানী অনুপ্ৰৱেশকাৰীক যি দখল কৰিছিল গুৰুত্বপূৰ্ণ পাহাৰীয়া চকীসমূহ, সেয়া পুনৰ দখল কৰিছিল। এই দিৱসত দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা কাৰ্গিল যুদ্ধৰ বীৰ শ্বহীদসকলক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। তেওঁলোকৰ ত্যাগ আৰু বীৰত্বই দেশবাসীক সদায় অনুপ্ৰাণিত কৰি আহিছে। তেনে এগৰাকী অসম মাতৃৰ বীৰ সন্তান হৈছে জিণ্টু গগৈ। কাৰ্গিল বিজয় দিৱস কেৱল এটা বিজয় উদযাপনৰ দিন নহয়, ই হৈছে ভাৰতীয় সেনাৰ সাহস, ত্যাগ, কৰ্তব্যনিষ্ঠা আৰু দেশপ্ৰেমৰ প্ৰতীক। আজি আন্তৰ্জাতিক মেনগ্ৰোভ দিৱস। ইউনেস্কোই 2015 চনত এই দিৱস প্ৰতিবছৰৰ 26 জুলাই তাৰিখে বিশ্বজুৰি পালনৰ স্বীকৃতি প্ৰদান কৰে। উপকূলীয় অঞ্চলৰ সুৰক্ষা, জৈৱিক বৈচিত্ৰতা ৰক্ষা আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াত মেনগ্ৰোভ অৰণ্যৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। মেনগ্ৰোভ বনাঞ্চলবোৰে উপকূলীয় এলেকাবোৰৰ ঘূৰ্ণীবতাহ, চুনামি, জোৱাৰভাটা, সাগৰীয় ঢৌৰ প্ৰকোপৰ পৰা প্ৰাকৃতিক ঢাল হিচাপে সুৰক্ষা প্ৰদান কৰে। ইয়াৰ লগতে এই পৰিৱেশতন্ত্ৰ সাগৰীয়

পানীৰ প্ৰজনন স্থল আৰু কাৰ্বন ডাই অক্সাইড সংগ্ৰহ কৰি গোলকীয় তাপমাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। বৰ্ধিত প্ৰদূষণ আৰু মানুহৰ হস্তক্ষেপৰ ফলত এই বহুমূলীয়া অৰণ্যসমূহ ধ্বংসৰ মুখত পৰিছে, যাৰ বাবে ইয়াক সংৰক্ষণ কৰাটো অতিকৈ জৰুৰী হৈ পৰিছে।

আজি মালদ্বীপৰ স্বাধীনতা দিৱস। 1965 চনৰ আজিৰ দিনটোতে মালদ্বীপে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল আৰু নিজস্ব সাৰ্বভৌমত্ব আৰু স্বাধীন পৰিচয় প্ৰতিষ্ঠা কৰিছিল। মালদ্বীপ হৈছে ভাৰতীয় মহাসাগৰত অৱস্থিত এটি দ্বীপ ৰাষ্ট্ৰ। পৰ্যটনৰ বাবে বিখ্যাত এই ৰাষ্ট্ৰখনত 1200তকৈও অধিক সৰুবৰ দ্বীপেৰে গঠিত। চৰাইদেউ মৈদাম অসমৰ এক অমূল্য ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্য। চৰাইদেউ আহোম ৰজাৰ প্ৰথম ৰাজধানী আছিল আৰু আহোম ৰাজ পৰিয়ালৰ মৃত ৰজাৰাণী আৰু ৰাজবংশীয় লোকসকলৰ সমাধিষ্ট কৰা পবিত্ৰ স্থান হিচাপে ইয়াৰ বিশেষ গুৰুত্ব আছে। মৈদামসমূহক বহু সময়ত আহোমসকলৰ পিৰামিড বুলিও কোৱা হয়। 2024 চনৰ আজিৰ দিনটোতে চৰাইদেউ মৈদামক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হয়। ইয়াৰ ফলত অসমৰ ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্যই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক বিশেষ মৰ্যাদা লাভ কৰে। চৰাইদেউ মৈদাম অসমৰ সমৃদ্ধ ইতিহাস, আহোম সভ্যতা আৰু সাংস্কৃতিক ঐতিহ্যৰ এক উজ্জ্বল প্ৰতীক, যি আহোমসকলৰ অনন্য স্থাপত্যশৈলী, ধৰ্মীয় বিশ্বাস আৰু সামাজিক পৰম্পৰাৰ নিদৰ্শন। এই মৈদামসমূহ হৈছে অসমৰ এক গৌৰৱ। ওঠৰশ ছাপন্ন চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰৱৰ্তন হয় বিধৱা বিবাহ আইন। এই আইন দেশত প্ৰৱৰ্তন কৰাৰ আঁৰৰ ব্যক্তিগৰাকী আছিল ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ। তেওঁ আছিল ভাৰতীয় সমাজ সংস্কাৰক, শিক্ষাবিদ, লেখক আৰু দাৰ্শনিক। কেৱল বিধৱা বিবাহৰ প্ৰচলনেই নহয়, তেওঁ নাৰী শিক্ষাৰ প্ৰসাৰণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। হিন্দু বিধৱা পুনৰ্বিবাহ আইনৰ জৰিয়তে তেওঁ বাল্যবিবাহ আৰু বহুবিবাহৰ দৰে সামাজিক কুপ্ৰথাৰো বিৰোধিতা কৰিছিল। তেওঁৰ অসাধাৰণ জ্ঞান আৰু সমাজ সংস্কাৰৰ বাবে তেওঁক বিদ্যাসাগৰ উপাধি প্ৰদান কৰা হৈছিল। উমাকান্ত বৈৰাগী অসমৰ লোক সংস্কৃতিৰ এগৰাকী শিল্পী। তেওঁ টোকাৰী গীতৰ সাধক ৰূপে পৰিচিত। ডিব্ৰুগড় জিলাত জন্মগ্ৰহণ কৰা উমাকান্ত বৈৰাগীৰ 2023 চনৰ আজিৰ দিনটোতে দেহাৱসান ঘটে। তেওঁ প্ৰায় 1400 টোকাৰী গীত ৰচনা কৰিছে। সংগীত নাটক একাডেমী, প্ৰতিমা পাণ্ডে বঁটা, ডক্টৰ ভূপেন হাজৰিকা সংহতি বঁটা লাভ কৰা উমাকান্ত বৈৰাগী বৃন্দাবন, মধুৰা, পৰমগুৰু আদি গীতৰ সংকলন তেখেতে ৰচনা কৰিছে। শ্ৰোতাসকল, এয়া আছিল আজিৰ দিনটোৰ ইতিহাস। এয়া আকাশবাণী তেজপুৰ। খন্তিক পিছতে আজি দিনৰ 11 বজাত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 136 সংখ্যক মন কী বাত অনুষ্ঠানটিৰ অসমীয়া ভাষান্তৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

0: भारत अभियान।
1: निक्षय मित्र तो हम सबका साथ निभाते, टीबी रोगी व परिजन को पोषण, जांच, इलाज और आजीविका संबंधी सहायता पहुंचाते। जब मिल जाएगा सबको अपना निक्षय मित्र तैयार, तब पक्की हो जाएगी हमारी जी और टीबी की।
2: मीडियम एफर 411.5 और 289.9 मीटर, FM बैंडर 101.6 MHz और DRM फ्रिकुएंसिर 1026 kHz एया आकाशवाणी गुवाहाटीर महाबाहु और प्राग्ज्योतिषपुर। एतिया शुनक আজি দিনৰ 11 বজাত প্ৰচাৰিত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ। এই অনুষ্ঠান অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনাইছে।
3: মোৰ প্ৰিয় দেশবাসী নমস্কাৰ। আমাৰ জীৱনত কিছু তাৰিখ এনেধৰণৰ যাক মনত ৰখাৰ বাবে কেলেণ্ডাৰ চোৱাৰ প্ৰয়োজনেই নহয়। আজি 26 জুলাইও এনে এটা তাৰিখ। আজি কাৰ্গিল বিজয় দিৱস। এই দিনটোৱে আমাক গৰ্বৰে উপচাই পেলায়। এই দিনটোৱে আমাক আমাৰ বীৰ জোৱানসকলৰ অদ্ভুত সাহসক সোঁৱৰাই দিয়ে। কাৰ্গিলৰ উচ্চ শিখৰ, কঠিন জলবায়ু, শত্ৰুৰ প্ৰত্যাহ্বান, সকলো পৰিস্থিতি আমাৰ সৈনিকসকলৰ সন্মুখত আছিল, কিন্তু তেওঁলোকৰ মনোবল সকলো প্ৰত্যাহ্বান ৰক্ষাৰ বাবে সকলো অৰ্পণ কৰে। আজি কাৰ্গিল বিজয় দিৱসত মই সকলো বীৰ শ্বহীদ আৰু বীৰ সৈনিকক শ্ৰদ্ধাৰে নমস্কাৰ জনাইছোঁ। বন্ধুসকল, আজিৰ ভাৰতে নিজৰ বীৰসকলক কেৱল স্মৰণ কৰাই নহয়, কেইবাটাও প্ৰজন্মলৈ তেওঁলোকৰ গাথাক পৰিচিত কৰায়। এই উদ্দেশ্যেৰে এই বছৰত এক বিশেষ শৌৰ্য বিজয় যাত্ৰাৰ আয়োজন কৰা হৈছিল। 14 জুলাইত দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা আৰম্ভ হোৱা এই মটৰচাইকেল যাত্ৰা দ্ৰাছৰ কাৰ্গিল যুদ্ধ স্মাৰকত উপস্থিত হ'ব। ইয়াৰ বাৰ্তা হ'ল ওৱান ৰাইড ওৱান নেশ্যন ওৱান চেলিউট। এই যাত্ৰাই আমাক স্মৰণ কৰায় যে দেশৰ হকে দিয়া বলিদান কেতিয়াও পাহৰিব নোৱাৰি। বন্ধুসকল, আজি ভাৰতে নিজৰ সৈনিকসকলৰ সাহসৰ লগে লগে প্ৰযুক্তিগত ক্ষমতাকো শক্তিশালী কৰিছে। কিছুদিন পূৰ্বে ভাৰতীয় নৌসেনাত INS মহেন্দ্ৰগিৰি সংযুক্ত হৈছে। এইখন আধুনিক যুদ্ধজাহাজৰ চানেকী ভাৰততে কৰা হৈছে, নিৰ্মাণো ভাৰততে কৰা হৈছে। ইয়াত 75%তকৈও অধিক স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰা হৈছে। এয়া আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত শক্তিৰ প্ৰতীক। এই মাহতেই DRDOই পিনাকা লং ৰেঞ্জ গাইডেড ৰকেটৰ সফল উৎক্ষেপণ সম্পন্ন কৰিছে। এই সফলতাৰ আঁৰত আমাৰ বৈজ্ঞানিক আৰু অভিযন্তাসকলৰ সামূহিক পৰিশ্ৰম নিহিত হৈ আছে। 2-3 দিন পূৰ্বে DRDOই কুছা মিছাইলৰো সফল পৰীক্ষণ কৰিছে। বন্ধুসকল, আজি প্ৰতিৰক্ষা উৎপাদন বা প্ৰতিৰক্ষা ৰপ্তানি অথবা মিত্ৰ দেশৰ সৈতে ৰাজনৈতিক সহযোগৰ ক্ষেত্ৰত ভাৰতে নিৰন্তৰ নতুন শিখৰত আৰোহণ কৰিছে। এই মাহৰ আৰম্ভণিতে মই ইণ্ডোনেছিয়াত আছিলোঁ, য'ত ব্ৰহ্মছ আৰু অস্ত্ৰ মিছাইলৰ বাবে এক বৃহৎ বুজাপৰা চুক্তি হৈছিল। ভাৰতৰ প্ৰতিৰক্ষা উপকৰণ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ ভৰসা বাঢ়িছে। আহক, এই কাৰ্গিল বিজয় দিৱসত আমি আমাৰ অমৰ শ্বহীদসকলক স্মৰণ কৰোঁ আৰু এক সুৰক্ষিত, সক্ষম আৰু আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণত আমাৰ সংকল্প আৰু দৃঢ় কৰোঁ। মোৰ প্ৰিয় দেশবাসী, মন কী বাতৰ যোৱাটো খণ্ডত মই আপোনালোকৰ সৈতে কেটচ দ্য ৰেইন অভিযানৰ বিষয়ে কথা পাতিছিলোঁ। মই অনুৰোধ কৰিছিলোঁ যে বৰষুণৰ প্ৰতিটোপাল পানী সংৰক্ষণৰ এই অভিযানক জন আন্দোলন হিচাপে গঢ়ি তোলক। কেটচ দ্য ৰেইনৰ বাৰ্তা একেবাৰে পোনপটীয়া, য'ত বৰষুণ পৰে, যেতিয়া বৰষুণ পৰে তাতে পানী সংৰক্ষণ কৰক। সেইবাবেই 4 জুলাইৰ পৰা সমগ্ৰ দেশতে এক বিশেষ অভিযান আৰম্ভ কৰা হৈছে। ইয়াৰ জৰিয়তে বৰষুণৰ পানী সঞ্চয়, ভূগৰ্ভৰ পানীক পুনৰাই আহৰণ, পুৰণি জলস্তৰক পুনৰ্জীৱন আৰু গছপুলি ৰোপণ কাৰ্যসূচীক নতুন গতি প্ৰদান কৰা হৈছে। মই খুবেই সুখী যে গাঁৱেই হওক বা চহৰ, পঞ্চায়তেই হওক বা সামাজিক সংস্থা, সকলো স্থানতেই সকলোৱে আগবাঢ়ি আহি অংশগ্ৰহণ কৰিছে। ক'ৰবাত

পুৰণি পুখুৰীৰ পৰা বোকা খান্দি উলিওৱা হৈছে, ক'ৰবাত কুঁৱাসমূহক পুনৰ্জীৱন দিয়া হৈছে, বন্ধ হৈ থকা বৰৱেলসমূহক ভূগৰ্ভৰ পানী ৰিচাৰ্জৰ মাধ্যম কৰা হৈছে। বন্ধুসকল, মধ্যপ্ৰদেশৰ সিধি জিলাত প্ৰায় 1500 পুখুৰী নিৰ্মাণ কৰা হৈছে, নৰসিংহপুৰত অমৃত সৰোবৰ নিৰ্মাণ কৰা হৈছে, মহাৰাষ্ট্ৰৰ নাছিকৰ পানীৰ ধাৰণ ক্ষমতা বৃদ্ধি পাইছে, অন্ধ্ৰপ্ৰদেশৰ নন্দয়ালৰ প্ৰতিখন গাঁও পঞ্চায়ততে পুৰণি পুখুৰীবোৰ ব্যৱহাৰৰ উপযোগী কৰি তোলা হৈছে, আমাৰ নগৰবোৰো পিছপৰি থকা নাই, ছত্তীশগড়ৰ কোৰবা, উৰিষ্যাৰ ভুৱনেশ্বৰ আৰু অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰমত এই অভিযানৰ ফল ভালকৈ দেখা পোৱা গৈছে। আহক আমিও আমাৰ ওচৰৰ কোনো এটা পুখুৰী বা কুঁৱাৰ দায়িত্ব লওঁ, পানীৰ প্ৰতিটো টোপাল বচাওঁ। আজি সাঁচি ৰখা প্ৰতিটো টোপাল ভৱিষ্যতৰ প্ৰজন্মৰ বাবে ডাঙৰ সম্পদ। মোৰ প্ৰিয় দেশবাসী, কেইদিনমান আগতে গ্লাছগোত কমনৱেলথ গেমছ আৰম্ভ হৈছে। প্ৰতিজন দেশবাসীয়ে ভাৰতীয় দলটোক শুভেচ্ছা যাচিছে। তেওঁলোক আটায়ে বিচাৰিছে আমাৰ প্ৰতিজন

বা কুঁৱাৰ দায়িত্ব লওঁ, পানীৰ প্ৰতিটো টোপাল বচাওঁ। আজি সাঁচি ৰখা প্ৰতিটো টোপাল ভৱিষ্যতৰ প্ৰজন্মৰ বাবে ডাঙৰ সম্পদ। মোৰ প্ৰিয় দেশবাসী, কেইদিনমান আগতে গ্লাছগোত কমনৱেলথ গেমছ আৰম্ভ হৈছে। প্ৰতিজন দেশবাসীয়ে ভাৰতীয় দলটোক শুভেচ্ছা যাচিছে। তেওঁলোক আটাইয়ে বিচাৰিছে আমাৰ প্ৰতিজন খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰি আটাইৰে অন্তৰ জয় কৰিব। বন্ধুসকল, শেহতীয়াকৈ আমাৰ যুৱকসকলে ক্ৰীড়াক্ষেত্ৰত সুন্দৰ প্ৰদৰ্শন কৰি আছে। পি ভি সিন্ধু বেডমিণ্টনত জাপান অ'পেনত খিতাপ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হ'ল। ই গোটেই দেশৰ বাবে গৌৰৱৰ কথা। ভাৰতীয় মহিলা ক্ৰিকেটৰ দলটোৱে লণ্ডনৰ লৰ্ডছ ষ্টেডিয়ামত নিজৰ প্ৰথমখন টেষ্ট মেচত জয়ী হয়। আমাৰ দলে 270 ৰাণৰ বিশাল ব্যৱধানত বিজয়ী হৈ ইতিহাস ৰচনা কৰে। কিন্তু সেইটোৱেই একমাত্ৰ কথা নহয়। লৰ্ডছ ষ্টেডিয়ামৰ সুদীৰ্ঘ ইতিহাসত এইখন আছিল প্ৰথমখন মহিলা দলৰ টেষ্ট মেচ। এই ষ্টেডিয়ামতে 1983 চনত ভাৰতে প্ৰথমবাৰৰ বাবে ক্ৰিকেটৰ বিশ্বকাপ জয় কৰিছিল। এতিয়া আমাৰ নাৰী শক্তিয়েও ইয়াতেই দেশৰ নাম উজ্জ্বল কৰিলে। বন্ধুসকল, কিছুমান সৰু সৰু প্ৰয়াসৰে বহুত গুৰুত্ব থাকে। কেৰালামৰ এৰ্ণাকুলামৰ দক্ষিণে চিত্তুৰত এখন বিদ্যালয়ত এটা সংস্কৃত ক্লাব আছে। ইয়াত এজন শিক্ষক অভিলাষ ডাঙৰীয়াই বেলেগ ধৰণেৰে সংস্কৃত ভাষাক জনপ্ৰিয় কৰিছে। অক্ষৰ কন্দুক নামৰ এই প্ৰকল্পটোত সংস্কৃত ভাষাৰ প্ৰতিটো আখৰক ফুটবল খেলৰ ব্যৱহৃত শব্দৰ সৈতে সংযুক্ত কৰি সহজবোধ্য কৰি তোলা হৈছে। ফলত শিকোতেও আনন্দ পোৱা যায় আৰু খেলৰ প্ৰতিও ধাউতি বাঢ়ে। মোৰ প্ৰিয় দেশবাসী, যোৱা দেওবাৰে হোৱা বিক্ৰম ১ৰ সফল উৎক্ষেপণে প্ৰতিজন দেশবাসীকে গৌৰৱান্বিত কৰিছে। আমি প্ৰতিজন ভাৰতীয় মহাকাশ ক্ষেত্ৰৰ এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'লোঁ। ই আছিল ব্যক্তিগত খণ্ডত নিৰ্মিত প্ৰথমটো ৰকেট। আমাৰ যুৱ উদ্ভাৱকে এই অকল্পনীয় কামটো কৰি দেখুৱালে। তেওঁ কৌশল্য, আগ্ৰহ আৰু ধৈৰ্যৰ সমন্বয়ৰ সুন্দৰ উদাহৰণ দাঙি ধৰিলে। দীৰ্ঘদিন ধৰি মহাকাশ ক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ বাবে মুকলি নোহোৱাকৈ আছিল। এই ক্ষেত্ৰত আগ্ৰহ থকা বহু যুৱকে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ নাপাইছিল। যুৱকসকলৰ হিতৰ বাবে আমি মহাকাশ ক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিলোঁ। ইয়াৰ ফল আজি বিশ্বই দেখা পাইছে। বন্ধুসকল, আমাৰ যুৱকসকলে বিজ্ঞানতো ভাৰতৰ শিৰ উচ্চ কৰিবলৈ সক্ষম হৈছে। ছায়েন্স অলিম্পিয়াডছ পৃথিৱীৰ এটি গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা। ইয়াত বহুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে ভাগ লয়। এই মাহতে ফিজিক্স, কেমিষ্ট্ৰী, বায়'লজি আৰু মেথমেটিক্স বিষয়ৰ অলিম্পিয়াড হৈছিল। এই প্ৰতিযোগিতাসমূহত ভাৰতীয় দলটোৱে সুন্দৰ প্ৰদৰ্শন কৰে। ফিজিক্স অলিম্পিয়াডত আমাৰ 5 প্ৰতিযোগীয়ে স্বৰ্ণ পদক জয় কৰে আৰু ভাৰতে প্ৰথম স্থান লাভ কৰে। যোৱা এটা দশকত প্ৰতিটো ফিজিক্স অলিম্পিয়াডত আমাৰ ছাত্ৰসকলে সোণৰ বা ৰূপৰ পদক অৰ্জন কৰি আহিছে। কেমিষ্ট্ৰী অলিম্পিয়াডতে আমাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে স্বৰ্ণ পদক লাভ কৰিলে। এইটো এতিয়ালৈকে হোৱা প্ৰদৰ্শনসমূহৰ ভিতৰত শ্ৰেষ্ঠ প্ৰদৰ্শন। বায়'লজি অলিম্পিয়াডতো আমাৰ প্ৰতিজন প্ৰতিযোগীয়ে স্বৰ্ণ পদককে ধৰি বিভিন্ন পদক লাভ কৰিছে। মেথমেটিক্স অলিম্পিয়াডত আমাৰ প্ৰতিযোগীসকলে 2 সোণৰ আৰু 4 ৰূপৰ পদক অৰ্জন কৰে। দেশৰ যুৱশক্তিক লৈ মই গৌৰৱান্বিত। ভাৰতত অলিম্পিয়াড আৰু হেকাথনৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পাই আহিছে। মোৰ বিশ্বাস দেশৰ যুৱকসকল আৰু অধিককৈ এই প্ৰতিযোগিতাসমূহৰ সৈতে জড়িত হ'ব আৰু ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিব। মোৰ প্ৰিয় দেশবাসীসকল, শক্তি আৰু সাহসেৰে আগবাঢ়ি গ'লে যিকোনো পথ সহজে অতিক্ৰম কৰিব পাৰি। কাশ্মীৰৰ পৰম্পৰাগতভাৱে নিৰ্মাণ কৰা ৱগু নামৰ কঠবিধ ইয়াৰ উদাহৰণ। প্ৰথমতে দলনিৰ পৰা দলঘাঁহজাতীয় তৃণ উঠাই আনি ৰ'দত শুকুৱাই লোৱা হয় আৰু পিছত ধানখেৰৰ সৈতে বৈ এই বিশেষ কঠবিধ তৈয়াৰ কৰা হয়। 2 কাৰিকৰক একোখন কঠ প্ৰস্তুত কৰিবলৈ 4 সময় লাগে। এই কঠবিধ পৰিৱেশ অনুকূল আৰু এই কঠবিধ ব্যৱহাৰ কৰিলে গৰম দিনত ঠাণ্ডা লাগে আৰু ঠাণ্ডা দিনত গৰম লাগে। মাজতে এই পৰম্পৰাগত কঠৰ প্ৰচলন কমি গৈছিল। পিছে শ্ৰীনগৰৰ গোলাম হুছেইন আৰু তেখেতৰ জী তঞ্জিলাই এই ৱগু কঠবিধক পুনৰ জীৱন দিয়াৰ সংকল্প ল'লে। সাধাৰণ পৰিয়ালৰ এই ব্যক্তি দুজনে অনেক বাধা বিঘিনি অতিক্ৰম কৰি এই কঠ নিৰ্মাণ কৰি গ'ল।

চাওঁতে চাওঁতে আন লোকসকলো এই কাৰ্যত লাগি পৰিল। তেওঁলোকে চৰকাৰী সহযোগো লাভ কৰিলে। জনপ্ৰিয় হৈ উঠা এই ৱগু কঠবিধ এতিয়া আন ঠাইলৈও বিক্ৰীৰ বাবে পঠিয়াব পৰা হৈছে। আমি আজি সকলো স্থানীয় দ্ৰব্যকে গুৰুত্ব দিছোঁ। স্থানীয় দ্ৰব্যৰ বাবে সৰব হোৱা, অৰ্থাৎ ভোকেল ফৰ লোকেল, আমি এই মন্ত্ৰৰে আগবাঢ়িছোঁ। কাশ্মীৰৰ ৱগুক আপোনাৰ ঘৰতো ঠাই দিব পাৰি নেকি এবাৰ ভাবি চাবচোন। বন্ধুসকল, আমাৰ দেশত চাহ কেৱল এবিধ পানীয় নহয়, ই হৈছে আপোন কৰি লোৱাৰ আহিলা। পুৱাৰ আৰম্ভণিয়েই হওক, বন্ধুক লগ পোৱাৰ মুহূৰ্তই হওক, পৰিয়ালৰ আটাইৰে সৈতে কটোৱা মুহূৰ্তই হওক, সকলোতে চাহে সংগ দিয়ে। চাহৰ সৈতে মোৰ সম্পৰ্কৰ বিষয়টো আপোনালোকে ভালদৰেই জানে। পিছে আজি মই যিবিধ চাহৰ কথা ক'বলৈ ওলাইছোঁ, সি সোৱাদৰ লগতে কেইবাগৰাকী মহিলাৰ জীৱনলৈ আত্মনিৰ্ভৰতাৰ নতুন সুগন্ধিও বৈ আনিছে। উত্তৰ প্ৰদেশৰ বিজনোৰ জিলাৰ লক্ষীৱালা গাঁৱৰ মহিলাসকলে আত্মসহায়ক গোটৰ জৰিয়তে বিদুৰ প্ৰেৰণা স্বদেশী হাৰ্বেল টি তৈয়াৰ কৰিছে। ইয়াত গন্ধবিৰিণা, তুলসী, গিলয়, মুলেঠি, কেঁচা হালধি, ডালচেনি, ইলাচি, চফ আদি কেইবাবিধো প্ৰাকৃতিক উপকৰণ মিহলোৱা আছে। সুন্দৰ সোৱাদ আৰু উপকাৰিতাৰ বাবে এই চাহবিধ অতি সোনকালে জনপ্ৰিয় হৈ উঠিছে। প্ৰয়াগৰাজৰ মহাকুম্ভ আৰু দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় খাদ্য উৎসৱত ই বহু সমাদৰ লাভ কৰিছে। বিদেশী পৰ্যটকো এই চাহবিধৰ প্ৰতি আগ্ৰহী হৈ উঠিছে। জ্ঞান, প্ৰকৃতি আৰু মহিলাসকলৰ আত্মবিশ্বাস জড়িত হৈ পৰিলে সৰু সৰু প্ৰচেষ্টাও গৈ বৃহৎ কলেবৰলৈ পৰিৱৰ্তিত হ'ব পাৰে। মোৰ প্ৰিয় দেশবাসী, আজি সমগ্ৰ দেশতে এক পেড় মা কে নাম অভিযানৰ মাজেৰে দেশবাসীয়ে প্ৰকৃতিৰ প্ৰতি তেওঁলোকৰ দায়িত্ব পালন কৰিছে। যেতিয়া সমাজখন এই ভাৱনাৰে একগোট হয়, তেতিয়া বহু সুন্দৰ আৰু প্ৰেৰণাদায়ক উদাহৰণ আমি দেখিবলৈ পাওঁ। বন্ধুসকল, আহমেদাবাদত জন অংশীদাৰিত্বৰ শক্তি আৰু প্ৰভাৱৰ এটি উদাহৰণ আমি দেখিবলৈ পাইছোঁ। ইয়াৰ ভাৰজ অঞ্চলত 25,000 লোক লগ হৈ মাথো এঘণ্টা সময়ৰ ভিতৰত 3,00,000তকৈও অধিক গছপুলি ৰোপণ কৰিছিল। স্কুলীয়া ছাত্ৰ ছাত্ৰী, NCC কেডেট, স্বেচ্ছাসেৱী সংস্থা আৰু আন সাধাৰণ জনতাই ইয়াত অংশ লয়। আহিব ধৰা বছৰসমূহত এই গছপুলিবোৰেই এখন ঘন বননিৰ ৰূপ ল'ব। এই প্ৰচেষ্টাই গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডতো স্থান লাভ কৰিছে। এক পেড় মা কে নাম অভিযানত উত্তৰ প্ৰদেশতো জনশক্তিৰ প্ৰেৰণাদায়ক উদাহৰণ দেখিবলৈ পোৱা গৈছে। 12 জুলাই তাৰিখে ইয়াত এদিনৰ ভিতৰতে 35 কোটিৰো অধিক গছপুলি ৰোপণ কৰা হয়। উত্তৰ প্ৰদেশৰ সাংসদ হিচাপে মই এই কথাত গৰ্ববোধ কৰোঁ। মোৰ প্ৰিয় দেশবাসী, বৃক্ষ মাত্ৰ মানুহৰ প্ৰয়োজনৰ বাবে নহয়, ই অগণন জীৱৰো আৱাসস্থল। গুজৰাটৰ গীৰ বনাঞ্চলত প্ৰায় 60 বছৰৰ পাছত ইণ্ডিয়ান গ্ৰেই হৰ্ণবিল চৰায়ে পুনৰ আৱাসস্থল গঢ়ি তুলিছে। গীৰ অৰণ্যত বহু বছৰ ধৰি চলা সংৰক্ষণ আৰু পুনৰ সংস্থাপন প্ৰচেষ্টাৰ ফলত ই সম্ভৱপৰ হৈ উঠিছে। হৰ্ণবিল পক্ষীক অৰণ্যৰ কৃষক বুলি কোৱা হয়। ইহঁতে ফল খাই তাৰ গুটিবোৰ দূৰ দূৰণিলৈকে সিঁচি দিয়ে আৰু তাৰ ফলস্বৰূপে অৰণ্যত নতুন নতুন গছ গছনিৰ জন্ম হয় আৰু অৰণ্যখন সেউজ সজীৱ হৈ থাকে। মই আপোনালোক সকলোকে অনুৰোধ কৰোঁ যেন আপোনালোকে জীৱনৰ কিছু বিশেষ সময় প্ৰকৃতিৰ সৈতে নিয়োজিত কৰে। নিজৰ মাতৃৰ নামত এটা গছপুলি ৰোপণ কৰক। আজি ৰোপণ কৰা এটি গছপুলি এদিন সেউজ প্ৰকৃতি, নিৰ্মল বতাহ আৰু এটি সুন্দৰ ভৱিষ্যতৰ আৰম্ভণি হ'ব। মোৰ প্ৰিয় দেশবাসী, আমি জানো যে বৰ্তমানৰ প্লাষ্টিক প্ৰদূষণ সমগ্ৰ বিশ্বৰ পৰিৱেশৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে। ছিংগল ইউজ প্লাষ্টিক, অৰ্থাৎ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ আৱৰ্জনাই বহু বছৰলৈকে প্ৰকৃতিৰ ক্ষতিসাধন কৰে। গতিকে প্লাষ্টিকৰ সঠিক ব্যৱহাৰ অত্যন্ত জৰুৰী হৈ পৰিছে। বন্ধুসকল, বিহাৰৰ সীতামাৰীত আৱৰ্জনাৰ পৰা সম্পদ, অৰ্থাৎ ৱেষ্ট টু ৱেলথৰ এটি সুন্দৰ উদাহৰণ দেখিবলৈ পোৱা গৈছে। ইয়াত আৱৰ্জনাৰ ৰিচাইক্লিঙৰ জৰিয়তে তাৰ পৰা বেঞ্চ তৈয়াৰ কৰা হৈছে। এখন বেঞ্চ তৈয়াৰ কৰোঁতে প্ৰায় 40 কিলো ছিংগল ইউজ প্লাষ্টিকৰ ব্যৱহাৰ হয়। এই বেঞ্চবোৰ মজবুত, আৰামদায়ক হোৱাৰ লগতে পৰিৱেশ অনুকূল। এইসমূহ চৰকাৰী বিদ্যালয়, উদ্যান আদিত ব্যৱহাৰ কৰা হয়। ইয়াৰ যোগেদি মানুহৰ মাজত পৰিৱেশ সংৰক্ষণৰ প্ৰতি সচেতনতাও বৃদ্ধি পায়। এই প্ৰচেষ্টাত স্থানীয় আৰু জিলা কৰ্তৃপক্ষৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে। স্থানীয় পৰ্যায়ত কিছু কৰ্ম

অৱস্থানৰ সৃষ্টি হৈছে। সীতামাৰীৰ এই উদাহৰণে আমাক কয় যে ৰিডিউজ, ৰিইউজ আৰু ৰিচাইকল আজি এটি ধনী হৈ থকা নাই, ই আমাৰ জীৱনৰ এটি অংশ হৈ পৰিছে। বন্ধুসকল, আপোনাসবৰ নিশ্চয় মনত আছে যে যোৱা খণ্ডৰ মন কী বাতত মই গণেশ উৎসৱৰ কথা কৈছিলোঁ। মই কৈছিলোঁ যে আমি স্বদেশৰ মাটিৰে নিৰ্মিত গণেশ দেৱতাৰ পূজা কৰা উচিত। পি অ' পিৰে নিৰ্মিত প্ৰতিমা বিদেশৰ পৰা আমদানি কৰা হয় আৰু সেইবাবেই আমি আমাৰ মাটিৰে তৈয়াৰী প্ৰতিমা আমাৰ ঘৰত স্থাপন কৰিব লাগে। এই বিষয়ে বহু ব্যক্তিয়ে মোলৈ নিজৰ বিবেচনা ব্যক্ত কৰি বাৰ্তা প্ৰেৰণ কৰিছে। তেখেতসকলে লিখিছে যে মন কী বাতত এই বিষয়ে আলোচনা হোৱা বাবে তেওঁলোকে সঠিক সময়ত সিদ্ধান্ত ল'ব পাৰিছে আৰু মাটিৰে নিৰ্মিত গণেশৰ প্ৰতিমা স্থাপন কৰিবলৈ সংকল্প গ্ৰহণ কৰিছে। মই পুনৰবাৰ অনুৰোধ কৰিছোঁ যাতে এইবাৰ গণপতি পূজাৰ সময়ত আপোনালোকে মাটিৰে তৈয়াৰী প্ৰতিমাহে স্থাপন কৰে। আপোনালোকৰ এই কাৰ্য এক অৰ্থত প্ৰকৃতি পূজাৰ সমতুল্য হ'ব। মোৰ প্ৰিয় দেশবাসী, এইবাৰ মই আপোনালোকক এনে এগৰাকী ব্যক্তিৰ বিষয়ে জনাম যাৰ কথাই আপোনালোকক গৌৰৱান্বিত কৰিব। এই ব্যক্তিগৰাকী বিজ্ঞান আৰু উদ্ভাৱনৰ ক্ষেত্ৰৰ সৈতে জড়িত। বিশ্বব্যাপী তেখেতৰ পৰিচয় আছে আৰু তথাপি তেখেতৰ মাটিৰ সৈতে আছে গভীৰ সম্পৰ্ক। তেখেত হৈছে মণিপুৰৰ ডক্টৰ ৰোনাল্ডো লেইশ্ৰাম মহাশয়। তেওঁৰ নাম যদিও ৰোনাল্ডো, তেওঁ কিন্তু এগৰাকী জ্যোতিৰ্পদাৰ্থ বিজ্ঞানী। তেওঁ বৰ্তমান জাপানত কৰ্মৰত আৰু তৰুণ তাৰকামণ্ডলৰ বিষয়ে গৱেষণা কৰা এটি গৱেষক দলৰ সৈতে জড়িত। আপোনালোকে নিশ্চয় জানিব বিচাৰিব যে তেওঁনো প্ৰকৃততে কৰিছে কি। এই বিজ্ঞানীজনে এটি বিশাল তৰুণ তাৰকামণ্ডলৰ নাম ৰাখিছে লোকটাক প্ৰটোক্লাষ্টাৰ। লোকটাক হৈছে মণিপুৰৰ এটি বিশাল হ্ৰদ। লোকটাক হ্ৰদত থকা ভাসমান সৰু সৰু উদ্ভিদজাত দ্বীপসমূহে ইয়াৰ এক অনন্য দৃশ্য অংকন কৰিছে। এনে লাগে যেন এনে বিশাল সমুদ্ৰত বহু সৰু সৰু দ্বীপ উটি ফুৰিছে। একেধৰণে ব্ৰহ্মাণ্ডত তৰুণ তাৰকামণ্ডলেও সদৃশ দৃশ্যৰ সৃষ্টি কৰে। আজি মণিপুৰৰ লোকটাক হ্ৰদে দেশৰ মানচিত্ৰতেই নহয়, ব্ৰহ্মাণ্ডৰ বিশালতাতো ইয়াৰ পৰিচয়ৰ জিলিকনি তুলিছে। এই কথাই সকলো ভাৰতীয়কে গৌৰৱান্বিত কৰিব। আমাৰ যুৱ বন্ধুসকলে এই শিক্ষা লাভ কৰিব যে তেওঁলোকে নিজৰ পৰম্পৰাৰ সৈতে জড়িত থাকিও সফলতাৰ উচ্চ শিখৰলৈ আৰোহণ কৰিব পাৰে। মোৰ প্ৰিয় দেশবাসী, আৰু কিছুদিন পাছত 7 আগষ্ট তাৰিখে আমাৰ দেশে নেশ্যনেল হেণ্ডলুম ডে পালন কৰিব। এই দিৱসত আমি আমাৰ দেশৰ শিপিনীসকলৰ দক্ষতা আৰু সৃজনীশীলতাৰ উৎসৱ উদযাপন কৰোঁ। আমাৰ এই শিপিনীসকলে বংশানুক্ৰমে চলি অহা পৰম্পৰাক চলমান কৰি ৰাখিছে। বন্ধুসকল, হাতেৰে নিৰ্মিত পোছাক পৰিধানে কোনো নহয় কোনো ক্ষেত্ৰ, সম্প্ৰদায় আৰু ইয়াৰ সৈতে জড়িত অগণন লোকৰ কাহিনী ব্যক্ত কৰে। এইসকল লোকে গৰ্বেৰে সৈতে ভাৰতৰ সংস্কৃতিক, ঐতিহ্যক আমাৰ পোছাক পৰিধানৰ সৈতে জড়িত কৰে। মই অনুৰোধ কৰিছোঁ যে আমি যেন এই হস্তকলাক উৎসাহিত কৰোঁ আৰু আমাৰ শিপিনীসকলক সন্মান জনাওঁ। আহক, আমি ভোকেল ফৰ লোকেলৰ ধাৰণাক আৰু শক্তিশালী কৰি তোলোঁ। বন্ধুসকল, আজি দেশত যিধৰণে হস্ততাঁতক উদগনি যোগোৱা হৈছে তাৰ তুলনাত বহু লোকৰ জীৱন উন্নত হৈছে। পোচামপল্লীৰ পৰা পাটনালৈ আৰু কুঠামপল্লীৰ পৰা কচ্ছলৈকে ইয়াৰ বহুতো উদাহৰণ আছে। আজি এনে বহু লোক আৰু গোট আছে যিয়ে আমাৰ হস্ততাঁতৰ গৌৰৱোজ্জ্বল পৰম্পৰাক নতুন শক্তি আৰু পৰিচয় প্ৰদান কৰিছে। কোনোবাই পোচামপল্লী ইক্তৰ সুন্দৰ পৰম্পৰাক আগবঢ়াই লৈ গৈছে, কোনোবাই আকৌ মহিলা তাঁতীসকলক একেলগ কৰি ঊলৰ সামগ্ৰী প্ৰস্তুত কৰি আছে, কিছুমানে কেৰালমৰ পৰম্পৰাগত কাছাভু কলা সংৰক্ষণ কৰি আছে। ইয়াৰ দ্বাৰা আমাৰ মাতৃভগ্নীসকলকো কৰ্মসংস্থাপন প্ৰদান কৰা হৈছে। বন্ধুসকল, মই বিশেষভাৱে উল্লেখ কৰিব বিচৰা আন এটা বিষয় হ'ল খাদী। আমি সকলোৱে জানো যে খাদী মহাত্মা গান্ধীৰ অতি প্ৰিয় আছিল। যোৱা কেইবছৰমানৰ ভিতৰত খাদী অতি জনপ্ৰিয় হৈ পৰিছে। যোৱা 12 বছৰত ইয়াৰ বিক্ৰী ছগুণ বৃদ্ধি পাইছে। বিক্ৰীৰ পৰিমাণ এতিয়া 8,000 কোটি টকাৰ ওচৰ চাপিছে। মই আপোনালোক সকলোকে আগন্তুক উৎসৱত খাদীৰ কিবা নহয় কিবা সামগ্ৰী, হস্ততাঁত বা হস্তশিল্পৰ কিবা নহয় কিবা সামগ্ৰী নিশ্চিতভাৱে ক্ৰয় কৰিবলৈ অনুৰোধ জনাইছোঁ। মোৰ প্ৰিয় দেশবাসী, যদি আপোনাক প্ৰশ্ন কৰা হয় যে ভাৰতত কিমান ধৰণৰ বাদ্যযন্ত্ৰ

আছে, আপুনি হয়তো ভাবিব লগা হ'ব। ইয়াৰ কাৰণ হ'ল আমাৰ ইয়াত বহুতো বাদ্যযন্ত্ৰ আছে আৰু তাৰ সৈতে বিভিন্ন পৰম্পৰা জড়িত হৈ আছে। এনেধৰণৰ এবিধ বাদ্য আছে ত্ৰিপুৰাৰ চুংপ্ৰেং। জনজাতীয় সম্প্ৰদায়সমূহৰ মাজত ই যথেষ্ট জনপ্ৰিয়। বাঁহেৰে সজা এই বাদ্যযন্ত্ৰটোত তিনিডাল তাঁৰ আছে। ইয়াৰ পৰা ওলোৱা সুৰ অতি সুমধুৰ, যি স্বৰদৰ দৰে। কোনো কাৰণত যুৱক যুৱতীসকলৰ মাজত ইয়াৰ জনপ্ৰিয়তা হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল। এনে পৰিস্থিতিত সুৰজ কুমাৰ দেৱবৰ্মাই ইয়াক পুনৰ জনপ্ৰিয় কৰাৰ সংকল্প লৈছিল। আজি তেওঁ প্ৰচেষ্টা সফল হৈছে। তেওঁ তাত চুংপ্ৰেঙৰ লগতে অন্যান্য পৰম্পৰাগত বাদ্যযন্ত্ৰও পৰিৱেশন কৰি আহিছে। ককবৰক লোকসংগীত, বাউল গীত, বাংলা লোকসংগীত তেওঁ খুব ভাল পায়। এতিয়া মই আপোনাক এটি সৰু অডিঅ' ক্লিপ শুনাব বিচাৰিছোঁ। এই সংগীত আপুনি কেতিয়াও পাহৰিব নোৱাৰিব।

0: বন্ধুসকল, মই নিশ্চিত যে এয়া শুনি আপোনালোকৰ মন অতি আনন্দিত হৈছে। মই দেৱ বাৰ্মাজীৰ বাবে অতি গৌৰৱান্বিত। পৰম্পৰাগত সংগীতক জনপ্ৰিয় কৰাৰ বাবে তেওঁৰ প্ৰচেষ্টা অত্যন্ত প্ৰশংসনীয়। মই আপোনালোককো অনুৰোধ জনাইছো যে আপোনালোকৰ চাৰিওফালে থকা পৰম্পৰাগত বাদ্যযন্ত্ৰৰ বিষয়েও তথ্য ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰক। আপোনাৰ এই প্ৰচেষ্টাই নিশ্চিতভাৱে আনকো পৰম্পৰাগত ভাৰতীয় সংগীতৰ সৈতে সংযোগ কৰিব। মোৰ প্ৰিয় দেশবাসী, কাইলৈ 27 জুলাইত ভাৰত ৰত্ন ডক্টৰ APJ আব্দুল কালামৰ পুণ্যতিথি। ডক্টৰ কালামৰ ব্যক্তিত্বৰ বহুতো অনুপ্ৰেৰণাদায়ক দিশ আছিল, কিন্তু তেওঁৰ হৃদয়ৰ আটাইতকৈ ওচৰত আছিল এগৰাকী শিক্ষকৰ ভূমিকা। তেওঁ শিশু আৰু যুৱক যুৱতীসকলক ডাঙৰ সপোন দেখিবলৈ অনুপ্ৰাণিত কৰিছিল। কাকতালীয়ভাৱে এই সপ্তাহতে আমি পবিত্ৰ গুৰু পূৰ্ণিমা উদযাপন কৰিম। আমাৰ পিতৃ মাতৃ আমাৰ প্ৰথম শিক্ষাগুৰু। বিদ্যালয়ৰ শিক্ষকসকলে আমাক সদায় জ্ঞান দিয়ে। গুৰু পূৰ্ণিমা হৈছে এনে সকলো গুৰুৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপনৰ এক উপলক্ষ। মই দেশৰ সকলো শিক্ষক আৰু গুৰুক শ্ৰদ্ধাৰে প্ৰণাম জনাইছোঁ। বন্ধুসকল, কেইসপ্তাহমানৰ ভিতৰতে আমি আমাৰ স্বাধীনতাৰ মহান উৎসৱো উদযাপন কৰিম। 15 আগষ্ট প্ৰতিজন ভাৰতীয়ৰ বাবে এক গৌৰৱৰ দিন। এই দিনটো ভাৰত মাতাৰ স্বাধীনতাৰ বাবে নিজৰ সৰ্বস্ব ত্যাগ কৰা অগণন সাহসী বীৰক স্মৰণ কৰাৰ দিন। তেওঁলোকৰ ত্যাগ আৰু তপস্যাৰ বাবেই আজি আমাৰ হাতত ত্ৰিৰংগ পতাকা আছে। এই ত্ৰিৰংগাত আমাৰ সংবিধানৰ আদৰ্শ আছে। বন্ধুসকল, যোৱা কেইবছৰমানৰ ভিতৰত হৰ ঘৰ ত্ৰিৰংগা অভিযানে সমগ্ৰ দেশক এক অনন্য ভাৱনাৰে উজ্জীৱিত কৰিছে, একগোট কৰিছে। ত্ৰিৰংগ পতাকাৰ এই উৎসৱ প্ৰতিখন ঘৰতে, প্ৰতিটো ৰাস্তাত দেখিবলৈ পোৱা যায়। এই বছৰো আমি সম্পূৰ্ণ উৎসাহেৰে হৰ ঘৰ ত্ৰিৰংগা অভিযানক আগুৱাই নিব লাগিব। আপোনাৰ ঘৰত সম্পূৰ্ণ সন্মান সহকাৰে ত্ৰিৰংগ পতাকা উত্তোলন কৰিব লাগিব। বন্ধুসকল, প্ৰতি বছৰে 15 আগষ্টৰ আগে আগে আপোনালোকে মোক বহুতো ন ন ধাৰণা আৰু পৰামৰ্শ প্ৰেৰণ কৰে। এই বছৰতো MyGovত আপোনালোকৰ ন ন চিন্তা আৰু পৰামৰ্শ প্ৰেৰণ কৰিব। আপোনালোকৰ পৰামৰ্শৰ বাবে মই অপেক্ষাৰত। বন্ধুসকল, মন কী বাত আজিলৈ ইমানেই। অহা মাহত দেশবাসীৰ বহুতো নতুন উপলব্ধি আৰু প্ৰেৰণাদায়ক প্ৰয়াসৰ বতৰাৰ সৈতে পুনৰ লগ পাম। তেতিয়ালৈকে মোক অনুমতি দিয়ক। বহুত বহুত ধন্যবাদ, নমস্কাৰ।
1: ইমান পৰে শ্ৰোতাসকলে, আজি দিনৰ 11 বজাত প্ৰচাৰিত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিলে। এই অনুষ্ঠান অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনালে।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে।

এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, এতিয়া শুনক হাঙ্গামা লিম্বু আৰু পংকজ দত্তৰ কণ্ঠৰ অসমীয়া আধুনিক গীত।

এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতেই আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধিয়া আৰু ন বজাত নিউজ এট নাইন আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: এয়া আকাশবাণী তেজপুৰ। শ্ৰোতা ইমান পৰে জগজিৎ সিঙৰ কণ্ঠৰ গজলটি শুনিলে। শ্ৰোতাসকল, আজি আন্তৰ্জাতিক মেনগ্ৰোভ দিৱস। এই উপলক্ষে এতিয়া আগবঢ়াইছোঁ এটি বিশেষ অনুষ্ঠান। অনুষ্ঠানটিত সমল ব্যক্তিৰূপে উপস্থিত আছে ডক্টৰ চিত্তৰঞ্জন বৰুৱা, সহযোগী অধ্যাপক, প্ৰাণীবিজ্ঞান বিভাগ, দৰং মহাবিদ্যালয়। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা দিশা শইকীয়াৰ, প্ৰযোজনা প্ৰচাৰণ কাৰ্যবাহী গৌতম নাথৰ।
1: আপোনালোক সকলোকে সাদৰ সম্ভাষণ জনাই মই দিশা শইকীয়াই আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি হৈছে 26 জুলাই, বিশ্ব মেনগ্ৰোভ সংৰক্ষণ দিৱস। এই দিৱসটোৰ মূল উদ্দেশ্য হৈছে মেনগ্ৰোভ পৰিৱেশ তন্ত্ৰৰ গুৰুত্ব বুজোৱা আৰু ইয়াৰ সংৰক্ষণৰ বাবে জনসচেতনতা বৃদ্ধি কৰা। প্ৰিয় শ্ৰোতা, আমাৰ আকাশবাণী

0: লৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ ডক্টৰ চিত্ৰৰঞ্জন বৰুৱা। তেখেত হৈছে দৰং মহাবিদ্যালয়ৰ স্থানকূটৰ প্ৰাণী বিভাগ বিভাগৰ সহযোগী অধ্যাপক। পোনপ্ৰথমে ডাঙৰীয়া, আপোনাক আমাৰ আকাশবাণী মজিয়ালৈ স্বাগতম জনাইছোঁ।
1: অশেষ ধন্যবাদ। আকাশবাণী তেজপুৰলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সকলো শ্ৰোতাবৃন্দলৈ মই নমস্কাৰ জনাইছোঁ।
0: ধন্যবাদ ডাঙৰীয়া। পোনপ্ৰথমে আমি আপোনাৰ পৰা জানিব বিচাৰিম, বিশ্ব মেনগ্ৰোভ পৰিৱেশ তন্ত্ৰ সংৰক্ষণ দিৱস কেতিয়া পালন কৰা হয় আৰু এই দিৱসটোৰ মূল উদ্দেশ্য বা তাৎপৰ্য কি বুলি ক'ব আপুনি?
1: এই বিশ্ব মেংগ্ৰোভ সংৰক্ষণ দিৱস প্ৰতি বছৰে 26 জুলাই হিচাপত পালন কৰা হয়, কাৰণ আন্তঃৰাষ্ট্ৰীয় সংস্থা ইউনেস্কোৱে এই দিৱসটো 2015 চনত ঘোষণা কৰিছিলে যে এইটো আমি প্ৰতি বছৰে পালন কৰিম। আৰু এই 2016 চনৰ পৰা আমি এই দিৱসটো পালন কৰি আহিছোঁ। এই দিৱসৰ মূল উদ্দেশ্য হৈছে মেংগ্ৰোভ পৰিৱেশতন্ত্ৰৰ গুৰুত্বৰ বিষয়ে জনসাধাৰণক সচেতনতা কৰা আৰু তদুপৰি ধ্বংসপ্ৰাপ্ত মেংগ্ৰোভ পুনৰ উদ্ধাৰ কৰা আৰু ইয়াৰ বহনক্ষম সংৰক্ষণ নিশ্চিত কৰা। আজি পৃথিৱীত জলবায়ু পৰিৱৰ্তন, সমুদ্ৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি, ঘূৰ্ণীবতাহ, জলোচ্ছ্বাস আৰু উপকূলীয় ক্ষয়ৰ বাবে প্ৰত্যাহ্বান ক্ৰমাৎ বৃদ্ধি পাইছে। গতিকে এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই দিৱসৰ সংগতি আছে।
0: এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিম মেংগ্ৰোভ কি?
1: মেংগ্ৰোভ হৈছে বহুত আমাৰ শ্ৰোতাসকলক জনাব বিচাৰিছোঁ, বহুতে ভাবে আচলতে মেংগ্ৰোভ মানে হয়তো এক বিশেষ গছ। আচলতে তেনে কথা নহয়। মেংগ্ৰোভ হৈছে উপকূলীয় অঞ্চলত য'ত নদ নদীৰ নিৰ্মল পানী আৰু সাগৰৰ লুণীয়া পানীৰ মিশ্ৰণ ঘটিছে, য'ত আমাৰ ইষ্টুৱাৰিয়ান হেবিটেট বুলি কওঁ, তাৰ এক বিশেষ পৰিৱেশতন্ত্ৰ। ইয়াত কেৱল গছেই নাথাকে, বিশেষভাৱে অভিযোজিত উদ্ভিদ যেনে মাছ, মিছামাছ, কেঁকোৰা, কুম্ভীৰ, কাছ, চৰাই, অনুজীৱ, বোকামাটি, পানী আৰু জোৱাৰ ভাটা, এই সকলোৰে মিশ্ৰণ, পৰিৱেশতন্ত্ৰৰ এটা মিশ্ৰণ, যাক আমি মেংগ্ৰোভ ইক'চিষ্টেম বুলি কওঁ। চ' সেই মেংগ্ৰোভ হৈছে স্থলভাগ আৰু সাগৰৰ মাজৰ প্ৰকৃতিয়ে গঢ়ি তোলা এক বিশেষভাৱে গঠন কৰা ইক'চিষ্টেম।
0: মেংগ্ৰোভ অৰণ্যক কিয় বিশেষ গুৰুত্ব দিয়া হয়?
1: ধুনীয়া প্ৰশ্ন কৰিছে আপুনি। মেংগ্ৰোভ অৰণ্যক প্ৰকৃতিৰ অন্যতম মূল্যৱান পৰিৱেশতন্ত্ৰ বুলি কোৱা হয়, কাৰণ ই একে সময়তে বহু গুৰুত্বপূৰ্ণ কাম কৰে। মই প্ৰথমতে ক'ব বিচাৰিছোঁ যে ই উপকূলীয় অঞ্চলত প্ৰাকৃতিক সুৰক্ষাৰ কবচ হিচাপে কাম কৰে, বিশেষকৈ ঘূৰ্ণীবতাহ, জলবায়ুৰ যিটো জলোচ্ছ্বাস বুলি কওঁ আমি, ষ্টৰ্ম চাৰ্জ, সাগৰৰ প্ৰচণ্ড ঢৌ আৰু উপকূলীয় ক্ষয়ৰ বাবে প্ৰাকৃতিক দুৰ্যোগৰ প্ৰভাৱত যথেষ্ট হ্ৰাস কৰাত মেংগ্ৰোভৰ বিশেষ ভূমিকা আছে। ই হ্ৰাস কৰে, ঘূৰ্ণীবতাহ হ্ৰাস কৰাত যথেষ্ট ভূমিকা গ্ৰহণ কৰে। তদুপৰিও দ্বিতীয়তে মই ক'ব খোজোঁ যে বহু মাছ, মিছামাছ, কেঁকোৰা, জলজ জীৱ যিবিলাক ইষ্টুৱাৰিয়ান হেবিটেটত বাস কৰে, সিহঁতৰ কাৰণে ই হৈছে এটা উপযুক্ত ব্ৰিডিং গ্ৰাউণ্ড, য'ত সিহঁতে ব্ৰিডিং কৰে বাসস্থান তাতে। তৃতীয়তে মই ক'ব খোজোঁ যে মেংগ্ৰোভত অসংখ্য উদ্ভিদ, প্ৰাণী আৰু অনুজীৱ থাকে, য'ত বহু দুষ্প্ৰাপ্য ধৰণৰ বিৰল প্ৰজাতিৰ এনিমেলো পোৱা যায়। তাৰোপৰি উপকূলীয় অঞ্চলত বহু ধৰণৰ জীৱিকা কাৰণে মানুহবিলাকৰ স্বাস্থ্য মানে লাইফষ্টাইলৰ কাৰণে, লাইভলিহুডৰ কাৰণে এটা জীৱিকাৰ স্থল, বহুত মানুহৰ সেই এৰিয়াত বাস কৰা মানুহৰ এটা জীৱিকাৰ স্থল। তদুপৰিও ক'ব খোজোঁ যে মেংগ্ৰোভে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাইঅক্সাইড, বিশেষ এইটো এটা বেছি গুৰুত্বপূৰ্ণ কথা, বায়ুমণ্ডলত কাৰ্বন ডাইঅক্সাইডৰ পৰিমাণ যিহেতু আমাৰ গ্ল'বেল ৱাৰ্মিঙৰ কথা কওঁ আমি বাঢ়ি যাই আছে, মেংগ্ৰোভে এই বায়ুমণ্ডলত থকা কাৰ্বন ডাইঅক্সাইডবিলাক শোষণ কৰি আমাক বহুত উপকাৰ কৰি আহিছে। অলপ পিছত মই কিছু তথ্য দিম, বহুত ইম্পৰ্টেণ্ট মেংগ্ৰোভ বিশেষকৈ কাৰ্বন ডাইঅক্সাইড শোষণ কৰাৰ ক্ষেত্ৰত।
0: জলবায়ু পৰিৱৰ্তনৰ সৈতে মেংগ্ৰোভ অৰণ্য সম্পৰ্ক কেনে?
1: জলবায়ু পৰিৱৰ্তনৰ অন্যতম মুখ্য কাৰণ হৈছে বায়ুমণ্ডলত কাৰ্বন ডাইঅক্সাইডৰ দৰে গ্ৰীণ হাউচ গেছবিলাকৰ বৃদ্ধিৰ পৰিমাণ বৃদ্ধি পাই গৈছে। গতিকে মেংগ্ৰোভ উদ্ভিদে আলোক সংশ্লেষণৰ জৰিয়তে এই কাৰ্বন ডাইঅক্সাইড শোষণ কৰি নিজৰ কাণ্ড, শিপা আৰু বিশেষকৈ বোকামাটিত বহু বছৰ, আনকি শ বছৰ ধৰি সঞ্চয় কৰি ৰাখে। ফলত বায়ুমণ্ডলত গ্ৰীণ হাউচ গেছৰ পৰিমাণ হ্ৰাস পোৱাৰ লগতে বিশ্বৰ উষ্ণায়নৰ গতি কিছু পৰিমাণে মন্থৰ কৰে। আনহাতে যদি মেংগ্ৰোভত অৰণ্য ধ্বংস হয় তেতিয়াও আমাৰ সমস্যা হ'ব। যদি ধ্বংস হয় কেনেকৈ, তেন্তে বহুত বছৰ ধৰি সঞ্চিত হৈ থকা এই কাৰ্বন ডাইঅক্সাইডবিলাক ৰিলিজ হ'ব, হৈ পৰিৱেশত পুনৰ কাৰ্বন ডাইঅক্সাইডৰ পৰিমাণ, গ্ৰীণ হাউচ গেছৰ পৰিমাণ বাঢ়ি যাব। এইটো এটা ইম্পৰ্টেণ্ট কথা। তাৰোপৰিও মেংগ্ৰোভে ঘূৰ্ণীবতাহ, জলোচ্ছ্বাস আৰু সমুদ্ৰ বিশ্বৰ উচ্চতা বৃদ্ধিৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা উপকূলীয় অঞ্চলক ৰক্ষা কৰে। গতিকে মই সেয়ে ক'ব খোজোঁ যে মেংগ্ৰোভে কেৱল জলবায়ু পৰিৱৰ্তনৰ ভুক্তভোগী নহয়, বৰং ইয়াক নিয়ন্ত্ৰণ আৰু মোকাবিলা কৰাৰ ক্ষেত্ৰতো এক শক্তিশালী প্ৰাকৃতিক সহযোগী হিচাপত কাম কৰে।
0: ব্লু কাৰ্বন ধারণাটোর সৈতে ম্যানগ্রোভর সম্পর্ক কি?
1: ব্লু কার্বন শব্দ

0: শব্দটো শুনিবলৈ নতুন যেন লাগিব পাৰে, কিন্তু ইয়াৰ ধাৰণাটো অতি সহজ। আমি যেনেকৈ বেংকত ধন জমা ৰাখোঁ, ঠিক সেইদৰে মেংগ্ৰোভে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড শোষণ কৰি নিজৰ কাণ্ড, শিপা আৰু বিশেষকৈ বোকা মাটিত বহু বছৰ, আনকি শতাধিক বছৰ ধৰি সঞ্চয় কৰি ৰাখে। এইদৰে সাগৰীয় আৰু উপকূলীয় পৰিৱেশত সঞ্চিত এই কাৰ্বনকেই ব্লু কাৰ্বন বুলি কোৱা হয়। বিশেষকৈ মই ক'ব খোজোঁ আপোনাক যে বিশেষকৈ মেংগ্ৰোভৰ তলৰ বোকা মাটিত জৈৱ পদাৰ্থ ধীৰে ধীৰে জমা হয়। অক্সিজেনৰ পৰিমাণ কম হোৱাৰ বাবে এই জৈৱ পদাৰ্থ সহজে পচি নাযায়, ফলত বছৰ বছৰ ধৰি কাৰ্বন সুৰক্ষিতভাৱে মাটিৰ তলত সঞ্চিত হৈ থাকে। আৰু গৱেষণামূলক এটা মই তথ্য দিব বিচাৰিছোঁ শ্ৰোতাসকলক। এই তথ্যটো হৈছে যে মই ক'ব বিচাৰিছোঁ যে এক বৰ্গ কিলোমিটাৰ মেংগ্ৰোভ অৰণ্যই প্ৰতি বছৰে প্ৰায় 35,000 গাড়ীৰ পৰা নিৰ্গত হোৱা কাৰ্বন ডাই অক্সাইডৰ সমপৰিমাণৰ কাৰ্বন শোষণ কৰাৰ ক্ষমতা বহন কৰে। সেইবাবে বিজ্ঞানীসকলে মেংগ্ৰোভক জলবায়ু পৰিৱৰ্তনৰ মোকাবিলাৰ অন্যতম প্ৰাকৃতিক সমাধান, নেচাৰ বেছ চলিউশ্যন হিচাপে গণ্য কৰে। গতিকে সহজ ভাষাত মই যদি ক'ব বিচাৰোঁ আপোনাৰ উত্তৰটো, মেংগ্ৰোভ হৈছে প্ৰকৃতিৰ এক কাৰ্বন বেংক, যিয়ে বায়ুমণ্ডলৰ অতিৰিক্ত কাৰ্বন সুৰক্ষিতভাৱে সংৰক্ষণ কৰি পৃথিৱীৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
1: ভাৰতৰ কোন কোন ৰাজ্যত উল্লেখযোগ্য মেংগ্ৰোভ অৰণ্য দেখা যায়?
0: আমাৰ ভাৰতবৰ্ষৰ বিশ্ব উল্লেখযোগ্য মেংগ্ৰোভ সমৃদ্ধ দেশসমূহৰ ভিতৰত অন্যতম। আমি ভাৰতবৰ্ষ দশম স্থানত আছোঁ মেংগ্ৰোভৰ ক্ষেত্ৰত। আমাৰ দেশত অধিকাংশ উপকূলীয় ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত কম বেছি পৰিমাণে মেংগ্ৰোভ অৰণ্য দেখা যায়। তথাপিতো উল্লেখযোগ্যভাৱে পশ্চিমবংগ, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, কৰ্ণাটক, কেৰালা আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত বিস্তৃত মেংগ্ৰোভ অৰণ্য পোৱা যায়। ইয়াৰ ভিতৰত পশ্চিমবংগৰ সুন্দৰবন পৃথিৱীৰ সৰ্ববৃহৎ মেংগ্ৰোভ অৰণ্য আৰু ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ইয়াক গণ্য কৰা হয়। উৰিষ্যাৰ ভিতৰকণিকা, অন্ধ্ৰপ্ৰদেশৰ কুৰিংগা আৰু তামিলনাডুৰ পিছা ভাৰমৰ জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত বহুত নাম লেখত ল'বলগীয়া আমাৰ মেংগ্ৰোভ ইক'চিষ্টেম আমাৰ ইণ্ডিয়াত আছে। কিন্তু এইখিনিতে ভাৰতৰ কথা সুধিছে যদিও মই এইখিনি ক'ব খুজিছোঁ যে আপোনালোকৰ শ্ৰোতাসকলক জনাব বিচাৰিছে, বিশ্বৰ ভিতৰত ইণ্ডোনেছিয়াত সৰ্বাধিক মেংগ্ৰোভ অৰণ্য পোৱা যায়। পৃথিৱীৰ ভিতৰত প্ৰথম মেংগ্ৰোভ অৰণ্যৰ স্থান ইণ্ডোনেছিয়া, আমাৰ ভাৰতৰ স্থান দশম।
1: মেংগ্ৰোভ উদ্ভিদে লুণীয়া পানী আৰু বোকা মাটিৰ দৰে প্ৰতিকূল পৰিৱেশনত কেনেকৈ জীয়াই থাকে, ইয়াৰ বিশেষ অভিযোগসমূহৰ বিষয়ে সহজকৈ কওকচোন।
0: বিশেষকৈ অভিযোজনৰ বিষয়ে মই ক'ব যাম। সঁচাকৈ মেংগ্ৰোভ এটা প্ৰকৃতিৰ এক বিস্ময়, য'ত আন বহু উদ্ভিদ জীয়াই থাকিব নোৱাৰে, আমাৰ সাধাৰণ উদ্ভিদে য'ত বাচি থাকিব নোৱাৰে, তেনে পৰিৱেশত মেংগ্ৰোভ উদ্ভিদে বিশেষ অভিযোজনৰ বা এডাপ্টেশ্যন গঢ়ি তুলিব পাৰে। প্ৰথম এডাপ্টেশ্যনটো হৈছে লুণীয়া পানীৰ সমস্যাৰ কথা মই ক'ব বিচাৰিছোঁ। কেনেকৈ লুণীয়া পানীত নিহতে থাকে? কিছুমান মেংগ্ৰোভ উদ্ভিদে শিপাৰ জৰিয়তে অধিকাংশ লৱণ ভিতৰলৈ সোমাই নিদিয়ে। আন কিছুমান প্ৰজাতিয়ে পাতৰ ওপৰত থকা বিশেষ লৱণ গ্ৰন্থি, যাক আমি ছল্ট গ্লেণ্ড বুলি ক'ব পাৰোঁ, তাৰ জৰিয়তে অতিৰিক্ত লৱণ বাহিৰলৈ উলিয়াই দিয়ে। সেইবাবে কেতিয়াবা মেংগ্ৰোভৰ পাতত সৰু সৰু নিমখৰ কণাও দেখা যায়। গতিকে এটা চল্টৰ তলায়ন কেনেকৈ থাকে আমি গম পালোঁ যে মেংগ্ৰোভে শিপাৰ জৰিয়তে বেছিকৈ নিমখজাতীয় বস্তু যাতে নাযায়, তাৰ এটা মেকানিজিম আছে সিহঁতৰ বডিত। তাৰ প্ৰতি সিহঁতৰ পাতত নিষ্কাশনৰ মেকানিজিম এটা আছে, লোণজাতীয় পদাৰ্থবিলাক নিষ্কাশন কৰিব পাৰে। আমি যেনেকৈ ঘাম উলিয়াই দিওঁ, তেনেকৈ সিহঁতৰ মেকানিজিম আছে। দ্বিতীয় কথা হৈছে সিহঁতে বোকাময় পৰিৱেশত অক্সিজেনৰ পৰিমাণ বহুত কম, কেনেকৈনো থাকে? গতিকে এই তাৰ কাৰণেও এটা মেকানিজিম সিহঁতে ডেভেলপ কৰিছে, যাক কয় আমি এডাপ্টেশ্যন। এই সমস্যা সমাধান কৰিবলৈ বহু মেংগ্ৰোভ উদ্ভিদে মাটিৰ ওপৰলৈ ওলাই আহে। বিশেষ শ্বাসমূলক শিপা কিছুমান মেংগ্ৰোভত দেখা যায়, যাক আমি নিউমেটোফোৰ বুলি ক'ব পাৰোঁ। এই শ্বাসমূলক বায়ুৰ লগত সংযোগী শিপাবোৰে অক্সিজেন পানীৰ বাহিৰলৈ ওলাই আহি ইয়াত অক্সিজেন গ্ৰহণ কৰাৰ কাৰণে সুবিধা কৰি দিয়ে। তৃতীয় এডাপ্টেশ্যনটো হ'ল নদীৰ সোঁত বা জোৱাৰ ভাটাৰ সময়ত গছবোৰ যাতে বাগৰি নপৰে, তাৰ বাবে কিছুমান মেংগ্ৰোভৰ যাক আমি প্ৰপ ৰুট বুলি কওঁ, ঠেংমূল থাকে। এই মূলবোৰে গছজোপাক দৃঢ়ভাৱে ধৰি ৰাখে আৰু বোকা মাটিটো স্থিৰ কৰি তোলে। আন এক আকৰ্ষণীয় বৈশিষ্ট্য হ'ল মেংগ্ৰোভৰ ব্ৰিডিঙৰ ক্ষেত্ৰত এটা ইম্পৰ্টেণ্ট বৈশিষ্ট্য আছে আমাৰ মানুহৰ নিচিনাই। তাত সিহঁতে কি দেখুৱায়? ভিভিপেৰী বুলি কয়, আমি ভিভিপেৰী দেখুৱায়। কাৰণ সাধাৰণ উদ্ভিদৰ দৰে বীজ মাটিৰ পৰা পিছত অংকুৰিত নহৈ বহু মেংগ্ৰোভ উদ্ভিদৰ বীজ মাটি গছতে অংকুৰিত হয়। আমাৰ এই কথাটো আমি কিছুমান কঠালতো দেখা পাওঁ আমি। পিছত এই অংকুৰিত চাৰাটো পানীৰ পৰা উপযুক্ত ঠাইত গুচি যায় পানীৰ সময়ত, আৰু তাত থিতাপি লয়। এইটো এটা মেকানিজিম সিহঁতে। গতিকে মই সহজ ভাষাত ক'ব গ'লে প্ৰকৃতিয়ে মেংগ্ৰোভৰ এনে এক বিশেষ

0: জীৱন প্ৰযুক্তি দান কৰিছে, যাৰ ফলত আন উদ্ভিদৰ বাবে প্ৰতিকূল পৰিৱেশতো ইয়াৰ আদৰ্শ বাসস্থান হৈ পৰিছে। আমাৰ লৱণযুক্ত পানীত সহজতে থাকিব পাৰে, পতাহৰ পৰাও পৰি নাযায়, লোনতো থাকিব পাৰে, তাৰমানে ইয়াত চুনামিৰ পৰাও পৰিত্ৰাণ পাব পাৰে। ইয়াত শিপা, যিটো দৃঢ় শিপা আছে, লোন নিষ্কাশনৰ মেকানিজিমো আছে, গতিকে সহজতে মেংগ্ৰোভবিলাকে লুণীয়া পানীত বাসস্থান, মেংগ্ৰোভ ইকোচিষ্টেমত থাকিব পাৰে।
1: মেনগ্ৰোভ পৰিৱেশতন্ত্ৰত কি কি ধৰণৰ উদ্ভিদ আৰু প্ৰাণী পোৱা যায়? এই জীৱ বৈচিত্ৰ্যৰ বিশেষত্ব কি?
0: মেংগ্ৰোভ পৰিৱেশতন্ত্ৰটো যিহেতু তাত দুটা এনভাইৰনমেণ্টৰ এটা সংমিশ্ৰণৰ স্থল, আমাৰ ফ্ৰেছ ৱাটাৰ বুলি যি কওঁ আমি, আমাৰ যিটো পানী আৰু লুণীয়া পানী, এই দুটাৰ সংমিশ্ৰণৰ স্থল। গতিকে তাত আমি মেৰাইন সামুদ্ৰিক জীৱও দেখা পাওঁ কিছুমান, লগতে আমাৰ ফ্ৰেছ ৱাটাৰ ইক'চিষ্টেমৰ অলুণীয়া পানীৰ জীৱা নিৰ্মল পানীৰ জীৱ জন্তু তাত দেখা পোৱা যায়। তাত বিভিন্ন ধৰণৰ দেখা জীৱ জন্তুৰ ভিতৰত ইয়াত বিভিন্ন প্ৰজাতিৰ মেংগ্ৰোভ উদ্ভিদৰ লগতে শেলাই আৰু তাৰোপৰি তাত বিভিন্ন ধৰণৰ ইয়াত আৰ্থ্ৰপডৰ ডাইভাৰ্চিটি সবচে বেছি, আৰ্থ্ৰপড বুলি যিটো আমি কওঁ, তাৰ ভিতৰত মিছা মাছ, কেঁকোৰা, শামুক, অয়েষ্টাৰ, তাৰোপৰিও ইয়াত বিভিন্ন ধৰণৰ মাছ পোৱা যায়। বিশেষকৈ আমাৰ ইল বুলি যিবিলাক কওঁ, আঙ্গুইলা, আঙ্গুইলা বেংগেলেন্সিছ, এই ধৰণৰ ইল, সামুদ্ৰিক ইল কিছুমান পোৱা যায়, সিহঁতে ইয়াত তাত বাস কৰে। তাৰোপৰি তাত কুম্ভীৰ পোৱা যায়, তাৰোপৰি কাছ, বিভিন্ন প্ৰজাতিৰ সাপ, ভেকুলী আদি পোৱা যায়। তাৰোপৰি এই অঞ্চলটো বিভিন্ন পৰিভ্ৰমীৰ চৰাইৰ কাৰণে এক অন্যতম বাসস্থান হিচাপত পৰিগণিত হৈছে। গতিকে মেংগ্ৰোভ আমি যদি সহজ ভাষাত কওঁ, বিজ্ঞানীসকলে মেংগ্ৰোভ নাৰ্চাৰী অৱ দ্য চি বা সাগৰৰ বিশুদ্ধ ঘৰ বুলি আখ্যা দিছে। গতিকে মেংগ্ৰোভ ইক'চিষ্টেমটো এটা ইম্পৰ্টেণ্ট ইক'চিষ্টেম য'ত বিভিন্ন ধৰণৰ প্লেণ্ট, এনিমেল, তাত ডাইভাৰ্চিটি পোৱা যায়, বহুত ডাঙৰ ডাইভাৰ্চিটি পোৱা যায়।
1: বৰ্তমান মেনগ্ৰোভ পৰিৱেশতন্ত্ৰৰ প্ৰধান ভাবুকিসমূহ কি কি?
0: মেংগ্ৰোভ পৰিৱেশতন্ত্ৰত প্ৰথমতে বিভিন্ন ধৰণৰ ভাবুকি দেখা দিছে এই বৰ্তমান মুহূৰ্তত। বিশেষকৈ মই যদি ক'ব বিচাৰোঁ, এটা এটাকৈ যদি ক'ব বিচাৰোঁ, ডাঙৰ ভাবুকিখিনি ক'ব বিচাৰিছোঁ। প্ৰথমতে উপকূলীয় অঞ্চলত বৰ্তমান বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হৈছে, দ্ৰুত নগৰায়ন হৈছে, উদ্যোগ স্থাপন হৈছে, তাৰোপৰি ৰাস্তা ঘাটো নিৰ্মাণ হৈছে, টুৰিজিমৰ সংখ্যাও বাঢ়ি গৈছে, যাৰ ফলত মেংগ্ৰোভ অৰণ্যৰ ওপৰত এটা ডাঙৰ প্ৰেছাৰ পৰিছে। দেট মিনছ তাৰ এটা বিশেষকৈ আমাৰ সবচে হৈছে আমাৰ তাত মানুহৰ উপভোগটো তাত বাঢ়িছে অলপ, গতিকে তাত জীৱ জন্তুৰ ওপৰত এটা ডাঙৰ সমস্যাৰ সৃষ্টি হৈছে, তাক আমি অভাৰ এক্সপ্লটেশ্যন বুলি কওঁ। দ্বিতীয়তে বৈজ্ঞানিক পৰিকল্পনা নকৰাকৈ তাত বিভিন্ন জেগাত ইতিমধ্যে চিম্প বা মিছা মাছৰ পালনৰ এটা ডাঙৰ কমাৰ্চিয়েল ইণ্ডাষ্ট্ৰি গঢ়ি উঠিছে মেংগ্ৰোভ ইক'চিষ্টেমবিলাকৰ আশে পাশে। মিছা মাছকে কৰা যিহেতু তাত বহুত পায়, গতিকে তাত কি হৈছে, পৰিকল্পনা নকৰাকৈ প্ৰত্যেকে মিছা মাছ পালন আৰম্ভ কৰিব বিচাৰিছে, যাৰ ফলত এটা সমস্যাৰ সৃষ্টি হৈছে তাত চিষ্টেম ইক'চিষ্টেমৰ এটা ওপৰত এটা প্ৰভাৱ পৰিছে। তাৰোপৰিও তাত আজিৰ তাৰিখত আমি তাত টুৰিষ্টবিলাকে হওক, লোকেল মানুহে হওক, আজি কালি চবতে প্লাষ্টিকৰ সমস্যাটো প্ৰত্যেক জেগাতে আছে, সাগৰতো আছে, ইয়াতো আছে, গতিকে চব প্লাষ্টিক তাত, তাৰোপৰি তেল, ঔদ্যোগিক আৱৰ্জনা, অন্যান্য প্ৰদূষক কিছুমান তাত আমাৰ যোৱা দেখা গৈছে, বিজ্ঞানীসকলে পাইছে, যাৰ কাৰণে জীৱ জন্তুসকলৰ ব্ৰিডিঙৰ ক্ষেত্ৰত তাত সমস্যাৰ সৃষ্টি কৰিছে। তাৰোপৰিও আমাৰ, আমি ইতিমধ্যে সকলোৱে জানো যে এটা ডাঙৰ ভাবুকি আমাৰ প্ৰতি যে সেইটো হৈছে জলবায়ু পৰিৱৰ্তন। জলবায়ু পৰিৱৰ্তনো এই ইক'চিষ্টেমটোৰ ওপৰত, মেংগ্ৰোভ ইক'চিষ্টেমৰ ওপৰত এক ভাবুকিৰ সৃষ্টি কৰিছে। বিশেষকৈ আমাৰ যে আমি জানিছোঁ যে আমাৰ উষ্ণতা বৃদ্ধি, গ্ল'বেল ৱাৰ্মিং বৃদ্ধি পোৱাৰ ফলত লৱণযুক্ততাৰ পৰিৱৰ্তন আৰু ঘূৰ্ণীবতাহৰ তীব্ৰতা বৃদ্ধিও হ'ব ধৰিছে, যাৰ ফলত মেংগ্ৰোভ ইক'চিষ্টেমৰ ওপৰত এটা বিৰূপ প্ৰভাৱ পেলাইছে। গতিকে মই সহজ ভাষাত ক'ব খুজিছোঁ, মেইন ভাবুকিবিলাক হৈছে আমাৰ বন বনাঞ্চল ধ্বংস কৰা, সেইটো এটা ডাঙৰ ভাবুকি, নগৰায়ন এটা ভাবুকি, মিছা মাছৰ যিটো কালচাৰ, লাৰ্জ স্কেল কালচাৰ, আনপ্লেন কালচাৰ, সেইটো এটা ভাবুকি, প্ৰদূষণ এটা ভাবুকি, জলবায়ু পৰিৱৰ্তন এটা ভাবুকি, আৰু সবতকৈ ডাঙৰ সমস্যাটো হৈছে জনসচেতনতাৰ অভাৱ, সেইটো এটা ডাঙৰ ভাবুকি বুলি আমি ভাবিব পাৰোঁ।
1: মেনগ্ৰোভ সংৰক্ষণৰ বাবে চৰকাৰ, বিজ্ঞানী, স্থানীয় সম্প্ৰদায় আৰু সাধাৰণ নাগৰিকে কি কি ভূমিকা পালন কৰিব পাৰে?
0: মেংগ্ৰোভ বুলিয়ে নহয়, যিকোনো সংৰক্ষণৰ ক্ষেত্ৰত আমি এজন মানুহে বা এখন চৰকাৰে কৰিব নোৱাৰোঁ, গতিকে আমাক সকলোৰে প্ৰচেষ্টা লাগিব। মেংগ্ৰোভ সংৰক্ষণ যিহেতু কোনো এটা ব্যক্তি বা এটা সংস্থাৰ কাম নহয়, ইয়াৰ বাবে চৰকাৰ, লগতে বিজ্ঞানীসকল, স্থানীয় সম্প্ৰদায়বিলাক, শিক্ষানুষ্ঠান, সাধাৰণ নাগৰিক, সকলোৱে সমন্বিত প্ৰচেষ্টাৰে আগবাঢ়িব লাগিব। প্ৰথমতে চৰকাৰৰ কথা কওঁ, চৰকাৰে মেংগ্ৰোভ অঞ্চলসমূহক সংৰক্ষিত এলেকা হিচাপত সুৰক্ষা প্ৰদান কৰিব লাগিব, অবৈধ বননীকৰণ নিয়ন্ত্ৰণ কৰিব লাগিব আৰু বৈজ্ঞানিকভাৱে মেংগ্ৰোভ পুনৰোপণৰ ব্যৱস্থা, ৰিষ্টোৰেশ্যনৰ ব্যৱস্থা কৰিব লাগিব, তেতিয়াহে শক্তিশালী এটা মেংগ্ৰোভ ইক'চিষ্টেম গঢ়ি উঠিব। দ্বিতীয়তে বিজ্ঞানীসকলৰ এটা ইম্পৰ্টেণ্ট ভূমিকা আছে, যদি বিজ্ঞানীসকলে গৱেষণাৰ জৰিয়তে মেংগ্ৰোভ জৈৱ বৈচিত্ৰ

0: ভালদৰে গৱেষণা কৰি জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আৰু নতুন নতুন সংৰক্ষণৰ কৌশলবিলাকৰ ওপৰত অধিক গৱেষণা কৰিব পাৰে। তাৰ পৰা কিছুমান নীতি নিৰ্ধাৰণৰ সহায়ত আমি আগবাঢ়ি যাব পাৰোঁ আৰু এই ইকোচিষ্টেমটো আমি সংৰক্ষণৰ কাৰণে কৰিব পাৰোঁ সংৰক্ষণ কৰিব পাৰোঁ। তৃতীয় কথাটো হৈছে আমি স্থানীয় সম্প্ৰদায়ৰো এটা ইম্পৰ্টেণ্ট ভূমিকা আছে। স্থানীয় বাসিন্দাসকলে যদি তেওঁলোকে এই পৰিৱেশতন্ত্ৰৰ আটাইতকৈ ওচৰৰ মানুহ, তেওঁলোকে প্ৰাইমাৰী ওচৰত ভোক্তা উপভোক্তা। চ' বহনক্ষম সম্পদৰ যাতে ছাষ্টেইনেবলভাৱে ইউজ কৰে, তাতে শেষ কৰি নিদিয়ে চব বস্তু, যাতে ভৱিষ্যতেও ইউজ কৰিব পাৰে, তাৰ কাৰণে যিটো আমি ছাষ্টেইনেবল মেনাৰত ইউজ কৰিব কৰা বুলি কওঁ সেইটো যাতে ইউজ কৰে। অবৈধ গছ গছনি যাতে তেওঁলোকে নাকাটে আৰু তেওঁলোকে সংৰক্ষণমূলক কাৰ্যসূচী যাতে গ্ৰহণ কৰিব পাৰে, ওচৰৰ স্কুলৰ ল'ৰা ছোৱালীকো যাতে শিক্ষা দিব পাৰে। আৰু লগতে বিদ্যালয়ৰ মহাবিদ্যালয় স্বেচ্ছাসেৱী সংগঠন আৰু সংবাদ মাধ্যমসমূহৰো যথেষ্ট ভূমিকা আছে। তেওঁলোকে মেইন ভূমিকা পালন কৰিব লাগিব যাতে মানুহবিলাকে সচেতন হয়, সচেতনতা বৃদ্ধি কৰাব লাগিব। এই ধৰণৰ পদক্ষেপ যদি লোৱা যায় মই ভাবোঁ ভৱিষ্যতে এই মেংগ্ৰোভ ইকোসিষ্টেমটো সংৰক্ষণ কৰিব পৰা যাব।
1: মানৱ সৃষ্টি কাৰ্যকলাপে মেংগ্ৰোভ অৰণ্যৰ ওপৰত কেনে প্ৰভাৱ পেলাইছে? মেংগ্ৰোভ ধ্বংস হ'লে স্থানীয় সমাজ আৰু জীৱ বৈচিত্ৰ্যৰ ওপৰত কি প্ৰভাৱ পৰিব?
0: বৰ্তমান সময়ত মেংগ্ৰোভ পৰিৱেশতন্ত্ৰ বিভিন্ন মানৱসৃষ্ট কাৰ্যকলাপৰ ফলত গুৰুত্বপূৰ্ণ ভাবুকিৰ সন্মুখীন হৈছে। তাৰ ভিতৰত হৈছে উপকূলীয় অঞ্চলত অপৰিকল্পিত নগৰায়ন, উদ্যোগ স্থাপন, পথ ঘাট, বন্দৰ নিৰ্মাণ, অপৰিকল্পিত চিৰিং পালন বুলি যিটো কৈছে শ্ৰিম্প, আমাৰ মিছা মাছৰ পালন, তাৰোপৰি বন উচ্ছেদ আৰু বিভিন্ন ধৰণৰ প্ৰদূষণে তাত সমস্যাৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত কেৱল গছ গছনিয়েই নহয়, অসংখ্য মাছ, কেঁকৰা, চৰাই চিৰিকটিৰ ওপৰত তাত প্ৰভাৱ পৰিছে। আনহাতে মেংগ্ৰোভ কমি গ'লে উপকূলীয় অঞ্চলত ঘূৰ্ণীবতাহৰ জলোচ্ছ্বাস আৰু উপকূলীয় ক্ষয়ৰ প্ৰতি অধিক অসুৰক্ষিত হৈ পৰিব। ইয়াৰ প্ৰভাৱ স্থানীয় মানুহৰ জীৱিকাৰ ওপৰতো প্ৰভাৱ পৰিব, খাদ্য নিৰাপত্তা আৰু অৰ্থনীতিৰ ওপৰতো পৰিব। সেয়েহে মেংগ্ৰোভ ধ্বংস মানে কেৱল এখন অৰণ্যৰ ক্ষতি নহয়, ই সমগ্ৰ উপকূলীয় পৰিৱেশ, জৈৱ বৈচিত্ৰ্য আৰু মানৱ সমাজৰ ওপৰত এক গভীৰ প্ৰভাৱ। গতিকে মই যদি এটা বাক্যত এই আপোনাৰ এই কথাটো ক'ব যাওঁ, মেংগ্ৰোভ নাথাকিলে উপকূল দুৰ্বল হয়, জৈৱ বৈচিত্ৰ্য হ্ৰাস পায় আৰু মানুহৰ জীৱিকাও বিপদৰ সন্মুখীন হয়।
1: ভাৰতৰ পদক্ষেপ বহনক্ষম উন্নয়ন আৰু সংৰক্ষণৰ সকলোৰে ভূমিকা কেনেকুৱা?
0: এই মেংগ্ৰোভ সংৰক্ষণৰ ক্ষেত্ৰত ভাৰত চৰকাৰে বিভিন্ন ধৰণৰ নীতি আইন আজি আগবঢ়াইছে। আৰু তাৰোপৰি আমাৰ বিশেষকৈ মই যদি ক'ব খোজোঁ আপোনাক, সুন্দৰবন, ভিতৰকণিকা, কৰংগা, পিছাভাৰাম, কচ্ছ উপসাগৰ আদি বহু মেংগ্ৰোভ অঞ্চলত সংৰক্ষিত বনাঞ্চল হিচাপত আমাৰ ভাৰত চৰকাৰে ঘোষণা কৰিছে। বিশেষকৈ ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্ৰাণী অভয়াৰণ্য আৰু সংৰক্ষিত এলেকা হিচাপত তাক সুৰক্ষা প্ৰদান কৰি আহিছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে মেংগ্ৰোভ পুনৰাৰোপণ, যাক আমি ৰিষ্টৰেশ্যন বুলি কওঁ, উপকূলীয় পৰিৱেশ সংৰক্ষণ, জৈৱ বৈচিত্ৰতা ৰক্ষা আৰু স্থানীয় সম্প্ৰদায়ৰ অংশগ্ৰহণৰ বৃদ্ধি কৰাৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ আগবঢ়াইছে। ইয়াৰ উপৰিও উপগ্ৰহৰ সহায়ত, ছেটেলাইট ইমেজৰীৰ সহায়ত মেংগ্ৰোভৰ আৱৰণৰ নীতি নিয়ম নিয়মিতভাৱে নিৰীক্ষণ কৰাৰ ব্যৱস্থা কৰিছে ভাৰত চৰকাৰৰ দ্বাৰা। অৱশেষত কেৱল চৰকাৰৰ প্ৰচেষ্টাই যথেষ্ট নহয়, এই সংৰক্ষণৰ অভিযান সফল কৰিবলৈ বিজ্ঞানী, স্থানীয় সম্প্ৰদায়, সাধাৰণ নাগৰিক সকলো আগবাঢ়ি আহিব লাগিব।
1: মেংগ্ৰোভ পৰিৱেশ তন্ত্ৰৰ সংৰক্ষণৰ সৈতে বহনময় উন্নয়নৰ ছাষ্টেইনেবল ডেভেলপমেণ্টৰ সম্পৰ্ক কি?
0: বহনক্ষম উন্নয়ন বা ছাষ্টেইনেবল ডেভেলপমেণ্ট বুলিলে আমি কি বুজোঁ আচলতে? যেনে এটা উন্নয়ন যিয়ে বৰ্তমানৰ প্ৰয়োজন পূৰণ কৰাৰ লগতে ভৱিষ্যৎ প্ৰজন্মৰ স্বাৰ্থও সুৰক্ষা কৰি ৰাখিব। গতিকে মেংগ্ৰোভৰ সংৰক্ষণৰ ক্ষেত্ৰত যদি এই ধাৰণাটো আমি হিচাপ আগবঢ়াব যাওঁ, এটি এটা উৎকৃষ্ট উদাহৰণ হ'ব, কাৰণ ই একেলগে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰিব, উপকূলীয় অঞ্চলৰ সুৰক্ষিত কৰিব, লগতে মৎস্য সম্পদ বৃদ্ধি, স্থানীয় মানুহৰ জীৱিকা নিশ্চিত কৰিব আৰু জলবায়ু পৰিৱৰ্তনৰ মোকাবিলাৰ ক্ষেত্ৰতো সহায় কৰিব। অৰ্থাৎ পৰিৱেশ সংৰক্ষণ আৰু আৰ্থসামাজিক উন্নয়নৰ মাজত এক সুস্থ ভাৰসাম্য ৰক্ষা কৰিলেহে মেংগ্ৰোভৰ এই গুৰুত্বপূৰ্ণ ভূমিকা অটুট থাকিব। সেয়ে মেংগ্ৰোভ সংৰক্ষণ কেৱল পৰিৱেশৰ সংৰক্ষণৰ বিষয় নহয়, ই বহনক্ষম উন্নয়নৰ এক শক্তিশালী ভিত্তি।
1: ভাৰতৰ সুন্দৰবন পৃথিৱীৰে ডাঙৰ মেংগ্ৰোভ অঞ্চল, তাৰ বিষয়ে আপুনি কি ক'ব বিচাৰিব?
0: আমি গৌৰৱ কৰিব পাৰোঁ যে আমাৰ ভাৰতবৰ্ষৰ পশ্চিমবংগত অৱস্থিত সুন্দৰবন, আৰু ইয়াৰ অৱশ্যে বাংলাদেশৰো এটা পাৰ্ট আছে সুন্দৰবনত, এই সুন্দৰবনখন এখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ, ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ ছাইট এই বুলি আমি গৌৰৱ কৰিব পাৰোঁ। আৰু ইয়াৰ আমি ইয়াত বিখ্যাত কথাটো হৈছে এই ফেমাছ, দিছ ইজ ফেমাছ সুন্দৰবন ৰয়েল বেংগল টাইগাৰ, তাৰ কাৰণে প্ৰসিদ্ধ। আমি জানো সুন্দৰবনৰ চিনাক্তকৰণৰ মেইন কথাটো হৈছে ৰয়েল বেংগল টাইগাৰ, এই স্পেচিছটো কনজাৰ্ভেশ্যনৰ কাৰণে ইউনেস্কোৱে যথেষ্ট গুৰুত্ব দিছে। গতিকে সুন্দৰ

0: জিলাখনক উল্লেখ কৰি বিভিন্ন ধৰণৰ পৰ্যটন উদ্যোগ গঢ়ি উঠিছে আৰু তাত বিভিন্ন ধৰণৰ জীৱ জলজীৱ বিশেষকৈ আমাৰ বিভিন্ন ধৰণৰ প্ৰজাতিৰ ইল বুলি যাক আমি কওঁ, যেনে আমাৰ আংগুইলা বুলি প্ৰজাতি এটা আছে, আংগুইলা বেংগেলেন্সিছ, আমাৰ মনপ্টেৰাছ কুচিয়া, এই ধৰণৰ বিভিন্ন প্ৰজাতিৰ ইল তাত পোৱা যায়। তাৰ উপৰি বিভিন্ন ধৰণৰ সাগৰৰ কিছুমান মাছ আছে এই সুন্দৰবন এৰিয়াটোত আহে, সুন্দৰবনৰ এই বে অফ বেংগলৰ এই তাত থৈ দিয়ে আমাৰ আমি যিটো ইলিছ মাছ বুলি ব্ৰহ্মপুত্ৰত পাওঁ, ই আচলতে ব্ৰহ্মপুত্ৰৰ মাছ নহয়। এই ব্ৰহ্মপুত্ৰৰ এই মাছটো আমি যিটো ইলিছ মাছটো আচলতে ব্ৰিডিঙৰ কাৰণেহে আহে ব্ৰহ্মপুত্ৰ। এইটো আমি এনাড আমাৰ ভাষাত বিজ্ঞানৰ ভাষা আমি এনাড্ৰমাছ ফিছ বুলি কওঁ, কাৰণ ই সাগৰৰ মাছ, ইলিছ মাছটো সাগৰৰ মাছ, ই সাগৰৰ পৰা নদীলৈ ব্ৰিডিঙৰ কাৰণে আহে, কাৰণ ইহঁতক আমাৰ লুণীয়া পানীত ইহঁতে ব্ৰিডিং কৰিব নোৱাৰে ইলিছ মাছটোৱে। গতিকে ই ক'ত আহে, আমাৰ ব্ৰহ্মপুত্ৰলৈকে আহে, গংগালৈকে আহে। গতিকে সুন্দৰবনৰ এটা মাধ্যম যাৰ পৰা ইহঁতে আহিব পাৰে, আমাৰ মাইগ্ৰেশ্যনৰ এটা মাধ্যম ইল প্ৰজাতি, বিশেষকৈ আমাৰ ইলিছ মাছ যিটো, তাৰ চাইণ্টিফিক নাম হৈছে টিনোলাছা ইলিছা। এই ইলিছ মাছবিধৰ তাৰমানে অকল ইলিছ মাছেই নহয়, বিভিন্ন ধৰণৰ এনাড্ৰমাছ ফিছৰ কাৰণে মাইগ্ৰেশ্যনৰ ৰুট হৈছে সুন্দৰবন, তাত থৈ দিয়ে আমাৰ আহে এই মাইগ্ৰেটৰী ফিছবিলাক। গতিকে ফিছৰ যিটো প্ৰব্ৰজন বা আমাৰ মাইগ্ৰেশ্যন এই সুন্দৰবনত থৈ দিয়া হয়। গতিকে তাত এটা ইক'চিষ্টেমত বিভিন্ন ধৰণৰ প্ৰজাতিৰ কেঁকোৰা পোৱা যায়, তাত কমেও 20-25টা প্ৰজাতিৰ কেঁকোৰা পোৱা যায় সুন্দৰবনত। তাৰোপৰি বিভিন্ন ধৰণৰ তাত বিভিন্ন ধৰণৰ কাছ প্ৰজাতি আমাৰ পোৱা যায়, আমাৰ বিশেষকৈ আমাৰ পাংচুৰা টেক্টা বুলি কয়, পাংচুৰা টেণ্টৰিয়া বুলি কয়, এনেকুৱা ধৰণৰ বহুত ধৰণৰ প্ৰজাতি আমাৰ কাছ আছে। এলিচিমিছ পাংটাটা বুলি এটা প্ৰজাতি আছে কাছৰ, ইণ্ডিয়ান ফ্লেপ চেল্টাৰটো বুলি কয়। গতিকে কাছৰ ক্ষেত্ৰত সুন্দৰবন বিশেষকৈ প্ৰসিদ্ধ, আৰু এম্ফিবিয়াৰ ক্ষেত্ৰত ক'বই নালাগে, ভেকুলীৰ ক্ষেত্ৰত বিভিন্ন প্ৰজাতিৰ তাত ভেকুলী পোৱা যায়। গতিকে সুন্দৰবনৰ গুৰুত্ব বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত আমাৰ অপৰিসীম ভূমিকা আছে সুন্দৰবনৰ।
1: উপকূলীয় দুৰ্যোগ যেনে ঘূৰ্ণী বতাহ আৰু জলস্ৰাহৰ পৰা মেংগ্ৰোভ কেনেদৰে সুৰক্ষা প্ৰদান কৰে?
0: মেংগ্ৰোভ অৰণ্য উপকূলীয় অঞ্চলৰ প্ৰাকৃতিক সুৰক্ষা কবচ বুলি কোৱা হয়, আৰু ইয়াৰ যথেষ্ট বৈজ্ঞানিক ভিত্তি আছে। বিশেষকৈ মেংগ্ৰোভৰ বিস্তৃত শিপা আৰু ঠেংবোলক জালে বোকা মাটি দৃঢ়ভাৱে ধৰি ৰাখে, ফলত সাগৰৰ ঢৌৰ শক্তি হ্ৰাস পায় আৰু উপকূলীয় ক্ষয় বহুত পৰিমাণে কমে। তাৰমানে মেংগ্ৰোভ অৰণ্যই আমাৰ যিটো উপকূলীয় অঞ্চলত যিটো ঘূৰ্ণীবতাহ আহিব অহাৰ সম্ভাৱনা আছে তাক যথেষ্ট পৰিমাণে কমাই দিব পাৰে। তদুপৰি ঘূৰ্ণীবতাহে আৰু জলোচ্ছাসৰ সময়ত এই অৰণ্যই ঢৌ আৰু প্ৰবল সোঁতৰ গতি মন্থৰ কৰি জনবসতি বা কৃষিভূমি আদিক বচাব পাৰে। ইয়াৰ উপৰিও মেংগ্ৰোভে নদী আৰু সাগৰৰ পৰা অহা মাটিবিলাকৰ যিবিলাক পলসুৱা মাটিবিলাক আহে তাত স্থিৰ কৰি তোলে। সেয়েহে বিশ্বৰ বহু দেশত মেংগ্ৰোভক কংক্ৰিট বান্ধৰ বিকল্প নহ'লেও এক প্ৰকৃতিৰ এক বহনক্ষম উপকূল সুৰক্ষা ব্যৱস্থা হিচাপত গণ্য কৰি আহিছে। সহজ ভাষাত যদি মই ক'ব বিচাৰোঁ, মেংগ্ৰোভ যিমানেই ঘন হ'ব উপকূল সিমানে সুৰক্ষিত হ'ব। আৰু এটা মই কথা ক'ব খুজিছোঁ সুন্দৰবনৰ ক্ষেত্ৰত, সুন্দৰবন নামটো আহিছে সুন্দৰী গছৰ, তাত যথেষ্ট পৰিমাণ সুন্দৰী গছ বুলি যিটো প্লেন তাত যথেষ্ট আছিলে, তাৰ পৰা সেই নামটো অহা বুলি কয় সুন্দৰবন।
1: এইটো মানুহৰ কাৰ্যকলাপ যেনে উপকূলীয় উন্নয়ন আদিয়ে মেংগ্ৰোভক কিমান ক্ষতি কৰিছে?
0: আমাৰ বিশেষকৈ মেংগ্ৰোভ ইক'চিষ্টেমত বিশেষকৈ মানুহৰ কাৰ্যকলাপেই বেছি ক্ষতি কৰিছে। আচলতে উপকূলীয় অঞ্চলত বিভিন্ন ধৰণৰ টুৰিজিম ইণ্ডাষ্ট্ৰি বা তাত বিভিন্ন ধৰণৰ ৰাস্তা ঘাট নিৰ্মাণৰ ক্ষেত্ৰত আমাৰ বনাঞ্চলবিলাক ধ্বংস কৰি আহিছে, যাৰ কাৰণে মেংগ্ৰোভ ইক'চিষ্টেমৰ যিটো থিকনেছ তাৰ সেইটো কমি গৈছে, যাৰ কাৰণে উপকূলীয় অঞ্চলতো প্ৰভাৱ কৰাৰ লগতে আমাৰ ঘূৰ্ণীবতাহৰ দ্বাৰা আমাৰ এই যিটো আমাৰ মেংগ্ৰোভ ইক'চিষ্টেম তাত বহুত পৰিমাণৰ প্ৰভাৱ পৰি আহিছে।
1: আমাৰ শ্ৰোতা বা যুৱ প্ৰজন্মই মেংগ্ৰোভ সংৰক্ষণ তথা পৰিৱেশ সুৰক্ষাৰ বাবে ব্যক্তিগতভাৱে কি পদক্ষেপ ল'ব পাৰে?
0: মেংগ্ৰোভ সংৰক্ষণৰ ক্ষেত্ৰত আমাৰ বিশেষকৈ যুৱ প্ৰজন্মই যথেষ্ট পদক্ষেপ ল'ব পাৰে। বিশেষকৈ আমাৰ শিক্ষিত যুৱচামে, তেওঁলোকে আমাক সাধাৰণ মানুহখিনি আমাক শিক্ষিত কৰি তুলিব পাৰে, যিটো আমি এৱাৰনেছ বুলি কওঁ। কনজাৰ্ভেশ্যনৰ বা যিকোনো বস্তু সংৰক্ষণৰ এটা মেইন বস্তু হৈছে সেইটো হৈছে এৱাৰনেছ এণ্ড মটিভেশ্যন। গতিকে তেওঁলোকে যদি সেই অঞ্চলত বাস কৰা লোকেল পাব্লিকক এৱাৰনেছ এটা সৃষ্টি কৰাব পাৰে, সেইটো এটা সবচে ডাঙৰ সফল বুলি ক'ম মই, কাৰণ তেওঁলোকেই এই সংৰক্ষণ কৰিব লাগিব। গতিকে তেওঁলোকে এৱাৰনেছ শিক্ষাৰ ব্যৱস্থাৰ জৰিয়তে তেওঁলোকে এৱাৰনেছ ক্ৰিয়েট কৰিব পাৰে মানুহৰ মাজত মেংগ্ৰোভ ইক'চিষ্টেমটো কিয় ইম্পৰ্টেণ্ট। মই আগতেই কৈছোঁ মেংগ্ৰোভ ইক'চিষ্টেম বহুত ইম্পৰ্টেণ্ট, বিশেষকৈ কাৰ্বন চিংকৰ ক্ষেত্ৰত, কাৰ্বন ডাইঅক্সাইডৰ শোষণৰ ক্ষেত্ৰত মেংগ্ৰোভৰ যে ভূমিকা অটুট আছে, যথেষ্ট আছে, এই কথাটো যদি মানুহে বুজি পায় মানুহে নিশ্চয় আগবাঢ়ি আহিব। তদুপৰি লোকেল যিবিলাক আমাৰ এন জি অ' আছে তেওঁলোকেও বিভিন্ন ধৰণৰ সহায় আগবঢ়াব পাৰে, বিশেষকৈ গৱেষণাৰ ক্ষেত্ৰত উঠি অহা যুৱচামে গৱেষণাত অংশগ্ৰহণ কৰিব পাৰে, তেওঁলোকে গৱেষণা কৰি মেংগ্ৰোভ ইক'চিষ্টেমটো আৰু সুস্থিৰ কৰি তুলিবৰ কাৰণে ভূমিকা গ্ৰহণ কৰিব পাৰে। লগতে চৰকাৰকো তেওঁলোকে এটা সহায় কৰিব

0: পাৰে, বিভিন্ন দিশত পলিচি মেকিঙৰ ক্ষেত্ৰত উঠি অহা প্ৰজন্মই আমাক আমাক সহায় কৰিব পাৰে।
1: শেষত আমাৰ শ্ৰোতাসকলৰ বাবে আজিৰ দিনটোত আপোনাৰ ফালৰ পৰা কি বাৰ্তা থাকিব?
0: মই শ্ৰদ্ধাৰ শ্ৰোতাসকললৈ এটা সৰু আন্তৰিক বাৰ্তা দিব বিচাৰিম। প্ৰকৃতিৰ পৰা আমি বহুত কিবা পাইছোঁ, বিশুদ্ধ বায়ু পাইছোঁ, আমি পানী পাইছোঁ, খাদ্য পাইছোঁ, জীৱন পাইছোঁ। এই প্ৰকৃতিক সুৰক্ষিত ৰখাটো আমাৰ নৈতিক দায়িত্ব। মেংগ্ৰোভ কেৱল উপকূলীয় বন নহয়, ই উপকূলৰ প্ৰাকৃতিক ৰক্ষা কবচ, অসংখ্য উদ্ভিদ প্ৰজাতিৰ আশ্ৰয়স্থলী, মৎস্য সম্পদৰ ভঁৰাল আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে প্ৰকৃতিৰ এক শক্তিশালী সহযোগী। সেয়েহে আমি প্ৰত্যেকেই যদি পৰিৱেশৰ প্ৰতি দায়িত্বশীল হওঁ, প্ৰাকৃতিক সম্পদৰ অপচয় বন্ধ কৰোঁ, প্ৰদূষণ হ্ৰাস কৰোঁ আৰু সংৰক্ষণমূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁ, তেন্তে সেয়ে হ'ব মেংগ্ৰোভ সংৰক্ষণৰ আমাৰ সৰ্বশ্ৰেষ্ঠ অৱদান। এই মই বিশেষকৈ ছাত্ৰ ছাত্ৰী আৰু যুৱ প্ৰজন্মক আহ্বান জনাম যে তেওঁলোকে পৰিৱেশ সজাগতাৰ দূত হিচাপত আগবাঢ়ি আহক, কাৰণ আজিৰ সচেতন পদক্ষেপে কাইলৈ সুস্থ পৃথিৱী গঢ়ি তুলিব। মোৰ বক্তব্য শেষ কৰাৰ আগতে এটা কথাই মই ক'ব বিচাৰিম, মেংগ্ৰোভ বচাওক, উপকূল বচাওক, উপকূল বচাওক, জীৱন বচাওক। প্ৰকৃতি সুৰক্ষিত থাকিলেহে আমাৰ ভৱিষ্যত সুৰক্ষিত থাকিব। নমস্কাৰ, ধন্যবাদ।
1: ধন্যবাদ আপোনাৰ ব্যস্ততা ভৰা জীৱনৰ পৰা আমাক এইখিনি সময় দিয়াৰ বাবে। আমি নিশ্চিত যে আজিৰ দিনটোত শ্ৰোতাই আপোনাৰ পৰা বহুতখিনি কথা শিকিব পাৰিলে। আজিৰ এই অনুষ্ঠান বাণীবন্ধন আৰু সম্পাদনা তিশা শইকীয়া আৰু প্ৰযোজনা গৌতম নাথ। ধন্যবাদ, শুভৰাত্ৰি, নমস্কাৰ প্ৰিয়।

0: কিছু উস্তাদ
1: কেতিয়া আহি পৰে হেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
2: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।
1: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট। অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা

0: কল কৰক টোল ফ্রী নম্বৰ 1800420223 নম্বৰত। আৰ্থিক জৰুৰী অৱস্থা কেতিয়া আহি পৰে হেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত
1: শ্ৰোতাসকল, অনুষ্ঠানত এবাৰ আগবঢ়াইছো আশিকী বুলছবিৰ নজর কে সামনে শীর্ষক গীতটি। গীতটিত কণ্ঠদান কৰিছে কুমাৰ চানু আৰু অনুৰাধা পাৰ্ডৱালে।

0: आयुष्मान भारत प्रधानमंत्री जन आरोग्य योजना के तहत लगभग 60 करोड़ लोग बने हैं 5 लाख रुपए के मुफ्त उपचार के हकदार। अब तक 12 करोड़ से भी ज्यादा मुफ्त उपचार किए जा चुके हैं, जिससे गरीब परिवारों के चिकित्सा खर्च में लगभग 2 लाख करोड़ रुपए की बचत हुई। आज ही आयुष्मान ऐप डाउनलोड कर आयुष्मान कार्ड बनाएं। ज्यादा जानकारी के लिए 1455 पर कॉल करें।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম বেণ্ডৰ 102.4 মেগাহৰ্চত শ্ৰোতাই অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। শ্ৰোতাই, আমাৰ এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তেও শুনি আছে। শ্ৰোতাসকল, হিন্দী ফুলছবি গীতৰ অনুষ্ঠানত এইবাৰ আগবঢ়াইছো তুমি আপোনা বনানে কি কচম খাই হে শীৰ্ষক গীতটি। ফুলছবি হৈছে সৰগ, শিল্পী হৈছে কুমাৰ চানু আৰু অনুৰাধা পাৰ্ডৱাল।

0: এতিয়া আপুনি মাহিলী কিস্তিত সুদ পৰিশোধ কৰিব পাৰিব, যাৰ ফলত আপোনাৰ আৰ্থিক পৰিকল্পনা হ'ব আৰু অধিক স্মাৰ্ট।
1: অধিক তথ্যৰ বাবে আপোনাৰ কাষৰ মুন্নাপুৰম ফাইনেন্স শাখালৈ যাওক অথবা কল কৰক টোল ফ্ৰী নম্বৰ 1800-420-2233 নম্বৰত। আৰ্থিক
2: হম আপকে দিল মে ৰহতে হে বুলছবিৰ চুপ গয়া শীৰ্ষক গীতটি এবাৰ আগবঢ়াইছে অনুষ্ঠানত। শিল্পী হৈছে অলকা য়াগনিক আৰু উদিত নাৰায়ণ।

0: অৱস্থা কেতিয়া আহি পৰে সেয়া আগতীয়াকৈ কেতিয়াও ক'ব নোৱাৰি। এনে সময়ত বুদ্ধিমান সিদ্ধান্ত ল'লে যিকোনো অসুবিধা সহজে অতিক্ৰম কৰিব পাৰি।
1: বুদ্ধিমান সিদ্ধান্ত লোৱাৰ সকলোৰে বাবে মন্নাপুৰম ফাইনেন্সলৈ আহিছে ইজি EMI গোল্ড লোন স্কিম।

শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ আগবঢ়াইছো হৰ দিল জো প্যাৰ কৰেগা বোলছবিৰ আতে জাতে শীৰ্ষক গীতটি। শিল্পী হৈছে অলকা য়াগনিক আৰু সোনু নিগম।

শ্ৰোতাসকল, অনুষ্ঠানৰ শেষত শুনক তেৰে নাম বুলছবিৰ অলকা য়াগনিক আৰু উদিত নাৰায়ণৰ কণ্ঠত তুমছে মিলনা শীৰ্ষক গীতটি।

শ্ৰোতা, ইমানপৰে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ নিয়মীয়া অধিৱেশনৰ ইমানতেই অন্ত পৰিল। কাইলৈ আমাৰ পুৱাৰ অধিৱেশন মুকলি কৰা হ'ব 5:55 FM বেণ্ডৰ 102.4 MHz, আৰু আমাৰ নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব সন্ধিয়া 5:25 এই একে মিটাৰ আৰু একে বেণ্ডত। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল নিৰঞ্জন বড়ো আৰু মৃগাংগ শৰ্মা। ট্ৰান্সমিটাৰৰ দায়িত্বত আছিল সমীৰ নাৰ্জাৰী আৰু ৰতন দেৱনাথ। আনহাতে পৰিবহণ ব্যৱস্থাত আছিল নয়ন দৈমাৰী। ডিউটি ৰুমত থকা প্ৰচাৰণ সহায়ক ইমতিয়াজ হুছেইনৰ সৈতে প্ৰচাৰণ কক্ষৰ পৰা আজিলৈ